এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 27 দিন, 2026 খ্ৰীষ্টাব্দৰ 15 অক্টোবৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: প্ৰেমৰ প্ৰথম সোপান সৰ্বথা সমদৰ্শন, প্ৰেমৰ দ্বিতীয় সোপান পৰাৰ্থপৰতা, অৰ্থাৎ নিঃস্বাৰ্থভাৱে সৰ্বভূতৰ হিত সাধন, দেশৰ আৰু দহৰ সেৱা, জাতীয় উন্নতি সাধনাত নিজক উচৰ্গা কৰা। ব্যক্তিগত উন্নতি সমাজৰ সকলোৰে উন্নতিৰ ওপৰত নিৰ্ভৰ কৰে। শৰীৰৰ কোনো এটা অংগ দুৰ্বল হ'লে যেনেকৈ গোটেই শৰীৰ দুৰ্বল হয়, এডাল শিকলিৰ কোনো এটা আঙুঠি ভাগিলে যেনেকৈ গোটেই শিকলিডাল অকামিলা হয়, সমাজৰো কোনো সম্প্ৰদায় বা খেল অনুন্নত হৈ থাকিলে সেই সমাজ দুৰ্বল হয়। সৰ্বথা সমদৰ্শন আৰু সৰ্বভূতৰ হিত সাধন বা দাস্য ভক্তিৰ বিষয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ পৰা অনুবাদ কৰি কীৰ্তনৰ যি কথা লিখি থৈ গৈছে সেয়া এনেধৰণৰ। জীৱৰ প্ৰতি প্ৰেম, জীৱৰ সেৱা, বিশেষকৈ মানৱৰ দৰিদ্ৰ নাৰায়ণৰ সেৱাতকৈ শ্ৰেষ্ঠ মহৎ কাম কি? মানুহৰ সেৱাই ঈশ্বৰৰ সেৱা, মানুহৰ বাণীয়েই ঈশ্বৰৰ বাণী। মানুহেই দেৱ, মানুহেই সেৱ, মানুহেই পৰাত্পৰ। এই জনসেৱাকে দাস্যভক্তি বোলে। ঈশ্বৰ পিতা, প্ৰভু, আমি তেওঁৰ সন্তান, দাস। ঈশ্বৰৰ নাম কীৰ্তন, সৎসংগ, বিষ্ণু বুদ্ধিভাৱে প্ৰাণীলৈ প্ৰেম, নিষ্কামভাৱে প্ৰাণীৰ সেৱা, বিশেষকৈ দৰিদ্ৰ নাৰায়ণৰ সেৱা, এয়াই ভক্তিৰ ৰহস্য। সৰ্বথা সমদৰ্শন আৰু সৰ্বভূতৰ হিত সাধন, অৰ্থাৎ প্ৰেম আৰু সেৱাই ধৰ্মৰ সাৰতত্ত্ব। জনহিত সাধনতকৈ ঈশ্বৰৰ প্ৰিয় কাৰ্য একো নাই। এই মহৎ সেৱা ধৰ্ম পালন কৰিব খুজিলে সত্য খাৰথি কৰি প্ৰেমৰ অস্ত্ৰেৰে অস্পৃশ্যতাক ধ্বংস কৰিব লাগিব। অহিংসা আৰু আত্মসংযমক হিয়াৰ কবচ কৰিব লাগিব। অন্তৰাত্মাক নিৰ্মল ৰাখিব লাগিব আৰু তাৰ উপায় স্বাৰ্থত্যাগ আৰু পৰাৰ্থপৰতা। যাৰ হৃদয় সৰল নিঃস্বাৰ্থ, তেওঁহে ধৰ্মাধৰ্ম নিৰ্ণয় কৰিব পাৰে। আমি যে কেতিয়াবা কেতিয়াবা ধৰ্মক অধৰ্ম আৰু অধৰ্মক ধৰ্ম বুলি ভ্ৰমত পৰোঁ, তাৰ প্ৰধান কাৰণ আমাৰ স্বাৰ্থপৰতা। যি সৰল অৰ্থাৎ মনে মুখে এক, যি সকলো প্ৰাণীকে নিজৰ নিচিনা দেখে, তেওঁ ধৰ্ম কি অধৰ্ম কি নিৰ্ণয় কৰাত ভুল নকৰে। যি সেৱা ধৰ্মৰ প্ৰকৃত সেৱক হ'ব খোজে, তেওঁ যশ, মান, অৰ্থ, সম্পদ বা ক্ষমতাৰ আশাত কোনো কাম নকৰিব। ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে নিষ্কামভাৱে নীৰৱে ঈশ্বৰৰ প্ৰিয় কাৰ্য কৰি যাব, ফলাফল ঈশ্বৰৰ চৰণত অৰ্পণ কৰিব।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি আনন্দ চন্দ্ৰ আগৰৱালাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ নৃপেন চন্দ্ৰ দাস আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত।

ইমান পৰে শ্ৰোতাসকলে, নৃপেন চন্দ্ৰ দাস আৰু লগৰীয়াসকলৰ কণ্ঠত টোকাৰী গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ কেইটিমান ভজন। অনুষ্ঠানৰ আৰম্ভণিতে মহম্মদ ৰফি আৰু সহযোগী শিল্পীসকলৰ কণ্ঠত শুনোৱা হওক নয়া ৰাস্তা ছবিৰ এই ভজনটি।

আপোনালোকে ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক দো আখে বাৰ হাত ছবিৰ এটি ভজন, লতা মঙ্গেশকাৰ আৰু সহযোগী শিল্পীসকলৰ কণ্ঠত।

ইমান পৰে শ্ৰোতাসকলে হিন্দী ছবিৰ কেইটিমান ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অনুষ্ঠান পৰিচিতি।

পুৱা 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, আগবঢ়াব সমুজ্জ্বল দত্তই। 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, শিল্পী জয়ন্ত হাজৰিকা, অৰ্চনা মহন্ত আৰু ৱাহিদুৰ ৰহমান। 9:15 জিলাৰ ৰেহৰু।

বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-316-6944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-316-6944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-316-6944।

উপযোগী হৈ থাকিব পাৰে। শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াবৰ বাবে আয়ুৰ্বেদত এনে কিছু বিধান দিয়া হৈছে, যেনে সঠিক বিধি মানি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা, সময়মতে আৰু সঠিক মাত্ৰাত টোপনি যোৱা, সুস্থ মানুহৰ বাবে প্ৰয়োগ কৰা পঞ্চকৰ্ম বিধি ঋতু অনুযায়ী গ্ৰহণ কৰা, মানসিক আৰু আধ্যাত্মিক শক্তি বৃদ্ধি কৰিবলৈ আচাৰ ৰসায়ন পালন কৰা, ধ্যান কৰাৰ অভ্যাস কৰা, শাৰীৰিক আৰু মানসিক বল শক্তি বৃদ্ধি কৰিবলৈ নিৰোগী মানুহে ব্যৱহাৰ কৰা কিছুমান বিশেষ ঔষধীয় যোগ আৰু পদ্ধতি সঠিকভাৱে সময়মতে গ্ৰহণ কৰা, শ্ৰৱণপ্ৰাজ, ব্ৰহ্ম ৰসায়ন, বৃংহনী গুটিকা, বৃষ গুটিকা আদি এনেধৰণৰ দ্ৰব্য গ্ৰহণ কৰি দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াব পাৰি। আয়ুৰ্বেদত নিৰ্দিষ্ট কোনো দ্ৰব্যকে কোনো নিৰ্দিষ্ট ৰোগৰ প্ৰতিৰোধক বুলি গণ্য কৰা হোৱা নাই যদিও কেতবোৰ বিধি, ঔষধি যোগ আৰু দ্ৰব্যৰ আয়ুৰ্বেদত আলোচনা কৰা হৈছে, যেনে অশ্বগন্ধা, ব্ৰাহ্মী, গুৰচি, আমলখি, হৰিতকী, হতাৱৰী, হালধি, খেজুৰ, দ্ৰাক্ষ আদিৰ এনেধৰণৰ দ্ৰব্যৰ দ্বাৰা আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়োৱাৰ গুণ আছে। উল্লেখযোগ্য যে আমি আমাৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি ৰখাৰ প্ৰয়োজন, আৰু সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে ৰোগ প্ৰতিৰোধী ক্ষমতা যাতে সবল কৰি ৰাখিব পাৰি তাৰ কিছু বিধি আগবঢ়াইছে। ইয়াত কোৱা হৈছে যে গোটেই দিনটোতে অলপ অলপকৈ হ'লেও গৰম পানী খাই থকাৰ প্ৰয়োজন। প্ৰতিদিনে আমি যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাস কৰাৰ প্ৰয়োজন। হালধি, জিৰা, ধনিয়া আৰু নহৰু আমাৰ আহাৰ ৰন্ধাৰ সময়ত ব্যৱহাৰ কৰিলে আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পাব। প্ৰতিদিনে এচামুচকৈ চৱনপ্ৰাজ খাবৰ বাবেও আয়ুষে বিধান দিছে। তুলসী, ডালচেনি, জালুক, আদা আদি দি চাহ তপতাই খালে আমাৰ স্বাস্থ্য সুৰক্ষিত হ'ব। প্ৰতি পুৱা আৰু সন্ধিয়া নাকত অলপ নাৰিকলৰ তেল বা ঘিউ সানিও আমি শাৰীৰিকভাৱে লাভৱান হ'ব পাৰোঁ। পদিনাৰ পাত অথবা আজোৱান তিয়াই থোৱা গৰম পানীৰ ভাপ ল'লে আমি শুকান কাহৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ইণ্ডিয়ান কোষ্ট গাৰ্ড নামৰ সংগঠনত খালি হোৱা 365টা পদ পূৰ কৰাৰ বাবে কোষ্ট গাৰ্ড এনৰোল্ড পাৰ্চনছ টেষ্ট এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। নাৱিক জেনেৰেল ডিউটি 260টা পদ, ইয়াৰে 26টা পদ মহিলা প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী মেথমেটিক্স আৰু ফিজিক্স বিষয় লৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 নৱেম্বৰৰ পৰা 2009 চনৰ 1 মেৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। হাইজিনিষ্ট 1, 20টা পদ, প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থী 2002 চনৰ 1 নৱেম্বৰৰ পৰা 2009 চনৰ 1 অক্টোবৰৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। নাৱিক ডমেষ্টিক ব্ৰাঞ্চ 25টা পদ, প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 নৱেম্বৰৰ পৰা 2009 চনৰ 1 অক্টোবৰৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। যান্ত্ৰিক মেকানিকেল 28টা পদ, যান্ত্ৰিক ইলেক্ট্ৰিকেল 23টা পদ, যান্ত্ৰিক ইলেক্ট্ৰনিক্স 9টা পদ, প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা আৰু ইলেক্ট্ৰিকেল মেকানিকেল ইলেক্ট্ৰনিক্স বা টেলিকমিউনিকেশ্যন ৰেডিঅ' পাৱাৰ ইঞ্জিনিয়াৰিং ইয়াৰে যিকোনো এটি বিষয়ত ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 মেৰ পৰা 2009 চনৰ 1 মেৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট joinindiancoastguard.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ বঙাইগাঁও শোধনাগাৰ।

ওপৰত খালি হোৱা 58টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। ট্ৰেড এপ্ৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লেণ্ট 36টা পদ। প্ৰাৰ্থী ফিজিক্স মেথমেটিক্স আৰু কেমিষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি বিষয়লৈ বি এছ চি ডিগ্ৰী থকা হ'ব লাগিব। ট্ৰেড এপ্ৰেণ্টিছ বইলাৰ 14টা পদ। প্ৰাৰ্থী ফিজিক্স মেথমেটিক্স আৰু কেমিষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি বিষয়লৈ বি এছ চি ডিগ্ৰী থকা হ'ব লাগিব। টেকনিচিয়ান এপ্ৰেণ্টিছ 8টা পদ। প্ৰাৰ্থী ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং অথবা এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট iocl.com। আবেদনৰ শেষ তাৰিখ 18 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।

Ea, Akashvani. বাতৰি পঢ়িছো মঞ্জিৎ গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত 3,350 কোটি ব্যয় সাপেক্ষে 5টা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি 11,40,000ৰো অধিক ৰেল কৰ্মচাৰীৰ বাবে 78 দিনৰ মজুৰিৰ সমতুল্য উৎপাদনশীলতা সংযুক্ত বোনাছত অনুমোদন দিছে। দেশৰ কৃষিখণ্ডলৈ মহিলাসকলে আগবঢ়োৱা অৱদানক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা কৃষক দিৱস 2026 উদযাপন কৰা হ'ব। কুঁহিয়াৰ খেতিয়কসকলে উত্থাপন কৰা বিভিন্ন দাবী চালি জাৰি চোৱাৰ লগতে তেওঁলোকৰ সমস্যাসমূহৰ উপযুক্ত সমাধানৰ বাবে চৰকাৰে এখন বিশেষ সমিতি গঠন কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এছিয়ান গেমছত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে লাডাখত 3,350 কোটি টকা ব্যয় সাপেক্ষে 5টা প্ৰকল্প উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থা, শক্তি আন্তঃগাঁথনি শক্তিশালী কৰা, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু অঞ্চলটোত জল সুৰক্ষাৰ ব্যৱস্থা বৃদ্ধি কৰাটোৱেই মূল উদ্দেশ্য। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন জনসভাতো ভাষণ দিব। শ্ৰীমোদীয়ে লেহৰ কুশক বাকুলা ৰিম্পোচি বিমান বন্দৰত 640 কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা এটা যাত্ৰীবাহী টাৰ্মিনেল মুকলি কৰিব। 23,800 বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰা এই টাৰ্মিনেলটোৱে বাৰ্ষিক 35 লাখ যাত্ৰীৰ যাতায়ত সম্ভৱ কৰি তুলিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰি উলিওৱা 298 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিম্মু পদুম দাৰ্চা পথটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। লেহৰ নিম্মুখ হিমাচল প্ৰদেশৰ দাৰ্চালৈ জনস্কাৰ উপত্যকাৰ মাজেৰে সংযোগ কৰি এই পথটো লাডাখ কৰিডৰলৈ যোৱাৰ বাবে বিকল্প পথ হিচাপে পৰিগণিত হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে

0: লগতে 9 মেগাৱাট শক্তিসম্পন্ন হানু ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প আৰু 66 কিলোৱাট শক্তিসম্পন্ন দ্বৈত চাৰ্কিট দাহ হানু খালষ্ট্ৰী ট্ৰেন্সমিশ্যন লাইনো উদ্বোধন কৰিব। এই প্ৰকল্পই লাডাখৰ শক্তিখণ্ডৰ আন্তঃগাঁথনি আৰু নিৰ্ভৰযোগ্যতা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে লেহৰ সিন্ধু ঘাটত ভাৰতৰ প্ৰথমখন শিলত কটা শিল্পৰ সংৰক্ষিত উদ্যান আৰু হিম সৰোবৰ প্ৰকল্পৰ অধীনত 40খন গাঁৱৰ বিভিন্ন অঞ্চলত বিকশাই তোলা 40টা জলাশয়ো মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি 11,40,000ৰো অধিক ৰেল কৰ্মচাৰীৰ বাবে 78 দিনৰ মজুৰিৰ সমতুল্য উৎপাদনশীলতা সংযুক্ত বোনাছত অনুমোদন দিছে। মন্ত্ৰীসভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই পৰিশোধৰ বাবে চৰকাৰে 2,009 কোটি টকাৰ আবণ্টন দিছে। প্ৰতিগৰাকী যোগ্য কৰ্মচাৰীক 78 দিনৰ বাবে সৰ্বাধিক 17,951 টকাৰ বোনাছ দিয়া হ'ব।
1: रेलवे के करीब 11,40,770 कर्मचारियों के लिए परफॉर्मेंस लिंक्ड बोनस 78 दिनों का बोनस आज कैबिनेट ने अप्रूव किया। ये दीपावली का उपहार है रेलवे के सभी कर्मठ कर्मचारियों के लिए जो दिन रात मेहनत करते हैं। करीब 2,009 करोड़ रुपए का टोटल बोनस है।
0: কেন্দ্ৰীয় মন্ত্ৰীসভাই লগতে ৰাষ্ট্ৰীয় সামাজিক সহায়তা কাৰ্যসূচী 5 বছৰৰ বাবে চলাই নিয়াৰ প্ৰস্তাৱতো অনুমোদন দিছে। 53,428 কোটি টকাৰ মুঠ বাজেটৰ এই কাৰ্যসূচী 2026-27ৰ পৰা 2030-31 বৰ্ষলৈ অব্যাহত থাকিব। এই কাৰ্যসূচীক প্ৰধানমন্ত্ৰী সামাজিক সহায়তা যোজনা নামেৰে নতুনকৈ নামকৰণ কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ 36খন আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 3,20,00,000 হিতাধিকাৰী উপকৃত হ'ব। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কমিটীয়ে IDBI বেংকৰ কৌশলগত পুনৰ গঠনতো অনুমোদন দিছে। দেশৰ কৃষিখণ্ডলৈ মহিলাসকলে আগবঢ়োৱাৰ অৱদানক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে কৃষি আৰু কৃষক কল্যাণ বিভাগে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা কৃষক দিৱস 2026 উদযাপন কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বীজ সিঁচা ৰোপণ কৰা, শস্য চপোৱাৰ পৰা পশুধন ব্যৱস্থাপনা, বীজ সংৰক্ষণ আৰু প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাকে ধৰি বিভিন্ন ক্ষেত্ৰত দেশৰ কৃষি ব্যৱস্থাৰ অবিচ্ছেদ্য অংশ হিচাপে মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পৰম্পৰাগত জ্ঞান আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, উদ্যমী পদক্ষেপ আৰু বিভিন্ন কৃষিকাৰ্যৰ জৰিয়তে মহিলাসকলে গ্ৰাম্য জীৱিকা আৰু কৃষি স্থিতিস্থাপকতা শক্তিশালী কৰি আহিছে। মন্ত্ৰালয়ে লগতে কৈছে যে মহিলা কৃষকসকলৰ অৱদানে দেশৰ কৃষিখণ্ডক অধিক উৎপাদনশীল আৰু আত্মনিৰ্ভৰশীল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উল্লেখযোগ্য যে কৃষিখণ্ডত তেওঁলোকৰ অৱদানক স্বীকৃতিৰ বাবে এখন গোলকীয় মঞ্চ প্ৰদানৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই 2026 বৰ্ষটোক মহিলা কৃষকসকলৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ষ হিচাপে ঘোষণা কৰিছে। এই ঘোষণাই কৃষিখণ্ডত মহিলাসকলৰ সুযোগ বৃদ্ধি কৰাৰ লগতে সম্পদ, প্ৰযুক্তি তথা প্ৰতিষ্ঠানিক সহায় শক্তিশালী কৰাৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। কুঁহিয়াৰ খেতিয়কসকলে উত্থাপন কৰা দাবী চালি জাৰি চোৱাৰ লগতে সেই সমস্যাসমূহৰ উপযুক্ত সমাধানৰ বাবে এখন বিশেষ সমিতি গঠন কৰা হৈছে। নীতি আয়োগৰ প্ৰাক্তন সদস্য প্ৰফেচাৰ ৰমেশ চান্দক অধ্যক্ষ হিচাপে লৈ গঠন কৰা এই সমিতিখনত কৃষি আয়ুক্ত, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ যুটীয়া সচিব আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব। কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ কুঁহিয়াৰ খেতিয়কসকলৰ প্ৰতিনিধিৰ সৈতে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী আৰু কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ অন্তত এই সমিতিখন গঠন কৰা হৈছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে এই সমিতিখনে কৃষক প্ৰতিনিধি, চেনিকল সংঘ, ৰাজ্য চৰকাৰ আৰু অন্যান্য বিশেষজ্ঞকে ধৰি অংশীদাৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব। আলোচনাত মিলিত হোৱাৰ পাছত যথাশীঘ্ৰে ইয়াৰ প্ৰতিবেদন দাখিল কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত কালি ভাৰত আৰু ব্ৰুনেই দাৰুচালামৰ মাজত যুটীয়া বাণিজ্য সমিতিৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ নতুন সম্ভাৱনা চিনাক্ত কৰাই এই বৈঠকৰ মূল উদ্দেশ্য আছিল। বৈঠকখনত ভাৰতৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব অমিত ভাৰ্মা আৰু ব্ৰুনেই দাৰুচালামৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অৰ্থনীতি আৰু বাণিজ্য বিভাগৰ স্থায়ী সচিব ডঃ মে ফাইজাহ আহমদ আৰিফিনে সহ সভাপতিত্ব কৰে। বৈঠকত দুয়োখন দেশৰ মাজত বাণিজ্য সম্প্ৰসাৰণ আৰু পৰস্পৰৰ বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত থকা অগ্ৰাধিকাৰসমূহৰ বিষয়ে আলোচনা কৰা হয়। বিশেষকৈ ভাৰতৰ পৰা ব্ৰুনেই দাৰুচালামলৈ কৃষিজাত সামগ্ৰী আৰু পশুজাত সামগ্ৰীৰ ৰপ্তানি অধিক সুচল কৰাৰ বিষয়টোৱে আলোচনাত গুৰুত্ব লাভ কৰে। ইয়াৰ জৰিয়তে খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মাজত বাণিজ্যৰ ক্ষেত্ৰত বৈচিত্ৰ্য অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰি ঔষধ, স্বাস্থ্যসেৱা আৰু শক্তিখণ্ডক পৰস্পৰৰ সহযোগিতাৰ গুৰুত্বপূৰ্ণ

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি বৃহস্পতিবার, 1433 ভাস্করাব্দৰ আহিন মাহৰ 27 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ পঞ্চমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:25:42 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 4:53:46।

নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰিলে আপুনি সমগ্ৰ পৃথিৱী শাসন কৰিব পাৰিব, কথাষাৰ কৈছিল ডক্টৰ এ পি জে আব্দুল কালামে। ডক্টৰ এ পি জে আব্দুল কালাম তেখেত আছিল ভাৰতৰ একাদশ সংখ্যক ৰাষ্ট্ৰপতি, ভাৰতৰ মিছাইল মানৱ হিচাপেও পৰিচিত ডক্টৰ এ পি জে আব্দুল কালাম। ভাৰতত বেলিষ্টিক ক্ষেপণাস্ত্ৰ আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছিল। 1974 চনত প্ৰথম নিউক্লিয় পৰীক্ষাৰ পাছত 1998 চনত হোৱা ভাৰতৰ পোখৰাণ

দুই পাৰমাণৱিক পৰীক্ষণত আব্দুল কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল। 2002 চনত আব্দুল কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়। জীৱনকালত তেখেতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰেও বিভূষিত হৈছিল। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ উৎসাহমূলক বক্তৃতা আৰু আলোচনাসমূহৰ বাবে তেখেত যুৱ প্ৰজন্মৰ মাজতো অতি জনপ্ৰিয়। তামিলনাডুৰ ৰামেশ্বৰমত জন্ম হৈছিল আব্দুল কালামৰ। স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত দেউতাকক আৰ্থিক সকাহ দিবলৈ তেখেতে বাতৰি কাকত বিক্ৰী কৰাৰ কাম কৰিছিল। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিজ্ঞানী ডক্টৰ APJ আব্দুল কালামৰ জন্ম হৈছিল 1931 চনৰ আজিৰ দিনটোতেই। গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা সংগীত পৰিচালক জয়ন্ত হাজৰিকা। 34 বছৰীয়া নিজৰ ছুটি জীৱনকালত তেখেতে সৃষ্টি কৰা প্ৰতিটো গীতেই আজিও জনপ্ৰিয়। 1943 চনৰ 20 ছেপ্টেম্বৰত মঙলদৈত জন্ম হৈছিল জয়ন্ত হাজৰিকাৰ। 1962 চনত কলিকতালৈ গৈ HMV কোম্পানীত আগলি বতাহে কপালে কলৰে পাত আৰু কৃষ্ণচূড়া কৃষ্ণচূড়া শীৰ্ষক গীত দুটা বাণীবদ্ধ কৰে।

1971 চনত বনৰীয়া ফুল ছবিত প্ৰথমবাৰৰ বাবে জয়ন্ত হাজৰিকাই স্বকীয়ভাৱে সংগীত পৰিচালনা কৰে। কাহিনী চিত্ৰৰ লগতে কেইবাখনো তথ্যচিত্ৰৰো সংগীত পৰিচালনা কৰে জয়ন্ত হাজৰিকাই। উল্লেখ্য যে জয়ন্ত হাজৰিকাই লতিঘটি আৰু চিকমিক বিজুলী নামৰ অসমীয়া কথা ছবি দুখনতো অভিনয় কৰিছিল। মণিৰাম দেৱান ছবিত প্ৰথমে জয়ন্ত হাজৰিকাই সহকাৰী সংগীত পৰিচালক ৰূপে ভূপেন হাজৰিকাৰ লগত কাম কৰিছিল। পাছলৈ লতিঘটি ছবিতো ভূপেন হাজৰিকাৰ সহকাৰী ৰূপে কাম কৰে জয়ন্ত হাজৰিকাই। তেখেতে নিজাববীয়াকৈ সংগীত পৰিচালনা কৰা ছবিকেইখন হ'ল বনৰীয়া ফুল, বৃষ্টি, নিয়তি, ধৰ্মকাই, নতুন আশা। জয়ন্ত হাজৰিকাই পৰিচালনা কৰা নতুন আশা ছবিখনৰ আধৰুৱা কামখিনি তেখেতৰ মৃত্যুৰ পাছত পত্নী মনীষা হাজৰিকাই সম্পূৰ্ণ কৰে। জয়ন্ত হাজৰিকাৰ প্ৰচেষ্টাতেই গঠন হোৱা সুৰ বাহিনীয়ে গাঁৱে ভূঞে গীত পৰিৱেশন কৰি বানপীড়িতৰ বাবে বান সাহায্য সামগ্ৰী সংগ্ৰহ কৰিছিল। শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু হয় 1977 চনৰ আজিৰ দিনটোতেই। স্মৃতি দিৱসত তেখেতলৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।

স্বাধীনতা সেনানী তথা ৪২ৰ গণ আন্দোলনৰ শ্বহীদ হেমৰাম বৰা। তেখেতৰ জন্মস্থান হৈছে নগাঁও জিলাৰ হাতীগড় গাঁও। সদায় শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ প্ৰাথমিক শিক্ষা শেষ কৰি মহমৰীয়া মজলীয়া বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীলৈকে পঢ়ি ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়া সামৰিবলগীয়া হৈছিল হেমৰাম বৰাই। ১৯৪২ চনত দেশৰ লগতে ভাৰতীয় আন্দোলনে নগাঁও জিলাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল। কলাইকোচ আৰু হেমৰাম বৰাই এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ ২৫ আগষ্টৰ দিনা বেবেজিয়াৰ ৰাজপথৰ ওপৰত থকা কাঠৰ দলঙত অগ্নিসংযোগ কৰাৰ ফলত নগাঁৱৰ মাজত পথ সংযোগ বিচ্ছিন্ন হৈ পৰে। এই কাৰ্যৰ ফলত ২৬ আগষ্টৰ দিনা পুলিচৰ দলে বেবেজিয়া গাঁৱত সোমাই দোষী নিৰ্দোষী সকলোকে নিৰ্বিচাৰে বহুসংখ্যক নিৰীহ লোকৰ ওপৰত নানা ধৰণে অত্যাচাৰ কৰে। ইয়াৰে 30 গৰাকীৰ বিচাৰত জেল হয় আৰু বাকীসকলক মুক্তি দিয়া হয়। কিন্তু আটক কৰি ৰখা লোকসকলক নগাঁৱলৈ নিয়া বাতৰি বিয়পি পৰাৰ লগে লগে এই লোকসকলৰ খবৰ লবলৈ দলে দলে মানুহ বেবেজিয়া কাঠৰ দলঙৰ ওচৰ আহি পাওঁতেই তলত লুকাই থকা মিলিটেৰীয়ে হঠাৎ গুলী চলাবলৈ ধৰে। এই গুলীচালনাত 4 গৰাকী আহত হয়, কিন্তু হেমৰাম বৰা আৰু কলাইকোচ গুলীৰ আঘাতত থিতাতে মৃত্যু হয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এইগৰাকী সেনানীৰ জন্ম হৈছিল ১৯০০ চনৰ

0: কবি, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা সংগীত পৰিচালক অপূৰ্ব বেজবৰুৱা। অসমীয়া সংগীতৰ ক্ষেত্ৰখনৰ বিহুসুৰীয়া গীতৰ ধাৰাটোৰ বাটকটীয়া বুলি কোৱা হয় অপূৰ্ব বেজবৰুৱাক। বহু কালজয়ী গীতৰ স্ৰষ্টা এগৰাকী শিল্পীয়ে প্ৰায় 200+ অডিঅ' কেছেটত কণ্ঠদান কৰিছিল। 2020 চনত শিল্পী বঁটা লাভ কৰা অপূৰ্ব বেজবৰুৱাৰ জন্ম হৈছিল 1951 চনৰ আজিৰ দিনটোতেই। নাট্যকাৰ, কবি, গীতিকাৰ চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাই যোৰহাটৰ পৰা তেখেতৰ শিক্ষা জীৱনৰ পাতনি মেলি প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰাৰ পাছত 1892 চনত এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰি কলিকতালৈ যায়। তাত মেট্ৰপলিটান ইনষ্টিটিউচনৰ পৰা FA পাছ কৰি ছেইণ্ট জেভিয়াৰ্ছ কলেজত নাম লগায়। কিন্তু পিতৃৰ বিয়োগৰ বাবে স্নাতক ডিগ্ৰী নোলোৱাকৈয়ে যোৰহাটলৈ উভতি আহে আৰু 1900 চনত আইনৰ পৰীক্ষা পাছ কৰি ওকালতি আৰম্ভ কৰে। কলিকতাৰ পৰা আহি তেখেতে যোৰহাটতে ওকালতি আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত জগন্নাথ বৰুৱাৰ সৈতে চাহ ব্যৱসায় কৰে। 1920 চনত অসম ব্যৱস্থাপক সভা আৰু 1928 চনত দিল্লী কাউন্সিল অফ ষ্টেটছৰ সভ্য হিচাপে নিৰ্বাচিত হয় চন্দ্ৰধৰ বৰুৱা। 1930 চনত ভাৰতৰ স্বাধীনতা সম্পৰ্কত আলোচনা কৰিবলৈ অসমৰ প্ৰতিনিধি হিচাপে ইংলেণ্ডলৈ ৰাওনা হয় আৰু ইংলেণ্ডত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত যোগদান কৰে। 1918 চনত তেখেতে অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিল। তেখেত 1926 চনৰ পৰা প্ৰকাশ পোৱা অসম সাহিত্য সভা পত্ৰিকাৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। 1929 চনত কামৰূপ সঞ্জীৱনী সভাই তেখেতক বিশেষ সাহিত্য প্ৰতিভাৰ বাবে সাহিত্য ৰত্ন উপাধি প্ৰদান কৰে। সাহিত্যিক চন্দ্ৰধৰ বৰুৱাৰ জন্ম হৈছিল 1874 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, চীনে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমা পৰীক্ষণ কৰিছিল 1964 চনৰ আজিৰ দিনটোতেই। ইটালীৰ পদাৰ্থবিদ তথা বেৰোমিটাৰৰ আৱিষ্কাৰক ইভানজেলিষ্টা টৰ্চেলিৰ জন্ম হয় 1541 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা মীৰা নায়াৰৰ জন্ম হয় 1957 চনৰ আজিৰ দিনটোতেই। সত্ৰীয়া সংস্কৃতিৰ সাধক তথা ৰাষ্ট্ৰীয় সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ৰখেশ্বৰ শইকীয়া বৰবায়নৰ মৃত্যু হয় 2000 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় কবি তথা গদ্যকাৰ অকিতম অচ্যুতম নম্বুথিৰীৰ মৃত্যু হয় 2020 চনৰ আজিৰ দিনটোতেই। ঋতুৰাণী শৰতৰ অনুভৱ বৰ্ণনা কৰি আমাৰ সৈতে এয়া ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ কৰুণামোহন শৰ্মা।
1: লৈ আকৌ আহিছে ঋতুৰাণী শৰত, চৌদিশে ফৰকাল, প্ৰতিটো আহিনে ধৰালৈ আদৰি আনে শৰতক। এনে এক সৌন্দৰ্যৰ ঋতু শৰত, যাৰ আগমনত বাৰিষাৰ কলীয়া ডাৱৰ, মুখলধাৰ বৰষুণ, বিজুলীৰ চমকনি আৰু ঢেৰেকনিৰ কান্তাল মৰা শব্দ, ৰ'দৰ অসহনীয় উত্তাপ, নৈৰ দোকল টকা বান সকলো নাইকিয়া হয়। এই সকলোৰ অন্তত প্ৰতিবাৰে আহে বহুবন্দিত শৰত। বালিমাহী চৰাইকেইজনীয়েও ঘৰৰ চোতালে চোতালে মনৰ আনন্দত জঁপিয়াই নাচি ফুৰে। শৰতৰ নিৰ্মল আকাশত শুকুলা পাতল ডাৱৰৰ ধীৰ গতি, সন্ধিয়াৰ আকাশেদি দিগন্তলৈ জাকি মাৰি উৰি যায় বগলী আৰু শৰালিৰ জাক, জলাশয়ত ভেঠ আৰু পদুমৰ প্ৰস্ফুটিত ৰূপ, ৰাতিৰ পূৰ্ণ চন্দ্ৰ ৰাভাই জিলিকাই তোলে নিয়ৰৰ জীপাল বিৰিখৰ পাত, দুবৰিটো যেন নিয়ৰৰ মুকুতা, চৌদিশে বিয়পি পৰে শুভ্ৰ শেৱালিৰ চিনাকি সুবাস, সেউজীয়া পথাৰতো এতিয়া ধানৰ ফুলৰ হৃদয়স্পৰ্শী গোন্ধ, সূৰ্যাস্তৰ পৰত সেউজ বুলীয়া ধাননি পথাৰৰ সিমূৰত শুভ্ৰ কুঁৱলীৰ সৰল ৰেখা, নৈৰ পাৰৰ কহুৱা ফুল বতাহত হালি জালে, কি যে অনিৰ্বচনীয় ৰূপ শৰতৰ। প্ৰকৃতিত এই সকলো সুন্দৰতালৈ সক্ৰিয় ক্ৰমত আহে আহিন, আহে শৰত। শৰতৰ আগমনৰ

0: সকলোৱে এশটা শৰৎকাল দেখিবলৈ পাওঁ, এশটা শৰৎকাল জীয়াই থাকক আৰু এশটা শৰৎকাল শুনিবলৈ পাওঁ।
1: আমাৰ সৈতে সেয়া আছিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ কৰুণামোহন শৰ্মা। অনুষ্ঠান সম্পৰ্কীয় এটি ঘোষণা। আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী জ্যোতিপল, জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ কণ্ঠৰ গানেৰে সজোৱা অনুষ্ঠানটি প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰা হ'ব। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আগ ধৰিব প্ৰাঞ্জিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ আৰু অনুষ্ঠানটিত ভাগ ল'বলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 পৰা হেল্ল' যুৱবাণী। এইবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। ডিব্ৰুগড়ত মৰাণ মটক জনগোষ্ঠীৰ জাতীয় সংগঠনৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। সাংস্কৃতিক সুৰক্ষা, আৰ্থসামাজিক শৈক্ষিক আকাংক্ষা পূৰণৰ অংগীকাৰ, খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প, ডিব্ৰুগড়ত দ্বিতীয় বিধানসভা প্ৰকল্পৰ নিৰ্মাণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীগৰাকীৰ। উৎসৱৰ বতৰত সুখবৰ ৰেল কৰ্মচাৰীসকলৰ বাবে। বুধবাৰে ৰেল কৰ্মচাৰীসকলৰ বাবে 78 দিনৰ দৰমহা প্ৰডাক্টিভিটি লিংকড বোনাছ হিচাপে মঞ্জুৰ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই। অসমৰ 30% শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত শিক্ষকে পঢ়োৱা পাঠ বুজি নাপায়, ইউনেস্কোৰ জৰীপৰ উদ্ধৃতিৰে শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই তথ্য। বিদ্যালয়সমূহত পাঠদান পদ্ধতি উন্নত কৰাত গুৰুত্ব, পাঠ্য বিষয় অধিক স্পষ্ট সহজ ভাষাত ব্যাখ্যা কৰিবলৈ আহ্বান। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, তিৱা স্বায়ত্তশাসিত পৰিষদ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদে পাব সাংবিধানিক মৰ্যাদা, কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতা। জট আঁতৰণাই ভাৰত মাৰ্কিন বাণিজ্য চুক্তিৰ নতুন দিল্লীক বুজাবলৈ পুনৰ দূত প্ৰেৰণ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। বিহাৰৰ বৈশালীৰ গংগা নদীত এক শোকাবহ নাও দুৰ্ঘটনা, দুৰ্ঘটনাত 13টি শিশু কিশোৰৰ কৰুণ মৃত্যু। বিশ্বজুৰি 17 কোটি শিশু মেদবহুলতাত আক্ৰান্ত, বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিলে উদ্বিগ্নতা। খেলৰ পৃষ্ঠাত যুঁজ দিও ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছিৰিজৰ চতুৰ্থখন টি20 মেচত পৰাস্ত হয় টীম ইণ্ডিয়া। 24 ৰাণত জয়েৰে ছিৰিজত সমতা স্থাপন ৱেষ্ট ইণ্ডিজৰ। ৱেষ্ট ইণ্ডিজৰ অধিনায়ক চাই হোপৰ অপৰাজিত বিস্ফোৰক শতকীয় ইনিংছ। পঞ্জাৱৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত চলি থকা 4-দিনীয়া প্ৰথমখন ৰঞ্জী ট্ৰফী মেচত মাথো 1 পইণ্টতে সন্তুষ্ট থাকিবলগীয়া হয় অসম। আজিপুৰৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে আগবঢ়ালে সমুজ্জ্বল দত্তই, প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ অভিলেখাগাৰৰ পৰা।

0: জয়ন্ত হাজৰিকা, অসমৰ সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ, সুৰ আৰু কণ্ঠৰ যাদুৰে সকলোকে সন্মোহিত কৰা এক শিল্পী সত্তা। শৈশৱৰ পৰাই ঘৰত গীত মাতৰ চৰ্চা কৰাৰ এটি সুন্দৰ পৰিৱেশ লাভ কৰা জয়ন্ত হাজৰিকাই কিন্তু গায়ক হ'বলৈ খোজা নাছিল। তেখেতৰ হাবিয়াস আছিল সংগীত পৰিচালক হোৱাৰহে। হঠাৎ তেখেত হৈ পৰিল গায়ক, কিন্তু কেনেদৰে? আকাশবাণীত বাণীবন্ধন কৰা এটি সাক্ষাৎকাৰত তেখেতে কৈছিল,
1: গীতটো সৰুৰে পৰাই গাইছিল বা গাই আহিছিল। ইমান সৰুৰে পৰাই গাইছিল যে প্ৰথমতে কি গীত গাইছিল মোৰ মনতেই নপৰে। তথাপি কোনোবাই যদি মোৰ প্ৰথম গীতৰ কথা সোধে, মই ৰেকৰ্ডত গোৱা কথা ক'ব লাগিব,
2: মানে কমাৰ্চিয়েলৰ
1: কথা। আৰু সেয়ে হ'লে মোৰ জীৱনৰ প্ৰথম গীত আগলি বতাহে, মানে বাইদেউৰ নিমৰ পৰা বৰদলৈৰ লিখা আৰু কৃষ্ণ।

আচ্ছা আৰু এটা কথা মই কওঁ, এই গানটো যেতিয়া কৰোঁ মই বৰ সৰু আছিলোঁ তেতিয়া, এই আমাৰ বিজয় শংকৰ দাস যে নায়ক অকুদা, অঁ অকুদা, এই অকুদাৰ ভনীয়েকৰ বিয়া, তাত আমি গোটেইকেইজন বহি আছোঁ, নিঙলপৰা বৰদলৈ বাইদেউ, বাইদেউ মই, তাৰপিছত হিৰুদা, সেই তাতে গান বাজনা কৰি আছোঁ আমি, বাইদেৱে হিৰুদা সেই চিগাৰেটৰ পেকেটত চাৰিটামান লাইন লিখিলে আগলি বতাহে, মোৰ সুৰ কৰিলোঁ থাকিল তেনেকৈ, সেই আজি এটা এক্সেঞ্জা কালি এটা এক্সেঞ্জা এনেকৈ দিলে, সেইটো কাৰেকৰ কৰিলোঁ বুজিছা, সেইটোৱে যে ইমান ভাল হ'ব মই ভবা নাছিলোঁ, আজি নহওক মই অলপমান শুনাই দিছোঁ বাৰু দেই।

0: হঠাৎ হল বুলি কৈছে?
1: হঠাৎ মানে তুমি আচৰিত হৈছা বোধহয় নহয় জানো? যদিও মোৰ জীৱনৰ আচল আঁচনি আছিল সংগীত ৰস খোৱাই,
0: মানে লিখিবলৈ
1: নহয় লিখিবলৈ নহয় সংগীত পৰিচালক হোৱা মোৰ সৰুৰে পৰা মন আছিলে। ৰেডিঅ'ত গোৱা মোৰ প্ৰথম গীতটিৰ এষাৰি কৈ দিওঁ, অ অসমৰে ৰাইজ মুকুটিৰ খানানী আজি সাজ।
0: আপোনাক প্ৰথম গীত গাবলৈ কোনে প্ৰেৰণা দিলে?
1: প্ৰথম গীত গাবলৈ প্ৰেৰণা মোৰ ঘৰত এটা গীতৰ পৰিৱেশ সৰুৰে পৰা জন্মৰে পৰা বুলি ক'ব পাৰা। মোৰ ককাইদেউ বাইদেউহঁতৰ উপৰিও সৰুৰে পৰা লগ পাইছিলোঁ বিষ্ণু ৰাভা, তাৰপিছত আহিল ভাৰতীয় গণ নাট্য সংঘৰ সেই সোণালী দিন, য'ত আমি পাইছিলোঁ হেমাংগ বিশ্বাস, ব্ৰজদা, ব্ৰজদা মানে বজেন বৰুৱা, আমাৰ অতি মৰমৰ বজেন বৰুৱা, বল্লভ চাহানী, সুচিত্ৰা মিত্ৰ, দেৱত বিশ্বাস, সুনীল চৌধুৰী আৰু বহুতো ভাৰতৰ তথা সংগীত জগতৰ গুণী ব্যক্তি। তেতিয়া বজদাই মানে আমাৰ অতি মৰমৰ বজেন বৰুৱাৰ কথা কৈছে, মোক লৈ যায় তেখেতৰ অৰ্কেষ্ট্ৰাত একম্পেনি কৰিবলৈ, যি সময়ত গীটাৰটো আছিল মোতকৈ বহু ডাঙৰ। তেতিয়াও এটা গীত মোৰ এতিয়াও মনত পৰে, কোনাল নামি আহা সুন্দৰ ৰেখানা শিল্পী দল।
0: অ গীতটো এবাৰ শুনাই দিয়কচোন।
1: মোৰ গোটেইটো মনত নাই, মই এনেই দুই লাইন গাই দিওঁ দেই।

0: আৰু মনত নাই বুঝিছে ভালকে।
1: সর্বেশ্বৰ চক্ৰৱৰ্তী পৰিচালিত মণিৰাম দেৱান চিনেমাখনৰ যোগেদি জয়ন্ত হাজৰিকাই অসমীয়া চিনেমা জগতত আত্মপ্ৰকাশ কৰে।
0: কথাছবিত মোৰ প্ৰথম পদক্ষেপ মণিৰাম দেৱানত সহকাৰী সংগীত পৰিচালক হিচাপে। সংগীত পৰিচালক আছিল মোৰ দাদা ডক্টৰ ভূপেন হাজৰিকা।
1: এই চিনেমাখনতে প্ৰথমবাৰৰ বাবে জয়ন্ত হাজৰিকাই ছবিৰ বাবে গীত গায়। বাংলা ছবিৰ প্ৰখ্যাত কণ্ঠশিল্পী শ্যামল মিত্ৰৰ সৈতে জয়ন্ত হাজৰিকাই এটি গোৱালপৰীয়া লোকগীতত কণ্ঠ নিগৰাইছিল।

0: বৃষ্টি কথা ছবিখনৰ জনপ্ৰিয়তাৰ এটা অংশ, এটা ডাঙৰ পাৰ্চেণ্ট আপোনাৰ ক্ৰেডিট বুলি আমি ক'ব খোজোঁ। তাৰ এটা গান যিটো সুৰাত মগন ভয়াল ৰাতি, সেই গানটো সঁচাকেই তাৰ পিকচাৰাইজেশ্যন, আপোনাৰ ভইচ চ' ইমান ভাল হৈছিল যে যুৱ সমাজৰ মাজত তেওঁৰ কণ্টেণ্টৰ কথা বাদ দিলোঁ বৃষ্টিৰ মই, সেইখিনি অৱস্থা অতি মনোগ্ৰাহী হৈছিলে। সেই গানটো অকণমান শুনাই দিব নেকি?
1: আচ্ছা।

0: জবাব নাই।
1: জয়ন্ত হাজৰিকাই অসমীয়া চিনেমাত গীত গাইছিল, অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰিছিল, কিন্তু পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ তথ্যচিত্ৰৰ প্ৰতি তেখেতৰ বিশেষ আগ্ৰহ আছিল।
0: তথ্যচিত্ৰ হৈছে কম কথাৰে কম সময়ৰ ভিতৰত মানুহক বুজাব লাগিব, আৰু যিটো টান কম সময়ৰ ভিতৰত মানুহক বুজোৱাটো
2: মেছেজিষ্টিক মিউজিক যিটো আৰু
0: সেইটো, গতিকে মই কৰি বৰ ভাল পাওঁ তথ্যচিত্ৰ।
2: মানে এই দুয়োবিধৰ মাজত তাৰমানে এটা পাৰ্থক্য আছে,
0: পাৰ্থক্য এটা আছে, মোৰ মনত আছে, আনৰ মনত আছে নে মই ঠিক নাজানো। তবে মই যে ফুল লেংথ ছবি মই বেয়া পাওঁ সেইটো মই কোৱা নাই,
2: বুজিছোঁ
0: সুবিধা আছে ফুল লেংথ ছবিত ফিচাৰ ফিল্মত মিউজিক কৰা, কিন্তু তথ্যচিত্ৰত সুবিধা তেনেকুৱা নাই ডকুমেণ্টেৰীত, কম সময়ৰ ভিতৰতে যাতে মানুহক বুজাব পাৰোঁ।
1: অতি কম বয়সৰ পৰাই মঞ্চ নাটৰ সংগীত পৰিচালনাৰ সৈতে জয়ন্ত হাজৰিকা জড়িত হৈ পৰিছিল। মঞ্চ নাটৰ সংগীত পৰিচালনা কৰি তেখেতে লাভ কৰিছিল এক বুজাব নোৱাৰা আনন্দ। তেখেতে আনকি ভ্ৰাম্যমান নাট্য দল লক্ষ্মী থিয়েটাৰৰ সংগীত পৰিচালনাও কৰিছিল। ভ্ৰাম্যমান নাট্য দলটিৰ শিবিৰতে থাকি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে নাট্য দলটিৰ 5খন নাটকৰ বাবে লিখি উলিওৱা 17টি গীতৰ জয়ন্ত হাজৰিকাই সুৰ কৰিছিল মাত্ৰ 3 দিনৰ ভিতৰতে।
0: সঁচাকৈ ক'বলৈ গ'লে মঞ্চ নাটৰ সংগীত পৰিচালনা কৰি মই বেছি ভাল পাওঁ। সৰুৰে পৰা বহুতো নাটকৰ বাবে সংগীত পৰিচালনা কৰিছোঁ যদিও এই বিষয়ত মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা বুলি ক'বলৈ গ'লে ক'ব লাগিব আমাৰ প্ৰগতিশিল্পী সংঘই প্ৰয়োজনা কৰা শ্ৰী অৰুণ শৰ্মা ৰচিত জিন্তি নাটখনতেই মই প্ৰথম সংগীত পৰিচালনা কৰোঁ সম্পূৰ্ণ আত্মপ্ৰত্যয়েৰে। অকণমান নিজা কথা কৈ দিওঁ দেই, বোধহয় ভাল পাবা। এই জিন্তিখন 3 দিন অভিনীত হৈছিল।
2: আচ্ছা,
0: তেতিয়া মই মেট্ৰিক পৰীক্ষাৰ্থী। শেষৰ দিনা আমাৰ ৰিজাল্ট ওলাল, দেখিলোঁ ধীৰদা ভূঞা, তাৰমানে আমাৰ ধীৰু ভূঞা, সাধন হাজৰিকা আৰু মই জয়ন্ত হাজৰিকা ফেইল কৰিলোঁ, বুজিছা? তাৰপিছত ইফালেতো হাহাকাৰ গধূলি, তোমাৰ হেৰি ড্ৰামা হ'ব লাগে, আমি এতিয়া জিন্তি কৰিম নে ক'ৰবাত সোমাই থাকিমগৈ, চবৰে চিন্তা। তেতিয়া আছিলে কৰুণা গোস্বামী আমাৰ তুলু, আৰু আমাৰ অতি মৰমৰ বন্ধু ললিত বৰুৱা, তেওঁ এতিয়া নাই আমাৰ মাজত, আমি গোটেইকেইজন আছিলোঁ। তেওঁলোকৰ চিন্তা নাটক হ'ব নহয়, আমি পিছে কৰিলোগৈ, মই আৰু ধীৰে কৰিলোগৈ, কিন্তু কৰিলে কি হ'ব, সাধন হাজৰিকাৰ স্বৰ বজালৈকে কোনো দেখা দেখি নাই, ইফালে হাহাকাৰ, ফলত ঈশান বৰুৱাই সেই ভাওটো কৰিবলগীয়া হ'ল। এনেকুৱা ধৰণৰ কিছুমান ঘটনা মনত পৰিলে ভাল লাগে, সেইখিনিতে আনন্দ জানা জানা, ছবিতকৈ ষ্টেজত কৰি বেছি ভাল লাগে, এইটো এটা বেলেগ আনন্দ, বুজাব নোৱাৰি,
2: মানে ইমিডিয়েট এফেক্ট
0: ইমিডিয়েট পোৱা যায়।
1: কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ আন আন ৰাজ্য আৰু লগতে বিদেশতো স্বকীয় প্ৰতিভাৰে জয়ন্ত হাজৰিকাই গুণী জ্ঞানী শিল্পীসকলৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
0: অসমৰ বাহিৰত ভালে কেইবছৰ মই কলিকতাত হিমাংশু বিশ্বাসৰ সংগীত গোষ্ঠীত আছিলোঁ, কেতিয়াবা গীটাৰ কেতিয়াবা একৰ্ডিয়ান বজাওঁ। এদিন হঠাৎ মোৰ বাহিৰলৈ যোৱাৰ সৌভাগ্য হৈছিল, 1972 চনত মই বাৰ্লিনলৈ যাওঁ, তাত অনুষ্ঠিত 3য় আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সংগীত সন্মিলনত যোগ দিবলৈ। বিশ্বৰ সমাজ সচেতন তথা ৰাজনীতি সচেতন সংগীত শিল্পীৰ সমাৰোহ সেয়া আছিল। একে বাৰ্লিনলৈকে আকৌ এবাৰ যাওঁ তাৰ পিছৰ বছৰতে, এইবাৰ গ'লোঁ যুৱ মহোৎসৱত যোগ দিবলৈ। দুয়োবাৰে তাত ভালেকেইগৰাকী গুণী ব্যক্তি তথা শিল্পীক লগ পোৱাৰ সৌভাগ্য ঘটিছিল মোৰ। তেওঁলোকৰ ভিতৰত আছিল কানাডাৰ পেৰি ফ্ৰিডমেন, জেক উইণ্টাৰ, আমেৰিকাৰ বাৰবাৰা ডিন, মেৰিয়া মাকেবা আদি। এটা ইণ্টাৰেষ্টিং ঘটনা কওঁ, সেই কানাডাৰ পেৰি ফ্ৰিডমেন যে, আমি একেলগে আছিলোঁ, একেখন হোটেলতে আছিলোঁ, দ্বিতীয়বাৰৰ কথা কৈছিলোঁ জীৱ মহোৎসৱত, তেওঁ মোৰ হাৰমনিয়াম শুনি পেলাই টেলিভিশ্যন প্ৰগ্ৰেমত তেওঁলোকক বজাবলৈ মোক অনুৰোধ কৰে একম্পেনি কৰিবলৈ। মই ভাবিলোঁ যে কিনো বজাম এওঁৰ লগত, প্ৰথমতে মোৰ হাঁহি উঠিছিল, হাৰমনিয়াম আৰু কি, তেওঁলোকে ইমান ভাল পাইছে মোক নেৰাইতে, মই শেষত বজালোঁ তেওঁলোকৰ লগত, কম্বিনেশ্যনটো আচৰিত হৈছিলে, ইফালে বেঞ্জো ইফালে হাৰমনিয়াম,
2: তেওঁ কি লৈ গাই
0: আছে, তেওঁ গাই তোমাৰ আমেৰিকান বেঞ্জো, অকলে নিজে বেঞ্জটো বজাই পেলাই গায়, আৰু একো নাথাকে তেওঁ লগত,
2: কোনো একম্পেনিষ্ট নাথাকে,
0: একো নাথাকে, তেওঁলোকৰ গীটাৰ বা বেঞ্জো আমাৰ সেই হাৰমনিয়ামটো আৰু তানপুৰাৰ দৰে, তাৰ প্ৰত্যেকজন গায়কে গীটাৰ বা বেঞ্জো বজাব জানিবই লাগিব, জানিব লাগিব মানে জানে, আমাৰ যেনেকৈ হাৰমনিয়াম জানে বজাব, ঠিক তেনেকৈ। যিয়ে নহওক, ৰেডিঅ' বাৰ্লিনতো আমি কৰিছোঁ, ভূপেনৰ লগত মই বজাইছোঁ বা গাইছোঁ, তবে এই ঘটনাটো মনত থাকিব পাৰে ফিল্মৰ লগত।

0: দেশে বিদেশে সমাদৰ লাভ কৰা এইগৰাকী শিল্পী অতি কম সময়ৰ ভিতৰতে সুৰৰ মায়াজাল ৰচনা কৰি শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল। জনতাৰ অতি আদৰৰ এই শিল্পীগৰাকী যেতিয়া জনগণৰ দুৰ্যোগৰ সময় আহি পৰিছিল তেতিয়া তেখেতৰ অন্তৰো হাহাকাৰ কৰি উঠিছিল আৰু দুৰ্গতজনক সহায় কৰাৰ উদ্দেশ্যেই তেখেতে জন্ম দিছিল সুৰ বাহিনীৰ। তেখেতে নিজেই কৈছিল,
1: মই এতিয়া কথা কম মোৰ সুৰেৰে মোৰ গীতেৰে। মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ'ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনী ৰাইজৰ কাষত সদায় থিয় দিবগৈ। সংস্কৃতিৰ নামত দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে গীতেৰে।

0: ধান তো হেন উলিয়া বলিয়া ওই দুপারে উপসি পুরি তো
1: এইগৰাকী মহান শিল্পী আমাৰ মাজৰ পৰা অতি কম বয়সতেই আঁতৰি গৈছিল যদিও তেখেতৰ শিল্পীসত্তা সদায় জীয়াই থাকিব আমাৰ সকলোৰে হৃদয়ত। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভূপেন হাজৰিকাদেৱে লিখিছিল,
2: ও মোৰ মৰমৰ জয়ন্ত দানা ভাইটি, তোৰ জয়ৰ অন্ত নাই, তোৰ শৈশৱ সুৰময়, তোৰ কৈশোৰ সুৰ সৃষ্টিৰ সময়, তোৰ যৌৱন চন্দ সুৰ প্ৰকাশৰ পূৰ্ব সমলয়, গাঁও দেশ বিদেশৰ শ্ৰোতা অগণন তোৰ, তোৰ কণ্ঠ সজীৱ সেউজীয়া মিঠা মাদকতা ভৰা তোৰ কণ্ঠ, সহস্ৰ শ্ৰোতা মগন তোৰ অনন্য সুৰ সৃষ্টি শেৱালী কোমল, তোর অনন্য সুর সৃষ্টি শেওয়ালি কোমল, তোর সুর বাহিনীর সাহস প্রবল, জীবনের ভর যৌবনত, জীবনের ভর যৌবনত করিলি অভিমান, মৃত্যু সাবতী অকালতে তই করিলি প্রয়াণ, পিছে কলৈ পলাবি নানা তোর সুর তোর কণ্ঠ, অজস্র শ্রোতারেই স্নেহত হব চিরজ্যোতিষ্মান, চিরজ্যোতিষ্মান।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা জয়ন্ত হাজৰিকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ কিয়দংশ, তেখেতৰ জীৱনৰ বিভিন্ন কথা, তেখেতে গোৱা গীত আৰু ভূপেন হাজৰিকাদেৱে লিখা আৰু পাঠ কৰা এটি কবিতাৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী জ্যোতি পল, জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ কণ্ঠৰ গানেৰে সজোৱা অনুষ্ঠানটি প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰা হ'ব। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আগ ধৰিব প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ আৰু অনুষ্ঠানটিত ভাগ ল'বলৈ নাপাহৰিব। আজি সন্ধিয়া 7:20 পৰা হেল্ল' যুৱবাণী।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো মই নিৰুপমা বৰঠাকুৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ লক্ষ্যৰে কালি ধেমাজিত ষষ্ঠ আঞ্চলিক সমিতিৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰা এই বৈঠকত ধেমাজি জিলাৰ সীমামূৰীয়া আৰু অৰুণাচল প্ৰদেশৰ লোৱাৰ চিয়াং আৰু ইষ্ট চিয়াং জিলাৰ অন্তৰ্গত সীমান্তৱৰ্তী অঞ্চলসমূহৰ বিবদমান বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু আৰু জীৱন গগৈ উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ হৈ মন্ত্ৰী কেণ্টজিনী, বিধানসভাৰ উপাধ্যক্ষ কে নিগ্যৰ, বিধায়ক তজিৰ কাডু, নিনং এৰিং তথা দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে সীমা সমস্যাৰ সৌহাৰ্দ্যপূৰ্ণ আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ গঠনমূলক আলোচনা, ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু সংশ্লিষ্ট গাঁওসমূহৰ ৰাইজৰ সৈতে প্ৰত্যক্ষ মত বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ঘোষণা আলোচনাৰ আধাৰ হিচাপে লৈ উভয় ৰাজ্যৰ মাজত সহযোগিতা আৰু পাৰস্পৰিক বুজাবুজি সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে কয়।
2: আজি অসম অৰুণাচল সীমান্তলৈ যি কথা আমাৰ ৰিজনেল কমিটি আছে, ৰিজনেল কমিটিৰ আজি 6ষ্ঠখন মিটিং হৈ গ'ল। ইয়াৰ আগতে 5খন মিটিং আমাৰ হৈ গৈছে আৰু ৰিজনেল কমিটিৰ অৰুণাচল কাউণ্টাৰপাৰ্টৰ চেয়াৰমেন কান্তজিনী চাহাব আছে আৰু আমি গোটেইখিনি এই ধেমাজি আৰু আপাৰ চিয়াং লোৱাৰ চিয়াং যি অৰুণাচলৰ দুখন ডিষ্ট্ৰিক্ট আছে তাৰ বৰ্ডাৰ ইছ্যুটো লৈ আমি বহুত সময়ত কেইবাবাৰো কথা পাতিছোঁ আৰু বহুখিনি সমস্যা আমাৰ সমাধানো হৈছে। আৰু আজিও আমি সিদ্ধান্ত ললোঁ যে যিবিলাক ঠাই স্পট ভিজিট কৰিব লগা আছে খুব কম দিনৰ ভিতৰত আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকল, অৰুণাচল আৰু অসম দুয়োটা পাৰ্টৰ নিৰ্বাচিত প্ৰতিনিধিসকলে সেই স্পটলৈ ভিজিট কৰিবলৈ যাব।
1: ইয়াৰ আগেয়ে যোৱা মঙলবাৰে অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সন্দৰ্ভত আলোচনা কৰাৰ বাবে শিক্ষা তথা ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিশ্বনাথ চাৰিআলিত এখন বৈঠকত মিলিত হয়। মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকা এই বৈঠকত অৰুণাচলৰ পাপুমপাৰে জিলা আৰু বিশ্বনাথ তথা লখিমপুৰ জিলাৰ সীমামূৰীয়া অঞ্চলত থকা বিবদমান বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত দুয়োখন ৰাজ্যৰ সীমান্ত সম্পৰ্কীয় বিষয় আলোচনাৰ বাবে গঠিত আঞ্চলিক সমিতিৰ বিষয়াসকল

0: উপস্থিত থাকে। কাৰ্যসূচীত পাপুমপাৰীৰ আঞ্চলিক সমিতিৰ অধ্যক্ষ, অৰুণাচলৰ কেবিনেট মন্ত্ৰী বালু ৰাজা, অসমৰ সাংসদ ৰঞ্জিত দত্ত আৰু দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। এই বৈঠকত প্ৰতিবেশী ৰাজ্য দুখনৰ সীমা সম্পৰ্কীয় বিষয় আলাপ আলোচনা আৰু বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰাৰ লগতে নামচাই ঘোষণা পত্ৰ অনুসৰি শান্তিপূৰ্ণ আলোচনা অব্যাহত ৰখাৰ বাবে উভয় পক্ষই সহমতত উপনীত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰিব। এই আঁচনিৰ দ্বাৰা 5,42,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 800 টকাকৈ, স্নাতক ছাত্ৰীসকলক 1,250 টকাকৈ, স্নাতকোত্তৰ আৰু বি এডৰ ছাত্ৰীসকলক 2,500 টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক 800 টকাকৈ প্ৰদান কৰা হ'ব। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰসকলক 1,000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসকলক 2,000 টকাকৈ প্ৰদান কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 11 বজাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি আন কেইবাগৰাকী বিধায়কে অংশগ্ৰহণ কৰিব। ৰাভা হাছং মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ সম্পৰ্কে আলোচনা কৰাৰ বাবে মেঘালয়ৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ক মধ্যস্থতাকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। ডঃ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই পদক্ষেপে জনগোষ্ঠী তিনিটাৰ আশা আকাংক্ষা পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীসকলক নিজ নিজ জিলাৰ অধীনৰ সুলভ মূল্যৰ এজেণ্টসকলৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে কালি জেৰাই গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত তিনিচুকীয়া জিলাৰ একাংশ হিতাধিকাৰী ডিব্ৰুগড় জিলাৰ নৱগঠিত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। সভাত চাবুৱা লাহোৱাল আৰু মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত সংশ্লিষ্ট হিতাধিকাৰীসকলৰ সঠিক চিনাক্তকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। জেৰাই গাঁও পঞ্চায়তৰ সভাপতিৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত প্ৰতিগৰাকী হিতাধিকাৰীৰ সঠিক প্ৰশাসনীয় জিলাভিত্তিক সংলগ্নকৰণ নিশ্চিত কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই ফৰহত নাজ। प्रधानमंत्री नरेंद्र मोदी आज लद्दाख में लगभग 3,350 करोड़ रुपए की 5 प्रमुख विकास परियोजनाओं का शुभारंभ करेंगे। मंत्रिमंडल ने 11 लाख से अधिक रेलवे कर्मचारियों के लिए 78 दिन के उत्पादकता आधारित बोनस को मंजूरी दी। सरकार ने गन्ना किसानों के मुद्दों की जांच और उचित उपाय सुझाने के लिए समिति गठित की। हरियाणा, पंजाब, दिल्ली, केरलम, तमिलनाडु और पुदुचेरी में आज तेज बारिश की संभावना। और वेस्टइंडीज ने चौथे T20 क्रिकेट मैच में भारत को 24 रन से हराया, श्रृंखला 2-2 से बराबर। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी आज वीडियो कॉन्फ्रेंसिंग के माध्यम से लद्दाख में लगभग 3,350 करोड़ रुपए की 5 प्रमुख विकास परियोजनाओं का उद्घाटन और लोकार्पण करेंगे। हमारे संवाददाता ने बताया है कि इन परियोजनाओं का उद्देश्य क्षेत्र में संपर्क सुविधाओं को मजबूत करना, ऊर्जा बुनियादी ढांचे में सुधार करना, सांस्कृतिक विरासत का संरक्षण करना और जल सुरक्षा को बढ़ावा देना है। वे इस अवसर पर एक सभा को भी संबोधित करेंगे।
2: प्रधानमंत्री लेह स्थित कुशोक बकुला रिम्पोची हवाई अड्डे पर 640 करोड़ रुपए की लागत से निर्मित नई यात्रा टर्मिनल भवन का उद्घाटन करेंगे। श्री मोदी सीमा सड़क संगठन द्वारा निर्मित 298 किलोमीटर लंबे निम्मू पदुम दारचा सड़क मार्ग का लोकार्पण करेंगे। लेह के निम्मू को हिमाचल प्रदेश के दारचा से सुदूर जांस्कर घाटी के माध्यम से जोड़ने वाली यह सड़क लद्दाख के लिए एक वैकल्पिक संपर्क गलियारा प्रदान करती है, जिससे श्रीनगर लेह और मनाली लेह मार्गों पर आवागमन और आसान हो जाएगा। श्री मोदी 9 मेगावाट की हनु लघु जल विद्युत परियोजना और 66 किलोवाट की डबल सर्किट दा हनु खालसी टर्मिनेशन लाइन का भी उद्घाटन करेंगे। प्रधानमंत्री लेह के सिंधु घाट में भारत के पहले पेट्रोग्लिफ संरक्षण पार्क और हिम सरोवर परियोजना के तहत 40 गांवों में विकसित 40 जल निकायों का भी उद्घाटन करेंगे। अंकित की रिपोर्ट के साथ समाचार कक्ष से विकास नापा।
1: केंद्रीय मंत्रिमंडल ने 11,40,000 से अधिक रेल कर्मियों को 78 दिन के वेतन के बराबर उत्पादकता आधारित बोनस पीएलबी को मंजूरी दे दी है। सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने मंत्रिमंडल की बैठक के बाद मीडिया

অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক জয়ন্ত হাজৰিকাৰ কণ্ঠৰেদি গীত, ৰচনা নিৰ্মল প্ৰভা বৰদলৈৰ, সুৰ জ্যোতি প্ৰকাশ দাসৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ হেমেন হাজৰিকা ৰচিত এটি গীত জয়ন্ত হাজৰিকাৰ কণ্ঠত, প্ৰযোজনা হেমেন হাজৰিকাৰ।

আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক অৰ্চনা মহন্তৰ কণ্ঠৰতি গীত, ৰচনা জীমণি চৌধুৰীৰ, প্ৰযোজনা প্ৰভাত শৰ্মাৰ।

অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ। দীনেশ বৈশ্য ৰচিত এটি গীত, গীতটিত কণ্ঠদান কৰিছে ৱাহিদুৰ ৰহমানে, প্ৰযোজনা খগেন মহন্তৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
2: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
3: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়ি আপনার সঙ্গে অন্তরঙ্গ সম্পর্ক গড়বলে মাত্র এটা ক্লিকতে আমার কেন্দ্রবর অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটো পলর নির্ভরযোগ্য বাতরির সঙ্গে আমার ওয়েবসাইট আকাশবাণী .gov.in-ত। নতুন ভারত, ন রূপত আকাশবাণী।
4: বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু

সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 600-336-9444। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-336-9444।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন আজি মুকলি। খানাপাৰাৰ আই এছ বি টিত উত্তৰ পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠান। ৰেল কৰ্মচাৰীৰ বাবে 78 দিনৰ দৰমহাৰ সমতুল্য উৎপাদনশীলতা সংযুক্ত বোনাছত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। ৰাভা হাছং মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক লৈ সাংবিধানিক মৰ্যাদা সম্পৰ্কে আলোচনাৰ বাবে এল আৰ বিষ্ণয়ক মধ্যস্থতাকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি। অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ লক্ষ্যৰে ধেমাজিত ষষ্ঠ আঞ্চলিক সমিতিৰ বৈঠক আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰত 24 ৰানত পৰাস্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰিব। এই আঁচনিৰ দ্বাৰা 5,42,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 800 টকাকৈ, স্নাতক ছাত্ৰীসকলক 1,250 টকাকৈ, স্নাতকোত্তৰ আৰু বি এডৰ ছাত্ৰীসকলক 2,500 টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক 800 টকাকৈ প্ৰদান কৰা হ'ব। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰসকলক 1,000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসকলক 2,000 টকাকৈ প্ৰদান কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 11 বজাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি আন কেইবাগৰাকী বিধায়কে অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে দিনৰ 1 বজাত খানাপাৰা আই এছ বি টিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই উৎসৱৰ বতৰত উপহাৰ হিচাপে 11,40,000 অধিক ৰেল কৰ্মচাৰীক 78 দিনৰ দৰমহাৰ সমতুল্য উৎপাদনশীলতা সংযুক্ত বোনাছত অনুমোদন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ বাবে চৰকাৰে 2,009 কোটি টকাৰ আবণ্টন দিছে। প্ৰতিগৰাকী যোগ্য কৰ্মচাৰীক 78 দিনৰ বাবে সৰ্বাধিক 17,951 টকাৰ বোনাছ দিয়া হ'ব বুলি তেওঁ কয়।
1: कैबिनेट में आज सबसे पहले रेलवे के करीब 11,40,770 कर्मचारियों के लिए स्टाफ के लिए परफॉर्मेंस लिंक्ड बोनस 78 दिनों का बोनस 78 डेज का बोनस आज कैबिनेट ने अप्रूव किया। ये दीपावली का उपहार है रेलवे के सभी कर्मठ कर्मचारियों के लिए जो दिन रात मेहनत करते हैं, जो कि हम लोग जब त्योहार में रहते हैं तब वो फील्ड में ट्रैक पे लोगों के अंदर वर्कशॉप के अंदर दिन रात मेहनत करते रहते हैं, उन सभी रेलवे कर्मचारियों के लिए ये दीपावली का उपहार है। करीब 2,009 करोड़ रुपए का टोटल बोनस है।
0: কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী 2026-27 বিত্তীয় বৰ্ষৰ পৰা 2030-31 বৰ্ষলৈ 5 বছৰৰ বাবে অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শ্ৰীবৈষ্ণৱে কয় যে

0: মন্ত্ৰীসভাই সামাজিক সুৰক্ষাৰ বাবে 53,428 কোটি টকা ব্যয়ত অনুমোদন দিছে। তেওঁ কয় যে দিব্যাংগ পেঞ্চন আঁচনিৰ অধীনত এতিয়াৰে পৰা 79 বছৰ বয়সলৈকে 375 টকাকৈ আৰু 80 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ দিব্যাংগসকলক 625 টকাকৈ প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী সামাজিক সাহায্য যোজনাৰ অধীনত দিব্যাংগসকলৰ বাবে শাৰীৰিক প্ৰতিবন্ধকতাৰ মান 80% পৰা 40% হ্ৰাস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাভা হাছং মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা সম্পৰ্কে আলোচনা কৰাৰ বাবে মেঘালয়ৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ক মধ্যস্থতাকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তক আদৰণি জনাইছে। ডাঃ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই পদক্ষেপে জনগোষ্ঠী তিনিটাৰ আশা আকাংক্ষা পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে যোৱা বছৰৰ 25 ডিচেম্বৰত ৰাভা হাছং মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সাংবিধানিক মৰ্যাদা প্ৰদানৰ দিশত আলোচনা আৰু মীমাংসাত উপনীত হ'বলৈ মধ্যস্থতাকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিক দায়িত্ব দিয়া হ'ব বুলি উল্লেখ কৰিছিল। চলিত বৰ্ষৰ 30 জানুৱাৰীত ধেমাজিৰ কাৰেং চাপৰিত অনুষ্ঠিত 10ম মিচিং যুৱ মহোৎসৱত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীটোৰ সাংবিধানিক অধিকাৰৰ দিশত মধ্যস্থতাকাৰী নিয়োগৰ বিষয়ে ঘোষণা কৰিছিল। কালি এল আৰ বিষ্ণয়ক মধ্যস্থতাকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়াৰ পাছতে তিনিওটা জনগোষ্ঠীৰ প্ৰতিনিধিসকলে সন্তুষ্টি প্ৰকাশ কৰিছে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে এই পদক্ষেপক আদৰণি জনাইছে। একেদৰে মিচিং জনগোষ্ঠীৰ ৰাইজ আৰু মিচিং যুৱ ছাত্ৰ সংগঠন টি এম পি কেৰ নেতৃবৰ্গয়ো এই পদক্ষেপক আদৰণি জনাইছে।
1: পপুলেশ্যন ৱাইজত যিটো ফাণ্ডিং আহিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা সেইখিনি আহিব আৰু নিজৰ এই অঞ্চলখিনি যিকোনো সমস্যা সেই সমস্যাখিনি অৰ্থনৈতিক সমস্যা আপোনাৰ শৈক্ষিক সমস্যাৰ পৰা আদি কৰি যাতায়াতিক সমস্যা সেই সমস্যাখিনি নিজাববীয়া সিদ্ধান্তৰে সমস্যা সমাধান কৰিবলৈ এটা সুবিধা হ'ব। দ্বিতীয় কথা হ'ল কি ভাৰতীয় সংবিধানখনত আমাৰ এই জাতিটোক লৈ পিনি এটা সন্নিৱিষ্ট থাকিব আৰু যি ভাৰতীয় সংবিধানৰ সন্নিৱিষ্ট বিষয়টোক লৈ পিনি আমাৰ উঠি অহা যুৱ প্ৰজন্ম আমি আজি সংগ্ৰাম কৰি আছোঁ ৰাজপথত নানান ধৰণৰ আমি পন্তাৰে আন্দোলন কৰি আছোঁ কিন্তু আমাৰ এতিয়া জন্ম দিয়া ল'ৰা ছোৱালী যিবিলাক 10 বছৰ 5 বছৰ ল'ৰা ছোৱালী হৈছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব পাৰে আত্মবিশ্বাস থাকিব যে তেওঁলোকে এটা সুৰক্ষিত হৈ জাতিৰ ভাষা কৃষ্টি সংস্কৃতি ভাষাৰ জাতিৰ অৰ্থনৈতিক তথা ভাষাৰ শৈক্ষিক দিশটোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব।
0: অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ লক্ষ্যৰে কালি ধেমাজিত ষষ্ঠ আঞ্চলিক সমিতিৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰা এই বৈঠকত ধেমাজি জিলাৰ সীমামূৰীয়া আৰু অৰুণাচল প্ৰদেশৰ লোৱাৰ ছিয়াং আৰু ইষ্ট ছিয়াং জিলাৰ অন্তৰ্গত সীমান্তৱৰ্তী অঞ্চলসমূহৰ বিবদমান বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু আৰু জীৱন গগৈ উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ হৈ মন্ত্ৰী কেণ্টজিনি, বিধানসভাৰ উপাধ্যক্ষ কে নিগ্যৰ, বিধায়ক তোজিৰ কাডু, নিনং এৰিং তথা দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে সীমা সমস্যাৰ সৌহাৰ্দ্যপূৰ্ণ আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ গঠনমূলক আলোচনা, ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু সংশ্লিষ্ট গাঁওসমূহৰ ৰাইজৰ সৈতে প্ৰত্যক্ষ মত বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। নামচাই ঘোষণাক আলোচনাৰ আধাৰ হিচাপে লৈ উভয় ৰাজ্যৰ মাজত সহযোগিতা আৰু পাৰস্পৰিক বুজাবুজি সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে কয়।
2: আজি অসম অৰুণাচল সীমান্তলৈ যি কথা আমাৰ ৰিজনেল কমিটি আছে, ৰিজনেল কমিটিৰ আজি ষষ্ঠখন মিটিং হৈ গ'ল। ইয়াৰ আগতে 5খন মিটিং আমাৰ হৈ গৈছে আৰু ৰিজনেল কমিটিৰ অৰুণাচল কাউণ্টাৰপাৰ্টৰ চেয়াৰমেন কান্তজিনি চাহ আছে আৰু আমি গোটেইখিনি এই ধেমাজি আৰু আপাৰ ছিয়াং লোৱাৰ ছিয়াং যি অৰুণাচলৰ দুখন ডিষ্ট্ৰিক্ট আছে তাৰ বৰ্ডাৰ ইছ্যুটোলৈ আমি বহুত সময়ত কেইবাবাৰো কথা পাতিছোঁ আৰু বহুখিনি সমস্যা আমাৰ সমাধানো হৈছে আৰু আজিও আমি সিদ্ধান্ত ললোঁ যে যিবিলাক ঠাই স্পট ভিজিট কৰিব লগা আছে খুব কম দিনৰ ভিতৰত আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকল অৰুণাচল আৰু অসম দুয়োটা পাৰ্টৰ নিৰ্বাচিত প্ৰতিনিধিসকলে সেই স্পটলৈ ভিজিট কৰিবলৈ যাব।
0: ইয়াৰ আগেয়ে যোৱা মঙলবাৰে অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সন্দৰ্ভত আলোচনা কৰাৰ বাবে শিক্ষা তথা ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগু বিশ্বনাথ চাৰিআলিত এখন বৈঠকত মিলিত হয়। মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকা এই বৈঠকত অৰুণাচলৰ পাপুমপাৰে জিলা আৰু বিশ্বনাথ তথা লখিমপুৰ জিলাৰ সীমামূৰীয়া অঞ্চলত থকা বিবদমান বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত দুয়োখন ৰাজ্যৰ সীমান্ত সম্পৰ্কীয় বিষয় আলোচনাৰ বাবে গঠিত আঞ্চলিক সমিতিৰ বিষয়াসকল উপস্থিত থাকে। কাৰ্যসূচীত পাপুমপাৰেৰ আঞ্চলিক সমিতিৰ অধ্যক্ষ, অৰুণাচলৰ কেবিনেট মন্ত্ৰী বালু ৰাজা, অসমৰ সাংসদ ৰঞ্জিত দত্ত আৰু দুয়োখন ৰাজ্যৰ কেইবাগৰাকী বিধায়ক উপস্থিত।

0: থাকে। এই বৈঠকত প্ৰতিবেশী ৰাজ্য দুখনৰ সীমা সম্পৰ্কীয় বিষয় আলাপ আলোচনা আৰু বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰাৰ লগতে নামচাই ঘোষণাপত্ৰ অনুসৰি শান্তিপূৰ্ণ আলোচনা অব্যাহত ৰখাৰ বাবে দুয়োপক্ষই সহমতত উপনীত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি ৱাকফ বোৰ্ডৰ সংস্কাৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ মন্ত্ৰৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা জীৱনত 25 বছৰ সম্পূৰ্ণ কৰিছে। সুশাসন, স্বচ্ছতা আৰু সৰ্বস্তৰৰ জনসাধাৰণৰ কল্যাণৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে দেশৰ প্ৰশাসনিক ব্যৱস্থাত পৰিৱৰ্তন আনিছে। এনে পদক্ষেপসমূহৰ ভিতৰত ৱাকফ আইন 2025 অন্যতম। ৱাকফ সম্পত্তি হৈছে ধৰ্মীয়, দাতব্য আৰু সমাজ কল্যাণমূলক উদ্দেশ্যত উৎসৰ্গা কৰা সম্পত্তি। এনে সম্পত্তিৰ পৰা আহৰণ কৰা আয় মছজিদ, শিক্ষানুষ্ঠান, কবৰস্থান আৰু বিভিন্ন জনকল্যাণমূলক কাম কাজৰ বাবে ব্যৱহাৰ কৰা হয়। সেয়েহে এই সম্পত্তিসমূহৰ সঠিক পৰিচালনা আৰু ব্যৱহাৰ নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। 2025 চনত প্ৰণয়ন কৰা ৱাকফ সংশোধনী আইনৰ জৰিয়তে সম্পত্তিৰ পঞ্জীয়ন, নথিপত্ৰ সংৰক্ষণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সম্পত্তিৰ তথ্য অধিক সুসংগঠিত কৰা, পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধি কৰা আৰু দায়বদ্ধতা নিশ্চিত কৰাই এই আইনখনৰ প্ৰধান লক্ষ্য। আইনখনত ৱাকফ বোৰ্ড আৰু সংশ্লিষ্ট সংস্থাসমূহৰ গঠন তথা কাৰ্যপ্ৰণালীৰ ক্ষেত্ৰতো পৰিৱৰ্তন অনা হৈছে। ইয়াৰ জৰিয়তে সম্পত্তি পৰিচালনাৰ ব্যৱস্থা অধিক নিয়মিত আৰু কাৰ্যকৰী কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। স্বচ্ছ প্ৰশাসন আৰু দায়বদ্ধতা সুশাসনৰ অন্যতম আধাৰ। ৱাকফ সম্পত্তিৰ নথিভুক্তকৰণ আৰু পৰিচালনাৰ ব্যৱস্থাৰ উন্নয়নে ধৰ্মীয় তথা দাতব্য উদ্দেশ্যত উৎসৰ্গিত সম্পত্তিসমূহৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
0: শাৰদীয় নৱৰাত্ৰিৰ আজি পঞ্চম দিনা দেৱীক স্কন্দমাতা ৰূপত পূজা কৰা হ'ব। দেৱীৰ এই ৰূপে মাতৃসুলভ স্নেহ আৰু শক্তিক প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱীৰ স্কন্দমাতা ৰূপৰ বিষয়ে উল্লেখ কৰি মমতা আৰু বাৎসল্যৰ অধিষ্ঠাত্ৰী দেৱীয়ে সকলোৰে মাজত স্নেহ আৰু সৌহাৰ্দ্যৰ মনোভাৱ বৰ্তাই ৰাখিব বুলি আশা প্ৰকাশ কৰে। কাইলৈ কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱীক পূজা কৰাৰ পাছত দশমীক দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ চলিত টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত চতুৰ্থখন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক 24 ৰানত পৰাস্ত কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 247 ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাই হোপে মাত্ৰ 50টা বলত অপৰাজিত 102 ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি 19 অভাৰ আৰু 3টা বলত 9টা উইকেট হেৰুৱাই 223 ৰান সংগ্ৰহ কৰে। দলৰ হৈ সঞ্জু ছেমছনে সৰ্বাধিক 56 ৰান সংগ্ৰহ কৰে। তিলক বৰ্মাই 43 ৰানৰ অৱদান আগবঢ়ায়। ৱেষ্ট ইণ্ডিজৰ হৈ কিমো পলে 5টা উইকেট দখল কৰে। খেলখনত শতক অৰ্জন কৰা দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাই হোপক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰা মনজিত গগৈৰ সৈতে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ অপৰাধত কক্ৰোছ জনতা পাৰ্টীৰ দুজন নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আদালতৰ নিৰ্দেশমৰ্মে তেওঁলোকক 5 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। নিষেধাজ্ঞা উলংঘা কৰি বেৰিকেড বগাই যন্ত্ৰ মন্ত্ৰত প্ৰৱেশ কৰা, ৰাষ্ট্ৰীয় পতাকা জোকাৰি শ্লোগান দিয়া আৰু শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটো আলোকচিত্ৰসহ প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন, দি চেণ্টিনেল, দৈনিক অগ্ৰদূত, আমাৰ অসম কাকততো বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 9 অক্টোবৰত জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তক চৰ্ত সাপেক্ষে জামিন মঞ্জুৰ কৰাৰ পিছত বুধবাৰে পুৱা তেওঁ আদালতত হাজিৰ হয়। সংবাদকৰ্মীসকলে অভিযুক্তগৰাকীৰ মন্তব্য আৰু দৃশ্য ল'বলৈ চেষ্টা কৰোঁতে অধিবক্তা আনন্দ কুমাৰ ভূঞাই সাংবাদিকসকলক বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অসম কাকতত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত কক্ৰোছ জনতা পাৰ্টী তথা কংগ্ৰেছসহ বিৰোধী মিত্ৰজোঁটে কৰা প্ৰতিবাদ আৰু সমালোচনাৰ বিৰুদ্ধে অসম

0: প্ৰদেশ বিজেপিয়ে ৰাজ্যজুৰি জনজাগৰণ সমদল আৰম্ভ কৰিছে। কালি গুৱাহাটী, শিলচৰ আৰু যোৰহাটত হাজাৰ হাজাৰ বিজেপি নেতাকৰ্মীৰ উপস্থিতিত বিশাল সমদল উলিওৱা হয়। দৈনিক জনমভূমি কাকত আৰু নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে মুখ্য বাতৰিৰ স্থান লাভ কৰিছে। অসম গণ পৰিষদৰ 42 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দলটোৰ গুৱাহাটীৰ আমবাৰীস্থিত কেন্দ্ৰীয় কাৰ্যালয়, জিলা আৰু আঞ্চলিক কাৰ্যালয়সমূহৰ লগতে ধেমাজিত কেন্দ্ৰীয়ভাৱে 42 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অসমীয়া খবৰ কাকতত বাতৰিটো পৰিৱেশন কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মঞ্জিত। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন আজি মুকলি। খানাপাৰাৰ ISBTত উত্তৰ পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠান। ৰেল কৰ্মচাৰীৰ বাবে 78 দিনৰ দৰমহাৰ সমতুল্য উৎপাদনশীলতা সংযুক্ত বোনাছত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। ৰাভা হাছং মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক লৈ সাংবিধানিক মৰ্যাদা সম্পৰ্কে আলোচনাৰ বাবে LR বিষ্ণয়ক মধ্যস্থতাকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি। অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ লক্ষ্যৰে ধেমাজিত 6ষ্ঠ আঞ্চলিক সমিতিৰ বৈঠক। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ 4ৰ্থখন খেলত ভাৰত 24 ৰানত পৰাস্ত। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কার, জিলার রেহরূপত আজিলৈ আহিছো পশ্চিম কাৰ্বি আংলং জিলার রেহরূপ। জিলাখনৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা টুটু কোঁৱৰ। পার্বত্য জিলা পশ্চিম কার্বি আংলঙৰ অভিভাৱক মন্ত্রী তথা কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাই অলপতে জিলাখনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জিলাখনত জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ন, কৃষিৰ বৈচিত্ৰকৰণ, উন্নয়নমূলক কাম কাজৰ ত্বৰান্বিতকৰণ আৰু জনসাধাৰণৰ বাবে আন্তঃগাঁথনিগত সা সুবিধাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে বিতংভাৱে জনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চাৰু গাঁৱত প্ৰথমটো জলফাই পুলি ৰোপণ কৰি অসমত জলফাই খেতিৰ সম্ভাৱনা পৰীক্ষা কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এক পাইলট প্ৰকল্পৰো শুভাৰম্ভণি কৰে। ৰাজস্থানৰ পৰা অনা প্ৰায় 16,000 জলফাইৰ পুলি এই পাইলট প্ৰকল্পৰ অধীনত ৰোপণ কৰাৰ ব্যৱস্থা কৰে। ৰাজ্যখনৰ কৃষি বিভাগে 2025-26 বৰ্ষৰ NMEO-OS আঁচনিৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ কাহিকুচিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ জলবায়ু আৰু কৃষি পৰিৱেশত জলফাই খেতিৰ উপযোগিতা নিৰূপণ কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ নতুন সম্ভাৱনা সৃষ্টি কৰাই এই প্ৰকল্পৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰে অভিভাৱক মন্ত্ৰীগৰাকীয়ে। তাৰোপৰি চেংবিৰিৰ প্ৰগতিশীল কৃষক বিমল সিং বেৰ 100 বিঘা কৃষিভূমিৰ এটি প্ৰকল্প পৰিদৰ্শন কৰে। এই কৃষিভূমিত তামোল, ৰবৰ, অমিতা, তৈল খেজুৰ, কল, ড্ৰেগন ফল, আনাৰস, ঔষধি উদ্ভিদ আৰু জলকীয়াকে ধৰি বিভিন্ন শস্যৰ খেতি কৰা হৈছে। বেৰ বৰ্তমান কৃষিকাৰ্যৰ জৰিয়তে প্ৰতি মাহে 3 লক্ষাধিক টকা উপাৰ্জন কৰি আছে বুলি জানিব পৰাৰ লগতে আগন্তুক 5 বছৰৰ ভিতৰত তেওঁ মাহিলী উপাৰ্জন কমেও 10 লাখ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে উৎফুল্লিত হৈ পৰে। কৃষি ক্ষেত্ৰত বেৰ উদ্যম আৰু বৈচিত্ৰপূৰ্ণ খেতিৰ প্ৰচেষ্টাক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটিৰ অধিক উন্নয়নৰ বাবে বিভাগীয় সকলো সম্ভৱপৰ সহায় সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।
1: সমগ্ৰ দেশৰ সমান্তৰালকৈ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ভক্সঙতো অতি উলহ মালহেৰে সেৱা সংকল্প অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজনৈতিক জীৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ যৌথ উদ্যোগত আয়োজিত এই অভিনৱ অভিযানে জিলাখনৰ জনসাধাৰণৰ মাজত এক ব্যৱধানহীন সেৱাৰ বাৰ্তা প্ৰচাৰ কৰাত সফল হৈছে। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: এই জনকল্যাণমূলক কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনৰ প্ৰায় 25টাকৈ গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগে স্থানভিত্তিক বিশদ শিবিৰ স্থাপন কৰি পোনপটীয়াকৈ ৰাইজৰ দুৱাৰদলিত বিভিন্ন সেৱা আগবঢ়ায়। দুৰ্গম অঞ্চলৰ প্ৰত্যেকজন নাগৰিকে যাতে চৰকাৰী আঁচনিসমূহৰ প্ৰকৃত সুবিধা সহজতে লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বিষয়া কৰ্মচাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ উন্নত তথা আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প পুনৰ দোহাৰে।

0: প্ৰতিটো চৰকাৰী বিভাগে নিজ নিজ স্থানৰ পৰা অধিক স্বচ্ছ উন্নতমানৰ আৰু ক্ষিপ্ৰ সেৱা আগবঢ়াই এক সবল সমৃদ্ধ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ দিশত দৃঢ় পৰিকল্পনা গ্ৰহণ কৰে। ফলত ভক্সঙত অনুষ্ঠিত এই সেৱা সংকল্প অভিযানে স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। সেৱা সংকল্প অভিযানৰ মূল দুৱাৰ উদ্বোধন কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰুৱে কয় যে সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে ৰাইজৰ সেৱাৰ বাবে প্ৰতিটো উন্নয়ন খণ্ডৰ উপৰিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এক নং দুৱাৰামলা পৰিষদীয় সমষ্টিৰ ভক্সঙত বিশেষ সেৱা শিবিৰ অনুষ্ঠিত কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি স্থানীয় ৰাইজৰ ব্যক্তিগত নথি পত্ৰ সঠিক কৰা, প্ৰয়োজনীয় সজাগতা সৃষ্টি আৰু নিখুঁত প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেৱা সংকল্প অভিযানৰ মূল দুৱাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সৌভিক দত্ত, সহকাৰী আয়ুক্ত ত্ৰিদীপ ডেকা, জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, দুৱাৰামলা মণ্ডল বিজেপিৰ সভাপতি হৰসিং বে, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ধনসিং গ্ৰ, অনুসূচিত জনজাতি মৰ্চাৰ জিলা উপসভাপতি চন্দ্ৰ সিং তেৰণ, আমৰি খণ্ড উন্নয়ন বিষয়া হৰসিং ইংতিৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
1: জিলাৰ ৰূপত আজিলৈ ইমানেই। কাইলৈ পুনৰ লৈ আহিম আন এখন জিলাৰ ৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল জিলাখনৰ আমাৰ সংবাদদাতা পুতু কোঁৱৰ।

0: এগৰাকী শ্ৰোতাই আমাৰ লগত সংযোগ স্থাপন কৰিব বিচাৰিছে, মই কলটো লৈ লৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হৃদেশ্বৰ গাঁওকৰ।
0: হয় নমস্কাৰ, আপুনি কি গীত শুনিব বিচাৰিছে?
1: মই জুবিনৰ
0: হয়
1: পাখি পাখি মন পাখি
0: হয়
1: মেলা মোৰ মন।
0: হয়
1: মই বেলেগ কথা নাপাতো, চাৰিজনমান বন্ধুৰ নাম কম, বহুদিন পোৱাও নাই।
0: ঠিক আছে, কওকচোন।
1: মোৰ প্ৰিয় বন্ধু আনন্দ গন্ধী আপোনালোকৰ চিনাকি,
0: হয়,
1: তাৰপিছত বংকিম দাস, হাজিৰা বেগম, লক্ষ্য চহৰীয়া, ৰূপালী কলিতা, মাইনা দাস আৰু কল্পনা আমিন।
0: বাৰু, আপোনালোকৰ অনুৰোধত মই গীতটি বজাই শুনাইছো।
1: ধন্যবাদ।

0: হেল্ল'
1: বাইদেউ নমস্কাৰ।
0: নমস্কাৰ, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: মই যোৰহাটৰ পৰা কৈছোঁ, লক্ষিত শৰ্মা।
0: হয়, আপুনি কি গীত শুনিব বিচাৰিছে?
1: মই জয়ন্ত হাজৰিকাৰ গীত এটা শুনিলে।
0: জয়ন্ত হাজৰিকাৰ যিকোনো এটি গীত নহয় জানো?
1: মই আপোনালোকৰ পূজা অফিচত থাকিলে আগতীয়াকৈ।
0: কি ক'লে?
1: পূজা অফিচত থাকিলে আগতীয়াকৈ।
0: আপোনালোকেও পূজাৰ শুভেচ্ছা জনালোঁ।
1: কাতি বিহুৰ লগতে কাতি বিহু শুভেচ্ছা থাকিলে।
0: হয়, কাতি বিহুৰো শুভেচ্ছা জনালোঁ। আপোনাৰ গীতটি আমি পাইছোঁ, বিচাৰি শুনাইছোঁ দেই।
1: গতিকে জনাব। হয়।

0: হ্যালো
1: হ্যালো নমস্কাৰ বাইদেউ,
0: সুপ্ৰভাত। কওক, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই নলবাৰী জিলাৰ চিটিকেটা গৈ টেকাবুদা ফুৰি চাকৰ পৰা মিছ হাজাৰা বেগমে ক'লো। আপোনাৰ ভালনে বাইদেউ?
0: হয় হয়, মই ভালে আছোঁ। আপোনাৰ ভালনে?
1: হয়, ভালে আছোঁ। মই প্ৰথমতে জয়ন্ত হাজৰিকাৰ সহস্ৰ শ্ৰদ্ধাপনীকত নিবাৰিছোঁ আৰু এই চাগতে মোৰ প্ৰিয় গায়ক তেখেত তেখেতৰ যিকোনো এটি গাত শুনালে মই খুব ভাল পাম।
0: হয়, আজি তেখেতৰ পবিত্ৰ স্মৃতি দিৱস, এই উপলক্ষে আজিৰ অনুষ্ঠানো আমি তেখেতৰ এটি গীতেৰে আৰম্ভ কৰিছিলোঁ। বাৰু, আপোনাৰ অনুৰোধক্ৰমে আমি আন এটি গীত শুনাইছোঁ।
1: ভাল বাৰু।

0: হেল্ল,
1: হয় বাইদেউ নমস্কাৰ।
0: নমস্কাৰ, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: বনশ্ৰী বনবাসী মণ্ডল, মই চাগাপানী খেতিৰ পৰা কৈছোঁ।
0: হয়, আপুনি কি গীত শুনিব বিচাৰিছে?
1: যিহেতু পূজা সমাগত, পূজাৰ বিষয়ে যিকোনো এটি গীত বজাই দিলে হ'ব বাইদেউ।
0: হয়, পূজাৰ বতৰ, উৎসৱৰ বতৰ, গতিকে গীত মাতৰ বতৰ। আপোনালোকৰ পূজাৰ যা যোগাৰ কেনেকুৱা হৈছে?
1: সম্পূৰ্ণ সুন্দৰ পূৰ্ণগতিত চলিছে। একেবাৰে আমাৰ ঘৰৰ ওচৰত পূজা, মোৰ দোকানৰ লগতে
0: হয়,
1: পানীকিটা আঞ্চলিক হাই স্কুল প্ৰাংগণত, মানে বৃহৎ ডাঙৰ এলেকা, মানে সুন্দৰ পূজা হয়।
0: হয়, আৰু পূজাৰ বতৰত দোকান খোলা ৰাখিব নিশ্চয়?
1: হয়, মই পূজাৰ বতৰত মোৰ দোকান নেকি সম্পূৰ্ণ পাঁচদিন বন্ধ থাকে।
0: হয়,
1: যিহেতু মই কমিটিখনৰ লগত সম্পূৰ্ণ ব্যস্ত, মোক বিত্ত বিভাগৰ সম্পাদক দায়িত্ব দিয়া হৈছে।
0: হয়,
1: তাতে মানে থাকিব লগা হয়।
0: হয় বাৰু, আপোনাক আমি গীত এটি শুনাবলৈ লৈছো, সুন্দৰ এটি গীত।
1: এই গীতটো মই এই মুহূৰ্তত যিসকল হনুমান শ্ৰোতাই এইটো শুনি আছে,
0: হয়,
1: তেখেতসকলে মই উচৰ্গা কৰিছো।
0: বাৰু, তেখেতসকলে নিশ্চয় আপোনাৰ কথা শুনা পাইছে, গীতটি শুনাই দিছো।
1: হয়, ধন্যবাদ।

0: শ্রোতাসকল, আপোনালোকে এই দুটি নম্বৰত আমালৈ কল কৰিব পাৰিব, 0361-266-1876 আৰু 0361-266-2325। আমাৰ লগত আন এগৰাকী শ্ৰোতাই সংযোগ স্থাপন কৰিব বিচাৰিছে, আমি তেখেতৰ কলটো লৈ লৈছোঁ। হেল্ল' হয় নমস্কাৰ, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? হয়, আপুনি কি গীত শুনিব বিচাৰিছে?
1: মই আজি জয়ন্ত হাজৰিকাৰ মায়া মোৰ ৰূপালী সোণা গানটো শুনিব বিচাৰিছোঁ।
0: হয়, সেইটো এটা বৰ সুন্দৰ গীত। আপুনি গীতটি আছেনে নাই আমি চাইছোঁ। আপুনি বাৰু এতিয়া কি কৰি আছে?
1: মই এতিয়া পঢ়া শুনা কৰি আছোঁ।
0: হয়, কি পঢ়ি আছে?
1: মই অষ্টম শ্ৰেণীত পঢ়ি
0: আছোঁ। বাৰু, আমি গীতটি বিচাৰি পাইছোঁ, তেতিয়াহ'লে আমি আটাই গীতবোৰ শুনো।
1: হয়, ধন্যবাদ।

0: শ্রোতাসকল, ধন্যবাদ জানাইছো ডিউটি রুমৰ জ্যোতি হাজৰিকাক। নিয়ন্ত্ৰণ কক্ষৰ থৈ থৈ চানু, দৰ্শন কাশ্যপ, ফটিক চন্দ্ৰ বৰ্মন আৰু হৰমোহন বৰ্মনক ধন্যবাদ জনাইছোঁ। ট্ৰেন্সমিটাৰৰ বিপুল কলিতা, শেখ আব্দুল্লা আহমেদক আৰু এফ এম ট্ৰেন্সমিটাৰৰ বিশ্বদেৱ স্বৰ্গীয়াৰীক। আমাৰ লগত আন এগৰাকী শ্ৰোতা যোগাযোগ কৰিব বিচাৰিছে, আমি তেখেতৰ ফোনটো লৈ লৈছোঁ। হেল্ল'
1: হয়, মই ধেমাজি নুৱৰ পৰা কৈছোঁ।
0: হয়, আপুনি নিজৰ নামটো কওক।
1: লোকনাথ গোস্বামী, আমোলমোল শেৱালি গুণ কীৰ্তি। মোৰ লগত আছে অনুৰাগ শৰ্মা আৰু সুনয়না শৰ্মা আৰু অংকুৰ শৰ্মা।
0: বাৰু, আপোনালোকৰ শুনাইছোঁ। হয় হয়।

অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ এটি কাৰ্বি গীত। কণ্ঠশিল্পী ৰাজন ইংতি আৰু লগৰীয়াসকল।

মাটিৰ গান অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি অনুষ্ঠান উমংগ।

মাটির গান অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি অনুষ্ঠান, উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় কিছু সময়ের পাছতেই মুখ্যমন্ত্রী নিযুত ময়না আর নিযুত বাবু আঁচনির প্রথম কিস্তির ধন মুকলি করব। এই আঁচনির দ্বারা 5,42,000 ছাত্রছাত্রী উপকৃত হব। নিযুত ময়না আঁচনির অধীন একাদশ আর দ্বাদশ শ্রেণীর ছাত্রীসক 800 টাকা, স্নাতক ছাত্রীসক 1,250 টাকা, স্নাতকোত্তর আর বিএডর ছাত্রীসক 2,500 টাকা আর পলিটেকনিকর ছাত্রীসক 800 টাকা প্রদান করা হব। একদরে নিযুত বাবু আঁচনির অধীন স্নাতক ছাত্রসক 1,000 টাকা আর স্নাতকোত্তর ছাত্রসক 2,000 টাকা প্রদান করা হব। এই উপলক্ষে গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত কেন্দ্রীয় অনুষ্ঠানত শিক্ষামন্ত্রী ডঃ অনুজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৰং ওদালগুৰি সাংসদ দিলীপ শইকীয়া, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি আন কেইবাগৰাকী বিধায়কে অংশ লব। মুখ্যমন্ত্রীয়ে দিনৰ 1 বজাত খানাপাৰাৰ ISBTত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অসমৰ যশস্বী সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যুবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। 1943 চনৰ 20 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ 1977 চনৰ আজিৰ দিনটোতে দেহাৱসান হৈছিল। একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক হিচাপে জনমানসত প্ৰতিষ্ঠা লাভ কৰা শিল্পীগৰাকীয়ে 60ৰ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰি অতি কম সময়ৰ ভিতৰতে অগণন শ্ৰোতা জনতাক নিজৰ সংগীতেৰে মন্ত্ৰমুগ্ধ কৰিছিল। স্বকীয় সংগীতৰ ধাৰাৰে অসমৰ সংগীতপ্ৰেমীক নতুনত্বৰ সোৱাদ দিয়া হাজৰিকাই নিজৰ সংগীতত অসমীয়া লোকসংগীতৰ লগতে হিন্দুস্তানী, ধ্ৰুপদী সংগীত আৰু পশ্চিমীয়া সংগীতৰো সংমিশ্ৰণ ঘটাইছিল। বনৰীয়া ফুল, বৃষ্টি, নিয়তি আৰু ধৰ্মকাই ছবিৰ সংগীত পৰিচালনা কৰা হাজৰিকাৰ সংগীত পৰিচালনা কৰা ছবি নতুন আশা তেওঁৰ মৃত্যুৰ পাছত পত্নী মনীষা হাজৰিকাই সংগীতেৰে সম্পূৰ্ণ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰসিদ্ধ শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জয়ন্ত হাজৰিকাৰ গীতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰেৰণা যোগাই অহাৰ লগতে তেওঁৰ যাদুকৰী কণ্ঠ আৰু সুৰৰ স্বকীয় শৈলীয়ে অসমীয়া সংগীতক নতুন মাত্ৰা দিছিল। আজি চানমাৰীৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত আয়োজিত অনুষ্ঠানত শিল্পীগৰাকীৰ পত্নী মনীষা হাজৰিকাকে ধৰি গুণমুগ্ধসকলে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শাৰদীয় নৱৰাত্ৰিৰ আজি 5ম দিনা দেৱীক স্কন্দমাতা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে মাতৃসুলভ স্নেহ আৰু শক্তিৰ প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে নৱৰাত্ৰিৰ 5ম দিনা দেৱীৰ স্কন্দমাতা ৰূপৰ বিষয়ে উল্লেখ কৰি মমতা আৰু বাৎসল্যৰ অধিষ্ঠাত্ৰী দেৱীয়ে সকলোৰে মাজত স্নেহ আৰু সৌহাৰ্দ্যৰ মনোভাৱ বৰ্তাই ৰাখিব বুলি আশা প্ৰকাশ কৰে। কাইলৈ কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰী ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীক দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। ৰাজ্যত খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ বাবে এই পৰ্যন্ত 20 লাখ যুৱক যুৱতীয়ে নাম পঞ্জীয়ন কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি খেল মহাৰণক লৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সৃষ্টি হোৱা অভূতপূৰ্ব উৎসাহে ক্ৰীড়াৰ প্ৰতি যুৱ প্ৰজন্মৰ গভীৰ আগ্ৰহ আৰু অপাৰ সম্ভাৱনাৰ কথাকেই প্ৰতিফলিত কৰা বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লগতে ৰাজ্যৰ যুৱ প্ৰতিভাই নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰি নতুন শিখৰত উপনীত হ'বলৈ সম্পূৰ্ণৰূপে সাজু বুলি প্ৰকাশ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 255 সংখ্যক অধিৱেশন আজি ডিফুত থকা পৰিষদৰ ছেচন হলত অনুষ্ঠিত হ'ব। পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত হ'বলগীয়া এই অধিৱেশনত পৰিষদৰ অধীনৰ জনকল্যাণমূলক আঁচনিসমূহৰ কাম কাজ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিচালিত পৰিষদৰ সদস্য সংখ্যা হৈছে 29। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীসকলক নিজ নিজ জিলাৰ অধীনৰ সুলভ মূল্যৰ এজেণ্টসকলৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে কালি জেৰাই গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত তিনিচুকীয়া জিলাৰ একাংশ হিতাধিকাৰী ডিব্ৰুগড় জিলাৰ নৱগঠিত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আপোনালৈ আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।

0: সুৰৰো এখন পৃথিৱী আছে, যিখন পৃথিৱীৰ ঠিকনা অসমৰ গাঁৱৰ আলিবাট, পথাৰৰ সেউজীয়া বুকু, নৈৰ ঘাট, গছৰ ছাঁ আৰু মানুহৰ সহজ সৰল জীৱন।
1: প্ৰকৃতিৰ বুকুত জন্ম লোৱা, মানুহৰ মুখে মুখে বাগৰি অহা সুখ দুখৰ অনুভূতিৰে সমৃদ্ধ যি সুৰ, সেয়াই লোকসংগীত। লোকসংগীত কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই এখন সমাজৰ জীৱনবোধ, পৰম্পৰা, বিশ্বাস আৰু সাংস্কৃতিক পৰিচয়ৰ জীৱন্ত প্ৰতিচ্ছবি।
0: অসম এখন বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ ভূমি। ব্ৰহ্মপুত্ৰৰ বিশালতা, সেউজীয়া পথাৰৰ সৌন্দৰ্য, গাঁৱৰ সহজ সৰল জীৱন আৰু মানুহৰ হৃদয়ৰ নিভৃত অনুভূতি, এই সকলোবোৰৰ মাজতেই প্ৰতিধ্বনিত হৈ আহিছে অসমৰ লোকসংগীতৰ সুৰ। আহক, লোকসংগীতৰ এই সুৰময় যাত্ৰাত আমি বিচাৰি চাওঁ আমাৰ শিপা, আমাৰ পৰিচয় আৰু আমাৰ ঐতিহ্য।

অসমৰ গ্ৰাম্য জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত বনগীত। পথাৰত হাল বোৱা, কঠীয়া ৰোৱা, ধান কটা আৰু শস্য চপোৱাৰ প্ৰতিটো পৰ্যায়তে মানুহৰ মুখত ধ্বনিত হৈছে এই গীতৰ সুৰ। শ্ৰমৰ ক্ৰান্তি দূৰ কৰিবলৈ, মনত সাহস জগাবলৈ আৰু সমূহীয়া জীৱনক অধিক সজীৱ কৰিবলৈ বনগীতে যুগে যুগে পালন কৰি আহিছে এক গুৰুত্ব।

অসমীয়া সমাজৰ বিয়াৰ পৰম্পৰাত বিয়ানামৰ স্থান অতি গুৰুত্বপূৰ্ণ। বিয়ানামত প্ৰকাশ পায় নকইনাৰ মনৰ অনুভূতি, মাতৃগৃহ এৰি যোৱাৰ বেদনা, নতুন জীৱনৰ আশা আৰু পৰিয়ালৰ মৰম চেনেহ। এই গীতবোৰৰ মাজত কেতিয়াবা হাঁহি, কেতিয়াবা চকুপানী, কেতিয়াবা আশীৰ্বাদ আৰু কেতিয়াবা জীৱনৰ গভীৰ সত্য লুকাই থাকে। বিয়ানাম কেৱল বিয়াৰ গীত নহয়, ই অসমীয়া নাৰীৰ অনুভৱৰ এক সুৰীয়া দলিল। এই গীতসমূহৰ মাজেৰে আমি অসমীয়া নাৰীৰ সমূহীয়া কণ্ঠ শুনিবলৈ পাওঁ। লোকসংগীত যে সমাজৰ স্মৃতি সংৰক্ষণৰ এক মাধ্যম, বিয়ানাম তাৰ এক সুন্দৰ উদাহৰণ।

কৃষি জীৱনৰ সৈতে জড়িত এই গীতসমূহত আছে মাটিৰ গোন্ধ, শ্ৰমৰ মৰ্যাদা আৰু জীৱন সংগ্ৰামৰ কথা। এই গীতবোৰ আমাৰ পূৰ্বপুৰুষৰ অভিজ্ঞতা আৰু লোকজ্ঞানৰো এক মূল্যৱান সম্পদ।

0: অসমৰ জীৱনগাথা নদীৰ সৈতে নিবিড়ভাৱে জড়িত। ব্ৰহ্মপুত্ৰ, বৰাক আৰু অসংখ্য নৈ উপনৈয়ে অসমৰ ভূগোল গঢ়াৰ লগতে গঢ় দিছে মানুহৰ জীৱনধাৰা। নদীয়েই কাৰোবাৰ জীৱিকা, কাৰোবাৰ যাত্ৰাপথ, কাৰোবাৰ শৈশৱৰ স্মৃতি আৰু কাৰোবাৰ বুকুত জমা হৈ থকা বিচ্ছেদৰ কাহিনী। নদীকেন্দ্ৰিক এই জীৱনৰ পৰাই জন্ম লৈছে বিভিন্ন নাৱৰীয়াৰ গীত আৰু নাও খেলৰ গীত। বঠাৰ ছন্দ, পানীৰ ঢৌ আৰু সমূহীয়া শ্ৰমৰ মাজত গঢ় লৈ উঠা এই গীতসমূহে মানুহৰ দৈনন্দিন জীৱনত সুৰৰ সৈতে সংযুক্ত কৰিছে।
1: কৰ্মসংগীতৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ই শ্ৰমৰ একঘেয়ামী হ্ৰাস কৰে আৰু সমূহীয়া কাৰ্যত ছন্দৰ সৃষ্টি কৰে। এই দেশৰ পৰা নাৱৰীয়াৰ গীত কেৱল সাংস্কৃতিক সম্পদেই নহয়, মানুহৰ শ্ৰম জীৱনৰো এক মূল্যৱান দলিল। নদীৰ বুকুত নাও আগবাঢ়ে, বঠাই পানী ফালি যায় আৰু সেই ছন্দৰ মাজেৰে মানুহে গায় জীৱনৰ গান। হয়তো এই গীতৰ মাজতেই লুকাই থাকে নদীৰ সৈতে মানুহৰ বন্ধুত্বৰ আটাইতকৈ সহজ প্ৰকাশ। আহক শুনো নৈৰ বুকুৰ পৰা ভাহি অহা সেই লোকজীৱনৰ সুৰ।

0: भया दिए
1: है
0: की साया शिला भया दिए
1: है
0: ओ हो राम

0: লোকসংগীতৰ মাজত কিছুমান গীতে মানুহক জীৱনৰ উৎসৱলৈ আমন্ত্ৰণ জনায় আৰু কিছুমান গীতে মানুহক নিজৰ অন্তৰলৈ ঘূৰি চাবলৈ শিকায়। টোকাৰী গীত এই দ্বিতীয় ধাৰাৰ এক উল্লেখযোগ্য উদাহৰণ। টোকাৰী নামৰ লোকবাদ্যৰ সৈতে পৰিৱেশন কৰা এই গীতসমূহত আধ্যাত্মিক চিন্তা, দেহতত্ব, জীৱনৰ ক্ষণস্থায়িত্ব আৰু মানৱীয় উপলব্ধিৰ বিভিন্ন দিশ প্ৰকাশ পায়।
1: টোকাৰী গীতৰ বিশেষত্ব ইয়াৰ ভাৱ গম্ভীৰতা আৰু অন্তৰংগ পৰিৱেশন শৈলী। ইয়াত মানুহৰ জীৱন, শৰীৰ, মন আৰু অস্তিত্ব সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰা হয়।
0: জীৱন কিয় ক্ষণস্থায়ী?
1: মানুহৰ কৰ্মৰ মূল্য ক'ত?
0: বাহ্যিক জগতৰ ব্যস্ততাৰ মাজত মানুহে নিজৰ অন্তৰক কিমানখিনি চিনি পায়?
1: এনে চিন্তাৰ প্ৰকাশে টোকাৰী গীতক কেৱল বিনোদনৰ সীমাৰ পৰা আঁতৰাই এক গভীৰ জীৱন দৰ্শনৰ পৰিসৰলৈ লৈ যায়। এই গীতসমূহে আমাক মনত পেলাই দিয়ে যে লোকসংগীতৰ মাজত আধ্যাত্মিকতা আৰু দাৰ্শনিক চিন্তাৰো এক সমৃদ্ধ পৰম্পৰা।

0: অসমীয়া লোকসংগীতৰ কথা ওলালেই মনলৈ আহে বসন্তৰ উন্মাদনা, ঢোলৰ চাপৰ আৰু পেপাৰ বুকু ভঙা মাত, মনলৈ আহে বিহুগীত। বিহুগীত কেৱল ৰঙালী বিহুৰ আনন্দ প্ৰকাশৰ মাধ্যম নহয়, ইয়াত আছে কৃষি জীৱনৰ ছন্দ, প্ৰকৃতিৰ ৰূপ মাধুৰ্য, যৌৱনৰ উৎসাহ, প্ৰেমৰ আকুলতা আৰু মানৱীয় সম্পৰ্কৰ অকৃত্ৰিম প্ৰকাশ।
1: বিহুগীতৰ সৈতে অসমৰ কৃষি জীৱনৰ সম্পৰ্ক অতি গভীৰ। প্ৰকৃতিৰ পৰিৱৰ্তন, গছত কুঁহিপাতৰ আগমন, কপৌফুলৰ সৌন্দৰ্য, কুলিৰ মাত আৰু বসন্তৰ মলয়াই বিহুগীতৰ বিষয়বস্তুক সমৃদ্ধ কৰিছে। আকৌ বিহুগীতত প্ৰেমৰ প্ৰকাশো অনন্য। কেতিয়াবা সেয়া প্ৰেমিকৰ মিঠা অভিমান, কেতিয়াবা প্ৰেমিকাৰ অপেক্ষা, কেতিয়াবা আকৌ মনৰ কথা প্ৰকাশ কৰাৰ এক সাহসী আৰু ৰসাল ভংগী।
0: বিশেষভাৱে মন কৰিবলগীয়া যে বিহুগীতৰ সুৰ আৰু ছন্দৰ সৈতে ঢোল, পেঁপা, গগনা আৰু টকাৰ এক নিবিড় সম্পৰ্ক আছে। এই সমন্বয়ে বিহুক কেৱল উৎসৱ নহয়, অসমীয়া জাতীয় জীৱনৰ এক শক্তিশালী সাংস্কৃতিক প্ৰতীক হিচাপে তুলি ধৰিছে। আহক, বিহুৰ সেই চিৰসেউজীয়া উৎসাহৰ মাজলৈ আমি ঘূৰি যাওঁ।

0: অসমৰ লোকসংগীতৰ পৰিসৰ কেৱল বিহুগীত বনগীত বা বিয়ানামতে সীমাবদ্ধ নহয়। অসমৰ বিভিন্ন জনগোষ্ঠীৰ নিজস্ব ভাষা, বাদ্যযন্ত্ৰ, নৃত্য আৰু গীতৰ পৰম্পৰাই আমাৰ সাংস্কৃতিক ভঁৰালক সমৃদ্ধ কৰি তুলিছে। বড়ো জনগোষ্ঠীৰ বাগৰুম্বাৰ সুৰ,
1: মিচিংসকলৰ ঐনিতম,
0: কাৰ্বিসকলৰ পৰম্পৰাগত গীত আৰু অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকসংগীত, প্ৰতিটোতে আছে সুকীয়া জীৱনবোধ আৰু স্বকীয় পৰিচয়।
1: এই বৈচিত্ৰ্যই আমাৰ সংস্কৃতিক অধিক সমৃদ্ধ, সুন্দৰ আৰু মহীয়ান কৰি তুলিছে। লোকসংগীত আমাৰ অতীতৰ স্মৃতি, বৰ্তমানৰ অনুভৱ আৰু ভৱিষ্যতৰ বাবে এৰি যাবলগীয়া অমূল্য সম্পদ।
0: সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংগীতৰ ৰূপ সলনি হ'ব পাৰে, কিন্তু লোকসংগীতৰ আত্মা চিৰন্তন। আমাৰ লোকগীতসমূহৰ সংৰক্ষণ, চৰ্চা আৰু নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰাটো আমাৰ সকলোৰে দায়িত্ব। কাৰণ যি জাতিয়ে নিজৰ লোকসংস্কৃতিক পাহৰি যায়, সেই জাতিয়ে নিজৰ শিপাৰ পৰিচয় হেৰুৱাৰ আশংকা থাকে।
1: আহক, আমি আমাৰ লোকসংগীতক হৃদয়ত ধাৰণ কৰোঁ, ইয়াৰ ঐতিহ্যক সন্মান জনাওঁ আৰু ইয়াৰ সুৰক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই লৈ যাওঁ।
2: এই সুৰ আমাৰ মাটিৰ, এই সুৰ আমাৰ মানুহৰ, এই সুৰ আমাৰ পৰিচয়ৰ। এই সুৰতেই প্ৰতিফলিত হয় অসমৰ আত্মা।
1: লোকসংগীতৰ সুৰেৰে সমৃদ্ধ হওক আমাৰ জীৱন,
0: সজীৱ হৈ থাকক আমাৰ ঐতিহ্য, চিৰদিন উজ্বলি থাকক আমাৰ অসমীয়া সংস্কৃতি।

0: অসমীয়া লোক সংগীতৰ সুৰমালা ইমান পৰে শ্ৰোতাই সংগীতালক্ষ্যখনি শুনিলে যুগুতাই আগবঢ়ালে পম্পী মালাকাৰ আৰু কস্তুৰীমা দাসে।
1: অমৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰ।

0: আমাৰ জুবুবনীৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 12 বজাত হিন্দীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা।

এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। মুখ্যমন্ত্ৰী ডঃ

0: হিমন্ত বিশ্ব শৰ্মাৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কাৰ্যসূচীত অংশগ্ৰহণ, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে ৰিভাৰ ৰাফটিং আৰম্ভ, যশস্বী সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন আৰু শাৰদীয় নৱৰাত্ৰিৰ আজি পঞ্চম দিনা মমতা আৰু বাৎসল্যৰ অধিষ্ঠাত্ৰী দেৱী স্কন্দমাতাৰ আৰাধনা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কাৰ্যসূচীত অংশ লৈছে। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ পৰিকল্পনা আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে 2023 চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ অনুসৰি অসমৰ বিভিন্ন জিলাত বাল্য বিবাহ আৰু কম বয়সতেই মাতৃত্বৰ দায়িত্ব লোৱা কিশোৰীৰ সংখ্যা অধিক বুলি প্ৰকাশ পাইছিল। ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাত 60% কিশোৰীয়ে 13-14 বছৰ বয়সতেই মাতৃত্বৰ বোজা বহন কৰিবলগীয়া হয় বুলি জৰীপত প্ৰকাশ পোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইয়াৰ পাছতেই ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই 10,000ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: 2023 চনত আমি নেশ্যনেল ফেমিলি হেলথ চাৰ্ভেৰ বিষয়ে যেতিয়া আলোচনা কৰিছিলো, তেতিয়া আমি দেখা পাইছিলো যে অসমৰ বিভিন্ন জিলাত বাল্য বিবাহ আৰু বাল্য বিবাহৰ লগে লগে অত্যন্ত কম বয়সতে মাতৃত্বৰ দায়িত্ব লোৱাৰ যিটো এক প্ৰকাৰ ক'ব গ'লে কম্পালচন, তাৰ বিষয়ে নেশ্যনেল ফেমিলি হেলথ চাৰ্ভেত প্ৰকাশ পাইছিল। ধুবুৰী, চাউথ চালমাৰা আদিৰ দৰে জিলাত এই নেশ্যনেল ফেমিলি হেলথ চাৰ্ভে কৈছিলে যে 60% ছোৱালীয়ে প্ৰায় 13-14 বছৰ বয়সত বিবাহ পাশত আবদ্ধ হয়। এই নেশ্যনেল ফেমিলি হেলথ চাৰ্ভেত এই কথাও কোৱা হৈছিলে যে অসমৰ বহুতো অঞ্চলত 11-12 বছৰ বয়সতে ছাত্ৰীসকলে বা আমাৰ ছোৱালীসকলে মাতৃত্বৰ দায়িত্ব ল'বলৈ বাধ্য হয়। এই সামাজিক ব্যাধি দূৰ কৰাৰ বাবে আমি ৰাজ্যত এটা বিশাল অভিযান চলাইছিলোঁ। সেই বছৰত আমি প্ৰায় 10,000তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছিলো।
0: এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে অংশগ্ৰহণ কৰিছে। এই আঁচনিৰ দ্বাৰা 5,42,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মইনা আঁচনিৰ অধীনত 11 আৰু 12 শ্ৰেণীৰ ছাত্ৰীসকলক 800 টকাকৈ, স্নাতক ছাত্ৰীসকলক 1,250 টকাকৈ, স্নাতকোত্তৰ আৰু BEd-ৰ ছাত্ৰীসকলক 2,500 টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক 800 টকাকৈ প্ৰদান কৰা হ'ব। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰসকলক 1,000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসকলক 2,000 টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে দিনৰ 1 বজাত খানাপাৰা ISBT-ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কোকৰাঝাৰ জিলাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত ৰিভাৰ ৰাফটিং আৰম্ভ কৰা হৈছে। ভাৰত ভূটান সীমান্তৰ জমদুৱাৰৰ পৰা সোণকোষ নদীৰে চৌধুৰীঘাটলৈকে আগ্ৰহীসকলে এই ৰাফটিং কৰিব পাৰিব। BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী আৰু BTRৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বিভাগৰ দায়িত্বাহী ডঃ সোণালী ঘোষে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পাছত ডঃ ঘোষে এইদৰে কয়।
2: জমদুয়ার আপনালোকে জানে এটা বহুত তার একটা ইম্পর্টেন্স আছে। 1 নম্বর হল এই জায়গাটো আপনার ট্রাই জাংশন, তাতে উপরত নর্থ ভুটান, ওয়েস্টত আপনার পশ্চিম ওয়েস্ট বেঙ্গল আৰু এই সাইডত আপনার আসাম এন্ড BTC। এইটো কারণে এটা একেবারে হিস্টরিক জায়গা। আপনালোকে গম পায় কি সংকোচ নদীটোর বহুত একটা মাইথোলজিক্যাল তার একটা মিনিং আছে। আমার যেটু স্পিরিচুয়াল বা হেরিত আমার সংকোচ নদীটো পার করিলে মানুষে কয় এটা পুণ্য পায়। আমার এই সংকোচ নদী আৰু জমদুয়ারত আজি আমি এটা প্রথমবারে রাফটিং স্টার্ট করিলো। এই রাফটিং টু আমার রায়মনা ন্যাশনাল পার্ক অর ফরেস্ট ডিপার্টমেন্টর পরা হবো। এতিয়া আমি 2খন রাফট তাতে ইন্ট্রোডিউস করিছো। ইন ফিউচার যদি হেতু আমার সাকসেস হয় আমি আরো রাফটিং তাতে ইন্ট্রোডিউস করিম আৰু কমিউনিটির লগত তাতে আমি এই কামটো করিম।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। যশস্বী সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। 1943 চনৰ 20 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ 1977 চনৰ আজিৰ দিনটোতেই দেহাৱসান হৈছিল। একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক হিচাপে জনমানসত প্ৰতিষ্ঠা লাভ কৰা শিল্পীগৰাকীয়ে 60ৰ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰি অতি কম সময়ৰ ভিতৰতেই অগণন শ্ৰোতা জনতাক নিজৰ সংগীতেৰে মন্ত্ৰমুগ্ধ কৰিছিল। স্বকীয় সংগীতৰ

0: ধাৰাৰে অসমৰ সংগীত প্ৰেমিক নতুনত্বৰ সোৱাদ দিয়া হাজৰিকাই নিজৰ সংগীতত অসমীয়া লোকসংগীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সংগীত আৰু পশ্চিমীয়া সংগীতৰো সংমিশ্ৰণ ঘটাইছিল। বনৰীয়া ফুল, বৃষ্টি, নিয়তি আৰু ধৰ্মকাই ছবিৰ সংগীত পৰিচালনা কৰা হাজৰিকাৰ সংগীত পৰিচালনা কৰা ছবি নতুন আশা তেওঁৰ মৃত্যুৰ পাছত পন্নী মনীষা হাজৰিকাই সংগীতেৰে সম্পূৰ্ণ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰসিদ্ধ শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জয়ন্ত হাজৰিকাৰ গীতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰেৰণা যোগাই অহাৰ লগতে তেওঁৰ যাদুকৰী কণ্ঠ আৰু সুৰৰ স্বকীয় শৈলীয়ে অসমীয়া সংগীতক নতুন মাত্ৰা দিছিল। চানমাৰীৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত আজি আয়োজিত অনুষ্ঠানত শিল্পীগৰাকীৰ পন্নী মনীষা হাজৰিকাকে ধৰি গুণমুগ্ধসকলে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সুৰ বাহিনীৰ সহযোগত আজি সন্ধিয়া 6 বজাত কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি প্ৰাণৰ মেলা পাতিছো শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট শিল্পী উপস্থিত থকাৰ কথা। শাৰদীয় নৱৰাত্ৰিৰ আজি পঞ্চম দিনা দেৱীক স্কন্দমাতা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে মাতৃসুলভ স্নেহ আৰু শক্তিৰ প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱীৰ স্কন্দমাতা ৰূপৰ বিষয়ে উল্লেখ কৰি মমতা আৰু বাৎসল্যৰ অধিষ্ঠাত্ৰী দেৱীয়ে সকলোৰে মাজত স্নেহ আৰু সৌহাৰ্দ্যৰ মনোভাৱ বৰ্তাই ৰাখিব বুলি আশা প্ৰকাশ কৰে। কাইলৈ কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্রি, মহাষ্টমীত মহাগৌরী আৰু মহানবমীত সিদ্ধিদাত্রীর ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীক দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। গুৱাহাটী মহানগৰ আৰক্ষীয়ে শাৰদীয় দুৰ্গোৎসৱ শান্তিপূৰ্ণ আৰু সুৰক্ষিতভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজা সমিতিসমূহৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি সমিতিসমূহে নিশা 10 বজাৰ পিছত উচ্চস্তৰত মাইক আৰু ছাউণ্ড ছিষ্টেম বজাব নোৱাৰিব। প্ৰতিখন পূজা মণ্ডপত CCTV কেমেৰা স্থাপন কৰিব লাগিব। নিশালৈ স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব আৰু সমিতিসমূহৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰা উচিত। পূজাৰ সময়ছোৱাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে পূজাস্থলীত অসামৰিক পোছাকতো আৰক্ষীৰ লোক নিয়োগ কৰা হ'ব। ভিৰ নিয়ন্ত্ৰণ আৰু শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত পুৰুষ আৰু মহিলাৰ প্ৰৱেশ প্ৰস্থানৰ বাবে পৃথক পথৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক কৰা হৈছে। একেদৰে দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিছে। প্ৰতিমা বিসৰ্জনৰ বাবে পাণ্ডু আৰু লাচিতঘাটত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ লক্ষ্যৰে কালি ধেমাজিত ষষ্ঠ আঞ্চলিক সমিতিৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰা এই বৈঠকত ধেমাজি জিলাৰ সীমামূৰীয়া আৰু অৰুণাচল প্ৰদেশৰ লোৱাৰ ছিয়াং আৰু ইষ্ট ছিয়াং জিলাৰ অন্তৰ্গত সীমান্তৱৰ্তী অঞ্চলসমূহৰ বিবদমান বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু আৰু জীৱন গগৈ উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ হৈ মন্ত্ৰী কেণ্টজিনি, বিধানসভাৰ উপাধ্যক্ষ কে নিগ্যৰ, বিধায়ক টজিৰ কাডু, নিনং এৰিন তথা দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে সীমা সমস্যাৰ সৌহাৰ্দ্যপূৰ্ণ আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ গঠনমূলক আলোচনা, ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু সংশ্লিষ্ট গাঁওসমূহৰ ৰাইজৰ সৈতে প্ৰত্যক্ষ মত বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। চিৰাং জিলাৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত জিলা BPFৰ উদ্যোগত 4 দিনীয়াকৈ অনুষ্ঠিত যুৱ মহোৎসৱৰ আজি অন্তিম দিন। আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে BPFৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কাৰ্যসূচীত অংশগ্ৰহণ, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে ৰিভাৰ ৰাফটিং আৰম্ভ, যশস্বী সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন আৰু শাৰদীয় নৱৰাত্ৰিৰ আজি পঞ্চম দিনা মমতা আৰু বাৎসল্যৰ অধিষ্ঠাত্ৰী দেৱী স্কন্দমাতাৰ আৰাধনা। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনো আহক ৰাজা হিন্দুস্তানী চিনেমাখনৰ এটি গীত। গীতটি গাইছে অলকা য়াগনিকে, গীতিকাৰ সমীৰ।

আছিল ৰাজা হিন্দুস্তানী চিনেমাখনৰ পৰা আলকা য়াগনিক হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এইবাৰৰ চিনেমা গুৰু। শুনো আহক চিনেমাখনৰ পৰা এ আৰ ৰেহমান আৰু চিন্ময়ীৰ কণ্ঠৰ এই গীতটি, গীতিকাৰ গুলজাৰ, সংগীত এ আৰ ৰেহমানৰ।

সেয়া আছিল এ আর রহমান আর চিন্ময়ী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, শ্রোতাসকলে শুনি আছে হিন্দী সিনেমাৰ গীতৰ অনুষ্ঠান। এইবাৰ এয়া বাদল চিনেমাখনৰ পৰা এটি গীত, গীতৰ কণ্ঠ সোনু নিগম আৰু কবিতা কৃষ্ণমূৰ্তিৰ, গীতিকাৰ সমীৰ, সংগীত অনু মালিকৰ।

বাদল চিনেমাখনৰ পৰা সোনু নিগম আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ গীতেৰে সামৰিছোঁ আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনী।

আইদৰ বুলনিৰ সমস্ৰতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজি আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য নাৰী দিৱস। প্ৰতিবছৰে 15 অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য নাৰী দিৱস পালন কৰা হয়।

আইদৰ বুলনিৰ সমস্ৰতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছো। শ্ৰোতাসকল, আজি আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য নাৰী দিৱস। প্ৰতি বছৰে 15 অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য নাৰী দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে গ্ৰাম্য মহিলাসকলে আগবঢ়োৱা অৱদান আৰু সাফল্যসমূহক স্বীকৃতি প্ৰদান কৰা তথা তেওঁলোকৰ অধিকাৰ আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে সজাগতা সৃষ্টি কৰা। গ্ৰাম্য মহিলাসকলে কৃষি উৎপাদন, খাদ্য সুৰক্ষা আৰু গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সমাজ আৰু দেশৰ অৰ্থনৈতিক তথা সামাজিক বিকাশত তেওঁলোকৰ যথেষ্ট অৱদান আছে। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানৰ আৰম্ভণিতেই আহকচোন আমি তেনেকৈগৰাকীমান মহিলাৰ মনৰ কথা জানো।

নমস্কাৰ, মোৰ নাম শ্ৰী মীনাৰাণী বেজবৰুৱা। মই 3 নং লখপুৰ গাঁৱৰ বাসিন্দা। মই বৰ্তমান এনে খেতিৰ কামতো আছো আৰু ঘৰুৱা কাম, তাৰোপৰি গাঁও পঞ্চায়তৰ সদস্য হিচাপেও কৰি আছো। যোৱা পঞ্চায়ত ইলেকশ্যনত মই উঠিছিলো, তেতিয়া সকলো গাঁৱৰ আশীৰ্বাদত, মানে ৰাইজৰ আশীৰ্বাদত আৰু সদস্য হব পাৰিছো। গাঁৱৰ হকে মানে ধৰক কিছুমান কাম আহে আৰু, ধৰক অৰুণোদয়ক লৈ পেলাই কিছুমান লিংকৰ কথা আহে আৰু পেঞ্চনক লৈ পেলাই কিছুমান লিংকৰ কথা আহে। আমি গাঁৱৰ মানুহক জনাব লাগে, বেমাৰৰ বিষয়ে কিছুমান আহে, সেনে সেইবিলাক আমি জনাব লাগে গাঁৱৰ মানুহক। আৰু বিকলাংগৰ বিষয়ে আহি থাকে, সেইবিলাকো আমি জনাব লাগে কামখিনি। আৰু আমাৰ হতুৱাই আমাক কৰিও দিয়ে, মানে আমি কৰি দিব লাগে, কাগজ পত্ৰখিনি নি জমা দিব লাগে, তেওঁলোকক খবৰ পাতি আমি দিব লাগে। যি বিভাগত খবৰখিনি আহে সেই বিভাগত আমি মানুহখিনিক খবৰ দি আমি তাত উপস্থিত হবলৈ দিওঁ, বা মিটিং পাতে, তাতে মিটিং চিটিং হয়, সেইবিলাকত আমি যাবলৈ কওঁ। গাঁও সভা পাতে, গাঁও সভাত আমি যাবলৈ কওঁ। সেনেকে মানে খবৰখিনি দিওঁ আৰু। আৰু কিছুমানৰ কিবা কাম থাকিলে আমি কৰি দিব লাগে, সেইখিনিও কৰি দিওঁ। গাঁৱৰ হকে কিবা এটা, মানে ৰাইজৰ হকে কিবা এটা কৰিব পাৰিছো আৰু। আৰু ভাল লাগিছে, কিছুমান দুখীয়া মানুহৰ, মানে আগতে যোৱা নাছিলো, ঘৰে ঘৰে যোৱা নাছিলো, দেখা নাছিলো, কিছুমান ঘৰৰ পৰা ওলোৱা নাছিলো, এতিয়া মানে যাব লাগে, প্ৰায় ঘৰে ঘৰে যাব লাগে। কোনেকে কেনেকে চলি আছে মানে সেইখিনি দেখিছো, শুনিছো, সেনেকুৱা ভাল লাগিছে। কেতিয়াবা বেয়াও লাগে, মানে মনত আহে তাৰ কিবা কৰিব পাৰিলে লোকৰ কাৰণে, সেনেকে কিবা এটা ভাবিও থাকো। আৰু যিখিনি পাৰো সিমানখিনি মই কৰিও আছো ৰাইজৰ হকে, মোৰ যিখিনি মোৰ এৰিয়াত ৰাইজ পৰে আৰু, সেইখিনিৰ হকে যিমানখিনি পাৰো কৰিও আছো। সেনেকে অসুবিধা আহে, বহুত আহে। এতিয়া ধৰক ৰাতিপুৱা মোৰো ছোৱালী দুজনে আছে, স্কুলত যায়, তেওঁলোকক মানে খুৱাই বোৱাই পঠাব লাগে। সম্পূৰ্ণ ঘৰৰ কাম কৰি উঠিহে মই ওলাই যাওঁ। মই আৰু নিজেও ভাবি আছো, অন্তত মই থকা দিনকেইটাত কিবা অলপ ৰাইজৰ কাৰণে কৰিব পাৰিলে মই সেইখিনিও মই বহুত সুখী হ'ম। আৰু বৰ্তমান কৰিও আছো, চলি আছো, সেনেকে কৰি দিও আছো, কিছুমানক যিমান পাৰো মই সিমানখিনি সহায় কৰি দি আছো।

নমস্কাৰ, মোৰ নাম শ্ৰী মিনু বৰ্মা, গাঁৱত তিনি নাম লহপুৰ। বৰ্তমান মই ধৰক ঘৰুৱাটো আমাৰ কাম কাজ থাকেই, আমি গৃহিণী গাঁৱৰ, তাতে গোটেইখিনি কাম আমাৰ থাকেই। গাঁৱলীয়া সিহঁৰ গৰু ছাগলীৰ পৰা হাঁহ পাৰৰ পৰা গোটেইখিনি আছে, সেইখিনিও চম্ভালিব লাগে। তাৰোপৰি মই অংগনবাদীৰ লগত জড়িত সহায়িকা কামত আছো। 2021 চনৰ ডিচেম্বৰ মাহত মই জইন কৰিছো, তেতিয়াৰ পৰা এতিয়ালৈকে কামত জড়িত হৈ আছো। মই সহায়িকা হিচাপে ৰাতিপুৱা স্কুলত যাওঁ, স্কুলত যাই আমাৰ তাৰমানে কেম্পাছটো হৈছে এলপিৰ লগত জড়িত, তাতে অংগনবাদীখনো আছে, এলপি স্কুলো আছে। ল'ৰা ছোৱালীখিনি প্ৰাৰ্থনা হোৱাৰ পিছত আমাৰ অংগনবাদীখিনিক মই প্ৰথমতে শিকাইলো নমস্কাৰ দি, নাম কোৱা, তেওঁলোকৰ মাক দেউতাকৰ নাম, পৰিচয়খিনি বা গাঁওখনৰ নাম এনেকে শিকাইলো, এজন এজনকৈ কৰিব দিওঁ। সেই কোৱাৰ পিছত ধৰক এনেকে ক খ এনেকে সৰু সুৰা সেই তাহাক লিখিব দিওঁ, মাতিব দিওঁ। তাৰপিছত দুই এটা গানো কওঁ, সৰু সৰু গান, ধৰক তাহাক শিকাই দিওঁ এনেকে গান গাব লাগে। তাৰপিছত ধৰক দুআষাৰ

বহুত ভাল লৈ এটা মনত আনন্দ দিবা লাগলি। তাৰমানে সেই মানকে দুই এটা কথা তাৰমানে সাধু কথাৰ জৰিয়তে কওঁ বা অংগী ভংগী দি দুই এটা কবিতা সেই কৰি দিওঁ। ধৰকচোন এতিয়া ডাঙৰ কিতাপৰ পৰা আমি সেই কৰোঁ শিশুৰ বুলি নহয়, ধৰকচোন এতিয়া বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল হাতেদি দেখাই দিছো তাহাৰ, বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল জেঠমহীয়া হ্ৰদৰ তাপত হৰিৰ বিয়াকুল, আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম, শাওণমহীয়া বৰষুণত সাধু শুনাই কাম, ভাদ মাহত মহাপুৰুষ যোজনাৰে তিথি, আহিন মাহত টুপৰি বন হিমত থাকে তিথি, কাতি মাহত আকাশ বন্তি জ্বলাও হাৰি হাৰি, আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি, পু মহীয়া জাৰত কপি নিহলি খান লগ, মাক যে আমাৰ ভগালী মা বিহুৰ পিঠা খাওঁ, ফাগুন আহে পলাক ফুলে পচোৱা বতা বয়, চতৰ শেষত নতুন বছৰ আদৰি লগৰ হয়, তাৰ কাৰণে অংগী ভংগী কৰি দেখাই দিলে হাঁহি উঠে একদম। সেনেকে বহুত ভাল লাগে ল'ৰা ছোৱালীখিনি মাজত তাৰমানে থাকি, ল'ৰা ছোৱালীখিনি খুব মোক ভাল পায়, কোনোবাই মাতিব দোকানী বৰমা, কিছুমানে বা বাইদেৱে কয়, কিছুমানে বা খুৰীমা আছে আমাৰ ঘৰৰে আছে তাহোন ক'ব খুৰীমা, সেনেকে মাতে, বিৰাট ভাল লাগে তাৰমানে তাৰ লগত আৰু থাকি, সেইখিনি সময়ত তাৰমানে নিজে নাজানো সেনেহেন আৰু বিৰাট ভাল পাওঁ। আৰু তাতে আমাৰ স্কুলৰ স্কুলৰ ছাৰ বাইদেউনো থাকে, তাৰমানে আমি একেটা পৰিয়াল আনি পৰাই তাৰমানে সেনেহান আৰু স্কুলতো চলি থাকে না, মিটিং চলে বা গ্লাছে ফাংচন পাতে এল পিত গুণোৎসৱ হয় সেইখানতো আমি তাৰমানে চবতে অংশ থাকোৱে তাৰমানে আমি।

নমস্কাৰ, মোৰ নাম শ্ৰী নলিৰাণী দাস আলৈ। মোৰ ঘৰ নলবাৰী জিলাৰ বাণীকুছি গাঁৱত। মই 2014 চনৰ পৰা মাছৰুম খেতিৰ লগত জড়িত হৈ আছোঁ আৰু এতিয়া মোৰ মাছৰুম খেতিৰ লগতে মই এজন ট্ৰেইনাৰো হয়। মই বিভিন্ন মানে অনুষ্ঠানত ট্ৰেইনিংবিলাক দিওঁ, RCT, NABARD, IIE, KVK এইবিলাকৰ লগত মই জড়িত হৈ বহুতখিনি মানে পুৰুষ মহিলা উভয়কে মই প্ৰশিক্ষণ দি আছোঁ বৰ্তমান। মাছৰুম খেতিৰ লগত জড়িত হোৱাৰ মোৰ কাৰণটো হ'ল যে মহিলাসকলে ঘৰতে থাকি ঘৰখন চলোৱাৰ লগতে মহিলাসকলে মাছৰুম খেতিটো কৰিব পাৰে, কাৰণ তাত মানে বাহিৰত যাব নালাগে, ঘৰৰ ভিতৰতে মাছৰুম খেতি কৰিব পাৰি। আৰু মাছৰুম খেতি মানে বহুতখিনি লাভজনকো, মাছৰুমৰ মাৰ্কেটখন যথেষ্ট ডাঙৰ। এই ক্ষেত্ৰত যদি আমাৰ মহিলাসকল আগবাঢ়ি আহে যথেষ্টখিনি উপকৃত হ'ব। তাৰ উপৰিও মই মাছৰুমৰ পৰা ভেলুৱেটেড প্ৰডাক্টো বনাই আছোঁ। মাছৰুমৰ ভেলুৱেটেড প্ৰডাক্টৰ থাকিলে মোৰ বিস্কুট, আচাৰ, ভুজিয়া, কেক, মাছৰুম মুৰাব্বা, দৈ, পনীৰ এইবিলাকো মই মাছৰুমৰ পৰা তৈয়াৰ কৰি আছোঁ। মই যিহেতুকে 14 চনত আৰম্ভ কৰিছিলোঁ, 17 চনৰ পৰাই মই অলপ ফকাচত আহিলোঁ। তেতিয়া মানে মই আমাৰ প্ৰথম মই এৱাৰ্ড পাইছিলোঁ ৰটাৰী ক্লাবৰ পৰা গুৱাহাটী, সেইটো পাইছিলোঁ। তাৰপিছত আটাৰী ICR আটাৰী জোন 6ৰ পৰাও মই পাইছিলোঁ, এইটো 21 চনত পাইছিলোঁ। তাৰপিছত নেশ্যনেল এগ্ৰি হৰ্টিচতো পাইছিলোঁ। 2022 চনত পাইছিলোঁ মই অসম যুৱৰত্ন সন্মান, সেইটো পাইছিলোঁ। যোৰহাটৰ পৰা পাইছিলোঁ মই সেৱা সংস্থাৰ নামত এটা দ্য চেলেঞ্জ মেকাৰ অৱ দ্য আছাম, এইটো 2020 চনত পাইছিলোঁ। আৰু এই বিষয়ত বিভিন্ন চৰকাৰী স্কীমো আছে, এইবিলাকক পোৱাৰ কাৰণে মানে চৰকাৰৰ ফালৰ পৰা বহুতখিনি সহায় সহযোগ কৰি আছে। ইয়াত ক'ব গ'লে মই পাইছিলোঁ চাফ কাটাৰ মেচিনটো পাইছিলোঁ চৰকাৰৰ তৰফৰ পৰা, আৰু পাইছিলোঁ মই মাছৰুমৰ ইউনিটৰ কাৰণে 160,000 টকাৰ এটা স্কীম পাইছিলোঁ। আৰু মানে টকা পইচাতকৈও ধৰক দিহা পৰামৰ্শখিনি বহুতেই দৰকাৰী, সেইখিনি মই KVKৰ পৰা বা RCTৰ পৰা বা ব্লকৰ পৰা এনেকৈ বহুতখিনি মানে মই কথা বতৰাই দিওঁ, মই বহুতখিনি ছাপোৰ্ট পাই আছোঁ।

শ্ৰোতাসকল, সেয়া আছিল আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য নাৰী দিৱস উপলক্ষে ফোনৰ জৰিয়তে লোৱা কেইগৰাকীমান গ্ৰাম্য মহিলাৰ মনৰ কথা। শাৰদীয় দুৰ্গোৎসৱ মানি মনত এক অনাবিল আনন্দ, হৃদয়ত এক অপূৰ্ব অনুভূতি আৰু চৌদিশে উৎসৱৰ এক

মধুৰ পৰিৱেশ, শেৱালিৰ সুবাস, নিয়ৰসিক্ত দুবৰিৰ দলিচা, নীলা আকাশত শুকুলা মেঘৰ লুকাভাকু আৰু ঢাকৰ গুমগুমনিৰ মাজেৰে শাৰদীয়ে যেন প্ৰতিগৰাকী মানুহৰ মনলৈ কঢ়িয়াই আনে আনন্দৰ বতৰা। পূজাৰ বতৰ আহিলেই মনটো কিবা এক অজান আনন্দৰে ভৰি পৰে। সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে সকলোৰে মনত থাকে এক বিশেষ উৎসাহ। নতুন কাপোৰ পিন্ধি পূজা চাবলৈ যোৱাৰ আনন্দ, আপোনজনৰ সৈতে সময় কটোৱাৰ সুখ, বন্ধু বান্ধৱীৰ সৈতে হাঁহি ধেমালি কৰাৰ মধুৰ স্মৃতি, এই সকলোবোৰ মিলিয়ে পূজাৰ অনুভৱক কৰি তোলে অনন্য। প্ৰিয় শ্ৰোতাসকল, আপোনালোকৰ বাবেও পূজাৰ নিশ্চয় কিছুমান বিশেষ অনুভৱ আছে। হয়তো শৈশৱৰ পূজাৰ কোনো মধুৰ স্মৃতি, হয়তো প্ৰিয়জনৰ সৈতে কটোৱা কোনো বিশেষ মুহূৰ্ত, অথবা হয়তো এইবাৰৰ পূজাক লৈ মনত সাঁচি ৰখা কিছুমান সপোন। সেয়েহে দুৰ্গা পূজা উপলক্ষে কেইগৰাকীমান আইদেউৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। আহকচোন শুনো।

0: শাৰদীয় দুৰ্গা পূজা খুঁৱৰী লেখিকা মণিকা দেৱীয়ে এনেদৰে কয়।
1: পূজা আহিলে সৰুতে আমি গীত এটি গাইছিলো, পূজা পূজা লাগে সখী উচাতন। সঁচাকৈয়ে পূজাৰ সময়ত মন প্ৰাণ উচাতন হয়, চৌপাশৰ নৈসৰ্গিক পৰিৱেশো অতি মনোৰম হৈ উঠে। শেৱালি ফুলে, কহুৱা ফুলে দশোদিশ গোন্ধে আমৰি মলাই, দশোদিশত প্ৰাণৰ সঞ্চাৰ হয়। কবিয়ে এই পৰিৱেশৰ সুন্দৰ বৰ্ণনা কৰিছে কবিতাৰ মাজেৰে। এই সময়ত আকাশ নিৰ্মল হয়, জোনাক ফটফটীয়া হয়। ফটফটীয়া জোনাকত পূজা চাবলৈ যোৱা দিনবোৰৰ কথা মনত পৰে। তেতিয়া আমি সৰু গাঁৱৰ এজাক ল'ৰা ছোৱালী একেলগে পূজাৰ থলীলৈ যাওঁ। গেজেপনি লগা বাহনীৰ মাজে মাজে সুৰুকীয়া ৰাস্তা একোটাৰে আমি পৰম উৎসাহেৰে হৈ হাল্লা কৰি গৈ থাকোঁ। বাহনীৰ মাজেৰে সৰকি অহা জোনাকে অপৰূপ নক্সা আঁকে। এনেই সেই ৰাস্তাটো বৰ জয়াল, কিন্তু পূজাৰ কেইদিন পূজা চাবলৈ যোৱা বা পূজা চাই ঘূৰি অহা মানুহেৰে সেই ৰাস্তাটো দল দুপ হেন্দুল দুপ হৈ থাকে। সেইখিনি সময়ত নিয়ৰ সৰিবলৈ আৰম্ভ কৰে। মাহঁতে কয় হেম পৰা বুলি। হেম পৰা কেনে সুন্দৰ শব্দ! আমাৰ অসমীয়া শব্দবোৰ সঁচাই বৰ সুৰীয়া। পূজা মণ্ডপত আমি ৰ লাগি প্ৰতিমালৈ চাই থাকোঁ। কেনে সুন্দৰ প্ৰতিমাখনি! মা লগত থাকিলে চিনাই দিয়ে, সেয়া মা লক্ষ্মী, সৰস্বতী, গণেশ, কাৰ্তিক। বাহনসমূহো চিনাই দিয়ে, ফেঁচা, ৰাজহাঁহ। এই কথাবোৰে আমাৰ কল্পনাৰ অন্য এখন জগতলৈ লৈ গৈছিল। সন্ধ্যা আৰতি আমি ৰ লাগি চাই থাকিছিলোঁ। ওজাপালি শুনিবলৈ পালে আমাক আন একোৱে নালাগিছিল। পূজাৰ কেইদিন আমি মণিহাৰী দোকানকেইখনৰ সন্মুখত কম ভিৰ কৰিছিলোনে? সেয়ে যে পকোৱা পকোৱা খাৰু, সেইবোৰলৈ কম সূতা আছিলনে? সঁচাই সেই দিনবোৰ বৰ বেলেগ আছিল। আকৌ ঘূৰাই পাবলৈ ইচ্ছা যায় সেই দিনবোৰ। পূজাৰ বতৰত বেলুনৰ গোন্ধ, নতুন কাপোৰৰ গোন্ধ, এই গোন্ধবোৰ আমাৰ বৰ প্ৰিয় হৈ উঠিছিল। মহালয়াৰ দিনা কাহি লিপুৱাতে আমি ৰেডিঅ'ত মহালয়াৰ স্তোত্ৰপাঠ শুনিছিলোঁ। সেইদিনাৰ পৰাই পূজা পূজা লাগিবলৈ আৰম্ভ কৰিছিল। দুৰ্গা মণ্ডপত দুৰ্গা প্ৰতিমাত তেতিয়া খনিকৰেও শেষ স্পৰ্শ বুলাইছিল। আচলতে প্ৰতিটো ঋতুকে আমাৰ ওচৰলৈ বিশেষভাৱে লৈ আহিছিল ৰেডিঅ'ই, ৰেডিঅ'ৰ গীতবোৰে। আহিন আহিলেই ৰেডিঅ'ত বাজি উঠিছিল সেই গীতবোৰ, আহিনক কোনে আনে বা আহিলে পূজাৰে বেলা। এই গীতবোৰে আমাক অনিৰ্বচনীয় আনন্দ দিছিল। এই গীতবোৰ শুনিলে এতিয়াও নষ্টালজিক হৈ পৰোঁ। পিছে দুখ লাগিছিল দশমীৰ দিনা, দেৱী বিসৰ্জনৰ মুহূৰ্তত আমি কান্দিছিলোঁ। খালী খালী যেন অনুভৱ এটাই আমাক হেঁচি ধৰিছিল, আকৌ এবছৰলৈ অপেক্ষা। কবিয়ে এই অনুভৱৰ বৰ সুন্দৰকৈ বৰ্ণনা কৰি কৈছে কবিতাৰ মাজেৰে, তুমি নুবুজিবা সখী, কিনো বেদনাত ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত।
0: সেয়া আছিল লেখিকা মণিকা দেৱীৰ মনৰ কথা। এইবাৰ শুনোচোন আহক বন সুৰক্ষা কৰ্মী মনীষা দাসৰ মনৰ কথা।

0: শরৎকালৰ শেৱালি ফুলৰ সুবাস, ঢোলৰ বাদ্য আৰু আকাশৰ বগা মেঘে লৈ আহে দুৰ্গা পূজাৰ এক অপাৰ আনন্দ। এই অনুভৱ কেৱল এটা ধৰ্মীয় উৎসৱ নহয়, ই হ'ল মানুহৰ মনৰ আৱেগ, আপোনজনৰ সৈতে মিলিত হোৱাৰ এক সুন্দৰ সুযোগ। দুৰ্গা পূজা বুলিলেই যেন মনটো কেনেবা অজান আনন্দৰে ভৰি পৰে, নহয়নে বাৰু? বছৰৰ গোটেইকেইটা মাহ আমি যেন এই পাঁচটা দিনৰ বাবেই ৰৈ থাকোঁ। সৰুতে পূজা মানে আছিল নতুন কাপোৰ। এযোৰ নতুন কাপোৰ পিন্ধি মা আৰু দেউতাৰ লগত পূজা মণ্ডপলৈ যাম, তাত দেৱী মাৰ আশীৰ্বাদ ল'ম। আজিও দোকানত সেই নতুন কাপোৰ দেখিলেই সৰুকালৰ মইজনীলৈ মনত পৰি যায়। কিন্তু তাহানিৰ পূজা আৰু আজিৰ পূজাৰ মাজত যথেষ্ট পাৰ্থক্য আহি পৰিল। সময়ৰ লগে লগে যেন সকলো বস্তুৱেই সলনি হ'ল। কৰ্মজীৱনৰ গধুৰ কৰ্তব্যৰ লগতে ঘৰখনৰ প্ৰতি থকা দায়িত্বই মোৰ সকলো যেন সলনি কৰি পেলালে। যিহেতু বৰ্তমান মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰকৃতিৰ লগতে জীৱ জন্তুৰ ৰক্ষণাবেক্ষণৰ এক গধুৰ দায়িত্বত আছো, গতিকে মই উৎসৱ পাৰ্বণৰ এই কথা ভাবি নিজকে দুৰ্বল কৰিব নোৱাৰো। সকলো ৰাইজেই যদি উৎসৱ পাৰ্বণ উদযাপন কৰাত ব্যস্ত হৈ থাকে, তেন্তে প্ৰকৃতিৰ ৰক্ষণাবেক্ষণৰ দৰে এনে এটা গধুৰ দায়িত্বত কোন থাকিব? সেয়েহে কোনো আক্ষেপ নথকাকৈ বিগত তিনিটা বছৰৰ দৰে এইবাৰ পূজাটো ঘৰলৈ নোযোৱাকৈ জীৱ জন্তুৰ সুৰক্ষা কৰিম। কেতিয়াবা এনে বিশেষ দিনবোৰত মনটো কোনোবাখিনিত বেয়া নলগাও নহয়, কিন্তু মোৰ লগতে সমগ্ৰ কাজিৰঙাবাসীয়ে এনেধৰণৰ মুহূৰ্তবোৰত বহুত বেছি নিজকে গৌৰৱ অনুভৱ কৰে। কিয়নো সকলোৱে জানেই যে উৎসৱ পাৰ্বণেই হওক বা বিহুৰ সময়তেই হওক, আমি এই সময়ছোৱাত অন্য দিনতকৈ যথেষ্ট পৰিমাণে কৰ্তব্য কৰিবলগীয়া হয়। প্ৰকৃতিৰ লগতে জীৱ জন্তুৰ সুৰক্ষাৰ বাবে দিন ৰাতি একাকাৰ কৰি কৰ্তব্যত লাগি থাকোঁ। সকলোৱে জানেই যিহেতু এশিঙীয়া গঁড়কে প্ৰমুখ্য কৰি কাজিৰঙাৰ আৰু বহুতো দুষ্প্ৰাপ্য জীৱ জন্তুক আমি সুৰক্ষা প্ৰদান কৰি আছো, আৰু এয়াই যেন আমাৰ সকলোৰে বাবে এক গৌৰৱৰ বিষয়। সেয়েহে আমি এনেধৰণৰ উৎসৱ পাৰ্বণত মনৰ দুখ পাহৰি কৰ্তব্য অৱস্থাতে সুখী হৈ ৰওঁ। কিয়নো চৰকাৰে যিহেতু আমাক এটা গধুৰ দায়িত্বত নিয়োজিত কৰি ৰাখিছে, সেয়েহে আমি আমাৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিবই লাগিব, নহয়নে বাৰু? এইবাৰো পূজাৰ দিন ওচৰে চাপিল। যিহেতু নৱৰাত্ৰি বৰ্তমান চলিয়ে আছে, আমি এইবাৰ পূজাও এনেদৰে কৰ্তব্যৰ মাজতে উদযাপন কৰিম। সদৌ শেষত সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ ওলগ জনালো।
1: সেয়া আছিল বন সুৰক্ষা কৰ্মী মনীষা দাস। এইবাৰ শুনাবলৈ লৈছো ফেশ্বন ডিজাইনাৰ অংকিতা পাঠকৰ মনৰ কথা।
2: নিয়ৰৰ টোপালত শেৱালিৰ সুবাস, কাচিয়লি ৰ'দত শৰতৰ হাঁহি, আইৰ পদূলিত হাঁহে সোণালী আমেজ, ঢোল কাঁহৰ শব্দত হাৰ পালে ধৰা, সজাই লৈ হৃদয়ত অসীম প্ৰেমৰ আৱেগ, জিলিকি উঠে অনাবিল প্ৰাণৰ সেন্দুৰীয়া ৰং। শৰৎ ঋতুৰ এই শুভ ক্ষণত শাৰদীয় দুৰ্গা পূজাৰ আনন্দমুখৰ পৰিৱেশত আপোনালোক সকলোকে মোৰ আন্তৰিক উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শাৰদীয় পূজা এক বিশাল উৎসৱ, মিলনৰ হেতু আৰু মনৰ উশাহ নিশাহ, আৰু এক পবিত্ৰ ধৰ্মীয় আচাৰ অনুষ্ঠান যি আমাৰ মনলৈ বোৱাই আনে এক অনন্য অনুভৱ। শৈশৱলৈ যদি মনত পেলাওঁ, পূজাৰ অনুভৱবোৰ সঁচাকৈ একদম সুকীয়া আৰু হৃদয়স্পৰ্শী আছিল। ডিজিটেল পৃথিৱী, স্মাৰ্টফোন আৰু ছ'চিয়েল মিডিয়া নোহোৱা সেই সময়ছোৱাত পূজাৰ আনন্দবোৰ বহুত সৰল, প্ৰাণৱন্ত আৰু আন্তৰিক আছিল। আজিৰ দৰে অনলাইন শ্বপিঙৰ সুবিধা তেতিয়া নাছিল। যেতিয়াই মন যায় তেতিয়াই কাপোৰ এযোৰ কিনাৰ সুযোগো নাছিল। পূজা, বিহু আদি বিশেষ উৎসৱলৈ আমি অপেক্ষা কৰিছিলোঁ নতুন কাপোৰ এযোৰ পাম বুলি। মাৰ লগত গৈ পচন্দৰ ফ্ৰকটো কিনি অনাটো এতিয়া এক মধুৰ স্মৃতি মাথোন। পূজা বুলিলে মোৰ এটা বিশেষ আগ্ৰহৰ বস্তু আছিল পূজা সংখ্যাৰ আলোচনীসমূহ। এই আলোচনীসমূহে আমাৰ প্ৰজন্মৰ বৌদ্ধিক বিকাশ আৰু মানসিকতা গঢ়ি তোলাত এক অপৰিসীম ভূমিকা পালন কৰিছিল আৰু এটা সাহিত্যিক পৰিৱেশ গঢ়ি তুলিছিল। আহিনৰ বতাহজাক অহাৰ লগে লগে আকাশবাণীত মহিষাসুৰ মৰ্দিনীৰ চণ্ডীপাঠ বাজিবলৈ আৰম্ভ কৰে আৰু পূজাৰ আৰম্ভণিৰ বতৰা দিয়ে। গতিশীল সময়ত এই শাৰদীয় পূজাত বহুতখিনি পৰিৱৰ্তন আমি দেখা পাইছোঁ। তেতিয়াৰ পূজা পেণ্ডেলসমূহত আজি দেখিবলৈ পোৱাৰ দৰে থিম পূজাৰ মেৰপাক নাছিল। ৰঙীন কাপোৰ আৰু কাগজেৰে সজা পেণ্ডেলসমূহত এক অদ্ভুত পবিত্ৰতা আছিল। ৰঙা, নীলা, সেউজীয়া, হালধীয়া ৰঙৰ টুনি লাইট বা লিচু লাইটবোৰে সজোৱা চিৰিজবোৰে মণ্ডপলৈ এটা আকৰ্ষণীয় ৰূপ আনিছিল। তোৰণসমূহ বাঁহেৰে সজা হৈছিল আৰু মণ্ডপৰ কাষৰ গছবোৰত এই লাইটবোৰ মেৰিয়াই দিয়া হৈছিল। পূজা মণ্ডপৰ কাষৰ সৰু সৰু দোকানবোৰ আছিল সৰুকালৰ স্বৰ্গ। প্লাষ্টিকৰ চচমা, ঘড়ী, বেলুন, বাঁহী, এইবিলাক কিনাটো যেন প্ৰত্যেক শিশুৰ বাবে বাধ্যতামূলক আছিল। গৰম

লাভেই ঘুগুনি আৰু আইচক্ৰীম খোৱাৰ আনন্দই সুকীয়া আছিল। এখন মণ্ডপৰ পৰা আন এখন মণ্ডপলৈ বহুবাৰ খোজকাঢ়ি গ'লেও ভাগৰ লগা নাছিল, কাৰণ লগত আছিল পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াৰ এক ডাঙৰ দল। এনেদৰেই পূজাই লৈ আহে একতা আৰু সম্প্ৰীতি।

0: এইবাৰ শুনাবলৈ লৈছোঁ খাদ্য বিশেষজ্ঞ ৰিংকু বৰ্মনৰ দুৰ্গা পূজা সুঁৱৰি কিছু মনৰ কথা।
1: আহিনৰ ভিজা ভিজা কুঁৱলীৰ ফাকেৰে নামি আহে শৰত, লগতে লৈ আহে প্ৰকৃতিলৈ সেউজীয়াৰ মেটমৰা সম্ভাৰ। প্ৰকৃতি যেন সগৰ্ভা হৈ পৰে, চনে পৰি থকা পথাৰখনো সেউজীয়া হৈ উঠে। আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদতিথিৰ পৰা শুক্ল নৱমী তিথিলৈকে পৃথিৱীবাসীয়ে বৰ আদৰ যত্নেৰে পূজা দিয়ে সকলোৰে কুশল কামনাৰ অৰ্থে। লোকবিশ্বাস এয়াই যে মা ধৰালৈ আহে দুষ্টক দমন কৰিবলৈ আৰু সন্তক পালন কৰিবলৈ। পৃথিৱীখন মা দেৱী দুৰ্গাৰ মাতৃগৃহ। কোনো কন্যা সন্তানে মাকৰ ঘৰৰ মানুহখিনিক কষ্টত থকাটো বা দুখত থকাটো কেতিয়াও কামনা নকৰে। গতিকে দেৱী মাৰ শক্তিৰে আমাক সুস্থতা দিবলৈ, আমাক সুস্থ কৰি ৰাখিবলৈ ধৰালৈ নামি আহে এই আহিনতে। পূজা বুলি ক'লে যেন আমাৰ বাবে এক ৰোমাঞ্চকৰ কাৰণ। আমি পূজাৰ সময়খিনি বৰ আনন্দ মনেৰে পাৰ কৰোঁ। তাহানিৰ পূজা আৰু আজিৰ পূজাৰ মাজত আকাশ পাতাল প্ৰভেদ। তেতিয়াৰ পূজা গুৱাহাটীত লেখত ল'বলগীয়াকৈ কেইখনমানহে আছিল। তাকো আমি মা দেউতাৰ সৈতে খোজকাঢ়ি চাবলৈ গৈছিলোঁ। হাতত এটা বেলুন আৰু ভেকুলীৰ মাত উলিওৱা এটা টিনৰ খেলনা। তাকো মাহঁতে দিব নোখুজিছিল। পেন পেনাই কান্দি থকাৰ বিনিময়ত যেনিবা বহুত দেৰিৰ অন্তত সেই খেলনা দুটা হাতত আহি পৰিছিল। খাবলৈকো মাত্ৰ এখন জেলেপী বা খুৰমাৰ বাহিৰে বিশেষ একো নাছিল। আমাৰ কাৰণে সেয়াই বহুত ডাঙৰ কথা আছিল। কিন্তু আজিৰ দিনত পূজা তেনেকুৱা নহয় আৰু সেয়া পৰিৱেশো নাই। এতিয়া পূজা বেদীবোৰত লাইটৰ আটক ধুনীয়া সম্ভাৰ, আটক ধুনীয়া সাজসজ্জাৰে কেৱল মাথো যেন প্ৰতিযোগিতা। শ্ৰদ্ধা ভক্তিৰ বিপৰীতে যেন সাজ পোছাকৰহে প্ৰতিযোগিতা চলিছে। তাহানিৰ পূজাৰ মাদকতাই সুকীয়া আছিল। যি নহওক, সদশেষত এটা কথাই ক'ম যে আহিনীয়া মিঠা এই সেমেকা সুগন্ধিৰ মাজেৰে শৰতৰ বুকুচাত এনেকৈয়ে মা পৃথিৱীলৈ আহক আৰু তেওঁৰ সন্তানহঁতক তেওঁৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰি যাওক।
0: সেয়া আছিল খাদ্য বিশেষজ্ঞ ৰিংকু বৰ্মন। এইবাৰ শুনাবলৈ লৈছোঁ গায়িকা দীপালী মহন্ত বেজবৰুৱাৰ মনৰ কথা।

বছৰৰ আহিন বা কাতি মাহৰ শুক্ল পক্ষত শাৰদীয় দুৰ্গা পূজা পালন কৰা হয়। হিন্দু পুৰাণ অনুসৰি দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰি দেৱকুলক উদ্ধাৰ কৰিছিল। আকৌ সত্যযুগত শ্ৰীৰামচন্দ্ৰই ৰাৱণ বধৰ উদ্দেশ্যে শৰৎকালত দুৰ্গা পূজাৰ আয়োজন কৰিছিল আৰু সেই সময়ৰ পৰাই প্ৰতি বছৰে শৰৎকালত এই পূজাৰ প্ৰচলন হৈ আহিছে। দুৰ্গা পূজা কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, ই এক সৰ্বভাৰতীয় সামাজিক উৎসৱ। এই দিনকেইটাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একেলগ হৈ আনন্দত মতলীয়া হয়। নতুন কাপোৰ পিন্ধি মণ্ডপে মণ্ডপে প্ৰতিমা দৰ্শন কৰি ফুৰাটো সকলোৰে বাবে এক আকৰ্ষণৰ বিষয়। পূজাৰ মঞ্চবোৰত অনুষ্ঠিত কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে মানুহৰ মনত একাত্ম আৰু ভাতৃত্ববোধ সুদৃঢ় কৰে। জন্মসূত্ৰে মই সত্যপীঠ মাজুলীৰ সন্তান। মহাপুৰুষজনাৰ এক

0: নাম ধৰ্ম অনুসৰি মাজুলীত পূজা পাৰ্বণ অনুষ্ঠিত নহয়। সমগ্ৰ দেশত দুগ্ৰোৎসৱৰ পৰিভ্ৰমৰ বিপৰীতে মাজুলীত সত্ৰ সংস্কৃতিৰ জোৱাৰ উঠে শৰতৰ ৰাস পূৰ্ণিমাত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত কেতিয়াবা পূজাৰ বন্ধত ঘৰলৈ নগৈ জেলেপি খাই পূজাৰ মাদকতা লৈছিলোঁ। পূজাৰ বতৰত বিশেষকৈ জেলেপি আৰু বেলুনে দৰ্শকৰ মনত বিশেষভাৱে স্থান পায়। পূজা চাবলৈ যোৱা বেছিভাগ শিশুৱেই হাতত একোটা বেলুন লৈ ঘৰলৈ উভতাত কিবা বুজাব নোৱাৰা মাদকতা জড়িত হৈ থাকে। পূজা বতৰত জেলেপিৰ সোৱাদেই ব্যতিক্ৰম। শৰতৰ এই নিৰ্মলতাই সকলোৰে মনবোৰ নিৰ্মল আৰু পবিত্ৰ কৰক আৰু মানৱতাৰ ধ্বনিৰে বিশ্ব ব্ৰহ্মাণ্ড মুখৰিত হওক এয়ে কামনা কৰিছোঁ।
1: সেয়া আছিল গায়িকা দীপালী মহন্ত বেজবৰুৱাৰ মনৰ কথা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো ভৱানী বৰাৰ মনৰ কথা।
2: আমাৰ দিনত কেনেকুৱা ধুনীয়া আছে, গাড়ী মটৰ নাই, দুমাইল দূৰত মানে পূজা হয়। তাত আমি খোজকাঢ়ি কাঢ়ি যাওঁ, ল'ৰা ছোৱালীখিনি চাইকেলত উঠাই দেউতাহঁতে লৈ যায়। কি ফূৰ্তি! এতে হাত বেলুন কিনিব, জুনুকা কিনিব, বাহী কিনিব, সেই ফূৰ্তিত একে খাৰুমণি কিনিব, দৌৰি দৌৰি আগত যাব আৰু। গৈ পেলাই আমি পূজাশালীত মা ভগৱতী দুৰ্গা মাক সেৱা সৎকাৰ কৰি পেলাই নামি আহোঁ। আহি আমাৰ পৰম্পৰা আছে শৰাই দিয়াৰ আগৰ পৰা, নামি আহি আমি পূজা পালি গাই থাকে আৰু নেগ্ৰা নাম বহি পেলাই চাই থাকোঁ। তাৰপিছত আৰতি কৰে, আৰতি কৰাৰ পিছত আমাৰ শৰাইখন থাকে। শৰাইখন দি ভক্তিভাৱেৰে আমি নামি আহি ওজা পালি নেগ্ৰা নাম চাই বহি থাকোঁ। তাৰপিছত আৰতি হয়, আৰতি হোৱাৰ পিছত নাম মাতি মাতি শৰাই দি দিব। কি সুন্দৰ লাগে! পৰিপাতি হৈ আমি আহোঁ, ল'ৰা ছোৱালী হাফ বেলুন জুনুকা বাহী আৰু ছোৱালীবিলাকৰ খাৰুমণিখিনি ফূৰ্তিত থাকিব। প্ৰায় দুমাইল দূৰ আকৌ খোজকাঢ়ি কাঢ়ি আমি আহিবলৈ প্ৰায় 11টা বাজে। কি ফূৰ্তি সিহঁতৰ! সেই কথা ভাবিলে যে মোৰ এতিয়াও মানে মন প্ৰাণ আগৰ দিনলৈ গুচি যায়। ইমান সজীৱ হয়, ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে যদিও নাতিহঁতে, আজিলৈকে সেই ঘৰত মোৰ পৰম্পৰা এতিয়াও চলি আছে। ডাক্তৰ ইঞ্জিনিয়াৰ নাতিহঁতে এতিয়াও ভক্তিভাৱে দুৰ্গা মাক সেৱা কৰিব য'তেই নাথাকক সিহঁতে ঘৰ ওলাবহি। পৰম্পৰাটো ৰাখিছোঁ সিহঁতক। আৰু মোৰ নাতিনীজনীটো আৰু এই 9 দিন একোৱে পানী দিব নাহে, কেনেকৈ যে দুৰ্গা মাই শক্তি দিয়ে তাইক, মই ভাবিলেই আচৰিত হয়। ভালো লাগে তাই যে পাৰিছে এইখিনি ঘৰতে, কিন্তু আমাৰ পৰম্পৰা আছে আজিলৈকে।
1: সেয়া আছিল ক্ষেত্ৰী নিবাসী ভৱানী বৰা।

ইমান পৰে শ্ৰোতাসকলে, দুৰ্গা পূজা উপলক্ষে এটি বিশেষ অনুষ্ঠান শাৰদীয় বতৰত আইদেউৰ মনৰ বতৰা শুনিলে। অংশগ্ৰহণ কৰিলে মণিকা দেৱী, অংকিতা পাঠক, মনীষা দাস, দীপালী মহন্ত বেজবৰুৱা, ৰিংকু বৰ্মন আৰু ভৱানী বৰাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ, সহযোগ কৰিলে ৰুণামণি বৰাই। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।

আইদেউ বোলনি শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 1 বজাত হিন্দীত আৰু 1:05 মিনিটত ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে শুনি আছে গীতালী ভট্টাচাৰ্যৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা মলিন বৰাৰ।

গীতালী ভট্টাচাৰ্যৰ কণ্ঠত আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে হেমচন্দ্ৰ কুমাৰ আৰু সংগীতসকলে পৰিৱেশন কৰা ওজাপালি।

0: বাদ্য সংগীতৰ অনুষ্ঠানত হায়দৰ আলীৰ তত্ত্বাৱধানত সুৰ সমলয় শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত 3,350 কোটি টকা ব্যয় সাপেক্ষে 5টা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। উচ্চতম ন্যায়ালয়ে হিন্দুৰ পৰা ইছলাম বা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকসকলে পিছপৰা শ্ৰেণীৰ শাখাৰ অধীনত স্বয়ংক্ৰিয়ভাৱে সংৰক্ষণৰ সুবিধা দাবী কৰিব নোৱাৰে বুলি প্ৰকাশ কৰিছে। ভাৰতে থলুৱাভাৱে নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰী বিশ্বৰ প্ৰায় 100খন দেশলৈ ৰপ্তানি কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ভাৰতে সম্প্ৰতি বিশ্বৰ পৰিৱৰ্তিত গোলকীয় ব্যৱস্থালৈ চাই দেশৰ বিশেষ পৰিস্থিতি অনুসৰি পদক্ষেপ লৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰিছে। আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ উদ্বেগপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পাকিস্তানে লোৱা ব্যৱস্থা সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে কেতিয়ালৈ প্ৰতিবেদন জাৰি কৰিব বুলি ভাৰতে প্ৰশ্ন উত্থাপন কৰিছে।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে লাডাখত 3,350 কোটি টকা ব্যয় সাপেক্ষে 5টা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। যোগাযোগ ব্যৱস্থা, ইন্ধনৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণ আৰু অঞ্চলটোত জল সুৰক্ষাৰ ব্যৱস্থা উন্নত কৰাই এই প্ৰকল্পসমূহৰ মূল উদ্দেশ্য। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন জনসভা

0: উদ্দেশ্যে অনলাইন ভাষণ দিয়ে।
1: টেকনোলজি কে মাধ্যম সে ইস অবসর কা হিসা বন রহা হুম। আজ লদ্দাখ মে কই অহম ডেভেলপমেন্ট প্রজেক্ট কা লোকার্পণ হুয়া হ্যায়। ইন পরিযোজনাও সে কই লোগো কা সফর আসান হোগা, কহি বিজলি কি সুবিধায় বেহতর হোগি, কহি পানি কি উপলব্ধতা বড়েগি আর হামারি প্রাচীন বিরাসত কে সংরক্ষণ কো ভি নই তাকত মিলেগি।
0: শ্রীমোদী আজি উদ্বোধন করা লেহর কুশক বাকুলা রিম্পোসি বিমানবন্দৰ 640 কোটি টকা ব্যয় সাপেক্ষে নির্মাণ করা হৈছে। 23,800 বর্গমিটার এলাকা সামৰি নির্মাণ করা এই টার্মিনেলটোৱে বার্ষিক 35 লাখ যাত্রীৰ যাতায়াত সম্ভব করে তুলিব। প্রধানমন্ত্রীগৰাকীয়ে সীমান্ত পথ সংস্থায় নির্মাণ কৰি উলিওৱা 298 কিলোমিটাৰ দৈর্ঘ্যৰ নিম্মু পদুম দার্সা পথটো ৰাষ্ট্ৰলৈ উচৰ্গা কৰে। লেহৰ নিম্মুক হিমাচল প্রদেশৰ দার্সালৈ জনস্কার উপত্যকাৰ মাজেৰে সংযোগ কৰি এই পথটো লাডাখ করিডরলৈ যোৱাৰ বাবে বিকল্প পথ হিসাবে পরিগণিত হব। শ্রীমোদীয়ে লগতে 9 মেগাওয়াট শক্তি সম্পন্ন হানু ক্ষুদ্র জলবিদ্যুৎ প্রকল্প আর 66 কিলোওয়াট শক্তি সম্পন্ন দ্বৈত সার্কিট দা হানু খালস্তি ট্রান্সমিশন লাইনও উদ্বোধন করে। এই প্রকল্পই লাডাখর শক্তিখণ্ডর আন্তঃগাঁথনি আর নির্ভরযোগ্যতা শক্তিশালী করব বলে আশা করা হয়েছে। শ্রীমোদীয়ে লেহর সিন্ধুঘাটত ভারতের প্রথমখন শিলোৎকটা শিল্পর সংরক্ষিত উদ্যান আর হিম সরোবর প্রকল্পর অধীনত 40খন গাঁওয়ের বিভিন্ন অঞ্চল বিকশায় তোলা 40টা জলাশয় মুক্তি করে। উচ্চতম ন্যায়ালয়ে হিন্দুৰ পৰা ইছলাম বা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকসকলে পিছপৰা শ্ৰেণীৰ শাখাৰ অধীনত স্বয়ংক্ৰিয়ভাৱে সংৰক্ষণৰ সুবিধা দাবী কৰিব নোৱাৰে বুলি প্ৰকাশ কৰিছে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই তামিলনাডু চৰকাৰে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু চন্দ্ৰশেখৰক লৈ গঠিত এখন বিচাৰপীঠে কয় যে হিন্দু সামাজিক ব্যৱস্থাত পিছপৰা শ্ৰেণী বা অনুসূচিত জাতিৰ কোনো এগৰাকী ব্যক্তি ধৰ্মান্তৰিত হলে পূৰ্বৰ ভিত্তিত সংৰক্ষণৰ সুবিধা লাভ কৰিব নোৱাৰে। হিন্দুৰ পৰা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হলে এগৰাকী ব্যক্তিয়ে পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ সদস্য হৈ নপৰে বুলি বিচাৰপীঠখনে প্ৰকাশ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে পূৰ্বতে পিছপৰা শ্ৰেণী বা অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে ধৰ্মান্তৰিত হোৱাৰ পাছত সংৰক্ষণৰ সুবিধা দাবী কৰিব নাযায় বুলি স্পষ্ট কৰি দিয়ে। ভাৰতে থলুৱাভাৱে নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰী বিশ্বৰ প্ৰায় 100খন দেশলৈ ৰপ্তানি কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি 2013-14 বৰ্ষত 686 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 38,000 কোটি টকালৈ বৃদ্ধি হৈছে। নতুন দিল্লীত আজি আয়োজিত প্ৰতিৰক্ষা সম্পৰ্কীয় এটা অভিৱৰ্তনত শ্ৰীসিঙে কয় যে ভাৰতে সমৰাষ্ট্ৰৰ ক্ষেত্ৰত 90% অধিক আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীসিঙে কয় যে সম্প্ৰতি সেনাবাহিনীত ব্যৱহৃত 175 সমৰাষ্ট্ৰৰ ভিতৰত 159 বিধেই থলুৱাভাৱে উৎপাদিত। মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 12.5 বছৰত প্ৰতিৰক্ষা খণ্ডই নিজৰ সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰতে সীমাবদ্ধ থকা নাই, বৰং ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰাৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কৌশলো সলনি কৰিছে। শ্ৰীসিঙে কয় যে ভাৰতে এনেধৰণৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ় দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যাতে ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী হোৱাৰ লগতে অৰ্থনৈতিক বিকাশ সম্ভৱ হয় আৰু গোলকীয় সুৰক্ষা পৰিকাঠামোত ভাৰতৰ ভূমিকা অতুলনীয় হৈ উঠে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ সশস্ত্ৰ বাহিনী যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ সম্পূৰ্ণৰূপে সাজু। সাম্প্ৰতিক সময়ত দেশৰ সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদীৰ অধিক সংখ্যক কুটাঘাতৰ চেষ্টা এবছৰৰ ভিতৰতে ব্যৰ্থ কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে।
2: Hope for the peace, but prepare for war. War that may be necessary to protect our country's sovereignty, territorial integrity, and national security. Yani shant ki aasa rakhiye, lekin yuddh ke liye sadaiv tayar rahiye.
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্বৰ দেশসমূহে নতুন অংশীদাৰিত্ব আৰু ন ন বিকল্প সন্ধানৰ লগতে নিজ নিজ বিশেষ পৰিস্থিতি অনুসৰি পৰিৱৰ্তিত গোলকীয় ব্যৱস্থাৰ সৈতে সামঞ্জস্য মিলাই আগবাঢ়িছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। তেওঁ বিগত এটা দশকত ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ অংশীদাৰিত্ব এই দিশত গ্ৰহণ কৰা প্ৰয়াসৰ এটা অন্যতম উদাহৰণ বুলি কয়। ৰাইচিনা মধ্যপ্ৰাচ্য কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰলৈ ভ্ৰমণত যোৱা ডঃ জয়শংকৰ কালি সন্ধিয়া আবুধাবি উপস্থিত হয়। তাত দেশখনৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ৰাজ্যমন্ত্ৰী ৰিম অল হাছিমিয়ে ডঃ জয়শংকৰক আদৰণি জনায়। আবুধাবিত ৰাইচিনা মধ্যপ্ৰাচ্য কাৰ্যসূচীত দিয়া ভাষণত ডঃ জয়শংকৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী শ্বেখ আব্দুল্লা বিন জায়েদ অল নাহিয়ানৰ সৈতে ভৱিষ্যতৰ বিশ্বৰ বাবে শক্তি উদ্দেশ্য আৰু সম্ভাৱনা শীৰ্ষক এখন সত্ৰত অংশগ্ৰহণ কৰে। তেওঁলোকৰ সৈতে হোৱা কথোপকথনত ডঃ জয়শংকৰে গোলকীয় ব্যৱস্থাত পৰিৱৰ্তনৰ গতিৰ স্বীকৃতি অতি গুৰুত্বপূৰ্ণ, যিয়ে দীৰ্ঘম্যাদী ধাৰা আৰু তাৎক্ষণিক আঘাত দুয়োটাকে প্ৰতিফলিত কৰে বুলি কয়। তেওঁ কয় যে বিশ্বৰ দেশসমূহে তেওঁলোকৰ বিশেষ পৰিস্থিতি

0: ভৰি এই পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি দিয়ে আৰু তেওঁলোকৰ এই প্ৰয়াসক অংশীদাৰিত্ব তথা নতুন বিকল্পৰ সন্ধান কৰে। ডঃ জয়শংকৰে দেশখনৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী শ্বেখ আব্দুল্লা বিন জায়েদ অল নাহিয়ানৰ সৈতে এখন বৈঠকতো মিলিত হয় আৰু এই বৈঠকখন যথেষ্ট ফলপ্ৰসূ আছিল বুলি মত প্ৰকাশ কৰে। বৈঠকত উভয় পক্ষই দ্বিপাক্ষিক আৰু গোলকীয় বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। ডঃ জয়শংকৰে জৰ্জিয়াৰ বিদেশ মন্ত্ৰী মাকা বৎসো ৰিজভিলিকো সাক্ষাৎ কৰে। তেওঁ কয় যে বাণিজ্য, পৰ্যটন আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু জৰ্জিয়াৰ মাজৰ সম্পৰ্ক পূৰ্বতকৈ অধিক উন্নত হৈছে। দুয়োগৰাকী নেতাই ব্যৱসায়, যোগাযোগ, সংস্কৃতিৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰা সন্দৰ্ভতো আলোচনা কৰে। পাকিস্তান অধিকৃত কাশ্মীৰত অব্যাহত থকা উদ্বেগপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে হত্যাকাণ্ডসমূহৰ তদন্ত আৰু ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা সন্দৰ্ভত পাকিস্তানে লোৱা ব্যৱস্থাৰ বিষয়ে কেতিয়া প্ৰতিবেদন জাৰি কৰিব বুলি ভাৰতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ক প্ৰশ্ন উত্থাপন কৰিছে। ভাৰতে লগতে বিশেষ কিছুমান ৰাষ্ট্ৰৰ ক্ষেত্ৰত দুমুখীয়া নীতি গ্ৰহণ আৰু বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি আস্থা দুৰ্বল কৰি তোলা আৰু সঁহাৰি প্ৰদানত বিশেষ বিশেষ বিষয়সমূহকহে বাছনি কৰা বুলি মানৱ অধিকাৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ প্ৰতি অভিযোগ উত্থাপন কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ তৃতীয় সমিতিৰ 81সংখ্যক অধিৱেশনত মানৱ অধিকাৰ বিভাগৰ উচ্চায়ুক্তৰ সৈতে হোৱা মত বিনিময় কালত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব অনুপ স্বৰূপে কালি এই বিষয়ে মত প্ৰকাশ কৰে। শ্ৰীস্বৰূপে পাকিস্তান অধিকৃত কাশ্মীৰ সন্দৰ্ভত মানৱ অধিকাৰ বিষয়ৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিস্তৃত বিবৃতিৰ প্ৰসংগ উত্থাপন কৰি এই মত প্ৰকাশ কৰে। এই বিবৃতিত সামৰিক বাহিনী জড়িত থকা হত্যাকাণ্ডসমূহৰ তাৎক্ষণিক বিস্তৃত আৰু নিৰপেক্ষ তদন্ত কৰা হ'ব বুলি কোৱা হৈছিল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বেংককত অনুষ্ঠিত বাৰ্ষিক বৈঠকত অংশ লোৱাৰ আপাহতে ব্ৰিটেইনৰ বিত্তমন্ত্ৰী জন হিলিক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সাক্ষাৎকালত চতুৰ্থ ভাৰত ব্ৰিটেইন বিত্তীয় বজাৰ সন্দৰ্ভত আলোচনাৰ সফল সমাপ্তি, ফিনটেকৰ বৈঠক, IUKFPৰ বৈঠকৰ লগতে অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাসমূহৰ ফলাফল সন্দৰ্ভতো মত বিনিময় কৰা হয়। এই সাক্ষাৎকালত বিত্তমন্ত্ৰী সীতাৰমণে গঠনমূলক আৰু সৰ্বাত্মক G20 ব্যৱস্থাৰ অগ্ৰাধিকাৰসমূহৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতা প্ৰকাশ কৰে। শাৰদীয় নৱৰাত্ৰিৰ আজি পঞ্চম দিনা দেৱীক স্কন্দমাতাৰ ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে মাতৃসুলভ স্নেহ আৰু শক্তিক প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱীৰ স্কন্দমাতাৰ ৰূপৰ বিষয়ে উল্লেখ কৰি মমতা আৰু বাৎসল্যৰ অধিষ্ঠাত্ৰী দেৱীয়ে সকলোৰে মাজত স্নেহ আৰু সৌহাৰ্দৰ মনোভাৱ বৰ্তাই ৰাখিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত 3,350 কোটি টকা ব্যয় সাপেক্ষ 5টা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। উচ্চতম ন্যায়ালয়ে হিন্দুৰ পৰা ইছলাম বা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকসকলে পিছপৰা শ্ৰেণীৰ শাখাৰ অধীনত স্বয়ংক্ৰিয়ভাৱে সংৰক্ষণৰ সুবিধা দাবী কৰিব নোৱাৰে বুলি প্ৰকাশ কৰিছে। ভাৰতে থলুৱাভাৱে নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰী বিশ্বৰ প্ৰায় 100খন দেশলৈ ৰপ্তানি কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ভাৰতে সম্প্ৰতি বিশ্বৰ পৰিৱৰ্তিত গোলকীয় ব্যৱস্থালৈ চাই দেশৰ বিশেষ পৰিস্থিতি অনুসৰি পদক্ষেপ লৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰিছে আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ উদ্বেগপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পাকিস্তানে লোৱা ব্যৱস্থা সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে কেতিয়ালৈ প্ৰতিবেদন জাৰি কৰিব বুলি ভাৰতে প্ৰশ্ন উত্থাপন কৰিছে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে তফিদেৰ কণ্ঠত 2টি ভজন।

0: পাছেট সংগীতৰ অনুষ্ঠান শুনিলে। আগবঢ়ালে সিদ্ধাৰ্থ প্ৰতিম দত্তই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ অক্টোবৰৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰে। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ পৰিকল্পনা আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে 2023 চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ অনুসৰি অসমৰ বিভিন্ন জিলাত বাল্যবিবাহ আৰু কম বয়সতে মাতৃত্বৰ দায়িত্ব লোৱা কিশোৰীৰ সংখ্যা অধিক বুলি প্ৰকাশ পাইছিল। ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাত 60% কিশোৰীয়ে 13-14 বছৰ বয়সতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া হয় বুলি জৰীপত প্ৰকাশ পোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ পাছতে ৰাজ্য চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাই 10,000ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক প্ৰদ্যুত বৰদলৈকে ধৰি আন কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। এই আঁচনিৰ দ্বাৰা 5,42,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মাইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 800 টকাকৈ, স্নাতক ছাত্ৰীসকলক 1,250 টকাকৈ, স্নাতকোত্তৰ আৰু বি এডৰ ছাত্ৰীসকলক 2,500 টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক 800 টকাকৈ প্ৰদান কৰা হ'ব। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰীসকলক 1,000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰীসকলক 2,000 টকাকৈ প্ৰদান কৰা হ'ব। ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে খানাপাৰা ISBTত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ লয়। অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে কেন্দ্ৰটো মুকলি হোৱাৰ ফলত ইউৰোপৰ 28খন ৰাষ্ট্ৰসহ মুঠ 42খন দেশ ভ্ৰমণৰ বাবে গুৱাহাটীতে ভিছা আবেদন কৰাৰ পথ প্ৰশস্ত হ'ব। কেন্দ্ৰটোৰ পৰা এই আবেদনসমূহ সংশ্লিষ্ট দেশৰ দূতাবাসলৈ প্ৰেৰণ কৰা হ'ব আৰু অনুমোদনৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে বৃত্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই জনোৱা অনুৰোধক লৈ আলোচনা কৰা হ'ব বুলি প্ৰকাশ কৰিছে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ অক্টোবৰৰ প্ৰথম কিস্তিৰ ধন বিতৰণ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে বৃত্তি পৰীক্ষাতকৈ গুণোৎসৱৰ গুৰুত্ব অধিক। গোৱালপাৰা জিলাত লোকপিয়লৰ কাম কাজ পূৰ্ণ গতিত চলি আছে। প্ৰথম পৰ্যায়ত গৃহ গণনাৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ত জনগণনাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাই আছে। ইয়াৰ অংশ হিচাপে গোৱালপাৰা জিলা প্ৰশাসনৰ লোকপিয়ল কোষৰ দ্বাৰা জিলা লোকপিয়ল পুস্তিকা প্ৰস্তুতৰ বাবে প্ৰশিক্ষণ দি থকা হৈছে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে গাঁও আৰু নগৰ নিৰ্দেশিকা সম্পৰ্কীয় তথ্য সংগ্ৰহ আৰু সংকলন সন্দৰ্ভত ক্ষেত্ৰ কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। জিলাখনৰ 6টা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, লক্ষীপুৰ আৰু গোৱালপাৰা পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলৰ লগতে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰী, কাৰিকৰী সহায়ক আৰু কাৰ্যালয়ৰ সহায়কসকলে এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ইপিনে প্ৰথম পৰ্যায়ৰ কামত নিয়োগ কৰা কৰ্মচাৰীসকলে তেওঁলোকৰ মাননি দুৰ্গা পূজাৰ পূৰ্বে পাব বুলি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। কাছাৰ জিলাৰ উধাৰবন আৰক্ষী থানাৰ অন্তৰ্গত 5 মাইল অঞ্চলত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰিছে। আজি এখন সংবাদমেলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে কয় যে অভিযানকালত এখন ট্ৰাকৰ পৰা 57 কোটিৰো অধিক মূল্যৰ ইয়াবা টেবলেট জব্দ কৰা হয়। ঘটনা সংক্ৰান্তত ট্ৰাকখনত থকা উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ নিবাসী শচীন টোমৰ আৰু মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ নিবাসী ৰোহিত যাদৱ নামৰ দুজন লোকক আটক

0: কৰা হৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। শাৰদীয় নৱৰাত্ৰিৰ আজি পঞ্চম দিনা দেৱীক স্কন্দমাতা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে মাতৃসুলভ স্নেহ আৰু শক্তিক প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱীৰ স্কন্দমাতা ৰূপৰ বিষয়ে উল্লেখ কৰি মমতা আৰু বাৎসল্যৰ অধিষ্ঠাত্ৰী দেৱীয়ে সকলোৰে মাজত স্নেহ আৰু সহায্যৰ মনোভাৱ বৰ্তাই ৰাখিব বুলি আশা প্ৰকাশ কৰে। এতিয়াৰ অঞ্চলৰ বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনোৱা হওক মঞ্জুষ্ণা মহন্তৰ কণ্ঠত দুটি আধুনিক গীত।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 27 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ আজি 15 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে প্ৰতীক্ষা কণিকৰ আৰু বিলিভাং স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰ নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী অৰ্ণৱ কুমাৰ নাথৰ সৈতে, মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

0: হেম বৰুৱাই কৈছিল, সৰস্বতী পূজা কৰি জ্ঞানী হ'বলৈ যত্ন কৰাতকৈ দুখন কিতাপ পঢ়াটো বেছি ভাল। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ আইদেউসকলৈ প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। প্ৰিয় আইদেউসকল, আজি অৰ্ধ আকাশ অনুষ্ঠানত শুনাবলৈ লৈছোঁ আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য নাৰী দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান। আৰু আজিৰ অনুষ্ঠানলৈ আমি কথা পাতিবলৈ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক ধীৰাজ নাথক। নমস্কাৰ, আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আমি প্ৰতি বছৰে 15 অক্টোবৰ দিনটো আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য নাৰী দিৱস হিচাপে পালন কৰোঁ। যিহেতু আপুনি এনে নাৰীসকলৰ উন্নয়নৰ বাবে আপোনাৰ বিভাগৰ জৰিয়তে বিভিন্ন ধৰণৰ কাৰ্যাৱলী কৰি আহিছে, গতিকে আজিৰ দিনটোত প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য নাৰী দিৱসৰ তাৎপৰ্য কি, লক্ষ্য উদ্দেশ্য কি, ইয়াক কিহৰ বাবে পালন কৰা হয়, এই বিষয়ে
2: চাওক। আমি প্ৰতি বছৰে 2008ৰ পৰা আমি আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য নাৰী দিৱস হিচাপে পালন কৰি আহিছিলোঁ। এইটো ইণ্টাৰনেশ্যনেলি পালন কৰা হয়। মহিলাসকল যিখিনি আমাৰ গ্ৰাম্য অৰ্থনীতিত অৱদান আগবঢ়াই গৈ আছে, তেখেতসকলৰ যিটো কৰ্মৰাজী, তেখেতসকলৰ যিটো অধিকাৰ, তেখেতসকলৰ যিখিনি দায়িত্ব, সেইখিনিৰ ওপৰত আলোকপাত কৰা, তেখেতসকলে যিটো কৰ্মৰাজীক আমি স্বীকৃতি প্ৰদান কৰিব লাগে, তাৰপিছত তেখেতসকলে যিখিনি আমাৰ সমাজখনৰ প্ৰতি, আমাৰ অৰ্থনীতিৰ প্ৰতি যিখিনি অৱদান আগবঢ়াই আছে, সেইখিনিক আমি আলোকপাত কৰিব লাগে। আৰু মেইন তাৎপৰ্য ইয়াত আমাৰ এইটোই যে তেখেতসকলক আমি কি কৰিব লগা হয়, তেখেতসকলৰ যিখিনি সমস্যা, তেখেতসকলৰ যিখিনি সম্ভাৱনা আৰু তেখেতসকলৰ সবলীকৰণ যিটো প্ৰয়োজনীয়, সেই বিষয়ে আমি অকণমান ইয়াতে এটা সজাগতা দিয়া আৰু এইখিনিৰ ওপৰত আলোকপাত কৰা, এইটো হৈছে মেইন তাৎপৰ্য ইয়াত।
1: সমাজ তথা দেশৰ উন্নয়নত গ্ৰাম্য নাৰীসকলৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ, তেওঁলোকৰ কেনেকুৱা ধৰণৰ ভূমিকা থাকে, তেওঁলোকৰ ভূমিকাৰ গুৰুত্ব কিমান, এই বিষয়ে আমি জানিবলৈ বিচাৰিম।
2: চ' আমি সামগ্ৰিকভাৱে যদি চাওঁ, ভাৰতবৰ্ষখন হৈছে এখন কৃষি প্ৰধান দেশ, অসমখনো ইয়াৰ বাহিৰ নহয়। চ' ইয়াৰ যিখিনি মহিলা আছে, মহিলাখিনি সম্পূৰ্ণভাৱে আমাৰ কৃষি কাৰ্যৰ লগতে জড়িত। তেখেতসকলে বিভিন্ন ধৰণৰ হাঁহ পালন, মুৰ্গী পালন, তেখেতৰ পশুপালন, আমাৰ হস্ততাঁত শিল্প, বাঁহ বেতৰ উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ বা খাদ্য সংস্কাৰৰ লগত যিটো জড়িত, সেইখিনি কৰি তেখেতসকলে জীৱিকা ব্যৱস্থা কৰি আছে। চ' এইখিনি তেখেতসকলে যিখিনি প্ৰডাকশ্যন কৰে, তেখিনি উৎপাদন কৰে, এইখিনি তেখেতসকলে কি কৰে, বজাৰত বিক্ৰী কৰে, যাৰ জৰিয়তে তেখেতসকলৰ নিজৰ পৰিয়ালটো স্বাৱলম্বী হ'ব পাৰিছে। হয়তো বাইদেউজনীয়ে, মহিলাকেইগৰাকীয়ে, ওচৰৰ ঘৰৰ মহিলাকেইগৰাকীয়ে সংস্থাপন দিবলৈ সক্ষম হৈছে তেখেতসকলে যিটো ক্ষুদ্ৰ উদ্যোগ ইয়াত গঢ়ি উঠিছে। তেখেতসকলে গম নোপোৱাকৈ কি হয়, যিটো অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি, তেখেতসকলে অৱদান আগবঢ়াই গৈ আছে।
1: গ্ৰাম্য নাৰীসকল, আপুনি ক'লে তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হৈছে আৰু ওচৰ পাজৰৰ বহু মহিলাকো তেওঁলোকে স্বাৱলম্বী কৰি তুলিছে আৰু তেওঁলোকে হয়তো ক'ব নোৱাৰাকৈ দেশৰ অৰ্থনৈতিক দিশটোত বহুখিনি অৱদান আগবঢ়াইছে। এতিয়া অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ

0: জৰিয়তে এই মহিলাসকলৰ সামগ্ৰিক দিশটো বিভিন্ন ধৰণে প্ৰশিক্ষণ দি বা বিভিন্ন কাৰ্যাৱলীৰ জৰিয়তে তেওঁলোককো সবল কৰি তোলাৰ বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে। এতিয়া আপোনালোকে কেনেধৰণে এই কামসমূহ কৰিছে, কেনেধৰণে তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপসমূহ হাতত লৈছে, এইসমূহৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ।
1: 2011 চনৰ পৰা আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আত্মসহায়ক গোট গঠন কৰি আহিছে। এটা আত্মসহায়ক গোট গঠন কৰাৰ লগে লগে তাত 10-15 জনী মহিলা জড়িত হৈ পৰে। এখেতসকলক এটা অভ্যাস গঢ়াই তোলা আছে এটা সঞ্চয় কৰাৰ কাৰণে। তেখেতসকলে মান্থলি মিটিং হওক, সাপ্তাহিক মিটিং কৰে, সাপ্তাহিক মিটিঙত তেখেতসকলে কি সঞ্চয় কৰে। এই সঞ্চয় যেতিয়া হয়, এই সঞ্চয়ৰ জৰিয়তে তেখেতসকলে নিজৰ মাজতে সেই পইচাখিনি ইণ্টাৰলেণ্ডিং কৰে, ঘূৰ্ণী আমাৰ পুঁজি হিচাপে ব্যৱহাৰ কৰে আৰু সেই টকাখিনি তেখেতসকলে লাইভলিহুডত ব্যৱহাৰ কৰে, তেখেতসকলে জীৱিকাৰ কাৰণে ব্যৱহাৰ কৰে। এইখিনি তেখেতসকলৰ প্ৰাৰম্ভিক অৱস্থাহে। আচলতে যদি আমি চাওঁ, তেখেতসকলক আমি বিভিন্ন ধৰণে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ফালৰ পৰা সহায় আগবঢ়াই থৈ দিয়া হৈছে। মহিলাখিনি এটা গোটত জড়িত হোৱাৰ লগে লগে তেখেতসকলক এটা মেনেজমেণ্টৰ ট্ৰেইনিং দিয়া হয়, যিটো আমাৰ বেচিক মেনেজমেণ্ট ট্ৰেইনিং দিয়া বুলি কয়, যিটো এটা গোট গঠন হ'লে কি কি

0: ব্যৱহাৰ কৰে আৰু সেই টকাখিনি তেখেতসকলে লাইভলিহুডত ব্যৱহাৰ কৰে, তেখেতসকলে জীৱিকাৰ কাৰণে ব্যৱহাৰ কৰে। এইখিনি তেখেতসকলৰ প্ৰাৰম্ভিক অৱস্থাহে। আচলতে যদি আমি চাওঁ, তেখেতসকলক আমি বিভিন্ন ধৰণে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ফালৰ পৰা সহায় আগবঢ়াই থৈ গোৱা হৈছে। মহিলাখিনি এটা গোটত জড়িত হোৱাৰ লগে লগে তেখেতসকলক এটা মেনেজমেণ্টৰ ট্ৰেইনিং দিয়া হয়, যিটো আমাৰ বেচিক মেনেজমেণ্ট ট্ৰেইনিং দিয়া বুলি কয়, যিটো এটা গোট গঠনলৈ কি কি কাম কৰিব লাগিব, কেনেকৈ তেখেতসকলে চলিব লাগিব বা কি কি নিয়মনীয়তা অৱলম্বন কৰিব লাগিব। লগতে তেখেতসকলক বিত্তীয় সাক্ষৰতাৰ প্ৰতি তেখেতসকলক এটা সজাগতা দিয়া হয়। তেখেতসকলক আমাৰ লিংগ বৈষম্যৰ ওপৰত এটা সজাগতা দিয়া হয় আৰু বিভিন্ন ধৰণৰ যিখিনি তেখেতসকলৰ সম্ভাৱনীয়তা, তেখেতসকলে যিটো উদ্যমী মনোভাৱ সেইটো গঢ়ি তুলিবৰ কাৰণে এটা প্ৰশিক্ষণ দিয়া হয়। আৰু মহিলাসকলে সেই হিচাপে যিখিনি আগুৱাই আহে তেখেতসকলক বা যিখিনি তেখেতসকলে ভাবে যে আমাক ট্ৰেইনিঙৰ প্ৰয়োজন হয় বা দক্ষতাৰ প্ৰয়োজন হয়, সেই মহিলাখিনিক আমি আমাৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰোঁ। লগতে আমি এই মহিলাসকলক নিজাববীয়াকৈ হওক বা গোটৰ জৰিয়তে আমি ঋণ প্ৰদানৰ ব্যৱস্থা কৰোঁ। তেখেতসকলক আমি কি কৰোঁ, তেখেতসকলৰ যিখিনি ডকুমেণ্টছ, যিখিনি আমাৰ KYC বুলি কওঁ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড বা যিখিনি ডকুমেণ্টছ লাগে সেইখিনি আমি গোটাই লওঁ। আমাৰ যিখিনি সখী বাইদেউ আছে, সখী বাইদেউসকলে, জীৱিকা সখী হওক, বেংক সখী বাইদেউসকলে, তেখেতসকলে কি কৰে, ঘৰে ঘৰে গৈ বা সমূহীয়াভাৱে ডকুমেণ্টছবিলাক কালেক্ট কৰে। তেখেতসকলে যিটো বিজনেছ কৰিব তাৰ কাৰণে এটা আমি প্ৰপ'জেল এটা বনাওঁ, যিটো আমি ডিটেইল প্ৰজেক্ট ৰিপৰ্ট বুলি কওঁ, DPR বুলি কওঁ। সেই প্ৰজেক্টটো বনাই যিটো বিষয়ত তেখেতসকলে কি কৰিব, বিজনেচটো কৰিব বা ব্যৱসায় কৰিব বা যিটো কাম কৰিব সেইটোৰ ওপৰত প্ৰপ'জেল বনাই বেংকৰ সৈতে আমাৰ ব্লকৰ জৰিয়তে ছাবমিট কৰোঁ। সেইটোৰ ওপৰত বেংকৰ বিষয়ববীয়াসকলে এটা বিবেচনা কৰে, সঁচাকৈ মহিলাগৰাকীয়ে বা এই গোটটোৱে ব্যৱসায় কৰিব পাৰিবনে নোৱাৰে, এটা প্ৰিলিমিনাৰী ভেৰিফিকেশ্যন হয়। সেইটো ভেৰিফিকেশ্যন কৰাৰ পিছত সেইটো হিচাপে লোনৰ দিয়াৰ ব্যৱস্থা কৰে। এতিয়াতো আগতে 1,00,000 লোন আছিলে, এতিয়া সেই লোনটো বাঢ়ি গৈ এতিয়া 1,50,000 হৈছে প্ৰাৰম্ভিক অৱস্থা। এটা গোটেই যদি লোন পাবলগীয়া হয় আত্মসহায়ক গোটেই 1,00,000 টকাৰ পৰা আৰম্ভ কৰে আপ টু 20,00,000 টকালৈকে তেখেতসকলে লোন পাবলৈ সমৰ্থ হৈছে। এই লোনৰ জৰিয়তে মহিলাসকলে কি কৰিছে, নিজৰ নিজৰ ক্ষুদ্ৰ ব্যৱসায় স্থাপন কৰিছে, গাহৰি গৰু পালন, হাঁহ কুকুৰা পালন, বাঁহ বেতৰ উদ্যোগ, হেণ্ডলুম টেক্সটাইলত যিখিনি তেখেতসকলে ইনভেষ্টমেণ্ট কৰিছে, এটা তেখেতসকলে নিজে স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে।
1: এতিয়া আপুনি যে ক'লে গোটসমূহ, গোটসমূহৰ যিখিনি কাৰ্যাৱলী তাতে আৰু বহু ধৰণৰ কথা অন্তৰ্ভুক্ত হৈ থাকে, সেইখিনিৰ বিষয়ে আমি বিশদভাৱে জানিবলৈ বিচাৰিম।
0: আত্মসহায়ক গোট একেবাৰে প্ৰাৰম্ভিক অৱস্থা, তাত 10-15 মহিলা লগ হৈ এটা আত্মসহায়ক গোট হয়। আত্মসহায়ক গোটৰ ওপৰৰ ষ্টেটটো হৈছে ভিলেজ অৰ্গেনাইজেশ্যন বা অসমীয়াত এইটো গ্ৰাম্য সংগঠন বুলি কোৱা হয়। এই গ্ৰাম্য সংগঠনত 10-15 বা 20 কেতিয়াবা কেতিয়াবা 22লৈকেও যায়, এইটো ডিপেণ্ডিং অন দা যিটো আমাৰ চাৰাউণ্ডিং আছে তেখেতৰ এৰিয়াটোৰ ওপৰত বেছ কৰে। মানে আমি 15টালৈকে আমি আত্মসহায়ক গোট লগ লগাই এটা গ্ৰাম্য সংগঠন গঠন কৰোঁ। আৰু ইয়াৰ পিছত আমাৰ যিটো আটাইতকৈ টপ, আমাৰ এতিয়া অসমৰ ক্ষেত্ৰত আটাইতকৈ টপ আমাৰ ব্যৱস্থাটো হৈছে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন বা আমি মণ্ডল পৰ্যায়ৰ সংগঠন বুলি কোৱা হয়। এই মণ্ডল পৰ্যায়ৰ সংগঠনত কিন্তু আমাৰ এই যিটো আমি ভিউ ভিলেজ গ্ৰাম্য সংগঠন বুলি কওঁ, তাতো সেই 10টাৰ পৰা আৰম্ভ কৰি আপ টু 25টালৈকে, আইডিয়েল চাইজটো 10-15 হয় কিন্তু 25টালৈকেও থাকিব পাৰে, সেই বস্তুটো ভিলেজ থাকিব পাৰে।
1: এতিয়া এই সংগঠনসমূহৰ কাৰ্যসমূহ কেনেকুৱা ধৰণৰ হয়?
0: কাৰ্য বুলি ক'লে আত্মসহায়ক গোটৰ কামৰ কোনো শেষ নাই, ভিউবিলাকৰো কামৰ শেষ নাই, সেইদৰে CLFবিলাকৰো এটা বহুল এটা, প্ৰথমতে কি আত্মসহায়ক গোটেই এটা গাঁৱৰ লগত জড়িত। যদি আমি সেই আত্মসহায়ক গোটৰ এটা হেমলেট বা আমি চুবা, সেই চুবাটোৰ মানুহখিনি লগ লাগি এটা আত্মসহায়ক গোট হয় বা এখন সৰু গাঁৱৰ লগ লাগে। যদি আমি ভিলেজ অৰ্গেনাইজেশ্যন বুলি কোৱা হয়, এখন গাঁৱৰটো ভিলেজ এখনত, ৰেভিনিউ ভিলেজ এখনত পৰিসৰটো বহল হৈ যায় তাৰ। কিন্তু আমি যদি CLF বুলি কওঁ, আমাৰ মণ্ডল পৰ্যায় সংগঠন, তেতিয়া পৰিসৰটো আকৌ ডাঙৰ হৈ যায়। তেনে কামবিলাক লাহে লাহে এটা গোটৰ পৰা আৰু যিটো কাম সেইটো ভিলেজ অৰ্গেনাইজেশ্যনত সেইটো অকণমান বেছিকৈ হ'ব কামটো, আৰু মণ্ডল পৰ্যায়ৰ সংগঠনত সেইটো আকৌ বেছিকৈ। আমাৰ এইটো এনেকুৱাকৈ বনাই থৈ দিয়া আছে যে প্ৰত্যেকজনী মহিলাই তেখেতসকলৰ সমস্যাৰাজি, তেখেতসকলৰ কৰণীয়খিনি এটা ষ্টেপ ৱাইজ আমাৰ মেম্বাৰৰ পৰা SSGটোলৈকে যাব, SSGটোৰ পৰা VUলৈকে যাব, VUটোৰ পৰা CLFলৈ যাব, এনেকুৱা ধৰণৰ ষ্টেপ ৱাইজ বস্তুখিনি আগবাঢ়ি গৈ কিবা এটা যদি অসুবিধাও পায়, ছাপ'জ মহিলাগৰাকীয়ে তেখেতসকলে কিবা এটা সমস্যাত ভুগিছে, তেখেতসকলে কোনো ধৰণৰ ছাপ'জ আমাৰ অৰুণোদয় আঁচনি এটা পোৱা নাই, তেতিয়া কি হয়, সেই SSG মহিলাগৰাকীয়ে আমাৰ SSG গোটৰ যিটো সাপ্তাহিক মিটিং হয়, সাপ্তাহিক মিটিং তেখেতে ক'ব যে মোৰ অৰুণোদয় পোৱা নাই এতিয়ালৈকে বা পাইছিলোঁ যদি কিবা কাৰণত কাট খাই গ'ল, তেতিয়া সেই এছ এ জিটোৰ যি

0: ৰিপ্ৰেজেণ্টেটিভ থাকিব প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰী, বাই ডিফল্ট ভি অ'টোৰো এটা সদস্য হয়, তেতিয়া সেই ভি অ'টোত গৈ তেখেতসকলে কি কৰিব, ৰিপ্ৰেজেণ্ট কৰিব যে আমাৰ গোটৰ, আমাৰ ভি অ'টোত বা জনী দহজনী মহিলাই চৰকাৰে ইমানখিনি সুবিধা আছিলে কিন্তু সেই সুবিধাখিনি পোৱা নাই। সেই বস্তুটো আকৌ ভি অ'টোই কি কৰিব, আগবঢ়াই নি আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনত তেখেতসকলে প্ৰস্তাৱটো দিব যে আমাৰ ভিলেজ অৰ্গেনাইজেশ্যনৰ গ্ৰাম্য সংগঠনৰ দহগৰাকী মহিলাই অৰুণোদয় পোৱা নাই, দহগৰাকী মহিলাই আমাৰ বিজুলীৰ কানেকশ্যন পোৱা নাই, বা দহগৰাকী মহিলাই আমাৰ বিভিন্ন চৰকাৰৰ যিখিনি আঁচনি তেখেতসকলে পোৱা নাই। চ' এইখিনি বস্তু চি এল এফে যেতিয়া আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনে যেতিয়া গম পাব, তেখেতসকলে এই বস্তুখিনি আমাৰ পঞ্চায়তী ৰাজ যিটো ব্যৱস্থা আছে পি আৰ এছ ব্লকৰ লগতে হওক বা আমাৰ যিখিনি ব্লক ডেভেলপমেণ্ট অফিচত গৈ এইখিনিত তেখেতসকলে অৱগত কৰায়। আৰু সেই হিচাপে আমাৰ এটা ভি পি আৰ পি বুলি কোৱা হয়, ভিলেজ প্ৰস্পাৰিটি ৰিজিলেন্স প্লেন বুলি, তাত কিন্তু এইবিলাক বস্তু আমি প্ৰত্যেক বছৰে মেপিং কৰোঁ আৰু এইটো বস্তু আমি গ্ৰাম সভাত প্লেচ কৰাওঁ আৰু সেই হিচাপে এইখিনি বস্তু ধৰা হয়। ইয়াত সকলোখিনি বস্তুৱে সামৰি লোৱা হয়, অকল যে এই চৰকাৰী অনুষ্ঠান সা সুবিধা বুলি নহয়, তাত আমি লাইভলিহুডৰ বস্তুখিনিও সামৰি লোৱা হয়, বিভিন্ন ধৰণৰ স্কীমবিলাক যিবিলাক থাকিব, ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কীমবিলাক, বা আমাৰ কোনোবা এটা এৰিয়াত তাৰপিছত ৰাস্তা ঘাটৰ প্ৰয়োজন হৈছে, ৰাস্তা ঘাটৰ অৱস্থা বেয়া, বা আমাৰ ইয়াত অংগনাবাদী চেণ্টাৰ এটা লাগে, বা আমাক জল জীৱন মিছনৰ আঁচনিখিনি লাগে, যদি কোনোবা ধৰণৰ এনেকুৱা ধৰণৰ হয়, এই ভি পি আৰ পি থ্ৰুৱেদি আমি কি কৰোঁ, এটা ষ্টেপ ৱাইজ গৈ চি এল এফলৈকে আমি আগবঢ়াই লৈ যাওঁ। আৰু চি এল এফটো সেই বস্তু ৰিপ্ৰেজেণ্ট কৰে গ্ৰাম সভাৰ, গ্ৰাম সভাত এইটো উপস্থাপন কৰা হয়। গ্ৰাম সভাত যদি প্ৰপ'জেলটো আমাৰ ভাবে যে এইটো ধৰিব লাগে বুলি বা যদি হয়, তেতিয়াহ'লে সেই বস্তুটো ধৰি তাৰ পিছৰ ষ্টেপটো ইমপ্লিমেণ্টেশ্যনৰ ব্যৱস্থা কৰা হয় পঞ্চায়তৰ বা আদাৰ ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি।
1: হয়, কেৱল মাথো তেওঁলোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাই নহয়, এটা বহল পৰিসৰত এই গোটেইখিনি পৰিকল্পনা কৰা হৈছে নহয় জানো? হয়, তেওঁলোকে বিভিন্ন ধৰণে মীন পালন হওক বা কৃষি কাৰ্য, পশুপালন, এনেধৰণে তেওঁলোকে আপোনালোকে যিসমূহ আৰ্থিক সুবিধা, আৰ্থিক সাহাৰ্য প্ৰদান কৰে, সেইখিনিৰে তেওঁলোকে উপাৰ্জনৰ পথখিনি বিচাৰি লয়। এতিয়া আপুনি যিহেতু এই ক্ষেত্ৰত আজি বহুদিনৰ পৰা জড়িত হৈ আছে, আপুনি বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে, এনেকুৱা কিবা উদাহৰণ সহ আপুনি আজি আমাৰ এই অনুষ্ঠানত ক'ব পাৰিব নেকি, য'ত এই মহিলাসকলে উচ্চ শিখৰত উপনীত হ'ব পাৰিছে বা তেওঁলোক উদাহৰণ হৈ পৰিছে সেই কষ্টৰ মাজেৰে গৈ পেলাই? কাৰণ গ্ৰাম্য জীৱনত এগৰাকী মহিলাই ওলাই আহি সম্পূৰ্ণ ঘৰ বা সংসাৰ গোটেইখিনি কাম কৰি আকৌ নিজকে এনেধৰণৰ কামত আত্মনিয়োগ কৰাটো খুব কঠিন। গতিকে আপোনালোকৰ হাতত হয়তো তেনেধৰণৰ উদাহৰণ আছে যিসকলে খুব কষ্টৰ মাজেৰে আজি এক উচ্চ স্থানত উপনীত হ'ব পাৰিছে, নিজৰ লগতে আন দহগৰাকী মহিলাকো সমানে আগবঢ়াই নিব পাৰিছে। এই বিষয়ে অকণমান কওকচোন, যাতে আমাৰ শ্ৰোতাসকল, আমাৰ যিসকল গৃহিণীয়ে শুনি আছে, এতিয়াও তেওঁলোকে সেইখিনি সাহস কৰিব পৰা নাই, তেওঁলোক উপকৃত হয় এইসমূহৰ দ্বাৰা।
0: এনেকুৱা যদি উদাহৰণ দিবলৈ যাওঁ, বহুতকেইটা উদাহৰণে আছে। আপুনি সুধি থাকোঁতে মোৰ এটা কথা হ'ল, মৰিগাঁওলৈকে মোৰ মন উৰা মাৰি গ'লগৈ। তাতে মই মৰিগাঁৱত কৰ্মৰত আছিলোঁ 2021ৰ পৰা 2023লৈকে। তাত মই বাইদেউ এগৰাকী লগ পাইছিলোঁ, আত্মসহায়ক গোটৰ বাইদেউ। মই গোটৰ কথা নকওঁ, বাইদেউজনীৰ ইণ্ডিভিজুৱেল কথা কওঁ। বাইদেউজনী মই যাওঁতে তেখেতৰ অলৰেডি এষ্টাব্লিছ হৈছিলে, তেখেতৰ যিখিনি প্ৰডাক্ট অলৰেডি মাৰ্কেটত ভাল এটা নাম কৰিছিলে, তেতিয়াতে তেখেতে লাখপতি বাইদেউ, তাৰমানে লাখৰ ইনকাম হৈছিলে। বাইদেউজনীক মই এদিন মাতিছিলোঁ, মাতি তেখেতৰ মই জানিব বিচাৰিছিলোঁ একজেক্টলি কেনেকৈ তেখেতসকলে বিজনেছটো আগবঢ়াইছিলে, তেখেতে কেনেকৈ আগবাঢ়িলে। তেতিয়া তেখেতৰ কাহিনীটো অকণমান সঁচা হৃদয় বিদাৰক কাহিনীটো, আমাৰ মহিলাবিলাকক সকলোৱে গম পায়, ৰাতিপুৱা উঠাৰ পৰা আৰম্ভ কৰি একদম ৰাতি শোৱালৈকে এনি টাইম কাম, চব কামে কৰিব লাগে, কাৰণ পুৰুষজন তেখেতসকলে ঘৰৰ বাহিৰতে থাকে, ঘৰৰ চোৱা চিতা দায়িত্ব, ঘৰৰ উঠাৰ সন্তানৰ দায়িত্ব, পৰিয়ালৰ দায়িত্ব, বা যিখিনি লাইভলিহুডৰ লগত জড়িত যিখিনি গৰু ছাগলী হাঁহ কুকুৰা পালন, সেইখিনি সকলোখিনি তেখেতসকলে সামৰি কৰিবলৈ কৰিবলগীয়া হয়। এইখিনিৰ মাজতে এটা ব্যৱসায় কৰাটো মহিলা এগৰাকীৰ কাৰণে সঁচাকৈ এটা বৰ কঠিন হৈ পৰে। কিন্তু বাইদেউৰ ক্ষেত্ৰত মই দেখিছিলোঁ, ববি ফুড প্ৰডাক্ট নামটো হৈছে ববি বাইদেউ, তেখেতে মোক কৈছিলে, ছাৰ মই যেতিয়া প্ৰথম প্ৰথম মই ভাবিছিলোঁ যে মই ঘৰতে সোমাই আছিলোঁ, ঘৰৰ কামবিলাকে কৰোঁ, কিন্তু লাহে লাহে মই ভাবিছিলোঁ যে মোৰ যিখিনি মোৰ মানুহজনে উপাৰ্জন কৰে বা মোৰ যিখিনি ফেমিলি, এইখিনিতে মই নোৱাৰোঁ কামবোৰ। তেখেতে কি কৰিছিলে, প্ৰথমতে সেই পিঠা পনা, লাড়ু পিঠা বনায় আমাৰ, সেই পিঠাটো তেখেতে বনাই প্ৰথমতে ওচৰ পাঁজৰ মহিলাখিনিক দিলে, অকণমান ভালকৈ বনালে, তেখেতে এইটো টেষ্ট কৰাবলৈ দিলে, দুটামান চেম্পল হিচাপে দিলে, সেইটো টেষ্ট পালে মহিলাসকলে, তেখেতে অকণমান সাহসটো পালে। তাৰপিছত কি হ'ল, তেখেতে কি কৰিলে, এতিয়া অকণমান বেছিকৈ প্ৰডাকশ্যন, নিজে প্ৰডাকশ্যন, নিজে কাম কৰে, নিজে কৰে প্ৰডাকশ্যন কৰি ৰাতিপুৱাই ঘৰৰ কামখিনি কৰি ৰাতিপুৱাই মোনাখন এখন কেৰি বেগ, এই

0: বেগটোত এই পিঠাখিনি কণ্টেইনাৰ এটাত ভৰাই লয়, টেমা এটাত ভৰাই, ভাঙি নাযায় আৰু, ওলাই যায় তেখেতে। কেনেকৈ আহে বাইদেউ? মই ৰাতিপুৱাই টেম্পুত উঠি মৰিগাঁও টাউনলৈকে আহোঁ। টাউনত আহি কি কৰে, মই দোকানে দোকানে ঘূৰোঁ। মই ঘূৰি তেখেতসকলক মই কেতিয়াবা কেতিয়াবা কম দামতে দিওঁ যে এইটো টেষ্ট কৰা, কমচে কম এইটো মোৰ বস্তুটো বিকা অকণমান চাওক। সেই এনেকৈ কৰি কৰি তেখেতে কি কৰিলে, প্ৰডাক্টখিনি লাহে লাহে তেখেতৰ জনপ্ৰিয়তা বৰ্জন কৰিব ধৰিলে। এতিয়া যেতিয়া মই চাইছিলোঁ, যেতিয়া আমি গৈছিলোঁ, মোৰ যাতে ময়ো অকণমান হয়তো তেখেতক অকণমান হেল্প কৰিছিলোঁ, এইটো নকৰা নহয়। তেখেতৰ এটা বিপণী এখনেই খুলি দিছিলোঁ তেখেতৰ ঘৰৰ সন্মুখতে, তেখেতক অলপ ব্ৰেণ্ডিং আৰু পেকেজিঙৰ ব্যৱস্থা কৰি দিলোঁ। এতিয়া কি হয়, তেখেতৰ ববি ফ্ৰুট প্ৰডাক্ট বুলি ক'লে মৰিগাঁৱৰ সকলোৱে, গোটেইকেইটা যিকেইটা আউটলেট আছে তাত পোৱা যাব লাড়ু পিঠা। চ' এতিয়া তেখেতৰ নামটো লাখপতি মহিলাৰ অন্তত পুৰা ৰেজিষ্টাৰ্ড অন্তৰ্ভুক্ত হৈছে। এইটো এটা কাহিনীহে মাত্ৰ, এনেকুৱা মহিলা বহুতো আছে যিয়ে এনেকুৱা সংগ্ৰামৰ জৰিয়তে আগবাঢ়ি আহিছে। অৱশ্যে এই ক্ষেত্ৰত তেখেতে কিন্তু তেখেতৰ ল'ৰাৰ পৰা সহযোগ পাইছে, তেখেতৰ ঘৰৰ মানুহৰ পৰা সহযোগ পাইছে। যদি আমি এই মহিলাসকলক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত তেখেতৰ কৰ্মৰাজ্যিক স্বীকৃতি প্ৰদান কৰোঁ আমি, আৰু আমাৰ পুৰুষসকলে যদি বুজি পায় যে সঁচাকৈ মোৰ মা বা মোৰ ৱাইফগৰাকী, মোৰ জীয়ৰীয়ে এইখিনিত কাম কৰিবলৈ আগবাঢ়ি আহিছে, গতিকে তেখেতক সহায় কৰা উচিত, এনেকুৱা যদি আমি সহায় আগবঢ়াওঁ, এনেকুৱা ধৰণৰ বহুত মহিলা আগবাঢ়ি আহিব আৰু ছাকচেছফুল হ'ব। এইটো
1: এতিয়া আহোঁ, এই যে আত্মসহায়ক গোটৰ জৰিয়তে হওক বা গ্ৰাম্য মহিলাসকলে বিভিন্ন ধৰণে কিছুমান উদ্যোগ, সৰু সৰু উদ্যোগ গঢ়ি তুলিছে, এই বজাৰৰ কথা এতিয়া আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে আপোনালোকৰ ফালৰ পৰা চৰকাৰীভাৱে তেওঁলোকে বজাৰ এখন পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সামগ্ৰীসমূহ যাতে সুন্দৰভাৱে বিক্ৰী হয়, তেওঁলোকে ভাল উপাৰ্জন কৰিব পাৰে, এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে?
0: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে যিখিনি মহিলা, যিখিনি আমাৰ এণ্টাৰপ্ৰেনিয়ৰ বুলি ক'ব, তেখেতসকলক ৰিগৰাছ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছে, তেখেতসকলক আগুৱাই নিবৰ কাৰণে। ট্ৰেইনিং ইতিমধ্যে অলৰেডি হৈ আছে। এতিয়াও যিখিনি মহিলাক ট্ৰেইনিঙৰ দৰকাৰ বুলি ভাবে, আমি তেখেতসকলক ট্ৰেইনিঙৰ দৰ দিওঁ। এতিয়া আমাৰ এটা ডাঙৰ ইছ্যু এটা আছে যে কি, মহিলাখিনিয়ে প্ৰডাক্টখিনি সঁচাকৈ বনায়, ভালদৰে বনায়, কিন্তু এটা আমাৰ ড্ৰবেক বুলি নকওঁ, এইটো আকৌ কৰিবলগীয়া আছে, এতিয়া বহুখিনি কৰিছোঁ। ব্ৰেণ্ডিং এণ্ড পেকেজিং আমি অকণমান গুৰুত্ব দিবলগীয়া আছে। পেকেজিংটো আমাৰ অকণমান আকৰ্ষণীয় কৰিবই লাগিব। আকৰ্ষণীয় হ'লেহে কি হয়, আমি বজাৰত সেইটো উলিয়াই দিলে কাষ্টমাৰখিনি বা যিখিনি ক্ৰেতা হয় তেখেতসকলে আগ্ৰহী হয়। এই ক্ষেত্ৰত আমি ব্ৰেণ্ডিং পেকেজিঙৰ কাৰণে স্পেচিয়েলি এই মহিলাসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে। সৰু সৰু ইউনিটো তেখেতসকলক বনাই দিয়া হৈছে, যাৰ জৰিয়তে তেখেতসকলে ব্ৰেণ্ডিং কৰিব পাৰে, পেকেজিংটো কৰিব পাৰে। সৰু সৰু আমি মেচিনৰ ব্যৱস্থা কৰি দিয়া আছে, যেনে আমি এইটো PMFME বুলি কোৱা হয়, প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন মাইক্ৰ' ফুড এণ্টাৰপ্ৰাইজেছ। তাত কি কৰা হয়, তেখেতসকলক আমি 35% ছাবচিডি থ্ৰু দি তেখেতসকলক আমি কি কৰোঁ, লোন দিয়াৰ ব্যৱস্থা কৰা হয়। ইয়াত কি কৰা হয়, তেখেতসকলক ডাইৰেক্টলি ইনষ্ট্ৰুমেণ্টখিনি দি দিয়া হয়, তেখেতসকলৰ বিজনেছ প্লেনটো লোৱা হয়, আৰু পেকেজিঙৰ কাৰণে হওক বা তেখেতৰ প্ৰডাকশ্যনৰ কাৰণে গোটেইখিনি ইনষ্ট্ৰুমেণ্টখিনি দি দিয়া হয়, যাৰ জৰিয়তে তেখেতসকলে পেকেজিঙো ভালদৰে কৰিব পাৰে আৰু ব্ৰেণ্ডিংটো কৰিব পাৰে, প্ৰডাক্টখিনিও ভাল হয়। এতিয়া মাৰ্কেট বুলি কোৱাৰ ল'লে কেনে, আমি জেনেৰেলি কি কৰে, ওচৰৰ মাৰ্কেটখিনিতো আমাৰ এভেইলেবল হয়, তেখেতসকলে নিজে কেপচাৰ কৰি লয়। কিন্তু আমি তেখেতসকলক এটা প্লেটফৰ্ম দিয়া হৈছিলে যে অনলাইন প্লেটফৰ্ম। আমি যদি এতিয়া শোণিতপুৰৰ চাওঁ, এতিয়া আমাৰ এৰাউণ্ড 250 প্ৰডাক্ট আমি অনলাইন প্লেটফৰ্মত, যেনে ONDC, জেম, ফ্লিপকাৰ্ট আৰু বিভিন্ন ধৰণৰ আমাৰ ফেচবুকে হওক বা হোৱাটছআপৰ জৰিয়তে এতিয়াও আমাৰ বহুতগৰাকী মহিলাই বিক্ৰী কৰি আছে। অনলাইন মাৰ্কেট এটা তেখেতসকলক দিয়া হৈছে। ইয়াৰ উপৰি প্ৰত্যেকখন জিলাতে, এতিয়া শোণিতপুৰৰ ক্ষেত্ৰতে আমি যাওঁ, দুটা ৰুৰেল মাৰ্ট দিয়া হৈছে। এটাতো আমাৰ বিহগুৰি ব্লকত আছে, এটা গাবৰু ব্লকত আছে টাউনতে। ইয়াত কি কৰা হয়, যিমানখিনি আছে যি উৎপাদিত সামগ্ৰী, এই উৎপাদিত সামগ্ৰীখিনি এই আমাৰ ৰুৰেল মাৰ্টত থোৱা হয়। গ্ৰাম্যভাৱে যিখিনি প্ৰডাকশ্যন কৰে মহিলাসকলে, সেই প্ৰডাক্টখিনি ৰুৰেল মাৰ্টত দিয়া হয়। তাৰ জৰিয়তে আমাৰ মহিলা গোটখিনিয়ে ডাইৰেক্টলি আমাৰ এই ৰুৰেল মাৰ্টটো পাৰ্চেচ কৰি লৈ যায়, পাৰ্চেছ কৰি তাতে বিক্ৰী কৰে। এই দুটা মাৰ্কেটত আমাৰ প্ৰডাকশ্যন বিক্ৰী চলি আছে, এনেকুৱা ধৰণৰ এটা প্লেটফৰ্ম দিয়া হৈছে। লগতে কি কৰা হয়, এই মহিলাখিনিৰ যিখিনি প্ৰডাকশ্যন হয়, আমাৰ প্ৰডিউচাৰ গ্ৰুপবিলাকে, আমাৰ FPC আছে, এইখিনিয়ে কি কৰা হয়, প্ৰডাক্টখিনি পাৰ্চেছ কৰি লয় আৰু বাল্ক তেখেতসকলে চেলিঙৰ ব্যৱস্থা কৰা হয়। আৰু বছৰি আমাৰ চৰচ মেলা হয় গুৱাহাটীত, বিভিন্ন ৰাজ্যত চৰচ মেলাবিলাক হয়, সেই মেলালৈকে আমি এই গোটসমূহক পঠিওৱাৰ ব্যৱস্থা কৰোঁ, যাতে তেখেতসকলে উৎপাদিত সামগ্ৰীখিনি তাতে বিক্ৰী কৰিব পাৰে
1: বহল
0: পৰিসৰত। কিন্তু তথাপিও আমি মাৰ্কেট এতিয়াও এক্সপ্ল'ৰ কৰিবলগীয়া বহুখিনি আছে। আমি যিমানখিনি মাৰ্কেট হয়তো মহিলাখিনিক দিব লাগিছিলে, সেইখিনি হয়তো দিব পৰা নাই এতিয়ালৈকে, যদিও আমি অহৰহ প্ৰচেষ্টা কৰি আছোঁ। এতিয়ালৈকে আমি প্ৰত্যেক ক্ষেত্ৰতে তেখেতসকলে হেণ্ডল

0: কৰাৰ ব্যৱস্থা কৰি আছোঁ, যাতে তেখেতসকলৰ প্ৰডাকশ্যনখিনি এটা সঠিক মাৰ্কেটত বজাৰত সঠিক দামত তেখেতসকলে বিক্ৰী কৰিব পাৰে।
1: ডিজিটেল শিক্ষা বা অনলাইন বিপণন যিখিনি আছে সেইখিনিৰ সুবিধাও আপোনালোকে তেওঁলোকক প্ৰদান কৰিছে, তাৰ ক্ষেত্ৰত প্ৰশিক্ষণ আপোনালোকে দিছে। এতিয়া আপুনি ক'লে যে পেকেজিং বা বৰ্তমান সময়ৰ উপযোগী হোৱাকৈ তেওঁলোকে প্ৰডাক্টসমূহ তেনেকৈ আগবঢ়াই নিব লাগিব, স্বাস্থ্যসন্মতও হ'ব লাগিব খাদ্যসমূহ। এইখিনি কৰিবলৈ যাওঁতে আপুনি ইতিমধ্যে কৈছিলে যে ছাবচিডিত তেওঁলোকক ঋণৰ ব্যৱস্থা কৰা হয়, আগতেও উল্লেখ কৰিছিলে যে আত্মসহায়ক গোটসমূহকো ঋণ দিয়া হয়। এই ঋণৰ ব্যৱস্থাটোৰ সম্পৰ্কে জানিবলৈ বিচাৰিছোঁ যে তেওঁলোকে কিমান আৰ্থিক সকাহ পায় বেংকৰ ফালৰ পৰা, কেনেকুৱা ধৰণৰ তেওঁলোকৰ সুবিধা থাকে।
0: আত্মসহায়ক গোট এটাত ৰেজিষ্টাৰ হোৱা ল'লে সুবিধা কিন্তু বহুত পায়, যদিহে মহিলাখিনি আৰ্থিক যিখিনি টকা পইচা সঠিকভাৱে যদি ব্যৱহাৰ কৰে নিশ্চয়কৈ মহিলাখিনি কিন্তু উপকৃত হয়। গোট এটাত সোমোৱাৰ লগে লগে যদি 3 মাহৰ পিছতে তেখেতসকলক 25,000 এটা দিয়া হয় ৰিভলভিং ফাণ্ড হিচাপে, ঘূৰ্ণীয়মান পুঁজি হিচাপে। তাৰপিছতে এটা ক্লাষ্টাৰ ইনভেষ্টমেণ্ট ফাণ্ড বুলি কয়, CIF ফাণ্ড বুলি, তেতিয়া 1,50,000 টকালৈকে তেখেতসকলক দিয়ে। তাতে তেখেতসকলে নিজৰ নিজৰ ব্যৱসায়ত সেই বস্তুখিনি ইনভেষ্টমেণ্ট কৰিব পাৰে। এইটো একেবাৰে ন্যূনতম সুদত, মেম্বাৰত তাত গ'লে অনলি 100 টকাত বছৰত 12 টকাহে দিব লাগে, একেবাৰে কম। চ' এনেকুৱা ধৰণৰ কম ঋণত আমি অকল এইটো গোট আমাৰ ASRM-ৰ ফালৰ পৰা, বেংকৰ কথা কোৱাই নাই এতিয়ালৈ। বেংকত জেনেৰেলি যদি আপুনি ইণ্ডিভিজুৱেল লোন ল'বলৈ যায় আমাৰ, তেতিয়াহ'লে লোন 14% ল'ব আপোনাৰ, কিন্তু গোটত এটা হোৱাৰ লগে লগে আপুনি এইটো 11%লৈকে পাব, কম পাব পাৰে। আৰু যদি PMFME লোন লোৱা হয় তাতে 35% ছাবচিডি দিয়া হয়, আৰু গোট এটাত যদি লোন লোৱা হয় তেখেতসকলে মাত্ৰ 7%তে তেখেতসকলে লোনটো পাবলৈ সমৰ্থ হয়।
1: বহুখিনি
0: সকাহ পায় তেখেতসকলে। চ' আৰু এইটো এটা CC লোন হয় আমাৰ, কেছ ক্ৰেডিট লোন হয়, তেখেতসকলে যেতিয়াই ইচ্ছা পইচাটো ব্যৱহাৰ কৰিব পাৰে, আকৌ বেংকত থৈ আকৌ উলিয়াই নাই পাৰে। এখন আমাৰ যেনেকৈ ক্ৰেডিট কাৰ্ড এখন টাইপ থাকে, তেখেতে ক্ৰেডিট কাৰ্ড যেনেকৈ ইউজ কৰে সেনেকুৱা ধৰণৰ এটা ব্যৱস্থা। আজি পইচা লগা হৈছে গোটটোক, আকৌ পইচাখিনি উলিয়াই লৈ আহিলে, পইচাখিনি আকৌ মাৰি দিলে ঋণটো, আকৌ তাৰ পৰা উলিয়াই লৈ আহিলে। চ' এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিয়া যাতে বিজনেছ এটা থমকি নাযায়, তেখেতসকলে প্ৰয়োজন সাপেক্ষে লোন ল'ব পাৰে, আৰু যেতিয়া তেখেতসকলৰ হয় তেখেতসকলে ৰিপেমেণ্ট কৰি দিয়ে, আকৌ লাগিলে আকৌ লৈ লয়, এনেকুৱা ধৰণৰ কৰি দিয়া
1: হয়। এতিয়া এইখিনি কৰিবলৈ যাওঁতে তেওঁলোকে নিজৰ যিখিনি অধিকাৰ সেইসমূহৰ সম্পৰ্কেও তেওঁলোক সজাগ হ'ব লাগিব, বিভিন্ন আইনী অধিকাৰে হওক বা বিভিন্ন চৰকাৰী সা সুবিধা সেই গোটেইখিনি তেওঁলোকে বুজি পাব লাগিব। গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তেওঁলোকক সুবিধা দিয়া হয় বা কেনেকৈ ধৰণে সহায় কৰা হয়?
0: চ' এনেকুৱা হয়, আমাৰ মহিলাখিনিক মই যিটো প্ৰথমতে ক'লো সজাগতা, আমাৰ গ্ৰামীণ জীৱিকা অভিযানৰ মুখ্য উদ্দেশ্য হৈছে নাৰী সবলীকৰণ কৰা। সবলীকৰণ অকল শিক্ষাৰ জৰিয়তেও নাহে, তেখেতসকলক আমি এটা জীৱিকা নিৰ্বাহৰ এটা উপায় দিব লাগিব, তেখেতক ব্যৱস্থা কৰাই দিব লাগিব, আৰ্থিকভাৱে স্বচ্ছল কৰিব লাগিব, আৰু তেখেতসকলৰ যিটো অধিকাৰ সেইটো আমি সমাজৰ আগত স্বীকৃতি দিব লাগিব, তেতিয়াহে তেখেতসকলে সবলীকৰণ কৰা বুলি ক'ম। এই সবলীকৰণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আমি পালন কৰোঁ বা এতিয়াও বহুখিনি কৰিবলগীয়া আছে। এই মহিলাসকলক আমি এৱাৰনেছ দিয়া হয় লিংগ বৈষম্যৰ ওপৰত, সম অধিকাৰৰ ওপৰত। তেখেতসকলক কি কৰা হয়, এটা পৰিৱেশ ব্যৱস্থা কৰি দিয়া হয় যাতে তেখেতসকলে নিজৰ মনোভাৱ ব্যক্ত কৰিব পাৰে। লগতে আমাৰ যিটো মই আগতে কৈছিলোঁ যে গ্ৰাম্য সংগঠনৰ মিটিং বা ক্লাষ্টাৰ লেভেলৰ যিটো মণ্ডল পৰ্যায়ৰ সংগঠন বা SSG মিটিং, এই প্ৰত্যেকখন যিবিলাক সংগঠন অনুষ্ঠান CBO বুলি কোৱা হয়, এই তাতে মিটিঙৰ এজেণ্ডা হিচাপে এইবিলাক বস্তু আলোচ্যৰ বিষয় হৈছে। 10-15 মিনিট সময় তেখেতসকলে আলোচনা কৰিবলৈ দিয়া হয়। কাৰোবাৰ যদি ঘৰুৱা সমস্যা আছে, কাৰোবাৰ যদি জীৱিকাৰ কাৰণে কিবা এটা কৰিবলগীয়া আছে, গোটেই মন মেলিছে, সেইখিনি বস্তু এই গোটেইখিনি ডিছকাছ কৰা হয়। সেইটো এনেকৈ বহলভাৱে পৰিষদ আহি CLFলৈকে আহে, CLFৰ পৰা আমাৰ সেইটো ব্লক লেভেললৈকে আহে, আৰু এইখিনি বস্তু আলোচ্য যেনে আমি আৰু এটা ক'লে আইনী ব্যৱস্থা। আইনী ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ এটা ধুনীয়া মেকানিজম এটা আছে, নাৰী সুৰক্ষা কোষ বুলি কোৱা হয়। আমাৰ প্ৰত্যেকটা মণ্ডল পৰ্যায়ৰ সংগঠনে নাৰী সুৰক্ষা কোষ থাকে। এই নাৰী সুৰক্ষা কোষ বুলি ক'লে গমেই পায়, নাৰী সুৰক্ষাৰ ক্ষেত্ৰত নাৰীৰ লগত জড়িত যিমানখিনি বিষয় জড়িত আছে সেই গোটেইখিনি বস্তু ইয়াতে আমি প্লেচ কৰিব পাৰোঁ আমাৰ নাৰী সুৰক্ষা কোষৰ ওপৰত। নাৰী সুৰক্ষা কোষত কিন্তু আমাৰ এনেকুৱাই নহয় যে অকল মহিলাখিনিয়ে জড়িত আছে, ইয়াত যিটো এটা কোৰ কমিটি এটা আছে, ইয়াত আমাৰ লয়াৰ এজন থাকে, পুলিচ বিষয়া থাকে, সভানেত্ৰী এজন মহিলা আমাৰ সভানেত্ৰী থাকে, CLFৰ প্ৰেচিডেণ্ট বাইদেউ থাকে, ৰিটায়াৰ্ড টিচাৰ থাকে, গাঁও বুঢ়া থাকে, পুলিচ বিষয়া থাকে, এনেকুৱা ধৰণৰ বিষয়াবিলাক থাকে, যাতে মহিলাখিনি SSGত যিটো আত্মসহায়ক গোটৰ মিটিঙত যিটো ডিছকাছ কৰা হয় তাতে যদি কোনোবা এটা চাপোজ ঘৰুৱা হিংসা এটা হৈছে, তেতিয়া প্ৰত্যেকটা SSGতে এজন জেণ্ডাৰ পইণ্ট পাৰ্চন বুলি কোৱা হয়,

0: সেই পাৰ্চনজনে সেই বস্তুখিনি লৈ লয়, আনি বিহুলৈকে আনে, বিহুলৈ গ্ৰাম্য সংগঠনলৈকে, তাৰপৰা আকৌ CLFলৈকে আনে। যদি কিবা এটা প্ৰব্লেম হৈছে সেই মহিলাজনীক বেকআপ দিয়াৰ কাৰণে বা তেখেতসকলক ৰেস্কিউ কৰাৰ কাৰণে আমাৰ CLFৰ নাৰী সুৰক্ষা অংশটোৱে সহায় আৰম্ভ কৰে বা প্ৰিলিমিনাৰী ডিছকাশ্যন কাউন্সিলিং এটা কৰি লয়। তাৰপিছত যদি কেছটো তেখেতসকলে সঁচাকৈ তাত চল্ভ কৰিব পাৰে কৰিলে, নোৱাৰিলে তেখেতসকলে কি কৰিলে, আমাৰ জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰো আছে এটা, যিটো ওৱান ষ্টপ চেণ্টাৰৰ দৰে সমসাময়িক হয়, যাত একদিন বা দুদিনৰ কাৰণে আমি সেই এটা স্পেচিয়েলি কাষ্টডি এটা দিয়া হয় পৰিস্থিতিৰ কাম কটাৰ কাৰণে। তাৰপিছত যদি সেইটো ষ্টেবল নহয়, সেইটো আমি কি কৰা হয়, ওৱান ষ্টপ চেণ্টাৰ যিটো আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আছিলে, ওৱান ষ্টপ চেণ্টাৰলৈকে সেইটো পঠিওৱা হয়। চ' এনেকুৱা ধৰণৰ ধুনীয়া মেকানিজিম আছে যাৰ জৰিয়তে তেখেতসকলে আইনগতভাৱে হেল্প কৰিব পাৰোঁ, আমি তেখেতসকলৰ ঘৰুৱা সমস্যা ৰাজিও সমাধান কৰিব পাৰোঁ, তেখেতসকলে যিটো আমাৰ সমস্যা ৰাজি গোটেইখিনি আমি সমাধানৰ এটা পথ প্ৰশস্ত কৰিব পাৰোঁ সেই ক্ষেত্ৰত।
1: এই গ্ৰাম্য নাৰীসকলক আত্মবিশ্বাসী কৰি তুলিবলৈ আপুনি ইতিমধ্যে কৈছে বিভিন্ন ধৰণে বহুখিনি প্ৰচেষ্টা হাতত লোৱা হৈছে, এতিয়া তেওঁলোকক আৰু অধিক আত্মবিশ্বাসী, শিক্ষিত আৰু স্বাৱলম্বী কৰি তুলিবলৈ আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ধৰণে কি আৰু প্ৰচেষ্টা লোৱা হয় এই বিষয়ে আমি অকণমান জানিবলৈ বিচাৰিম, আৰু লগতে আপোনাৰ পৰা আপোনাৰ মতামত জানিবলৈ বিচাৰিম প্ৰতিগৰাকী নাৰীয়ে কেনেধৰণে তেওঁলোকে আগবাঢ়ি আহিব পাৰে আত্মবিশ্বাসেৰে নিজক স্বাৱলম্বী কৰিবলৈ।
0: এগৰাকী মহিলা যেতিয়া শিক্ষিত হয়, আৰ্থিকভাৱে যেতিয়া স্বচ্ছল হয়, তেখেতসকলে সমাজত আগস্থান পায়। কিন্তু এই বস্তুটো আমি গ্ৰাম্য মহিলাসকলৰ ক্ষেত্ৰতো এতিয়া দেখিবলৈ পোৱা গৈছে, কাৰণ তেখেতসকল আগবাঢ়ি আহিছে। মহিলা এগৰাকীক যদি আমি আগুৱাই নিবলগীয়া হয়, আমাৰ সমাজখনৰ কৰিবলগীয়া বহুখিনি আছে। তেখেতসকলৰ যদি অকণমান ভালকৈ আমি চাওঁ, তেখেতসকলৰ হেঁপাহ বহুত, আৰু সেই হেঁপাহটো আমি বহুত সময়ত আমাৰ পুৰুষ জাতিয়ে মোহাৰি পেলাইছোঁ। মই বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত জড়িত হৈ আছোঁ, মহিলাসকলত কথা পাতোঁ, কেতিয়াবা ভিতৰত জানিবলৈ ট্ৰাই কৰোঁ, আপোনাৰ বাইদেউ কেনেকুৱা হয়, কি হয় কেনেকুৱা, তেতিয়া তেখেতসকলৰ পৰা এটাই বস্তু জানো, তেখেতসকলৰ দুৰ্দান্ত হেঁপাহ আগবাঢ়ি যোৱাৰ কাৰণে, তেখেতসকলৰ মনত ইচ্ছা বহুত, সেই ইচ্ছাটোক ক'ৰবাত নহয় ক'ৰবাত আমি পুৰুষ জাতিটো ডমিনেট কৰি ৰাখিছোঁ। তেখেতসকলক আত্মবিশ্বাসী কৰিবই লাগিব, আমি আত্মবিশ্বাসী কৰিবলৈ তেখেতসকলৰ দক্ষতাটো আমি বৃদ্ধি কৰিব লাগিব। এই ক্ষেত্ৰত অকল এটা ডিপাৰ্টমেণ্টে কৰিব নোৱাৰে, আমি SRLM কৰিব নোৱাৰোঁ, যিমানখিনি ডিপাৰ্টমেণ্ট আছে ইয়াৰ লগত জড়িত গোটেইখিনি ডিপাৰ্টমেণ্ট আগবাঢ়ি আহিব লাগিব। তেখেতসকলক ভোকেশ্যনেল ট্ৰেইনিং, আমি বৃত্তিমূলক শিক্ষাটো তেখেতসকলক দিবই লাগিব। তেখেতসকলক উপযুক্ত শিক্ষাৰ ব্যৱস্থাও কৰিব লাগিব। যিখিনি আমাৰ উঠি অহা কিশোৰী আছে, সেইখিনিক অকল শিক্ষা দিয়াই নহয়, উচ্চ শিক্ষা দিবৰ কাৰণেও তেওঁলোক ইনচিষ্ট কৰিব লাগিব। অকল জাষ্ট মেট্ৰিক পাছ কৰিছে হৈ গৈছে এনেকুৱা নহয়, তেখেতলোক যিমান ইচ্ছা, যিমান হেঁপাহ, সিমান পঢ়িবলৈ দিব লাগিব। আৰু এটা, তেখেতসকলক উদ্যোগী মনোভাৱৰ এটা পৰিৱেশ গঢ়াত আমি হেল্প কৰিব লাগিব। তেখেতসকলৰ যিখিনি আমাৰ জেনেৰেলি আমাৰ SHG মহিলাখিনিৰ কাৰণে, মই আমাৰ SRLMৰ ক্ষেত্ৰতে কৈছোঁ, বিভিন্ন ধৰণে হেল্প কৰি আছোঁ আমি তেখেতসকলক, প্ৰডাকশ্যনৰ ক্ষেত্ৰতে, বেংকৰ লোনৰ ক্ষেত্ৰতে, তেখেতসকলক যিখিনি ক্ষুদ্ৰ উদ্যোগ হৈছে সেইখিনি ফৰ্মেলাইজেশ্যন কৰা বুলি, ফৰ্মেলাইজেশ্যনৰ ক্ষেত্ৰত মানে উদ্যম ৰেজিষ্ট্ৰেশ্যন, ফাচাই ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত ট্ৰেড লাইচেঞ্চ, GST ৰেজিষ্ট্ৰেশ্যন, এইবিলাকত আমি হেল্প কৰি আছোঁ। চ' এইখিনি কাম কৰিবলৈ তেখেতসকলক বাটটো প্ৰশস্ত কৰাব লাগিব। তেখেতসকলক যিখিনি প্ৰডাকশ্যন হয়, তেখেতসকলৰ এখন বজাৰৰ ব্যৱস্থা কৰাই দিব লাগিব। তেখেতসকলৰ যিটো ব্ৰেণ্ডিঙৰ বা পেকেজিঙৰ সেই মানদণ্ড আমি উন্নত কৰাৰ ব্যৱস্থা কৰাব লাগিব। তাতকৈ ডাঙৰ কথা কি, যেতিয়া প্ৰডাকশ্যন কৰিব তেখেতে যাতে উচিত মূল্য এটা পায়, সেইটো বস্তু আমি এনচিউৰ কৰাব লাগিব, তেতিয়াহে এই মহিলাখিনিক সামগ্ৰিকভাৱে আহিব পাৰিব। আৰু আমাৰ সমাজৰ এটা যিটো লিংগ বৈষম্য, সেইটো দূৰ কৰিবই লাগিব। এজনী মহিলাক সহায়ৰ হাত লাগে, বিচাৰে, প্ৰকাশ কৰিব নোৱাৰে মহিলাগৰাকীয়ে, কাৰণ পুৰুষজনৰ সময় নাই মহিলাগৰাকীৰ লগত সেইটো বস্তু ডিছকাছ কৰিবৰ কাৰণে। কিন্তু এবাৰ যদি মহিলাগৰাকী সুধি যায় কেনেকুৱা ধৰণৰ ছাপৰ্ট লাগে, তেতিয়া হয়তো তেখেতসকলে মনোভাৱখিনি ক'ব পাৰিব। আৰু যদি আমি গোটেই ফেমিলিটো হেল্প কৰোঁ, পুৰুষগৰাকীও হেল্প কৰে, অবভিয়াছলি মহিলাগৰাকী আগবাঢ়ি যাব, আৰু ডিচিশ্যন মেকিঙৰ ক্ষেত্ৰত মহিলাগৰাকী আগস্থান দিব লাগিব। আৰু এটা ডাঙৰ বস্তু এটা আমি ইয়াতে পাহৰি আছোঁ ক'বৰ কাৰণে, এইটো মাটি বাৰী বা প্ৰত্যেক সম্পত্তিবিলাক পুৰুষৰ নামতে হয় বা ল'ৰাটোৰ নামতে হয়, এই বস্তুটো চেঞ্জ কৰিব হৈছে এতিয়া বহু ক্ষেত্ৰত, এতিয়া চেঞ্জ হৈছে এতিয়া।
1: তথাপিও কিন্তু নাৰীগৰাকী নিজাববীয়াকৈ নিবিচাৰে,
0: এই নিবিচাৰে মানে কি, চেক্ৰিফাইচ, গোটেই জীৱনটো চেক্ৰিফাই কৰোঁতে যায়
1: মহিলা মনোবৃত্তিটো এৰিব লাগিব, কিছু
0: আগৰ মনোবৃত্তি এৰিব লাগিব। এতিয়া চেঞ্জেছ আহিছে, কিন্তু এতিয়াও মই ভাবোঁ এই মহিলাখিনিৰ যিখিনি কৰ্মৰাজি, তেখেতসকলৰ যিটো সপোন, সেইখিনিক স্বীকৃতি দিবই লাগিব। যদি আমি স্বীকৃতি দিব নোৱাৰোঁ, তেতিয়াহ'লে গ্ৰাম্য অৰ্থনীতিৰ

0: Answer key and response disclosure process for NEET PG 2026. The BJP Today accused senior Congress leader Rahul Gandhi of allegedly misbehaving with a woman police officer during a protest in New Delhi. Addressing a press conference in the national capital, BJP spokesperson Gaurav Bhatia also alleged that the Congress party's protest on the premises of the Supreme Court was an attempt to intimidate the judiciary. India has expressed deep concern at reports of an alleged plot to carry out a mass shooting targeting a Hindu temple in the Aurora area of Illinois in the United States. External Affairs Ministry spokesperson Randhir Jaiswal said New Delhi has taken note of the action taken by U.S. law enforcement authorities, including the arrest and detention of the suspect. Indian wrestler Vishwajit Ramchandra Mor has clinched a historic silver medal in men's 55kg Greco-Roman category at the Under-23 World Championships in Las Vegas, United States today. And that is the end of this news bulletin.
1: आकाशवाणी समाचार सेवा प्रभाग की प्रस्तुति विश्लेषण
2: नमस्कार आकाशवाणी के कार्यक्रम विश्लेषण में आपका हार्दिक स्वागत मैं हूं मुनीश शर्मा। किसी भी देश की आर्थिक प्रगति में विनिर्माण यानी मैन्युफैक्चरिंग की भूमिका महत्वपूर्ण होती है। उद्योगों का विकास
3: সমশ্রোতাকে নমস্কার জনাই আৰম্ভ কৰিছো আজিৰ কৃষক বাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
4: আজিৰ অনুষ্ঠানত প্ৰথমে শুনক বিজ্ঞানসন্মত গাহৰি পালনৰ সহায়ক আঁচনিসমূহ। এই আলোচনাৰ প্ৰথম ভাগ, ইয়াত ভাগ লৈছে ৰাণীৰ গাহৰি প্ৰজনন পামৰ পশু চিকিৎসা বিষয়া ডক্টৰ অলিভা দাস আৰু ৰাণীৰ খণ্ড পশু চিকিৎসা বিষয়া ডক্টৰ ৰাজকিশোৰ গগৈয়ে। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
5: বিজ্ঞানসন্মত গাহৰি পালন বুলি কোৱাৰ লগে লগে খুব চমুকৈ গগৈ ডাঙৰীয়াই ক'ব নেকি যে বিজ্ঞানসন্মত বুলি ক'লে কি বুজিম গাহৰি পালন বুলি ক'লে?
6: আমি যেতিয়া বিজ্ঞানসন্মত গাহৰি পালন বুলি কওঁ তাতে একচুৱেলি মেইন আমাৰ মেনেজমেণ্টো আহে। তাতে আমি কেনেকৈ গাহৰি পালন কৰিলে আমাৰ যিখিনি গাহৰি আছে ফাৰ্মত যি বেমাৰ মানে কম হয় বা চাইণ্টিফিক আমি যে কেনেকৈ ফিডিং কৰিব পাৰোঁ, বিজ্ঞানসন্মত হেৰিত আমি কেনেকৈ যিটো আমাৰ ছেট আছে হাউচিং আছে সেইখিনি আমাৰ আহি যায়, মানে কনষ্ট্ৰাকশ্যনখিনি আহি যায়। প্লাছ আপোনাৰ তাতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে আমাৰ ট্ৰিটমেণ্ট কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন, তাতে আমাৰ ভেকচিনেশ্যনখিনি আহি যায়, আমি ডিৱৰ্মিংখিনি কৰিব লাগে, প্লাছ আমাৰ মেডিচিনখিনি মানে থাকে। তো আমি যদি এইখিনি নকৰোঁ তেতিয়া মানে আমাৰ দেখা যায় কি যোনটো মানে একচুৱেলি আমাৰ গাহৰি পালনৰ আমি কি হয় আমাৰ ওজনটো মানে মেইন বডি ৱেইটটো আমাৰ এটা মাৰ্কেট মানে আপোনাৰ ভাবক কি 70 kg টু 100 kg মানে আমাৰ
5: গাহৰি পালন যিহেতু মুখ্যতঃ মাংসৰ কাৰণে কৰা হয় ওজনৰ প্ৰসংগটো থাকিবই
6: হয়। তো সেইটো কাৰণে মানে কি হয় আমি তাতে আমাৰ দুটা একদম মানে ইম্পৰ্টেণ্ট হেৰি থাকে, এটা হ'ল ফিডিংটো, আমি চাইণ্টিফিকেলি কেনেকৈ আমি ফিডিংখিনি কৰিব লাগে, দানাটো আমি কি কি খুৱাব লাগে। তাতে আমাৰ মূল দুটা ৰেচন থাকে, এটা আপোনাৰ গ্ৰোৱাৰ ৰেচন, এটা ফিনিচাৰ ৰেচন আছে, সেনেকৈ আমি খুৱাব লাগে। প্লাছ এই যিখিনি মই ক'লোঁ আপোনাৰ মানে কি ভেকচিনেশ্যন ডিৱৰ্মিং ট্ৰিটমেণ্টখিনি থাকে, সেইখিনি যদি আমি নকৰোঁ তেতিয়া আমি দেখা যায় কি আমি যদি ফিডিংটোও কৰি থাকোঁ কিন্তু মানে আমাৰ যোনটো মানে আপোনাৰ ওজনটো মানে সেইটো মানে আমাৰ সময়মতে মানে আমি নাপাওঁ মানে।
5: আমাৰ গাহৰি পালকসকলে সততে কোনবিলাক ভুল কৰি থাকে সেইবিলাক কথা অকণমান আঙুলিয়াই দিব নেকি? কাৰণ ভুলবিলাকলৈও আঙুলিয়াই দিয়াটো খুব জৰুৰী। এটা গঁৰালত মতা মাইকীৰ অনুপাতটো নিৰ্দিষ্ট কৰি ৰখাটো জৰুৰী নেকি, কি ক'ব?
7: মানে বিজ্ঞানসন্মতভাৱে যদি আমি চাওঁ তেতিয়াহ'লে আপোনাৰ 5টা যদি আমি মাইকী গাহৰি পুহিছোঁ সেইটো হিচাপত আমি এটা মতা গাহৰি ৰাখিব লাগে,
5: 5:1,
7: 4:1, 5:1 সেইটো। আৰু ইয়াতে কি হয় আমাৰ মানে এতিয়াতো যিহেতু AI মানে আৰ্টিফিচিয়েল ইনচেমিনেশ্যন যিটো কৃত্ৰিম প্ৰজনন বুলি কয় সেইটো মানে মানে উপলব্ধ আছে, কিন্তু সেইটোৰ অসুবিধাটো এইটো হৈছে যে সেইটো এতিয়ালৈকে মানে চৰকাৰীভাৱে আমি উন্মোচন বস্তুটো কৰিব পৰা নাই, কিন্তু তাৰ এটা প্ৰচেছ

0: আমাৰ এতিয়া চলি আছে, বিভাগে কৰি আছে কাম, গৱেষণা স্তৰত আছে আৰু মানে তেনেকুৱা বুলিয়ে ক'ব পাৰি, গৱেষণা স্তৰতে আছে। আৰু সেইটো যদি কিবা কাৰণত আমি ছাকচেছফুল হৈ যাওঁ তেতিয়াহ'লেতো বহুত বেছি ভাল হ'ব। তেতিয়া আপোনালোকে এটা মতা গাহৰি ৰাখিবলৈ যিখিনি খৰচ, সেই খৰচটো অট'মেটিকেলি মানে ফাৰ্মাৰখিনিয়ে তাৰ পৰা সঁহাৰি পাব, মানে সেই খৰচটো তেওঁলোকে উঠাব নালাগে তেনেকুৱা। আৰু লগতে ভুল, মানে ভুল বুলি ক'লে এতিয়া এনেকুৱা হৈছে, আমি আজিকালি আমাৰ যিখিনি ফাৰ্মাৰ, যিখিনি আমাৰ কৃষক আছে, তেওঁলোকে বিচাৰে যে এনেকুৱা এজনী গাহৰি আহক যাৰ ওজনটোও বাঢ়ে, ভাল পোৱালিও আমি পাওঁ, যাতে আমি লাভান্বিতটো হ'ব পাৰোঁ। কিন্তু সেইটো কৰিব যাওঁতে আমি কি কৰোঁ, আমি বিজ্ঞানসন্মতভাৱে আমি ক্ৰছ কৰোঁ। ক্ৰছ কৰোঁ মানে আমি বাহিৰৰ গাহৰিৰ লগত আমাৰ ইয়াৰে যিটো লোকেল গাহৰি আছে সেইটোক আমি ক্ৰছ কৰি আমি তাৰে যিটো প্ৰডাক্ট, যিটো নতুন গাহৰি পোৱালি হয় সেইটো আমি ব্যৱহাৰ কৰোঁ। কিন্তু সেইটোৰ লগতে আমাৰ বেনিফিট যিমান আহিছে, আমাৰ তাৰ লগত বেমাৰো আহিছে। এতিয়া আমাৰ কোভিডৰ সময়ৰ পৰা আফ্ৰিকান সোৱাইন ফিভাৰ বুলি এটা বেমাৰটোৰ যিটো প্ৰতিষেধকটো মানে আমি সেইটো অলৰেডি গৱেষণা হৈছে, আৰু গৱেষণা হৈছে যদিও মানে এতিয়ালৈকে আমাৰ ফিল্ডত বা আমাৰ গাঁৱৰ পাব্লিকৰ কাৰণে মুকলি কৰা হোৱা নাই। আমিও আশা কৰিছো যে শীঘ্ৰে আহক, আৰু আহিলে এটলিষ্ট মানে ফাৰ্মাৰ খিনিয়ে লাভান্বিত হ'ব। ৰাণীৰ ওচৰে পাজৰে মানে বহুতখিনি গাহৰি এতিয়াও মাৰা হৈছে সেই বেমাৰৰ পজিটিভ অহাৰ কাৰণে। চ' আমি ডিটেকশ্যনৰ কাৰণে আমাৰ কিট আজিকালি এভেইলেবল আছে সেই বেমাৰটো ডিটেক্ট কৰিবলৈ, কিন্তু সেইটোক প্ৰতিৰোধ কৰিবলৈ আমি এতিয়াও মানে অক্ষম কিছু ক্ষেত্ৰত। গতিকে জৈৱ সুৰক্ষাটো মানুহে বহুত বেছি গুৰুত্ব দিব লাগিব, মানে আপুনি পাৰালৈকে আপুনি বেছি মানে মানুহক নিজৰ ফাৰ্মলৈ সোমাব দিয়া, বা যদি কোনোবা ট্ৰিটমেণ্ট পাৰ্পাজতো আহিছে তাৰ আগতো আপুনি অলপ কিছুমান মানে প্ৰিকশ্যন আপুনি ল'ব লাগিব।
1: এটা আফ্ৰিকান সোৱাইন ফিভাৰ বা অন্য ধৰণৰ বেমাৰ বেছিভাগ এইটো সংক্ৰমণৰ ফলত হয়, আফ্ৰিকান সোৱাইন ফিভাৰ সংক্ৰমণৰ ফলতে হয়। গতিকে এই ক্ষেত্ৰত জৈৱ সুৰক্ষাক গুৰুত্ব দিবই লাগিব,
0: দিবই লাগিব।
1: এই ক্ষেত্ৰত কিছু অৱহেলা কৰা দেখা পায় নেকি আপোনালোকে?
0: অৱহেলাৰ কাৰণেই বেছিভাগ এই বেমাৰটো মানে বিয়পিছে। আমি এনেকুৱাও দেখিছো কিছুমান মানে ফাৰ্মাৰ যোনে বহুত ভালকে চাইণ্টিফিক বা বিজ্ঞানসন্মতভাৱে গাহৰি পাম ৰাখিছিলে, কিন্তু তেওঁলোকৰ কিছুমান ক্ষুদ্ৰ ভুলৰ কাৰণে এই অসুবিধাটো আহি যায়।
1: গতিকে এনেকুৱা সময়ত যেতিয়া এই গাহৰি পালকসকল লোকচানৰ সন্মুখীন হয়, তেওঁলোকৰ গাহৰিবিলাক মাৰি পেলোৱা হয়, গতিকে ইয়াতে তেওঁলোকক ক্ষতিপূৰণৰ দিয়াৰ ব্যৱস্থাটো কেনেধৰণৰ বাবু, তাৰ বাবেও নিশ্চয় কিবা আঁচনি আছে?
2: হয়, মানে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কম্পেনচেশ্যন দিয়া হয়। সেইটো মানে আপোনাৰ গাহৰিৰ যোনটো মানে বডি ৱেট থাকে, বডি ৱেটৰ হিচাপে মানে এটা কম্পেনচেশ্যন দিয়া হয়। আপোনাৰ 100 কেজিৰ ওপৰত যদি গাহৰিটো মানে যদি মানে মাৰিবলগীয়া হয়, তো 100 কেজিৰ ওপৰত আপোনাৰ এটা গাহৰিত 15,000 পায়। তাৰপিছত আপোনাৰ সেই সেনেকৈ ওজন চাই আপোনাৰ বেলেগ বেলেগ মানে ক্ষতিপূৰণ দিয়া হয়। তাৰ তলত আপোনাৰ এই 12,000 দিয়ে, যিখিনি মানে ভাবক কি 100 কেজিৰ পৰা আপোনাৰ এই 70 কেজি হয়। আকৌ সেনেকৈ আপোনাৰ 8,400 পায়, আৰু পোৱালিবিলাকত আপোনাৰ 2,200 পায়। এটা কম্পেনচেশ্যন দিয়া এটা মানে ব্যৱস্থা আছে। প্লাছ তাতে যদি আপোনাৰ ভাবক কি গাহৰি দানা, দানাখিনিও মানে একচুৱেলি আমি ডেমেজ কৰিবলগীয়া হয়, সেইখিনি মানে জ্বলাই দিব লাগে। তো তাতো মানে আপোনাৰ পাৰ কেজি দানাত আপোনাৰ 2,200 মানে দিয়া হয়। এই গোটেইখিনি মানে আপোনাৰ টোটেল কৰি পেলাই আপোনাৰ টোটেল আমি কিমান গাহৰি তাতে কালিং কৰিলোঁ, প্লাছ আপোনাৰ কিমানখিনি ফিড আমি মানে তাতে নষ্ট কৰিলোঁ, সেইখিনি গোটেইখিনি টোটেল কৰি পেলাই মানে কম্পেনচেশ্যনটো মানে আমি ফাৰ্মাৰজনক মানে দিবলৈ চেষ্টা কৰোঁ।
1: এতিয়া এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ নিৰূপণ কৰে সেই গাহৰিবিলাক যিবিলাকক আপোনালোকে ক্ষতিপূৰণ দিব গাহৰি পালকসকলক, সেইবিলাক আপোনালোকে কেনেকৈ নিশ্চিত কৰে যে এইটোৱে সেই সংক্ৰমিত গাহৰি, বা তাৰ বাবে আগতীয়া কিবা পঞ্জীয়নৰ জৰিয়তে আপোনালোক আগবাঢ়ে নেকি এই কামখিনি?
2: একচুৱেলি কি হয়, আপোনাৰ ভাবক কি আমাৰ তাতে যি লোকেল ভেটেনেৰি মানে অফিচাৰ থাকে, পশু চিকিৎসক থাকে, ফাৰ্মাৰখিনিয়ে মানে কি যোগাযোগটো ৰাখে, তেখেতে লোকেল ভেটেনেৰি অফিচাৰজনক আহি পেলাই মানে কথাবিলাক কয়, মানে এইটো কি আপোনাৰ গাহৰিখিনি মানে বেমাৰ হৈ আছে, তো তাতে আপোনাৰ ইনিচিয়েলি ট্ৰিটমেণ্ট হয়, আৰু আমি ছাৰ্ভিলেঞ্চো কৰোঁ, ছাৰ্ভিলেঞ্চ ব্লাড চেম্পল লোৱা হয়, আৰু যদি গাহৰি যদি মৰে, গাহৰি মৰিলে পোষ্টমৰ্টেম কৰিবলগীয়া হয়। তো পোষ্টমৰ্টেমত আমাৰ যিখিনি মানে আপোনাৰ চেম্পুল, তাতে মানে টিচু চেম্পুল আছে, মেইনলি আমি

0: গুচি যাব পাৰে, অন্য পশুলৈ গুচি যাব পাৰে। গতিকে সেই আপুনি যিটো কৈছে গ্ৰীণ নেট, সেইকাৰণে তেনেধৰণৰ গ্ৰীণ নেট দিয়াৰ ব্যৱস্থা কৰাটো ভাল। আৰু আমি দেখোঁ যে আমি জৈৱ সুৰক্ষাৰ যদি খুব ভাল উদাহৰণলৈ আমি যদি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে মন্দিৰ, মছজিদ বা ধৰ্মীয় স্থান, প্ৰাৰ্থনা গৃহবোৰ য'ত আমি জোতা চেণ্ডেল খুলি নিৰ্দিষ্ট স্থানত হাত ভৰি ধুই তাৰপাছতে আমি ভিতৰ ভাগলৈ যাব পাৰোঁ। গতিকে গৰুৰ গোহালি, গাহৰিৰ গঁৰাল সেইবুলি অৱজ্ঞা নকৰি তাকো একেধৰণৰ মান্যতা এটা দি যদি জৈৱ সুৰক্ষাৰ দিশে আগবাঢ়ে, আৰু মান্যতা দিবই লাগিব, কাৰণ ইয়াতে সেই গাহৰি পালকজনে তাৰ জৰিয়তে তেওঁ ধন উপাৰ্জন কৰিছে, লক্ষ্মী অহাৰ এটা বাট মুকলি কৰিছে। গতিকে কোনো ধৰ্মীয় গৃহ উপাসনা গৃহতকৈ আচলতে কম নহয়। এতিয়া আমি চিটাকৰণৰ প্ৰসংগলৈ আহিব খুজিছোঁ, ভেকচিনেশ্যন। এতিয়া বিভিন্ন ধৰণৰ বেমাৰ আছে, আফ্ৰিকান চুৱাইন ফিভাৰটো আছে, আমি কৈয়ে আছোঁ, যাৰ ভেকচিন এতিয়ালৈকে গৱেষণাগাৰৰ পৰা মুকলি হৈ অহা নাই। তেনেক্ষেত্ৰত আৰু কেনেধৰণৰ বেমাৰ আছে আৰু সেইবিলাকৰ চিটাকৰণৰ কি ব্যৱস্থা ৰখা হৈছে?
1: আমাৰ এতিয়া সদ্যহতে এটা আপোনাৰ চবকাৰ আমি দিওঁ ভেকচিনটো। চবকাটো মানে কি হয়,
0: চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া,
1: হয় বিনামূলীয়া, বিনামূলীয়া
0: চৰকাৰৰ এটি আঁচনি,
1: এইটো এটি চৰকাৰৰ আঁচনি, এইটো এটা আপোনাৰ নেশ্যনেল লেভেলৰ আঁচনি। চ' তাৰে আণ্ডাৰত আমাৰ ভেকচিনছবোৰ ফ্ৰী, মানে একদম বিনামূলীয়া আপোনাৰ উপলব্ধ। গতিকে আপুনি যিজন আপোনালোকৰ পশু চিকিৎসা বিষয়া থাকে তেওঁৰ লগত যদি আপুনি যোগাযোগ কৰে, তো সেই বস্তুটো আপুনি উপকৃত হ'ব। তো এটা হ'ল আপোনাৰ চবকা, যিটো আমি দুমাহৰ বয়সত আমি দিব পাৰোঁ, আৰু তাৰপিছত ছমাহৰ পিছত আমি তাৰে বুষ্টাৰ ড'জটো দি সেইটো আমি ৰিপিট কৰি তেনেকৈ গৈ থাকিব লাগে ছমাহে ছমাহে। তাৰপিছত নেক্সট হ'ল যিটো হ'ল ক্লাছিকেল চুৱাইন ফিভাৰ। ক্লাছিকেল চুৱাইন ফিভাৰটো মানে কি হয়, সেইটোৰ মানে বিনামূলীয়া এতিয়া ভেকচিন এভেইলেবল আছে, মানে প্ৰতিষেধক এভেইলেবল আছে, সেইটো আপুনি ডেৰ মাহৰ পৰা দুমাহৰ ভিতৰত দি সেই একে ছমাহৰ পিছত বুষ্টাৰ দি আপুনি প্ৰত্যেক ছমাহে ছমাহে সেই ভেকচিনটো আপুনি দি যাব লাগে। এইকেইটা দি থলে মানে কি হয়, কিছুমান বেমাৰৰ পৰা আপুনি সকাহ হৈ থাকে। কিন্তু যিটো ক্লাছিকেল চুৱাইন ফিভাৰ ভেকচিন বেমাৰ হয় বা যিটো আপোনাৰ চবকা হয়, সেই বেমাৰবোৰৰ কিন্তু ট্ৰিটমেণ্ট আছে আৰু প্ৰতিষেধক আছে, কাৰণে ফাৰ্মাৰজন খুব বেছি মানে তাত প্ৰব্লেম নাপায় যদি টাইম টু টাইম তেওঁ ভেকচিনটো দি থাকে। আৰু লগতে আপোনাৰ পেলুৰ ঔষধ যিটো খুৱাব লাগে বা আপোনাৰ লিভাৰৰ কাৰণে যিখিনি ছাপ্লিমেণ্ট খুৱাব লাগে, কাৰণ আমাৰ কি দেখা যায় যে গাঁও অঞ্চলত মানে সুষম দানাটোৰ ওপৰত গুৰুত্বটো মানুহৰ কম। গাঁৱত মানে ধৰি লওক দুজনী গাহৰি পুহিছে তেতিয়াহ'লে তেওঁলোকে মানে দানাটো, কাৰণ আমি জানো সুষম দানাৰ বহুত প্ৰাইচ আছে, প্ৰাইচো আছে আৰু আপোনাৰ প্ৰয়োজনটো আছে, কিন্তু আপোনাৰ কিছুমানে আপোনাৰ নোৱাৰে এফৰ্ড
0: কৰিব পোৱা নাযায়,
1: পোৱা নাযায়। আৰু কিছুমান গাঁৱত আপোনাৰ তেনেকুৱা এভেইলেবলো চাগে নহয়, এতিয়াও তেনেকুৱা আছে। চ' তেতিয়া কি হয়, তেওঁলোকে লোকেলি যিবোৰ এভেইলেবল থাকে যেনে কচু পালে বা আপোনাৰ জুগুলি যিটো মদৰ বনোৱাৰ পিছত যিটো বস্তু ৰৈ যায় সেনেকুৱা বস্তুবোৰ খুৱায়, কিন্তু সেইটো বস্তুত কিন্তু গোটেইখিনি সেইটো সুষম আহাৰত নপৰে, কেৱল পেটটোহে ভৰায়। কিন্তু তা সেইখিনি যেতিয়া কৰিব যায় তেতিয়া কি হয়, আপোনাৰ বডিটোত গোটেইখিনি বস্তু গাহৰিটোৱে নাপায়, মানে খাদ্যখিনিত গোটেইখিনি যিখিনি
0: পুষ্টি
1: নাপায়, নিউট্ৰিশ্যন নাপায়। নিউট্ৰিশ্যন নাপায় কাৰণে আমি এই ডিৱৰ্মিংটো, যিটো মানে পেলুৰ ঔষধ দিয়াটো বা লিভাৰৰ দিয়াটো বা সময় সময়ে আমি কিছুমান ভিটামিন ছাপ্লিমেণ্ট, সেইটো আমি ফাৰ্মাৰখিনিক মানে আমি চাজেষ্ট কৰোঁ যে তেওঁলোকে এইটো খুৱাব লাগে সময়ে সময়ে।
0: এতিয়া আমি যিটো দেখিলোঁ যে বিজ্ঞানসন্মতভাৱে যদি গাহৰি পালন কৰা যায় তেতিয়াহ'লে গোটেই বছৰ জুৰি এখন সূচী আচলতে মানি চলিব লাগে গাহৰি পালকজনে। তেনেক্ষেত্ৰত তেওঁলোকে যদি অকণ সৰহীয়াকৈ কৰিছে বা দহটাই থাকক বা তাতকৈ অলপমান কমেই থাকক, তেওঁলোকে এখন নিজাকৈ এখন ৰেজিষ্টাৰ ৰখাটো ভাল নেকি, কি কয়?
2: হয়, মানে একচুৱেলি গাহৰি ফাৰ্ম এখন কৰিলে আপোনাৰ সদায় মানে ৰেকৰ্ড কিপিং, আমি ৰেকৰ্ড কিপিং বুলি কওঁ, ৰেকৰ্ড কিপিংটো মানে মেইনটেইন কৰিব লাগে। তাতে এটাটো হ'ল কি, আপুনি ভাবক প্ৰথম আপোনাৰ যিটো গাহৰি কিনে, কিনাৰ পৰা লৈ আপোনাৰ পোৱালি জন্ম হোৱালৈকে বা ভেকচিনেশ্যন আমি যোনটো ৰেকৰ্ড কওঁ, মানে আমাৰ কুকুৰৰ ক্ষেত্ৰত যেনেকে আমি এনিমেল এণ্টি ৰেবিজটো দিব লাগে, সেনেকে মানে একচুৱেলি আপোনাৰ এই গোটেই ৰেকৰ্ডখিনি আপোনাৰ ৰাখিব লাগে। আপোনাৰ পোৱালি কেতিয়া জন্ম হ'ল, পোৱালি আমি কেতিয়া মানে ওলাই দিছোঁ, কেতিয়া আমি চেল কৰিছোঁ। আৰু ইয়াতে এটা বস্তু মানে মই ক'ব বিচাৰিছোঁ, মানে একচুৱেলি আমি যেতিয়া নতুনকৈ কিনোঁ পোৱালি, সেই পোৱালি হওক বা আপোনাৰ ডাঙৰ এনিমেলে হওক, মিনিমাম একমাহ মানে আমি সদায় কোৱাৰেণ্টাইন কৰি থ'ব লাগে। আপুনি যেতিয়া মানে বাহিৰৰ পৰা যদি আনে, এটাটো কি হয়, আমাৰ হেলথ চাৰ্টিফিকেট লাগে, এইটো ভেটেনেৰি অফিচাৰেই দিয়ে, সেইটো সদায় মানে চাই ল'ব লাগে কি আপোনাৰ এনিমেলখিনি মানে ডিজিজ ফ্ৰী আছেনে নাই। আৰু অনাৰ পিছতো আপোনাৰ মানে ফাৰ্মত

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক

বাধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ

আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময় বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: एतिया हुनो পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
4: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

বৃন্দগান শুনিলে আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি। খানাপাৰাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন। হিন্দুৰ পৰা ধৰ্মান্তৰিত হোৱা লোকসকলৰ স্বয়ংক্ৰিয় পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ সুবিধা অসাংবিধানিক বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়দান। অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন ঠাইত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ। আৰু ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 255 সংখ্যক অধিৱেশন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত থকা বাধা আঁতৰোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ অক্টোবৰৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰে। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ পৰিকল্পনা আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে অহা বছৰৰ পৰা আঁচনি দুখনৰ পৰিসৰ সম্প্ৰসাৰিত কৰি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, আউনীআটী বিশ্ববিদ্যালয়, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে। নিযুত মইনা আঁচনিত ANM, GNM আৰু BSc নাৰ্ছিঙৰ শিক্ষাৰ্থীসকলকো অন্তৰ্ভুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে ভৱিষ্যতে আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধিৰ বিষয়টো ৰাজ্য চৰকাৰে বিবেচনা কৰিব বুলি প্ৰকাশ কৰে।
1: অহা বছৰৰ পৰা আমি GNM, ANM আৰু BSc নাৰ্ছিং পঢ়া অসমৰ যিসকল পাৰ্মানেণ্ট চিটিজেন তেওঁলোককো আমি এই সুবিধা দিম। লাহে লাহে আমি এই সুবিধা বঢ়াই গৈ আছোঁ। যিমানবিলাক অসমত ল'ৰা ছোৱালী পঢ়ি আছে সকলোকে সামৰি ল'বৰ বাবে চেষ্টা কৰিম।
0: আজিৰ অনুষ্ঠানত নিযুত মইনা আঁচনিৰ অধীনত 4,39,598 গৰাকী ছাত্ৰীলৈ 48,22,00,000 টকা আৰু নিযুত বাবু আঁচনিৰ অধীনত 1,02,501 ছাত্ৰলৈ 10,37,00,000 টকা প্ৰদান কৰা হয়। এই আঁচনিৰ দ্বাৰা 5,42,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 800 টকাকৈ, স্নাতক ছাত্ৰীসকলক 1,250 টকাকৈ, স্নাতকোত্তৰ আৰু BEd-ৰ ছাত্ৰীসকলক 2,500 টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক 800 টকাকৈ প্ৰদান কৰা হৈছে। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰসকলক 1,000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসকলক 2,000 টকাকৈ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছতে আজি খানাপাৰা ISBTত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ লয়। অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে কেন্দ্ৰটো মুকলি হোৱাৰ ফলত ইউৰোপৰ 28 ৰাষ্ট্ৰসহ মুঠ 42 দেশ ভ্ৰমণৰ বাবে গুৱাহাটীতে ভিছা আবেদন কৰাৰ পথ প্ৰশস্ত হ'ব। কেন্দ্ৰটোৰ পৰা এই আবেদনসমূহ সংশ্লিষ্ট দেশৰ দূতাবাসলৈ প্ৰেৰণ কৰা হ'ব আৰু অনুমোদনৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব।
1: আগতে ভিছা এপ্লিকেশ্যনৰ কাৰণে অসম আৰু উত্তৰ পূৰ্বৰ জনসাধাৰণ কলিকতা বা দিল্লীত যাবলগীয়া হৈছিল। এতিয়া 14 ৰাষ্ট্ৰ আৰু ছেনগেন ভিছা, যাৰ জৰিয়তে আৰু 28 ৰাষ্ট্ৰলৈ আমি যাব পাৰোঁ, তাৰ ভিছা এপ্লিকেশ্যন আমি গুৱাহাটীতে কৰিব পাৰিম। আমাৰ ইয়াতে VFS গ্লোবেলে তেওঁলোকৰ ভিছা এপ্লিকেশ্যন চেণ্টাৰ আজিৰ পৰা আৰম্ভ কৰিব। আমি ইয়াতে ভিছা এপ্লিকেশ্যন দিম, ইয়াৰ পৰা নিজৰ নিজৰ এম্বেচিলৈকে যাব, ভিছা এপ্ৰুভ হ'ব, ইয়াৰ পৰা আমি পাছপৰ্টটো ল'ব পাৰিম। এই সুবিধাটো বহুত দিনৰ পৰা অসমৰ মানুহে, উত্তৰ পূৰ্বৰ মানুহে বিচাৰি আছিল। আজি আমি এই সুবিধাটো আৰম্ভ কৰিব পাৰিলোঁ।
0: ডঃ শৰ্মাই আজি গুৱাহাটীৰ দিছপুৰৰ ভগদত্ত উৰণ সেতুৰ তলত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা সেউজ প্ৰাচীৰো উদ্বোধন কৰে। উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচীৰ অধীনত 34,82,00,000 টকা ব্যয় সাপেক্ষে সেউজ প্ৰাচীৰ প্ৰকল্প ৰূপায়ণ কৰিছে। গুৱাহাটীৰ বিভিন্ন উৰণ সেতুৰ তলৰ 20 স্থানত এনে সেউজ প্ৰাচীৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।

0: ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰীসোণোৱালে তেওঁৰ ভাষণত কয় যে আৰ্থিক অসুবিধাই যাতে কোনো শিক্ষাৰ্থীৰ উচ্চ শিক্ষা লাভৰ সপোনত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যুৱ প্ৰজন্মৰ সপোন নতুন ভাৰতৰ সপোন বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱক যুৱতীসকলক শিক্ষাৰ জৰিয়তে সমৃদ্ধ কৰি সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰাটো বিকশিত ভাৰতৰ দিশত অভিলাষী পদক্ষেপ বুলি মন্তব্য কৰে। মন্ত্ৰী বিমল বৰাই টিংখাং মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ মাজত চেক বিতৰণ কৰে। টিংখাং সমষ্টিত নিযুত মইনা আঁচনিৰ অধীনত 554গৰাকী ছাত্ৰী আৰু নিযুত বাবু আঁচনিৰ অধীনত 141গৰাকী ছাত্ৰই এইবাৰ আৰ্থিক সাহায্য লাভ কৰে। মন্ত্ৰী বিমল বৰাই কয় যে ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰসাৰ, বাল্য বিবাহ ৰোধ, যুৱ প্ৰজন্মৰ আত্মনিৰ্ভৰশীলতা আৰু উচ্চ শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এই আঁচনি দুখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কাছাৰ জিলাৰ লক্ষীপুৰত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়ে পয়লাপুলৰ নেহৰু মহাবিদ্যালয়কে ধৰি 7খন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ চেক বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শিক্ষাৰ প্ৰসাৰ তথা ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষিত কৰাৰ দিশত ৰূপায়ণ কৰা এই কাৰ্যসূচীয়ে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
1: উচ্চতম ন্যায়ালয়ে আজি এটা গুৰুত্বপূৰ্ণ ৰায়দানত হিন্দুৰ পৰা ইছলাম বা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকসকলে ধৰ্মান্তৰকৰণৰ পূৰ্বে জাতিগত পৰিচয় ভিত্তিত লাভ কৰা পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ সুবিধা স্বয়ংক্ৰিয়ভাৱে দাবী কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই তামিলনাডু চৰকাৰে দাখিল কৰা এখন আবেদনৰ শুনানি লৈ ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু চন্দ্ৰশেখৰক লৈ গঠিত এখন বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। আদালতে কয় যে কোনো এজন ব্যক্তিয়ে হিন্দু ধৰ্মীয় সামাজিক ব্যৱস্থাৰ পৰা আন ধৰ্মীয় সামাজিক ব্যৱস্থালৈ ধৰ্মান্তৰিত হলে পূৰ্বৰ সামাজিক পিছপৰা জাতিৰ অৱস্থিতি হেৰুৱায়। ফলত তেনে ব্যক্তিয়ে পিছপৰা শ্ৰেণী বা অনুসূচিত জাতিৰ পূৰ্বৰ ভিত্তিত সংৰক্ষণৰ সুবিধাও একে কাৰণতে লাভ কৰিব নোৱাৰে। হিন্দুৰ পৰা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হলে এগৰাকী ব্যক্তিয়ে পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ সদস্য দাবী কৰিব নোৱাৰে বুলি বিচাৰপীঠখনে প্ৰকাশ কৰে। উল্লেখযোগ্য যে তামিলনাডু চৰকাৰে 2024 চনত জাৰি কৰা এটা চৰকাৰী নিৰ্দেশৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছিল। এই নিৰ্দেশ অনুযায়ী পিছপৰা শ্ৰেণী, অতি পিছপৰা শ্ৰেণী অথবা অনুসূচিত জাতিৰ অন্তৰ্গত কোনো ব্যক্তিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে তেওঁক স্বয়ংক্ৰিয়ভাৱে পিছপৰা শ্ৰেণীৰ মুছলিম ব্যক্তি বুলি গণ্য কৰা হৈছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই চৰকাৰী নিৰ্দেশক অসংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিছিল। এই ৰায়ৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও উচ্চতম ন্যায়ালয়ে পূৰ্বৰ ৰায় বাহাল ৰাখে। কাছাৰ জিলাৰ উধাৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত 5 মাইল অঞ্চলত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰিছে। আজি এখন সংবাদমেলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে কয় যে অভিযানকালত এখন ট্ৰাকৰ পৰা 57 কোটিৰো অধিক মূল্যৰ ইয়াবা টেবলেট জব্দ কৰা হয়। ঘটনা সংক্ৰান্তত ট্ৰাকখনত থকা উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ নিৰ্বাসী শচীন টোমৰ আৰু মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ নিৰ্বাসী ৰোহিত যাদৱ নামৰ দুজন লোকক আটক কৰা হৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
2: আমাৰ এটা চিক্ৰেট ইনপুট এটা আছিলে, এখন ট্ৰাক যোনটো NL ৰেজিষ্ট্ৰেশ্যন হয় সেইখন এখন নেবাৰিং ষ্টেটৰ পৰা ইয়াবা টেবলেটৰ কেৰি কৰি আছিলে। একৰ্ডিংলি আমি উদাৰবন পুলিচ ষ্টেচনৰ আণ্ডাৰ যোনখিনি 5 মাইল এৰিয়া আছে তাতে আমি এটা নাকা চেটআপ কৰোঁ। নাকা চেটআপ কৰোঁতে আমি গাড়ীখন ইণ্টাৰচেপ্ট কৰিছোঁ আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত গোটেই এজ পাৰ NDPS ফৰ্মেলিটিজ আমি গাড়ীখন যেতিয়া চাৰ্চ কৰোঁ, চাৰ্চ কৰোঁতে আমি গাড়ীখনত 230,000 ইয়াবা টেবলেট পাওঁ। তাতে চিক্ৰেট চেম্বাৰৰ ভিতৰত দুজন মানুহক আমি আটক কৰোঁ। তাতে এজন শচীন টোমৰ, তেখেতৰ ঘৰ ফিৰোজাবাদ হয় উত্তৰ প্ৰদেশ, আৰু নেক্সটজন হ'ল ৰোহিত যাদৱ, তেখেতৰ ঘৰ গোৱালিয়ৰ MP হয়।
1: ইপিনে দিছপুৰ আৰক্ষীয়ে আজি মাদক দ্ৰব্য বিৰোধী অভিযান চলাই 8 কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে দিছপুৰৰ ছুপাৰ মাৰ্কেট এলেকাত চলোৱা অভিযানত প্ৰথমে এখন বাহনত নিচাযুক্ত সামগ্ৰী লৈ অহা সঞ্জীৱ ৰায় নামৰ এজন লোকক আৰু তেওঁৰ পত্নীক আটক কৰে। ইয়াৰ পাছত তেওঁলোকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কাহিলিপাৰাৰ ভাড়াঘৰত অভিযান চলাই 1 কিলোগ্ৰামৰো অধিক নিচাযুক্ত সামগ্ৰী, এটা পিষ্টল আৰু 6 জাই সজীৱ গুলি জব্দ কৰে। শাৰদীয় নৱৰাত্ৰিৰ আজি 5ম দিনা দেৱীক স্কন্দমাতা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে মাতৃসুলভ স্নেহ আৰু শক্তিক প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে নৱৰাত্ৰিৰ 5ম দিনা দেৱীৰ স্কন্দমাতা

0: ৰূপৰ বিষয়ে উল্লেখ কৰি মমতা আৰু বাৎসল্যৰ অধিষ্ঠাত্ৰী দেৱীয়ে সকলোৰে মাজত স্নেহ আৰু সৌহাৰ্দ্যৰ মনোভাৱ বৰ্তাই ৰাখিব বুলি আশা প্ৰকাশ কৰে। কাইলৈ কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্রি, মহাষ্টমীত মহাগৌরী আর মহানবমীত সিদ্ধিদাত্রীর রূপত দেবী দুর্গাক পূজা করার পাছত দশমীত দেবীর প্রতিমা বিসর্জন দিয়া হব। গুৱাহাটী মহানগর আরক্ষী শারদীয় দুর্গোৎসব শান্তিপূর্ণ আর সুরক্ষিতভাবে উদযাপনের লক্ষ্যে পূজা সমিতিসমূহর কঠোর নির্দেশনা জারি করেছে। এই অনুসরি সমিতিসমূহে নিশা 10 বজার পিছত উচ্চ স্তরত মাইক আর সাউন্ড সিস্টেম বজাব নোৱাৰিব। প্রতিখন পূজা মণ্ডপত CCTV ক্যামেরা স্থাপন করব লাগিব। নিশালৈ স্বেচ্ছাসেবক নিয়োজিত করব লাগিব আর সমিতিসমূহর প্রশিক্ষণপ্রাপ্ত স্বেচ্ছাসেবকর ব্যবস্থা করা উচিত। পূজার সময়সাত নিরাপত্তা ব্যবস্থা অধিক কটকটিয়া করার উদ্দেশ্যে পূজাস্থলীত অসামরিক পোশাকতো আরক্ষীর লোক নিয়োগ করা হব। গুৱাহাটী মহানগৰ এলেকাত দুৰ্গাপূজাৰ সময়ছোৱাত সাধাৰণ ৰাইজ, বিশেষকৈ শিশু, ছাত্ৰ ছাত্ৰী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিৰ বাবে পথচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহনৰ দৰে জৰুৰীকালীন সেৱাৰ সুগম চলাচলৰ সুবিধাৰ্থে 16-20 অক্টোবৰলৈ মহানগৰ আৰক্ষীয়েও কিছু জৰুৰীকালীন পথ নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ সময়ছোৱাত পুৱা 4 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে সামগ্ৰী কঢ়োৱা বাহনসমূহক মহানগৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব। ইয়াৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুপৰীয়া 2 বজাৰ পৰা নিশা 2 বজালৈ যান বাহন প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। মহানগৰীত চলাচল কৰা চিটি বাছৰ ক্ষেত্ৰতো বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা চিটি বাছসমূহ বশিষ্ঠ চাৰিআলিৰ পৰা নেপালী মন্দিৰ ভৰলুমুখ হৈ ধাৰাপুৰলৈ চলাচল কৰিব পাৰিব। একেদৰে আদাবাৰী বাছ স্থানৰ পৰা লালগণেশলৈ যোৱা চিটি বাছ মালিগাঁৱৰ পৰা জোৰ দূৰণ সেতু হৈ ৰাজধানী মজিলেৰে লালগণেশলৈ চলাচল কৰিব লাগিব। পাঞ্জাৰীবাৰীৰ পৰা ধাৰাপুৰলৈ চলা চিটি বাছসমূহ নুনমাটি হৈ গন্তব্যস্থানলৈ চলাচল কৰিব। একেদৰে হাতীগাঁৱৰ পৰা ধাৰাপুৰলৈ চলা চিটি বাছৰ ক্ষেত্ৰত উভতি অহাৰ সময়ত পথ সলনি কৰি ঘূৰি আহিব লাগিব। আন্তঃজিলা বাছসমূহৰ ক্ষেত্ৰতো নামনি অসমৰ পৰা অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ জালুকবাৰীৰ ফালৰ পৰা মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। বাতৰি পৰৱৰ্তী অংশখনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
1: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 255 সংখ্যক অধিৱেশন আজি ডিফুত অনুষ্ঠিত হয়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছোৰ অধ্যক্ষতাত অনুষ্ঠিত এদিনীয়া অধিৱেশনত মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কেগ প্ৰতিবেদন দাখিল কৰি ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ হিচাপে পবিত্ৰ ৰংপিক দায়িত্ব অৰ্পণ কৰে। ডঃ ৰংহাঙে ইয়াৰ পাছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰী সেৱাবিধি আৰু 2026-27 বিত্তীয় বৰ্ষৰ 200 কোটিৰ পৰিপূৰক বাজেট দাখিল কৰে। 1952 চনৰ 23 জুনত গঠিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰীসকলৰ চাকৰিৰ কোনো সেৱাবিধি নথকাৰ পৰিপ্ৰেক্ষিতত ডঃ ৰংহাঙে পৰিষদৰ চাকৰি সেৱাবিধিও আজি পৰিষদীয় সদনত দাখিল কৰে। ৰাজ্যপালৰ অনুমোদন লাভ কৰাৰ লগে লগে পৰিষদৰ অধীনস্থ কৰ্মচাৰীসকলৰ চাকৰিৰ ক্ষেত্ৰত এই বিধি প্ৰযোজ্য হ'ব। প্ৰশ্নোত্তৰ কালৰ পাছত কাৰ্যক্ৰমণিকা অনুযায়ী অধ্যক্ষই পৰৱৰ্তী অধিৱেশনলৈকে সদন স্থগিত ঘোষণা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি চলচ্চিত্ৰ পৰিচালক ৰাজেশ ভূঞা দ্বিতীয় দিনৰ বাবে ফাষ্টট্ৰেক আদালতত হাজিৰ হৈ সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদান কালত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত পৰিচালক ৰাজেশ ভূঞাক জেৰা কৰে। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠত আজি অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হয়। শুনানিত অভিযুক্ত পক্ষই সময় বিচৰাত উচ্চ ন্যায়ালয়ে বৈশ্যৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। আন এগৰাকী অভিযুক্ত নন্দেশ্বৰ বৰায়ো জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। শিৱসাগৰ জিলাৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ সভাগৃহত আজি মহিলা কিষাণ দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীত আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত মহিলা কৃষকসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত শিৱসাগৰ জিলা কৃষি বিষয়া অমৃত শইকীয়াই মহিলা কৃষকসকলক কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণ কৰি ইয়াৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ পৰামৰ্শ দিয়ে। কৃষিখণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য অৰ্থনীতি বিকাশত মহিলাৰ সক্ৰিয় অংশগ্ৰহণৰ কথা উল্লেখ কৰি কৃষি বিষয়াগৰাকীয়ে মহিলা কৃষকসকলৰ উদ্যোগ, সহযোগিতা আৰু কৰ্মদক্ষতাই কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়নত বিশেষ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে অঞ্চলটোক সাঁচি খেতিৰ উল্লেখযোগ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মহিলা কৃষকসকল আগবাঢ়ি আহিবলৈ আহ্বান জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি, খানাপাৰাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন, হিন্দুৰ পৰা ধৰ্মান্তৰিত হোৱা লোকসকলৰ স্বয়ংক্ৰিয় পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ সুবিধা অসাংবিধানিক বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়দান, অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন ঠাইত বুজন

0: clinched a historic silver medal in men's 55-kilogram Greco-Roman category at the Under-23 World Championships in Las Vegas, United States today. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰৰ এছিয়ান গেমছক ভাৰতৰ বাবে স্মৰণীয় বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গ্ৰামাঞ্চলৰ মহিলাৰ সবলীকৰণৰ হকে আহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ে হিন্দু ধৰ্মৰ পৰা ইছলাম বা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকসকলে পিছপৰা শ্ৰেণীৰ শাখাৰ অধীনত স্বয়ংক্ৰিয়ভাৱে সংৰক্ষণৰ সুবিধা দাবী কৰিব নোৱাৰিব বুলি ৰায় দিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে বায়ুসেনাৰ বাবে সুকীয়া যোগাযোগ উপগ্ৰহ G-SAT-7C আৰু নৌসেনাৰ বাবে পানীৰ তলেৰে নিক্ষেপ কৰিব পৰা বৰুণাস্ত্ৰ নামৰ গধুৰ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰাৰ বাবে 4,000 কোটিৰো অধিক টকাৰ দুখন চুক্তিত স্বাক্ষৰ কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ অক্টোবৰৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অলপতে জাপানত অনুষ্ঠিত এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে। কথোপকথন কালত প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ এছিয়ান গেমছক ভাৰতৰ বাবে স্মৰণীয় বুলি অভিহিত কৰে। তেওঁ লগতে জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে বিভিন্ন শিতানত আগবঢ়োৱা অভূতপূৰ্ব প্ৰদৰ্শনৰ বিষয়ে আলোকপাত কৰে। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ এছিয়ান গেমছত 85টা পদক লাভ কৰি প্ৰতিযোগিতাৰ পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গ্ৰামাঞ্চলৰ মহিলাৰ সবলীকৰণৰ হকে আহ্বান জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি বিজয়ৱাড়াত অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰ, মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডু আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় সৰস মেলা উদ্বোধন কৰি কয় যে 2047 চনৰ পূৰ্বে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ অতিকে জৰুৰী। তেওঁ কয় যে আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকল ইতিমধ্যে আত্মনিৰ্ভৰশীল হৈ উঠিছে আৰু নিজৰ পৰিয়াল, গ্ৰাম্য অৰ্থব্যৱস্থা আৰু ৰাষ্ট্ৰীয় উন্নয়নত চকুত লগা ধৰণে বৰঙণি আগবঢ়াবলৈ সমৰ্থ হৈছে। আত্মসহায়ক গোটসমূহে কৃষি, পশুপালন আৰু ক্ষুদ্ৰ ব্যৱসায়ত মহিলাৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। সৰস মেলাক গ্ৰাম্য উন্নয়নৰ গুৰুত্বপূৰ্ণ মঞ্চ বুলি অভিহিত কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে এই মেলাই মহিলা উদ্যমীসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন, গ্ৰাহকসকলৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হোৱা আৰু নগৰাঞ্চলৰ বজাৰ দখল কৰাত সহায় কৰিছে। তেওঁ লগতে কলমকাৰী আৰু পুতলা নিৰ্মাণকে ধৰি অন্ধ্ৰপ্ৰদেশৰ পৰম্পৰাগত শিল্পৰ প্ৰসাৰৰ বাবে চলোৱা প্ৰয়াসৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে 3 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰিত সময়ৰ পূৰ্বে পূৰণ হৈছে। কেন্দ্ৰীয় চৰকাৰে এতিয়া 6 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে আৰু 3.5 কোটি মহিলাই ইতিমধ্যে এনে সাফল্য অৰ্জন কৰিছে বুলি তেওঁ উল্লেখ কৰে। উচ্চতম ন্যায়ালয়ে হিন্দু ধৰ্মৰ পৰা ইছলাম বা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকসকলে পিছপৰা শ্ৰেণীৰ শাখাৰ অধীনত স্বয়ংক্ৰিয়ভাৱে সংৰক্ষণৰ সুবিধা দাবী কৰিব নোৱাৰিব বুলি ৰায় দিছে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই তামিলনাডু চৰকাৰে দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰি ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু চন্দ্ৰশেখৰক লৈ গঠিত এখন বিচাৰপীঠে কয় যে হিন্দু সামাজিক ব্যৱস্থাত পিছপৰা শ্ৰেণী বা অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কোনো এগৰাকী ব্যক্তি ধৰ্মান্তৰিত হলে পূৰ্বৰ সংৰক্ষণৰ সুবিধা অব্যাহত নাথাকিব। হিন্দু ধৰ্মৰ পৰা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হলেই এগৰাকী ব্যক্তিয়ে পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নহয় বুলি বিচাৰপীঠখনে প্ৰকাশ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে সংবিধানৰ 16 নম্বৰ অনুচ্ছেদৰ 4 নম্বৰ দফাৰ অধীনত পূৰ্বতে পিছপৰা শ্ৰেণী বা অনুসূচিত জাতি অন্তৰ্ভুক্ত হোৱা বাবে ধৰ্মান্তৰিত হোৱাৰ পাছতো সংৰক্ষণৰ সুবিধা প্ৰদান কৰিব পৰা নাযায় বুলি স্পষ্ট কৰি দিয়ে। হিন্দু, শিখ অথবা বৌদ্ধ ধৰ্মৰ বাহিৰে অন্য ধৰ্মাৱলম্বী ব্যক্তিয়ে অনুসূচিত জাতিৰ মৰ্যাদা হেৰুৱাব বুলি বিচাৰপীঠখনে পুনৰ প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে

0: চৰকাৰে এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি গিভ ইট আপ অভিযানৰ দৰে উদ্যমৰ জৰিয়তে কিদৰে এই দৃষ্টিভংগী বাস্তৱায়িত কৰা হৈছে সেই বিষয়ে আলোকপাত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰন্ধন গেছৰ ৰাজসাহায্য স্বেচ্ছাই ত্যাগ কৰাৰ বাবে গ্ৰাহকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে 2015 চনত এই অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ অধীনত 1,13,00,000ৰো অধিক ৰন্ধন গেছ গ্ৰাহকে স্বেচ্ছাই ৰাজসাহায্য ত্যাগ কৰিছে। ইয়াৰ ফলত ৰাহি হোৱা ধনেৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত দুখীয়া পৰিয়ালসমূহক ৰন্ধন গেছৰ সংযোগ প্ৰদান সম্ভৱ হৈ উঠিছে। এই পদক্ষেপে বিশেষকৈ খাদ্য ৰন্ধাৰ বাবে খৰি আৰু গোবৰ ব্যৱহাৰ কৰা গ্ৰামাঞ্চলৰ মহিলাসকলক উপকৃত কৰিছে। চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ দুখীয়া পৰিয়ালৰ মহিলাসকলক 10,56,00,000 বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছে। 2015 চনৰ দিল্লী অৰ্থনৈতিক সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে গিভ ইট আপ অভিযানে নাগৰিকসকলক দুখীয়া পৰিয়ালসমূহক নিকা ইন্ধন আহৰণত সহায় কৰাৰ বাবে ঐক্যবদ্ধ হবলৈ অনুপ্ৰেৰণা যোগাব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
1: দ্য গিভ ইট আপ কেম্পেইন চিকিং দ্য কোঅপাৰেচন অফ দ্য পাব্লিক ইন ভলেণ্টৰি গিভিং অফ কুকিং গেছ ছাবচিডিজ উই প্ৰমিছ দ্যাট ফৰ এভৰি কানেকচন গিভেন আপ ওৱান পুৱৰ ফেমিলি কৰেণ্টলি উইদাউট গেছ উড বি গিভেন আ কানেকচন। This will enable us to liberate many poor women from the health hazards of using firewood, including the response has been tremendous. Within a few months, over 4 million Indians have given up their cooking gas subsidies. Most of them are not rich households and belong to the lower middle class. And I would like to say, if any one of you in this room still have a subsidized connection, let me appeal to you to join them. This brings me to an achievement that I think even our worst critics do not dispute. This is the change in the levels of corruption.
0: প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ুসেনাৰ বাবে সুকীয়া যোগাযোগ উপগ্ৰহ G7-7C আৰু নৌসেনাৰ বাবে পানীৰ তলেৰে নিক্ষেপ কৰিব পৰা বৰুণাস্ত্ৰ নামৰ গধুৰ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰাৰ বাবে 4,000 কোটিৰো অধিক টকাৰ 2খন চুক্তি স্বাক্ষৰ কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা বিভাগৰ অতিৰিক্ত সচিব আৰু ক্ৰয় শাখাৰ সঞ্চালক প্ৰধান এ আনবাৰাছুৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। G7-7C উপগ্ৰহৰ বাবে বেংগালুৰুৰ নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ সৈতে 2,500 কোটিতকৈ অধিক টকাৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। মন্ত্ৰালয়ে কৈছে যে ঘৰুৱা আৰ্হিত নিৰ্মিত এই উপগ্ৰহই বায়ুসেনাৰ নিৰাপদ, শক্তিশালী আৰু নিৰৱচ্ছিন্ন যোগাযোগ ক্ষমতা অধিক শক্তিশালী কৰিব। আনহাতে জাহাজৰ পৰা পানীৰ তলেৰে নিক্ষেপ কৰিব পৰা বৰুণাস্ত্ৰ নামৰ গধুৰ ক্ষেপণাস্ত্ৰৰ বাবে হায়দৰাবাদৰ ভাৰত ডাইনামিক্ছ লিমিটেডৰ সৈতে 1,500 কোটিতকৈ অধিক টকাৰ চুক্তি স্বাক্ষৰিত হৈছে। উল্লেখযোগ্য যে নৌসেনাৰ বিজ্ঞান আৰু প্ৰযুক্তি গৱেষণাগাৰে নিৰ্মাণ কৰি উলিওৱা এই ক্ষেপণাস্ত্ৰই শত্ৰুৰ ছাবমেৰিনসমূহক বহু দূৰত্বৰ পৰাই লক্ষ্য কৰি ল'ব পাৰে। ইয়াৰ ফলত নৌসেনাৰ ছাবমেৰিন বিধ্বংসী শক্তি বৃদ্ধি পাব। মন্ত্ৰালয়ে কৈছে যে এই চুক্তি দুখনে প্ৰতিৰক্ষা খণ্ডৰ ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়া দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে আত্মনিৰ্ভৰশীলতাও বৃদ্ধি কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ অক্টোবৰৰ প্ৰথম কিস্তি ধন মুকলি কৰে। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ পৰিকল্পনা আৰু ইয়াৰ সুদূৰপ্ৰসাৰীৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে 2023 চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপত অসমৰ বিভিন্ন জিলাত বাল্য বিবাহ আৰু কম বয়সতে মাতৃত্বৰ দায়িত্ব লোৱা কিশোৰীৰ সংখ্যা অধিক বুলি প্ৰকাশ পাইছিল। ধুবুৰী আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাত 60% কিশোৰীয়ে 13-14 বছৰ বয়সতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া হয় বুলি জৰীপত প্ৰকাশ পোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ পাছতে ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই 10,000ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনস পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। এই আঁচনিৰ দ্বাৰা 5,42,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত পইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 800 টকাকৈ, স্নাতক ছাত্ৰীসকলক 1,250 টকাকৈ, স্নাতকোত্তৰ আৰু বি এডৰ ছাত্ৰীসকলক 2,500 টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক 800 টকাকৈ প্ৰদান কৰা হ'ব। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰসকলক 1,000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰীসকলক 2,000 টকাকৈ প্ৰদান কৰা হ'ব।

0: কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰৰ এছিয়ান গেমছত ভাৰতৰ বাবে স্মৰণীয় বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গ্ৰামাঞ্চলৰ মহিলাৰ সবলীকৰণৰ হকে আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz-ত।
2: শ্ৰোতাবৃন্দ, সতৰ্ক হওক, যদিহে ব্ৰেকিং নিউজ হৈ পৰিব নিবিচাৰে তেন্তে পইচা পঠিওৱাৰ সময়ত নাম আৰু ধনৰ পৰিমাণ সদায় দুবাৰ পৰীক্ষা কৰিব।
3: RBIয়ে কয় কাৰোবাক পেমেণ্ট কৰাৰ সময়ত অলপ সাৱধান হ'ব।
1: এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
4: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লৈছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ সাহিত্য কানন অনুষ্ঠানটিৰ আমাৰ অতিথি হৈছে বিশিষ্ট লেখক তথা বড়ো সাহিত্য সভাৰ আজীৱন সদস্য বিনোদ বসুমতাৰী। দাদা, আপোনাক আমাৰ এই সাহিত্যৰ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
5: নমস্কাৰ।
4: তে প্ৰথমে আপোনাৰ যিটো সাহিত্যিক জীৱনৰ যাত্ৰা কেনেধৰণে আৰম্ভ হ'ল সেই বিষয়ে অকণমান আমাৰ শ্ৰোতাসকলক কওকচোন, মানে কেতিয়াৰ পৰা লিখা মেলাৰ প্ৰতি আগ্ৰহী হ'ল?
5: সাহিত্য জীৱন আৰম্ভণি বুলি ক'লেতো সৰুকালৰ পৰাই, প্ৰথমতে আমি এনে সৰুকালতে ধৰক এম স্কুল হাইস্কুলত পঢ়াৰ সময়ৰ পৰাই বিভিন্ন আলোচনী বাতৰি কাকত এইবিলাক অলপ পঢ়িবলৈ পাইছিলোঁ। তাৰ পৰাই মানে অকণমান মানে নিজৰো মানে কিবা এটা লিখিবৰ কাৰণে মন গ'ল। সেই এম স্কুলত পঢ়াৰ সময়তে পঞ্চমমান শ্ৰেণী পঢ়ি থকা সময়তে মই কবিতা গল্প এনেকৈ লিখিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু সেইবিলাক একেবাৰে হোৱা নাই। পিছলৈ যেতিয়া অলপ বয়স বাঢ়িল, ধৰি লওক হাইস্কুল পৰ্যায়ত বিভিন্ন লেখকৰ আলোচনীবিলাকত পঢ়িলোঁ, যেনিবা কোনোবাই 8-9 পঢ়া বা মেট্ৰিক পাছ কৰা নৱম দশম শ্ৰেণীত পঢ়া ল'ৰা ছোৱালীও মানে কবিতা লিখে, কিবা কিবি সৰু সুৰা কথা লিখে। সেইবোৰ পঢ়ি অলপ আমাৰো মানে মোৰো অলপ মনত মানে লাগিল আৰু, নাই এনেকুৱা লিখিলে দেখোন ভালেই কথাটো বুলি। তেনেকৈ লিখি লিখি সেই পঞ্চম শ্ৰেণীতেই কবিতা গল্পটো লিখিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰ পিছলৈ মেট্ৰিক পাছ কৰাৰ পিছত অলপ লিখিলোঁ, 10-12 কবিতা লিখিছিলোঁ। তাৰে ভিতৰত এটি কবিতা মানে প্ৰকাশ হৈ ওলাল, আমাৰ এই শোণিতপুৰ জিলাৰ এখন স্মৃতিগ্ৰন্থ উলিয়াইছিলে 1995-96 চনত, সেই কবিতাটো ওলাইছিল। তাৰ পৰাই লেখাৰ হেৰিটো খুব ভাল লাগি গ'ল, মানে নিজৰ কবিতাটো মানে হেৰি পঢ়ি পেলাই
4: আলোচনীত মানে
5: আলোচনীত প্ৰকাশ হ'ল, সেইকাৰণে ভাল লাগি গ'ল। তাৰপিছত মই কোকৰাঝাৰৰ পৰা মানে তেতিয়া দিনত বাতৰি কাকত এখন প্ৰকাশ হৈছিলে, সমৰ ব্ৰহ্ম চৌধুৰী তেখেত ঢুকাল এতিয়া, তেখেতে ৰাদাব নামৰ এখন বাতৰি কাকত 7-দিনীয়া কাকত এখন উলিয়াইছিলে, তাত কবিতা মোৰ প্ৰকাশ হ'ল। তাৰ পৰাটো আৰু বেছি ভাল লাগি গ'ল মোৰ সেইখন কাকতৰ
4: মাধ্যমত লিখিছিলে, মানে
5: মই বহু বহু ভাষাতে লিখিছিলোঁ, মই কবিতা দুটা প্ৰকাশ কৰিছিলে দুখন সংখ্যাত। তাৰ পৰা ভাল লাগিল, ভাল লাগিবলৈ আৰু বেছিকৈ লিখা হ'লোঁ। লিখি লিখি পিছলৈ আৰু মানে বিভিন্ন এনেকৈ আলোচনী স্মৃতিগ্ৰন্থ ইত্যাদিত মই লিখাবিলাক দিলোঁ আৰু প্ৰকাশ হয়, কেতিয়াবা নহয়ো। তাৰপিছত সেই লেখা হেৰিবিলাক পিছলৈ মানে গ্ৰন্থাকাৰে এখন মই উলিয়ালোঁ 2002 চনত, বান খুংগ্ৰী নামৰ কবিতা পুথি এখন উলিয়ালোঁ। তাৰ পৰাই আৰু মানুহবিলাকে মোক লিখক হিচাপে
4: চিনি
5: পোৱা হ'ল আৰু, ঠিক তেনেকৈ এতিয়ালৈকে মানে অলপ চলপ লিখি আছোঁ আৰু।
4: মানে ভাল কথা, ঠিকে বাৰু। আপোনাৰ মানে কোনো ব্যক্তি বা কিতাপ বা কোনো ঘটনাই আপোনাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে নেকি, যাৰ বাবে আপুনি মানে এই দিশটোৰ প্ৰতি আকৰ্ষিত হ'ল, কোনোবা লেখকৰ লেখা পঢ়ি বেছিকৈ
5: আছে তেনেকৈ? মানে কথাটো হৈছে কি, মই সৰুকালৰ পৰাই পঢ়াৰ প্ৰতি বহুত মনোযোগী আছিলোঁ আৰু LP স্কুল MP স্কুলতো মই প্ৰথম দ্বিতীয়ৰ বাদে মানে তেনেকৈ ৰোল নম্বৰ পোৱাই নাছিলোঁ, প্ৰথম নহ'লে দ্বিতীয় হোমেই আৰু, তেনেকৈ আছিলোঁ পঢ়াৰ প্ৰতি আৰু খুব পঢ়িছিলোঁ। আৰু আমাৰ গাঁৱত এজন মুখীয়াল লোক আছিলে, তেখেতে আমাৰ এই তেজপুৰৰ পৰা প্ৰকাশিত এখন বাতৰি কাকত মহাজাতি নামৰ, সেই মহাজাতিখন লৈ গৈছিলে। লৈ গৈ মানে আমাৰ ঘৰৰ ওচৰতে আছিলে, তেখেতক আমি আটা বুলি মাতিছিলোঁ। তাৰপিছত তেওঁৰ পৰা চাই চাই মানে বাবৰি ইয়াত দেখোন বহুত ভাল কথাবিলাক লেখা থাকে, মানে একদম এটাও নেৰোঁ আৰু মানে পঢ়ি থাকোঁ তিনিদিনীয়া কাকত।

0: লিখি পঢ়িছিলোঁ। তাৰপিছত আকৌ মানে কেইবছৰমান পিছত আকৌ সেই ওদালগুৰিৰ পৰা বঞ্জাৰ নামৰ এখন মানে বাতৰি কাকত ওলাল সাপ্তাহিক, এইখন মানে বিহুৰাম বৰুদেৱে উলিয়াইছিলে। তাতো মানে বহুতখিনি কিবা কিবি পঢ়িলোঁ, বড়ো ভাষাৰ আছিলে সেইখন। তাত যেনিবা আমি লিখা নাই, তথাপি অইনে লিখা কবিতা গল্প বা প্ৰবন্ধবিলাক পঢ়ি পেলাই খুব আপ্লুত হৈছিলোঁ আমি। ঠিক তেনেকৈ মানে নিজৰো মানে লেখাৰ প্ৰতি এটা ধাউতি
1: বাঢ়ি গ'ল,
0: বাঢ়ি গৈছে, হয় তেনেকৈ হৈছে।
1: আপুনি বেছিকৈ কি কবিতা লিখে নেকি নে গল্পও লিখিছে?
0: এতিয়াতো প্ৰায় সমান সমানেই হৈছে,
1: আগতে কবিতাও লিখে।
0: হয়, প্ৰথমতে মই কবিতাই বেছি লিখিছিলোঁ, এতিয়া গল্প লিখি গল্প মই দুখন গল্প পুথি মই প্ৰকাশ হৈ ওলাইছে, তেনেকৈ হৈছে।
1: আৰু বিষয়বস্তু আপুনি বেছিকৈ কেনেকুৱা ধৰণৰ লয় মানে লিখোঁতে, কবিতাই হওক বা গল্পই হওক, কেনেকুৱা বিষয়বস্তু ভাল পায় আপুনি বেছি মানে ভাল পায়?
0: বিষয়বস্তুটো প্ৰথমতেতো অলপ ৰোমান্টিক ৰোমান্টিক ধৰণৰ আছিলে, কিন্তু পিছলৈ মই মানে বাস্তৱ জগতৰ লগত সম্বন্ধ থকা এইবিলাক
1: বাস্তৱ জীৱন আমাৰ সমাজ জীৱন
0: সমাজ জীৱনৰ লগত এইবিলাক মানে মই হেৰি
1: মানে চকুৰ আগত দেখি থকা কিছুমান ঘটনা
0: ঘটনাবিলাক
1: উপস্থাপন কৰে,
0: উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। আৰু
1: এতিয়া গ্ৰন্থ আপোনাৰ কিমানখন বুলি ক'লে, গল্পৰ প্ৰকাশ হৈছে বুলি ক'লে, কবিতাৰ হৈছে, মুঠ কিমানখন মান আপোনাৰ প্ৰকাশিত?
0: এতিয়া কবিতাৰ পুথি দুখন আৰু গল্পৰ পুথি দুখন, চুটি গল্পৰ পুথি, তাৰপিছত প্ৰবন্ধ এখন, আৰু এনেই তেজপুৰ জিলা বড়ো সাহিত্য সভাই তেজপুৰ জিলাত থকা বড়োসকলৰ বুৰঞ্জী এখন সম্পাদনা কৰিবলৈ মোক দিছিলে। ঠিক তেনেকৈ মানে সেইখনৰ পাঁচখন আৰু প্ৰবন্ধ, মই যিবিলাক প্ৰবন্ধ লিখিলোঁ বিভিন্ন আলোচনী বা স্মৃতিগ্ৰন্থত দিলোঁ, সেইবিলাক গোটাই মেলি এখন হেৰি প্ৰবন্ধ কিতাপ উলিয়াইছোঁ। মুঠতে
1: সংকলিত এখন
0: এইটো মুঠতে ছখন মানে হৈ গ'ল।
1: এতিয়া এজন লেখকৰ বাবে মানে নিজৰ লেখাটো কিতাপ আকাৰে যেতিয়া প্ৰকাশিত হয়, সেই মুহূৰ্তটো মানে এটা খুব
0: খুব ভাল লাগে, স্মৰণীয় মুহূৰ্ত যেন লাগে।
1: আপোনাৰ সেই মুহূৰ্তত প্ৰথম কিতাপখন প্ৰকাশ হ'ল,
0: একদম খুব ভাল লাগিছিলে আৰু মানুহবিলাকে আদৰি লৈছিলে, পঢ়িছিলে, সেইকাৰণে ভাল লাগিছিলে।
1: ভাল লাগে আচলতে নিজৰ এখন মৰেই কিতাপ, নহয় জানো, গৰ্বভাৱ এটাও আহে মনলৈ, নহয় জানো,
0: আহে।
1: কিতাপ প্ৰকাশৰ পিছত পাঠকৰ পৰা আপুনি কেনেধৰণৰ সঁহাৰি লাভ কৰিছে?
0: সঁহাৰিটো লাভ কৰিছোঁৱেই ক'বলৈ গ'লে, এতিয়া মোৰ লেখাবিলাক দেখি বোধহয় গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পৰাও মোৰ নিজৰ লিখা গল্প পাঠ কৰিবলৈ মাতিছিলে।
1: হয় হয়,
0: প্ৰায় 7 বছৰ ধৰি মই নিজৰ লিখা গল্প পাঠ কৰিলোঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰত,
1: সেইটো বড়ো ভাষাতে
0: কৰিলোঁ।
1: হয় হয়, খুব মানে ভাল কথা আচলতে।
0: ঠিক তেনেকৈ আৰু এই সাহিত্য একাডেমীয়ে বচা বচা চুটি গল্প বড়ো ভাষাৰ হেৰি কৰিছে, কালেকশ্যন কৰি তেওঁলোকে মানে গ্ৰন্থ আকাৰে উলিয়াইছিলে, তাতো মোৰ এটি গল্প সন্নিৱিষ্ট হৈছে, ভাল লাগিছে আৰু দেখি।
1: হয় হয়, কেতিয়াবা আপোনাৰ এনেকুৱা হয় নেকি গ্ৰন্থখন প্ৰকাশ হৈ ওলাল তাৰপিছতো আপুনি পঢ়ি পেলাই চালে যে এইখন আৰু ভাল কৰাৰ থল আছিলে?
0: হয় হয় হয়, অলপ তেনেকুৱা লাগে কেতিয়াবা, এই অমুকত এনেকৈ অলপ এনেকৈ হোৱা হ'লে আৰু কৰিব পাৰে, ভাল আছিলে এনেকৈ, মানে এতিয়াও সন্তুষ্টি মানে সম্পূৰ্ণ লাভ কৰা নাই আৰু যেনিবা।
1: হয়, অলপ থাকিবও লাগে আচলতে, সন্তুষ্টি পালে মানুহৰ আচলতে শেষ হৈ যায় যিকোনো কথা, গতিকে আৰু ভাল কৰাৰ থল।
0: কবিতা এটি লিখোঁ, ইয়াতকৈ আৰু বেছি ভাল কবিতা লিখিব লগা আছে নেকি, এনেকুৱা এটা লাগি থাকে। গল্প লিখিলেও তেনেকৈ, এই ইয়াতকৈ আৰু ভাল গল্প লিখিব পাৰিম নেকি, এনেকুৱা এটা মানে মনোভাৱ এটা এতিয়াও লাগি থাকে।
1: আৰু নিজৰ মানে শ্ৰেষ্ঠতম সৃষ্টিটো হৈছে বুলি ভবাটো ভুল আচলতে, নহয় জানো, আপুনি তেতিয়া আৰু লিখি যাব পাৰিব, আপুনি ভাবে যে নাই মোৰ এই গল্পটোৱে শ্ৰেষ্ঠ, তেতিয়াহ'লে আপোনাৰ লিখাটো হয়তো এইখিনিতেই স্তিমিত হৈ যাব বা ৰৈ যাব। এতিয়া আপোনাৰ মতে সাহিত্যৰ সংজ্ঞা বুলি যদি কওঁ, সাহিত্য বুলিলে আপুনি কি বুজে আপোনাৰ ভাষাত?
0: সাহিত্য বুলি ক'লেতো এইটোতো
1: মানে সাহিত্য বৰ বেছি মনোৰঞ্জনৰ মাধ্যমেই নে সমাজ পৰিৱৰ্তনৰ এক মানে শক্তিশালী মাধ্যম?
0: এইটো দুয়োটাও হ'ব আপোনাৰ, এইটো মনোৰঞ্জনৰ মাধ্যমো হ'ব আৰু এটা সমাজ জীৱনৰ এটা প্ৰকাশৰ শক্তিশালী মাধ্যম। এনেই চুটিকৈ ক'বলৈ হ'লেতো এইটো মানৱ জীৱনৰে চৰ্চা আৰু।
1: হয় হয়,
0: সাহিত্য বুলি ক'লে এইটো কবিতাই হওক, গল্পই হওক, বা প্ৰবন্ধই হওক, বা উপন্যাসেই হওক, এইটো মানৱ জীৱনৰ চৰ্চা।
1: হয়, এজন লেখক মানে সমাজৰ প্ৰতি দায়বদ্ধ থাকিব লাগে, নহয়
0: থাকিব লাগে, দায়বদ্ধটো থাকিব লাগিব, নহ'লেতো আৰু নহ'ব।
1: হয়, সময় সময় নিজৰ মানে কলম তুলি ল'ব লাগিব।
0: হয়,
1: আপুনি তেনেধৰণৰে লিখা মেলা কৰে?
0: তেনেধৰণেই লিখা মেলা কৰা হৈছে বৰ্তমানলৈকে।
1: প্ৰবন্ধটো আপুনি নিলিখে?
0: প্ৰবন্ধ মোৰ বৰ বেছি নিলিখোঁ, মানে এনেই প্ৰয়োজনত কেতিয়াবা দুই এটা লিখোঁ, প্ৰবন্ধ লিখাটো মোৰ ইমান এটা হেৰি নাই, ৰাপ নাই।
1: হয় হয়, এতিয়া বৰ্তমান সময়ত এইটো এটা প্ৰাসংগিক প্ৰশ্ন আচলতে, আমি প্ৰায় যিসকল ব্যক্তি আহে অনুষ্ঠানলৈ সকলোকে সোধোঁ, যিটো সামাজিক মাধ্যমৰ মানে প্ৰভাৱটো এতিয়া বেছিকৈ হ'বলৈ লৈছে, নহয় জানো, যে ছ'চিয়েল মিডিয়া যিটো মানে আমাৰ ফেচবুকেই হওক বা বিভিন্ন মাধ্যম, সেইবিলাকৰ মানে লিখাৰ ধৰণৰ পাঠকৰ ৰুচি বহুত পৰিৱৰ্তন হৈছে মানে
0: হৈছে।
1: আপুনি কেনেধৰণেৰে এই পৰিৱৰ্তনটোক চাব?
0: এই পৰিৱৰ্তনটোতো ভালেই, মানে এইটো যুগৰ লগত সময়ৰ লগত মানে মিলি যাব লাগে পৰিৱৰ্তনটো, কিন্তু

0: হয়তো অধিক যদি সীমা ছেড়ে যায় তেতিয়াহ'লে আৰু ইমান ঠিক নহয় আৰু,
1: লেখাবোৰৰ মানে মান থাকিব লাগে,
0: মানদণ্ড থাকিব লাগে আৰু।
1: আপুনি পঢ়াই নে তেনেকৈ সামাজিক মাধ্যমত?
0: পঢ়োঁ, অলপ চলপ পঢ়োঁ, কিন্তু আমাৰ চকুৰ অলপ এতিয়া অসুবিধা হৈছেতো বৰ বেছি। আমি আগৰ পুৰণা মানুহ নালে মানে প্ৰিণ্টেড সেইবিলাক ভাল বেছি ভাল পাওঁ, প্ৰকাশ হোৱা মানে ধৰি লওক মেগাজিন চেগাজিন বা বাতৰি কাকত। এতিয়াও আমি বাতৰি কাকতহে পঢ়োঁ, এই ছ'চিয়েল মিডিয়া এইযোৰ ইমান ইমান পঢ়িব নোৱাৰোঁ।
1: সেইটো এটা অভ্যাস আৰু দ্বিতীয়তে সেইটোৰ আমেজটো বেলেগ নহয়,
0: আমেজটো বেলেগ হয়
1: বাতৰি কাকত পঢ়াৰ যিটো আমেজ।
0: এতিয়াও আমি এই আগৰ যিবিলাক আলোচনী গৰিয়সী উন্নত মানদণ্ডৰ এখন হেৰি, ঠিক তেনেকুৱা ধৰণৰ আলোচনী আমি এতিয়াও পঢ়োঁ বা ডেইলি বাতৰি কাকত তেনেকৈ পঢ়োঁ, আমি হাৰ্ড কপি পঢ়োঁ আৰু। আমি এই ছ'চিয়েল মিডিয়া এই মোবাইলত ইমানকৈ এইবিলাক চকুৰ কাৰণেও অলপ অসুবিধা হৈ আছে,
1: কিন্তু মানে এই নৱপ্ৰজন্মই আমাৰ তেনেধৰণে লিখা মেলা কৰে তাতে, মানে ফেচবুকতে হওক বা বেলেগ মাধ্যমতে হওক। কিন্তু এনেকুৱা এটাও কোৱা যায় যে আজিৰ প্ৰজন্মই কিতাপ পঢ়াৰ মানে অভ্যাসটো কমাই দিছে,
0: অলপ কমাই দিছে।
1: সেইটো কেনেকুৱা, একমত হ'ল নেকি কথাটো?
0: এইটো মানে 50-50, এইটো মানে কিছুমানৰ এতিয়াও আছে, নতুন প্ৰজন্ম একেবাৰে নপঢ়া নহয়। মই য'ৰ পৰা কিতাপ আলোচনীবিলাক পঢ়োঁ তাত দেখোন আলোচনী নাথাকেই, কেতিয়াবা শেষ হৈ যায়। কোনে কোনে লৈ যায় মই ক'ব নোৱাৰোঁ। এদিনটো এনেকুৱাও ঘটনা ঘটিছে যে মোৰ আলোচনীখন মানে মই নেপালোৱে, তাৰপিছত পিছত মানে আকৌ তেওঁলোকে অৰ্ডাৰ দি আনি মোক দুদিন তিনিদিন পিছতহে মোক আলোচনীখন দিলে, অথচ মই নিয়মীয়া গ্ৰাহক, তেনেকুৱাও হৈছে। গতিকে পঢ়ে এতিয়া ল'ৰা ছোৱালী, এতিয়াও আছে পঢ়া, নপঢ়া নহয়।
1: ভাল কথা এইটো পঢ়িছে, তেওঁলোকে যদি আগ্ৰহ প্ৰকাশ কৰিছে পঢ়াটো, নহয় জানো? আপোনাৰ বড়ো সাহিত্য সভাৰ কথালৈ অকণমান আহিছোঁ, আপুনি বড়ো সাহিত্য সভাৰ আপুনি আজীৱন সদস্য, আৰু বেলেগ বিষয়বাবতো আছিল নেকি আপুনি আগতে?
0: বিষয়বাব মানে মই কেন্দ্ৰীয় সদস্য আছিলোঁ আগতে,
1: হয়,
0: তাৰপিছত শোণিতপুৰ জিলা বড়ো সাহিত্য সভাৰ উপসভাপতি হিচাপেও আছিলোঁ, এনে কাৰ্যকৰীও
1: শোণিতপুৰ
0: জিলাৰ উপসভাপতি আছিলোঁ,
1: আৰু কেন্দ্ৰীয় কমিটিৰ আপুনি সদস্য
0: সদস্য আছিলোঁ, প্ৰাক্তন সদস্য হ'লোঁ আৰু এতিয়া আজীৱন সদস্য হৈ থাকিলোঁ।
1: এনে বড়ো সাহিত্য সভাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক ইয়াৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে অকণমান কওকচোন বাৰু তেওঁলোকৰ।
0: বড়ো সাহিত্য সভা নহ'লেতো আমাৰ বড়ো জাতি এতিয়া যিমানখিনি আগবাঢ়িছে সিমানখিনি আগবাঢ়িব নোৱাৰিলেহেঁতেন। ক'বলৈ গ'লে বড়ো সাহিত্য সভাইহে বড়ো জাতিক জগাই তুলিছে, আৰু সাহিত্য অবিহীনেতো আৰু কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে বা সাৰ পাব নাজানে। বড়োসকলে একেবাৰে শুই আছিলে, যেতিয়া অসমত অসম সাহিত্য সভা ঠন ধৰি আহিলে, বেংগলত বেংগলী সাহিত্য সভা ঠন ধৰি আহিছিলে, সেই সময়ত বড়োসকলে মানে শুইহে আছিলে। ঠিক তেনেকুৱা সময়তে বড়োসকলৰ মাজত এজন মনীষীৰ আবিৰ্ভাৱ ঘটিছিল, তেওঁ আছিল কালীচৰণ ব্ৰহ্ম। এইটো এই 20 শতিকাৰ প্ৰথম ভাগতে তেখেতে বড়োসকলৰ মাজত মানে এটা সংস্কাৰ, ধৰ্ম সংস্কাৰ কৰিছিলে। এখেত অকল ধৰ্ম সংস্কাৰ যে কৰিছিলে তেনে নহয়, যে জাতিয়াতে জীয়াই থাকিবলৈ হ'লে শিক্ষা দীক্ষাত আগবাঢ়িব লাগিব, লেখা মেলা কৰিব লাগিব, সাহিত্য সৃষ্টি কৰিব লাগিব। সেই ঠিক তেনেকৈ তেওঁ মানে সেই সময়ৰ মানে শিক্ষিত ডেকাচামক, ডেকেৰিচামক তেওঁ জগাই তুলিছিলে, আৰু তাৰ ফলশ্ৰুতিতেই তেতিয়াতো একমাত্ৰ কলেজ এখনেইহে আছিলে, কটন কলেজ। সেই কটন কলেজত পঢ়া ল'ৰা ছোৱালীবিলাকে বিবাৰ নামৰ পত্ৰিকা এখন উলিয়াইছিলে। সেই বিবাৰ নামৰ পত্ৰিকাখনেই মানে মাইলৰ খুঁটি নিচিনা বড়ো সাহিত্যৰ। তাৰ আগততো তেনেকৈ আলোচনী বা তেনেকুৱা কিতাপ নাছিলে, আছিল যদিও মানে সেইটো হেৰি নাছিলে, সাহিত্য বিষয়ক এনেকৈ গ্ৰন্থ নাছিলে। 2015 চনমানতে উলিয়াইছিলে এখন এই দক্ষিণ গোৱালপাৰাত, এটা কি এটা কমিটি আছিল তাত, হেৰি হাবৰাঘাট বড়ো সন্মিলনীনে এনেকৈ ধৰণৰ মানে হেৰিয়ে সমিতিয়ে বৰুণী ফিচা ও আইন নামৰ এখন কিতাপ উলিয়াইছিলে। সেইখন আধা বড়ো আধা বেংগলী আধা অসমীয়া এনেকুৱা হেৰি 3টামান ভাষাত গ্ৰন্থখন উলিয়াইছিলে, কিন্তু সেই কিতাপখন মানে সাহিত্য বিষয়ক নাছিলে, মানে বড়োসকলৰ সমাজ কেনেকৈ পৰিচালনা হয় সেই বিষয়ক মানে মানে পাণ্ডুলিপি, মানে আইন কানুনৰ পাণ্ডুলিপি, পুৰণি কালৰ পৰা কেনেকৈ চলি আহিছিলে সেই বিষয়ক আছিলে। কিন্তু প্ৰথম মানে সাহিত্য গ্ৰন্থ বুলি ক'লে সেই বিবাৰখনেই আছিলে, সেই কালীচৰণ ব্ৰহ্মৰ উদ্যোগত, তেওঁৰ উদ্যোগতে মানে তাত তেতিয়া হেৰি হৈছিলে, কটন কলেজত পঢ়া ল'ৰা ছোৱালীসকলক তেওঁ প্ৰেৰণা যোগায়। সতীশ চন্দ্ৰ বসুমতাৰী নামৰ হেৰি সম্পাদনাত সেইখন ওলাইছিল, আৰু সেইখনৰ পৰাই মানে থমকি ৰোৱা নাই আৰু। তাৰপিছত আকৌ বেলেগ এজন সাহিত্যিক ওলাল, তেতিয়াতো সাহিত্যিক বুলি ক'ব নোৱাৰি, তেখেত এজন শিক্ষিত ল'ৰা আৰু প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম, তেখেতে অলংবাৰ নামৰ আৰু এখন আলোচনী উলিয়ালে। সেই দুখন আলোচনীয়ে মানে মাইলৰ খুঁটিৰ নিচিনা। তাৰপিছতেই ভাৰত স্বাধীন হ'ল 1947 চনত, তাৰ দুবছৰমান 3 বছৰমান পিছত 1952 চনৰ 15-16 নৱেম্বৰত, তেতিয়াতো গোৱালপাৰা জিলাহে আছিলে, হেৰি বাসুগাঁৱত প্ৰথম বড়োসকলৰ অভিৱৰ্তন অভিৱৰ্তন হ'ল, সেই অভিৱৰ্তনখনতে মানে বড়ো সাহিত্য সভা গঠন কৰা হ'ল। আৰু বড়ো সাহিত্য সভা গঠন কৰা

0: পিছত মানে বড়োসকলে আৰু বৰ বেছিকে হেৰি ঘূৰি চাব লগা হোৱা নাই আৰু মানে
1: আৰু এটা সুবিধা হ'ল আৰু নহয় আৰু সময়ে সময়ে অধিৱেশন
0: হৈয়ে থাকে এতিয়াতো হৈয়েই থাকে মানে বড়ো সাহিত্য সভা গঠন হোৱাৰ পিছত মানে আধুনিক মানে বড়ো সাহিত্যৰ মানে সৃষ্টিটো হৈ আহি আছে
1: বাঢ়িছে
0: লেখক বাঢ়িল কিতাপ পত্ৰৰ সংখ্যা বাঢ়িল এনেকে
1: নতুন প্ৰজন্মক মানে তেওঁলোকে প্ৰেৰণা যোগাইছে
0: বহুত প্ৰেৰণা যোগাইছে হয় সাহিত্য সভাৰ
1: তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ হয়তো প্ৰতিযোগিতা অনুষ্ঠিত কৰি
0: লেখা মেলা আৰু এতিয়া ভাৰত চৰকাৰৰ অষ্টম অনুসূচী

0: অকণমান তেওঁলোকে প্ৰেৰণা যোগাইছে,
1: বহুত প্ৰেৰণা যোগাইছে হয় সাহিত্য সভাৰ
0: তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ হয়তো প্ৰতিযোগিতা অনুষ্ঠিত কৰি
1: লেখামেলা। আৰু এতিয়া ভাৰত চৰকাৰৰ অষ্টম অনুসূচীত সন্নিৱিষ্ট কৰাৰ কাৰণে বড়ো সাহিত্য এতিয়া সাহিত্য একাডেমী বঁটা পাবলৈকো সক্ষম হৈছে, আৰু বড়ো সাহিত্য সভাই নিজেও 3-4টামান বঁটা বছৰে প্ৰদান কৰে লেখকসকলক। আৰু তাৰ বাবে আমাৰ লেখকসকলে, বড়ো লেখকসকলে মানে প্ৰেৰণা পাই আছে লিখিবলৈ।
0: ঠিকে আছে, খুব ভাল কথা আচলতে। নিজৰ নিজৰ মানে ভাষা বা জনগোষ্ঠীৰ আমাৰ ৰক্ষাৰ কাৰণে আমি এইখিনি কাম কৰিবই লাগিব নহয় জানো।
1: হয়,
0: এতিয়া আজিৰ যিসকল যুৱক যুৱতীয়ে আমাৰ লিখিবলৈ বিচাৰে কিন্তু আৰম্ভ কৰিব পৰা নাই, তেওঁলোকক আপুনি কি পৰামৰ্শ দিব?
1: নাই, লাগি থাকিব লাগিব। এটা কবিতা লেখা নহ'ল কিন্তু তাক বাৰে বাৰে চেষ্টা কৰিব লাগিব।
0: প্ৰথমতে ভাল নহয়,
1: ভাল নহ'ল, প্ৰথমতে 10 লাইন লিখিলে, পিছলৈ 15 লাইন 20 লাইন লিখিবলৈ চেষ্টা কৰিব লাগে। কবিতা এটা বা গল্প এটা এবাৰ লিখোঁতে যে হ'ব সেইটো কেতিয়াও হ'ব নোৱাৰে। কিছুমানৰ মানে অলপ সেইবিলাকৰ হ'ব পাৰে, যিবিলাক মানে এক্সপাৰ্ট তেওঁলোকৰ হ'ব পাৰে, লিখি লিখি যাৰ মানে অভ্যাস হৈ গ'ল তেওঁলোকৰ হ'ব পাৰে, তথাপিতো কাৰেকশ্যন কৰিব লগা হয়। গতিকে নতুন আমাৰ প্ৰজন্মই যিসকলে লিখিবলৈ চেষ্টা কৰিছে গল্প এটা বা কবিতা এটা, সেইটো তেওঁ বাৰে বাৰে লিখিব লাগিব, মানে লাগিলে 10 বাৰ 20 বাৰেই হৈ যাওক, তেওঁ কাৰেকশ্যন কৰি কৰি তাত কি কথা সোমোৱালে বা কোনটো শব্দ বাদ দিলে কবিতাটো মানে বা গল্পটি মানে ভাল হৈ পৰিব, সুন্দৰ হৈ পৰিব, সেইটো তেওঁ নিজেই চাই চাই আৰু যেতিয়া 10-20টা কবিতা লেখা হৈ যায় তেতিয়া তেওঁ নিজেই বুজি পাব যে কোনখিনিত ভুল হৈছে, কোনখিনি শুদ্ধ হৈছে, আৰু কোনখিনি শব্দ বা কোনখিনি কথা সোমোৱালে কবিতাটো মানে পূৰ্ণাংগ পৰ্যায় পাব, সেই কথা তেওঁ নিজেও বুজি পাব।
0: আৰু প্ৰকাশৰ উপযোগী হৈছে নাই, তেওঁ নিজেও হয়তো
1: জানিব, নিজেও জানি যায়। হয়, 2-3খনমান প্ৰকাশ হৈ গ'লে তেওঁ নিজেও মানে গম পাব যে অ এনেকুৱাহে হ'ব লাগিছিল, নিজৰ ভুল নিজেও মানে ধৰিব পৰা হয়।
0: এজন ভাল লেখক হ'বলৈ হ'লে কি কি অভ্যাস গঢ়ি তোলা মানে উচিত বুলি আপুনি ভাবে?
1: এজন ভাল লেখক হ'বলৈ হ'লেতো তেওঁ লেখাৰ চৰ্চা কৰিব লাগিব আৰু
0: পঢ়িব লাগিব,
1: পঢ়িব লাগিব, অধ্যয়ন অন্য লেখাবিলাককো পঢ়িব
0: লাগিব,
1: সময়ে সময়ে বাতৰি কাকত আলোচনী ইত্যাদি, নিজৰ ভাষাৰ উপৰিও অসমীয়া, ইংৰাজী বা হিন্দী, বেংগলী যি ভাষা পাৰে, মানে 2-3টা ভাষা পঢ়িব পাৰিলেতো ভালেই। গতিকে বিভিন্ন ভাষাৰ পৰা পঢ়ি নিজে অভিজ্ঞতা সংগ্ৰহ কৰিব পাৰিলে নিজৰ লেখাটো আৰু উন্নত কৰিব পৰা যায়।
0: আপুনি লিখিবলৈ ভাল পোৱা সময় কোনটো, ৰাতিপুৱা বা ৰাতি?
1: মই সন্ধিয়া আৰু ৰাতিপুৱা লিখোঁ, তথাপিতো এনেই লেখাটো কোনো সময় নাই, যেতিয়াই তেতিয়াই মানে আহি যায়। হয়, যেতিয়া যেতিয়া
0: কাগজ কলম ব্যৱহাৰ কৰিয়ে লিখে?
1: হয়, কাগজ কলম ব্যৱহাৰ কৰিয়ে লিখোঁ,
0: মানে মই কাৰণেই সুধো, আজিকালি কম্পিউটাৰৰ যুগ বহুতে দি দিয়ে,
1: মই নোৱাৰোঁ, সেইটো কম্পিউটাৰ মোবাইলত এইটো লিখিব নোৱাৰোঁ।
0: তেনেধৰণে আপুনি এইটো কৰে আৰু, নহয় জানো? আৰু বহুতে আজিকালি সেইটোৱে কৰে, তেনেকে আজিকালি ইমেইলতো পঠাই দিয়ে, আগত এনভেলপত লেখা মেলা পঠাই দিয়া হয়,
1: পঠাই দিয়া হয়, আজিকালিতো সেই মোবাইলত লিখি পেলাই হেৰিবিলাকত পঠাই দিয়ে। নাই, আমি সেইবোৰ এতিয়াও কৰিব পৰা নাই, আমি কাগজত লিখি লৈ লাগিলে মোবাইলেৰে হেৰি ফটো তুলি তাক হোৱাটছআপ কৰি পঠাই দিওঁ।
0: আপুনি নিজে লিখা কিতাপৰ বাহিৰৰ বেলেগৰ কিতাপ আপোনাৰ কাৰ কিতাপে মানে বেছি আকৰ্ষিত কৰিছে? সেইটো অসমীয়া ভাষাৰো হ'ব পাৰে বা বড়ো ভাষাৰো আপোনাৰ?
1: বহুকেইজনৰ পঢ়িছোঁ, অসমীয়া পঢ়িছোঁ, বহুত পঢ়িছোঁ,
0: হয়
1: পঢ়াটো, আৰু
0: এই সেই লেখকজনৰ মানে খুব আকৰ্ষিত কৰিছে আপোনাৰ?
1: ধৰি লওক আমাৰ হীৰেণ ভট্টাচাৰ্য, তেওঁলোকৰ কবিতা, নীলমণি ফুকন, তেওঁলোকৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হয়, আমাৰ হোমেন বৰগোহাঁই, তেওঁলোকৰ কবিতা পঢ়িছোঁ, তেনেকে ৰীতা চৌধুৰী, তেনেকে
0: বড়ো
1: মাধ্যমৰ আছে এই প্ৰায়বোৰেই পঢ়িছোঁ, তথাপি আমাৰ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম, মনোৰঞ্জন লাহাৰী, তেনেকে ডক্টৰ অনিল কুমাৰ বড়ো, তেনেকে কাটিন্দ্ৰ স্বৰ্গীয়াৰী, তেনেকে বিজয় বাগলাৰী, গোপীনাথ ব্ৰহ্ম, যথেষ্ট কেইজনেই আছে।
0: আৰু পৰিকল্পনা আপোনাৰ কেনেকুৱা আছে? আপুনি এতিয়াও লিখা মেলা কৰি আছে, আপুনি মানে অনাগত দিনবোৰত আপোনাৰ কেনেকুৱা পৰিকল্পনা আছে?
1: পৰিকল্পনা আকৌ মানে কিতাপ 2খনমান মানে প্ৰকাশ কৰাৰ মন আছে, কবিতাৰ হ'লেও গল্পৰ হ'লেও, এনেকে মানে পৰিকল্পনাবিলাক আছে, কিন্তু কিমান দূৰ সফল হয় ক'ব নোৱাৰোঁ।
0: এনেকুৱা কেতিয়াও ভাবিছে নেকি আপোনাৰ, আপুনি বড়ো ভাষাত লিখিছে, বড়ো মাধ্যমত লিখিছে, গ্ৰন্থখন খুব সমাদৃত হৈছে আমাৰ পাঠক সমাজৰ পৰা, আপুনি সেইখন অসমীয়ালৈ অনুবাদ কৰা বা ইংৰাজীলৈ অনুবাদ কৰা, তেনেকুৱা পৰিকল্পনা আপুনি কৰিছে নেকি? হয়তো কৰিব পাৰে, কিন্তু তেনেকুৱা এটা
1: কৰিব পাৰি, এতিয়া মই সময় পোৱা নাই, মাথোন এটা কবিতা অসমীয়ালৈ মানে অনুবাদ কৰি মই হেৰি কৰিছোঁ, প্ৰকাশ কৰিছোঁ,
0: মানে যিখন আপুনি বড়ো ভাষাত লিখা যিখন গ্ৰন্থই হওক বা আপোনাৰ কবিতা পুথিয়ে হওক, দেখিছে এখন বেছি পাঠকে আদৰিছে, ভাল পাইছে আপোনাক সেইখনক, এতিয়া ধৰক অসমীয়া মাধ্যমৰ মানুহখিনিয়ে হয়তো এখন পঢ়িব নোৱাৰিব, তেনেকুৱা আপুনি হয়তো তেনেকুৱা এটা পৰিকল্পনা কৰিব পাৰে মানে।

0: এটি চুটি গল্প কৰিছো মই, কৰি পেলাই প্ৰকাশো কৰিলো। এইটো গ্ৰন্থ নহয়, মাত্ৰ এটি চুটি গল্প, সৰু এক পেজৰ, তাৰপিছত কবিতা এটি, এই দুখনেই মানে এতিয়ালৈকে মই নিজৰ লেখা
1: অসমীয়ালৈ
0: হেৰি কৰিছো। তাৰপিছত ইংৰাজী তিনিটামান কবিতা অইনে মানে হেৰি কৰি দিছে, কেঞ্চেল কৰি দিছে। মোক দিল্লীৰ মানে হেৰিত মাতিছিলে, এই কিতাপ মেলা এখন আছিলে ৱৰ্ল্ড বুক ফেষ্টিভেলত, তাত কবিতা পাঠ কৰিবলৈ মাতিছিলে। তেতিয়া মই হিন্দীত দুখনমান কবিতা আৰু দুটিমান কবিতা আৰু ইংৰাজীত তিনিটামান কবিতা হেৰি ট্ৰেঞ্চলেট কৰি লৈ গৈছিলোঁ। তাত ইংৰাজী এটি কবিতা পাঠ কৰিলোঁ, হিন্দীত তিনিটামান কৰিলোঁ আৰু বড়ো ভাষাত এটা কবিতা পাঠ কৰিলোঁ দিল্লীত।
1: এতিয়া মানে সকলোৱে সাধাৰণতে লিখা মেলা আৰম্ভ কৰিলে মাতৃভাষাতে লিখে, আপুনিও তেনেকৈ বড়ো ভাষাত লিখিছে বা আমাৰ অসমীয়া মাধ্যমৰখিনিও অসমীয়াতে লিখে, তো মাতৃভাষাত লিখাৰ ক্ষেত্ৰত মানে যুৱ প্ৰজন্মক কিয় উৎসাহিত কৰিব লাগে বুলি আপুনি ভাবে? মাতৃভাষাটো
0: জীয়াই থাকিব লাগিব, নহ'লেতো নিজৰ অস্তিত্ব,
1: ইংৰাজীটো লিখিব বিচাৰে তেনেকুৱাও থাকে, হয়
0: ইংৰাজীটো লিখিব পাৰে, মানে যিসকলে ইংৰাজী লাগে তেওঁলোকে ইংৰাজী মাধ্যমত পঢ়াও হ'ব পাৰে, আৰু ইংৰাজী এটা ভাষাৰ মানে সম্পূৰ্ণ নলেজ নহ'লে কবিতা বা গল্প লিখাটো সম্ভৱেই নহয়,
1: নহয়
0: হয় গভীৰতম হেৰিত সোমাই যাব লাগিব,
1: তেতিয়াহে মানে তেওঁলোকে উপলব্ধি কৰি লিখিব পাৰিব,
0: উপলব্ধি কৰি লিখিব পাৰিব।
1: আজৰি সময়ত আপুনি কি কৰে লেখা মেলা কৰাৰ বাহিৰে? কি কৰি ভাল পায়?
0: মই আজৰি সময়ত এতিয়াতো ৰাতিপুৱা এবাৰ খোজকাঢ়ো, আবেলি এবাৰ খোজকাঢ়ো, তাৰপিছত মই শিক্ষকতা কৰি থকা সময়তে মই হোমিওপেথিত প্ৰাইভেট ডিগ্ৰী এটা লৈছিলোঁ, মই প্ৰাইভেট প্ৰেক্টিছ কৰোঁ এতিয়া।
1: এনেই সাহিত্যৰ জীৱনটোত আপোনাৰ কিবা স্মৰণীয় মুহূৰ্ত আছে নেকি যিটো আপোনাৰ মনত পৰে কেতিয়াবা, এটা বিৰল কেতিয়াবা অভিজ্ঞতা থাকে কেতিয়াবা, আচলতে আপুনিতো বহুত এটা দিন অতিক্ৰম কৰিছে, তেনেকুৱা মনত পৰে নেকি কিবা স্মৰণীয় ঘটনা?
0: স্মৰণীয় ঘটনাটো বহুত আছে, তাৰে ভিতৰত প্ৰথম
1: শ্ৰোতাসকলক যদি কৈ দিয়ে,
0: প্ৰথম যেতিয়া মোৰ কবিতা পুথিখন প্ৰকাশ হৈ ওলাইছিলে, মানে মোৰ বন্ধু এজনে কৈছে এই কিতাপখন মানে তেওঁ প্ৰথমৰ পৰা মানে লুটিয়াই লুটি বগৰ কৰি মানে চাইছে, চাই পেলাই মাজত কবিতাতে উলিয়াইছে, ওহ এইটো এটা শ্ৰেষ্ঠ কবিতা বুলি কৈছে তেখেতে। তেখেত এতিয়া মৃত্যুবৰণ কৰিলে, মোৰ সহকৰ্মী আছিলে, তেখেতৰ নাম আছিলে পদ্মলোচন ৱাৰী। তেখেত মোৰ এটি 14-15 লাইনৰ এটি কবিতা আছিলে, সেই কবিতাটো দেখি তেখেত আপ্লুত হৈ পৰিছিলে, মোৰ খুব ভাল লাগিল, ডাঙৰ প্ৰেৰণা এটা হৈছিলে। তেনেকৈ এই সাহিত্য সভাত ঘূৰি ফুৰোঁতে ধৰি লওক এদিন আমি বাসুগাঁৱৰ পৰা আহি আছিলোঁ, গল্ডেন জুবিলি আছিলে আমাৰ বড়ো সাহিত্য সভাৰ, আহি থাকোঁতে ট্ৰেইনত আহি আছিলোঁ আমি, মোৰ লগত কেইবাজনো কলিগ আছিলে সহকৰ্মী, আৰু আমি একেলগে হেৰি সাহিত্য সভাত যোগদান কৰিছিলোঁ। তাৰপিছত আমি আমাৰ ট্ৰেইনখন ৰাতি 2 বজাত এক্সিডেণ্ট হৈছে টিহুৰ ওচৰত, ট্ৰেইনৰ ডবা 2টা পৰি গ'ল, ৰেল লাইনটো টুকুৰা হৈ পেলাই ছিগি পেলাই, মই যিখন কম্পাৰ্টমেণ্টত আছিলোঁ সেইখন কম্পাৰ্টমেণ্টটো মানে মানে প্ৰায় 45 ডিগ্ৰী মানে বাগৰি আছিলে, মই টোপনি গৈ আছিলোঁ। তাৰপিছত চবেই চিঙৰিছে, মই বোলো কি হ'ল এনেকৈ, মই হঠাৎ মানে হেৰি বেলেগ এজনেহে মানে হেৰিত হেৰি যোগাই দিছে, মানে যোগাই দি মানে মোক উঠালে মই বোলো আৰে আমি বহাৰ ছিটটো যে হেৰি হেলনীয়া হৈ আছে, তেতিয়াহে অফিচতে গম পালোঁ, হেই তই মৰিব বিচাৰিছ নেকি আ বুলি মানে কোনোবা এজনে মোক টানি লৈ গ'ল, ঠিক তেনেকৈ মানে হৈছিলে। তাৰপিছত তাত 2 ঘণ্টামান আমি ট্ৰেইনৰ পৰা সকলোৱে নামি পেলাই মানে বেলেগ এখন ট্ৰেইনতহে আমাক মানে পঠাই দিলে ৰঙিয়ালৈকে, হয় তেনেকৈ এইটো এটা স্মৰণীয় মুহূৰ্ত
1: মানে এইবিলাক মনত পৰিলে,
0: আৰু এইটো মই নিজৰ গল্পত অলপ হেৰি কৰিছোঁ, উল্লেখ কৰিছোঁ, হয়
1: সেইটো আচলতে বাস্তৱ জীৱনৰ
0: বাস্তৱ জীৱনবিলাকেই
1: আপোনাৰ কামত দিয়ে, নহয়
0: কামত দিছে, হয়
1: সেইখিনিয়ে তেনেধৰণৰ আপুনি তাকে অলপ ৰহন সানি আপুনি এটা সুন্দৰ
0: আৰু আছে ক'বলৈ গ'লে, এতিয়া মই চুটি গল্প এটি লিখিছিলোঁ, সেই চুটি গল্প এজন মানুহে মানে বাস্তৱ ৰূপ দিছে নহয়, তাৰমানে মই গল্পহে লিখিছিলোঁ কিন্তু সেই গল্পটোকে তেখেতে এতিয়া বাস্তৱ ৰূপ দিয়া নিচিনা লাগিছে, গতিকে সেইটোও মানে শুনি পেলাই মোৰ ভাল লাগি আছে। এতিয়া ব্যৱসায় ভিত্তিক আছিলে, মানে ব্যৱসায় যে মানুহে যে কাম বিচাৰি নাপায় বা বেকাৰ এম এ বি এ পাছ কৰি যে এই এনেকেই যদি কৰে তেতিয়াহ'লে এইখন ভাল হ'ব, ঠিক তেনেধৰণৰহে মানে লিখিছিলোঁ মই গল্পটো, কিন্তু তেওঁ দেখোন একদম উচ্চশিক্ষিত মানুহ এজনে এতিয়া সেইটো বাস্তৱ ৰূপ দিছে, ভাল লাগিছে, মই এনেই লিখিছিলোঁ সেই মানে গল্প, কিন্তু তেওঁ জীৱনে মানে বাস্তৱ ৰূপ দি পেলালে, সেইটো দেখি মোৰ ভাল লাগে এতিয়া,
1: মানে আপোনাৰ কলম সফল হৈছে বুলি ক'ব লাগিব,
0: হয় মই তেওঁৰ লগত আলোচনা কৰা নাই এতিয়াও, দূৰৰ পৰা চিনি পাওঁ, কেতিয়াবা টিভিটো ওলাইছে তেখেতে আলোচনা, তেখেতক মানে সাক্ষাৎকাৰ লৈছে সেই বিজনেছটো কৰাৰ কাৰণে,
1: এইবিলাক আচলতে স্মৰণীয় মুহূৰ্ত আৰু এইবিলাকেই মানে লিখি যোৱাত প্ৰেৰণা যোগায়।
0: হয়
1: এতিয়া বড়ো সাহিত্য সভাৰ কথা পাতিছোঁ, আপোনালোকৰ যিটো অধিৱেশন কেনে, এবছৰে বছৰে হয়নে নে 2 বছৰৰ মূৰে মূৰে হয়?
0: আমাৰতো এনেই প্ৰত্যেক বছৰে হয়, কিন্তু কাৰ্যকাল আমাৰ 3 বছৰ মূৰত মানে হেৰি হয়, সমিতি নতুন গঠন কৰা হয়, তেনেকৈ প্ৰত্যেক বছৰেই মানে হেৰি হয় সমিতিবিলাক,
1: বিভিন্ন ঠাইত হয়,
0: বিভিন্ন ঠাইত হয়।
1: প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে বড়ো সাহিত্য সভাই মানে নিজৰ

0: ভাষাটো সংৰক্ষণৰ ক্ষেত্ৰত বা ইয়াৰ বিকাশৰ ক্ষেত্ৰত তেনেকুৱাকৈ প্ৰত্যাহ্বান আহিছে নেকি?
1: প্ৰত্যাহ্বানটো আছেই আৰু, প্ৰত্যাহ্বান নহ'লে আৰু ক'ত হ'ব, মানে এই নিজৰ সাহিত্যই হওক বা কিবাই হওক, কলা সংস্কৃতিয়ে হওক, মানে তাক ৰক্ষা কৰিবলৈ বা উন্নত পৰ্যায়ত নিবৰ কাৰণে
0: বাধা আহি যায়,
1: বাধাটো আহি যায়। তাত চৰকাৰৰ ফালৰ পৰাও অলপ সহায় সহযোগিতা লাগে, চৰকাৰৰ ফালৰ পৰাও সহায় সহযোগিতা মানে কেতিয়াবা সোনকালে পোৱা নাযায় বা ইমান সহজতেও পোৱা নাযায়, সেইবিলাক ক্ষেত্ৰত টকা পইচাৰ কেতিয়াবা অভাৱ হৈ যায়, মানে সময়মতে কামবিলাক হৈ নপৰে, তেনেকেই হৈ যায়, এইবিলাকে প্ৰত্যাহ্বান।
0: এতিয়া এতিয়াৰ অৱস্থাটো কেনেধৰণে আপুনি মূল্যায়ন কৰে? নতুন লেখকৰ আগমন বা নতুন বিষয়বস্তুৰ ক্ষেত্ৰত কি ধৰণৰ পৰিৱৰ্তন আহিছে বড়ো সাহিত্য সভাত?
1: পৰিৱৰ্তন আহিছে নহা নহয়, কিন্তু খুব দ্ৰুতগতিত অহা নাই, খুব লেহেম গতিত আহিছে। আৰু এতিয়া এনেই সাহিত্য বুলি ক'লেতো কিতাপ পত্ৰৰ কথা আহিলেতো মানে এতিয়া নেগেটিভ চেন্সতহে কথা পাতে, এই কোনে পঢ়ে, কিতাপ প্ৰকাশ কৰিলেও মানে কিনোতা নাই, বিক্ৰী নহয় ইত্যাদি ইত্যাদি, এইবিলাক কথাও আহি পৰে কেতিয়াবা কেতিয়াবা। হয়ো কেতিয়াবা কিতাপ এখন প্ৰকাশ কৰিলে প্ৰকাশকবিলাকে বিক্ৰী কৰিব নোৱাৰে আৰু প্ৰকাশ কৰিবলৈ টান পায়, নতুন লেখকবিলাকতো প্ৰায় প্ৰকাশ কৰিবই টান পায়, আৰু লেখকে নিজে প্ৰকাশ কৰিবলৈকো টকা পইচাৰ কথা আহিল, প্ৰকাশ কৰাৰ পিছত যদি বিক্ৰী কৰিব নোৱাৰে টকাকেইটা মানে এনেই পানীত পৰাৰ নিচিনা হৈ যায়, সেইফালৰ পৰা মানে নতুন লেখকবিলাকে অলপ নিৰুৎসাহ হয়। এতিয়া এইবিলাক উৎসাহিত কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা বা যিকোনো কোনোবা হেৰি সংগঠন ফালৰ পৰা অলপ সহায় সহযোগিতা আগবঢ়ালে তেতিয়া অলপ লেখকবিলাকে সকাহ পালেহেঁতেন।
0: আপোনালোকৰ যিটো মানে বড়ো সাহিত্যৰ বা বড়ো সমাজত আপোনালোকৰতো বাতৰি কাকত তেনেকুৱা নিজা ভূমিকা আছে?
1: বহুত কম আছে, প্ৰত্যেক জিলা সাহিত্য সভাৰে বছৰত একোখনকৈ স্মৃতিগ্ৰন্থ বা হেৰি আলোচনীখন থাকেই, আজিকালি আঞ্চলিক পৰ্যায়তো আছে এইবিলাক, কিন্তু বছৰত এখন, ছমাহত এখন উলিয়াব পৰা এতিয়াও মানে হেৰি হোৱা নাই, দুই এখন আছিলে বাতৰি কাকত, সেইবিলাকো ইমান এটা ৰেগুলাৰ নহয় কেতিয়াবা। আৰু আলোচনীও আছে, মাহেকীয়া আলোচনী এতিয়া আমাৰ এই চাৰিদুৱাৰ ৰঙাপাৰা বালিপৰা অঞ্চললৈকে আহি নাপায় কেতিয়াবা, এই কৰোণাৰ সময়তো মানে আলোচনী এখন ভালেই চলি আছিলে, কিন্তু কৰোণাৰ সময়ত মানে সেইখন আলোচনী এতিয়া বন্ধ হোৱাৰ নিচিনাই, ঠিক তেনেকুৱা ধৰণৰ কথা। পাৰিলেতো প্ৰত্যেক বছৰে বা প্ৰত্যেক মাহে আলোচনী একোখনকৈ বা 15-দিনীয়া বা সাপ্তাহিক যদি বাতৰি কাকতত আমাৰ সাহিত্য চৰ্চা যদি কৰিব পৰা যায় তেতিয়া অলপ সুবিধাটো বেছি থাকিলেহেঁতেন।
0: আৰু সমালোচনাক আপুনি কেনেধৰণে গ্ৰহণ কৰে, তেনেকুৱা আপোনাৰ মুখামুখি হৈছে নেকি? কোনোবাই আপোনাৰ গ্ৰন্থ সমালোচনা কৰিছে বা কবিতাক সমালোচনা কৰিছে, আপুনি তেনেকুৱা সন্মুখীন হোৱা নাই?
1: তেনেকৈ বৰ বেছি ডাঙৰকৈ সন্মুখীন হোৱা নাই, কিন্তু অলপ চলপ হৈছে আৰু, মানে এজন সমালোচকে মোৰ কবিতা পুথি এখন সমালোচনা কৰিছে, এতিয়াও তেখেতে প্ৰকাশ কৰি থৈ নগ'ল, এইটো লেখা পৰ্যায়তে থাকি গ'ল, কেতিয়া হয়তো প্ৰকাশ হ'ব বোধ হয়।
0: তেনেকুৱা আচলতে জানিলে বা শুনিলে অলপ নিৰাশ ভাৱ এটা আহে।
1: মোৰ গ্ৰন্থখন যেনিবা বেয়া, একেবাৰে বেয়া হিচাপে সমালোচনা কৰা নাই, তেওঁ মানে মধ্যম পন্থা অৱলম্বন কৰি সমালোচনা
0: চাইছে
1: হয়। এনেই মৌখিকভাৱেতো দুই এজনৰ পৰা শুনো, এই আপোনাৰ অমুক হেৰিটো ভাল হৈছে দেই, এনেকে এই ধৰণৰ, বা চুটিগল্প এই ৰেডিঅ'ত প্ৰচাৰ হ'ল, সেই আপোনাৰ চুটিগল্প শুনিলোঁ নহয়, ভাল হৈছে ভাল হৈছে, এনেকে ধৰণৰ মানে প্ৰশংসামূলক হেৰিবিলাক আহে কেতিয়াবা কেতিয়াবা।
0: পাঠ কৰে আৰু নহয় জানো, হয়। শেষত আমাৰ শ্ৰোতাসকলৰ বাবে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব?
1: এতিয়া নতুন লেখক লেখিকা বা আমাৰ সমাজৰ প্ৰতিটো ক'ব লগাটো বহুতেই আছে, তথাপি চুটিকে হ'লেও ক'ব বিচাৰোঁ যে সাহিত্য হ'ল একোটা জাতিৰ দাপোন,
0: দাপোন
1: একোটা জাতিৰ কামিহাৰ বুলি ক'ব পাৰি, ৰাজহাৰ। সাহিত্য নহ'লেতো কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে, ঠন ধৰিবও নোৱাৰে, গতিকে সাহিত্যক আমি জীয়াই ৰাখিব লাগিব, আমাৰ নতুন প্ৰজন্মৰ লেখক লেখিকাসকলেও সাহিত্য সৃষ্টিত মনোনিৱেশ কৰিব লাগিব, আমাৰ যিবিলাক যিসকল ৰাইজ সাহিত্যৰ প্ৰতি অলপ ভাল মনোভাৱ ল'ব লাগিব, গ্ৰন্থ কিনিব লাগিব, কিতাপ কিনিব লাগিব। এতিয়া শুনি পাওঁ মানে ৰাইজ কিতাপ মানে নিকিনে, কিতাপ নিকিনিলেতো আৰু গ্ৰন্থ বিক্ৰী নহ'লেতো আৰু সাহিত্যিকবিলাক কেনেকৈ জীয়াই থাকিব, সাহিত্যিক সকলো মানুহ তেওঁলোকৰো কিবা এটা আছে জীয়াই থকাৰ, সেইটো পথটো লাগিবই, গতিকে ৰাইজেও আদৰি ল'ব লাগিব সাহিত্যক, আৰু লিখক সাহিত্যিক সকলো এতিয়া আগৰ পুৰণি ষ্টাইলতে লিখি থাকিলেও নহ'ব, এতিয়া পৃথিৱীতো আৰু বহুত ভাষাৰ সাহিত্য আছে, ইংৰাজী, হিন্দী, উৰ্দু, বাঙালী, ৰাছিয়ান সাহিত্য, চীনা সাহিত্য, সকলোৰে মানে সাহিত্য আগবাঢ়ি গৈ আছে, ঠিক তেনেকৈ তেওঁলোকৰ সাহিত্য যেনেকৈ আগবাঢ়ি গৈছে, কি কি বিষয়ত আগবাঢ়ি গৈছে সেইবিলাক আমিও অধ্যয়ন কৰি পেলাই সেই দিশটোলৈ মানে চাই আমাৰ অভাৱটো পূৰণ কৰিব লাগে, নহ'লে আমাৰ এই যিসকল মানে পাঠক পাঠকসকলৰ মানে মনৰ যিটো চাহিদা সেই চাহিদাটো পূৰণ নহ'লে এই আমাৰ এই সাহিত্যতনো এই বড়ো ভাষা সাহিত্যতনো কি আছে, একো নাই, তেনেকুৱা এটা মনোভাৱ। গতিকে এই নতুন প্ৰজন্মৰ সাহিত্যিকসকলে এই দিশটোলৈ লক্ষ্য কৰি মানে নিজে অভিজ্ঞতা অলপ সঞ্চয় কৰি লৈ মানে লেখা মেলাৰ প্ৰতি মনোযোগ দিলে সকলোৱে উপকৃত হ'ব।
0: হয় হয়, খুব সুন্দৰ কথা কৈছে আচলতে।

0: মানে অধ্যয়নটো খুব জৰুৰী কথা আছিল, লিখাৰ আগতে তেওঁ পঢ়িব লাগিব,
1: পঢ়িব লাগিব
0: বিভিন্ন ভাষা, তাৰ পৰা তেওঁ মানে আহৰণ কৰিব লাগিব কিছু কথা। আৰু মাধ্যমটো আচলতে কোনো অন্তৰায় নহয়, তেওঁ যি মাধ্যমতে লিখে তেওঁৰ কথাটো, নহয় জানো, তেওঁৰ সেই লেখাটো বা মনৰ ভাৱটো পাঠকৰ মাজলৈ যাবই, যিকোনো প্ৰকাৰে। আপুনি আজি লিখি আছে, আপোনাক চিনি পায়, আপুনি বড়ো ভাষাত লিখি আছে, কিন্তু আপোনাৰতো এটা পৰিচয় আছে সমাজত, গতিকে সেইটো অসমীয়াত লিখিব পাৰে, কোনোবাই ইংৰাজীত লিখোঁ বুলি ক'লে তেনেকৈও তেওঁলোকে লিখিব পাৰে, যদি তেওঁৰ সেই ভাষাটোৰ ওপৰত দখল
1: থাকে।
0: খুব সুন্দৰ কথা কৈছে আপুনি, আৰু আমাৰ সময় সীমিত, অনুষ্ঠান সামৰিব লাগিব। আপুনি আহি আকাশবাণী তেজপুৰ কেন্দ্ৰক এই সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
1: ধন্যবাদ।
0: ইমানপুৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত বিশিষ্ট লেখক তথা বড়ো সাহিত্য সভাৰ আজীৱন সদস্য বিনোদ বসুমতাৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: এয়া আকাশবাণী তেজপুৰ।
3: শ্রোতাবৃন্দ সতর্ক হোক, যদিহে ব্রেকিং নিউজ হয়ে পড়ব নিবিচারে, তেন্তে পয়সা পঠিয়ার সময়ত নাম আর ধনের পরিমাণ সদায় দুবার পরীক্ষা করিব।
4: আরবিআই কয় কারুবাক পেমেন্ট করার সময়ত অলপ সাবধান হব।
2: এয়া আকাশবাণী তেজপুৰ। শ্রোতালয় সাদর সম্ভাষণ জানাই মই অজিত চক্রবর্তীয়ে আপনাদের লৈ আহিছো আমার নিয়মীয় অনুষ্ঠান আজির দিনটো। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনা প্ৰবাহৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 27 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ আজি 15 তাৰিখ, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটোৰ আজি 288 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ 77 দিন বাকী আছে। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানত প্ৰথমেই শুনোৱা হওক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। আজি আন্তৰ্জাতিক গ্ৰামীণ মহিলা দিৱস। মহিলাসকলক, বিশেষকৈ গাঁৱৰ মহিলাসকলক সবলীকৰণৰ বাবে এই দিৱস পালন কৰা হয়। আজি বিশ্ব ছাত্ৰ দিৱস। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী APJ আব্দুল কালামৰ জন্ম দিনটোত 15 অক্টোবৰ তাৰিখে বিশ্ব ছাত্ৰ দিৱস পালন কৰা হয়। তেখেতৰ জন্ম হৈছিল 1931 চনৰ আজি দিনটোতেই। 2003 খ্ৰীষ্টাব্দৰ আজি দিনটোতেই চীন দেশত তেওঁলোকৰ প্ৰথম মানৱযুক্ত মহাকাশযান চেনছেট 5 সফলভাৱে মহাকাশলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। ১৯৯০ খ্ৰীষ্টাব্দৰ আজি দিনটোতেই ছোভিয়েট ইউনিয়নৰ প্ৰেছিডেণ্ট মিখাইল গৰ্বাচেভলৈ শীতল যুদ্ধৰ সময়ত উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱাৰ বাবে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল। 1965 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই চীন দেশে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমা পৰীক্ষণ কৰিছিল। 70 খ্ৰীষ্টপূৰ্বত ৰোমৰ মহান কবি ভাৰ্জিলৰ জন্ম হৈছিল। ১৫৪১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ইটালীৰ পদাৰ্থ বিজ্ঞানী ইভানজেলিষ্টাৰ জন্ম হৈছিল। তেওঁ বেৰোমিটাৰ আৱিষ্কাৰ কৰিছিল। 1957 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই আমেৰিকান ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা মীৰা নায়াৰৰ জন্ম হৈছিল। 1917 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল জাৰ্মানীৰ চোৰাংচোৱাৰূপে খ্যাতি লাভ কৰা মাতাহাৰীৰ। তেওঁ ফৰাচী সেনাৰ গুলীত নিহত হৈছিল। মাতাহাৰী আছিল এগৰাকী নিপুণ নৰ্তকী।

1541 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মোগল সম্ৰাট আকবৰৰ জন্ম হৈছিল। ১৯৫১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জিম্বাবুৱেৰ ৰাজধানী হাৰাৰেত একাদশ কমনৱেলথ সন্মিলন আৰম্ভ হৈছিল। 1999 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই স্বেচ্ছাসেৱী সংগঠন ডক্টৰ্ছ উইডাউট বৰ্ডাৰ্ছলৈ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল। আজিৰ দিনটো অনুষ্ঠানটিত এইবাৰ শুনো হওক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1931 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিজ্ঞানী এ পি জে আব্দুল কালামৰ জন্ম হৈছিল।

এইবাৰ শুনোৱা হওক ৰাজ্যিক প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1874 খ্ৰীষ্টাব্দত আজিৰ দিনটোতে জন্ম হৈছিল চন্দ্ৰধৰ বৰুৱাৰ। তেওঁ এগৰাকী নাট্যকাৰ, কবি, গীতিকাৰ আছিল। তেওঁ যোৰহাটৰ আৰু কলকাতাত ক্ৰমে স্কুলীয়া আৰু কলেজীয়া শিক্ষা লাভ কৰিছিল। তেওঁ পুনৰ যোৰহাটলৈ উভতি আহি কিছুদিন ওকালতি কৰি চাহ ব্যৱসায়ত মনোনিৱেশ কৰিছিল। 1920 চনত দিল্লীৰ কাউন্সিল অৱ ষ্টেটৰ সভ্য আছিল আৰু 1930 চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডৰ আহুত ঘূৰণীয়া মেজবেলত যোগদান কৰিছিল। 1918 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন উলংকৃত কৰিছিল চন্দ্ৰধৰ বৰুৱাই। 1926 চনৰ পৰা প্ৰকাশিত অসম সাহিত্য সভাৰ পত্ৰিকাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰধৰ বৰুৱা। বিশিষ্ট সাহিত্যিক প্ৰতিভাৰ বাবে তেওঁক 1929 চনত কামৰূপ সঞ্জীৱনী সভাই সাহিত্যৰত্ন উপাধিও প্ৰদান কৰিছিল। প্ৰকাশিত পুথি মেঘনাথ বধ, মধুসূদন দত্তৰ মেঘনাথ বধৰ ছালৈ লিখানাথ, ভাগ্য পৰীক্ষা, তিলোত্তমা সম্ভৱ, ৰাজৰ্ষী, ৰঞ্জন, ইয়াৰ উপৰিও পুনৰ্জন্ম, মোগল বিজয়, আহোম সন্ধ্যা আদি নাট তেওঁ মৃত্যুৰ পিছত প্ৰকাশিত হৈছিল। 1962 চনত প্ৰকাশ পোৱা শেহতীয়া এটি সংকলনৰ উল্লেখযোগ্য। তেখেতৰ মৃত্যু হৈছিল 1961 চনৰ 26 অক্টোবৰত।

আজি শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যুদিন। জয়ন্ত হাজৰিকা আছিল এগৰাকী দৰদী কণ্ঠশিল্পী, সুৰকাৰ। 1942 চনৰ 20 ছেপ্টেম্বৰ তেওঁৰ মঙলদৈত জন্ম হৈছিল। সৰুৰে পৰাই তেওঁ সংগীতৰ প্ৰতি যথেষ্ট ৰাপ আছিল। জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ লগতে দেশ বিদেশ ভ্ৰমণ কৰি তেওঁ সৃষ্টিশীল সংগীতজ্ঞৰূপে খ্যাতি লাভ কৰিছিল। আগলি বতাহে কলৰে পাত, কৃষ্ণচূড়া কৃষ্ণচূড়া, লুইতৰ সোঁতত লিখা, এইবোৰ সমাদৃত তেওঁৰ কণ্ঠৰ গীত। তেওঁ বনৰীয়া ফুল, ধৰ্মকা আদি ছবিৰো সংগীত পৰিচালক আছিল। তেওঁ দুখনমান তথ্যচিত্ৰ, লক্ষ্মী থিয়েটাৰ নামৰ এখন ভ্ৰাম্যমান নাট্য দলৰো সংগীত পৰিচালক আছিল। এইগৰাকী মহান শিল্পী 1977 চনৰ আজিৰ দিনটোতেই কলিকতাত আকস্মিকভাৱে মৃত্যু হৈছিল।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ, খন্তেক পিছতেই 8 বজাত আকাশবাণী গুৱাহাটী গানৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিসমূহ আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত থকা বাধা আঁতৰোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত 4,39,598 গৰাকী ছাত্ৰী আৰু নিযুত বাবু আঁচনিৰ অধীনত 1,02,501 গৰাকী ছাত্ৰৰ মাজত অক্টোবৰৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই খানাপাৰা ISBTত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰি আজি কয় যে ইয়াৰ ফলত ইউৰোপৰ 28খন ৰাষ্ট্ৰসহ মুঠ 42খন দেশ ভ্ৰমণৰ বাবে গুৱাহাটীতে ভিছা আবেদন কৰাৰ পথ প্ৰশস্ত হ'ব। মুখ্যমন্ত্ৰীয়ে আজি গুৱাহাটীৰ দিছপুৰৰ ভগদত্ত উৰণ সেতুৰ তলত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা সেউজ প্ৰাচীৰো উদ্বোধন কৰে। উচ্চতম ন্যায়ালয়ে আজি এটা গুৰুত্বপূৰ্ণ ৰায়দানত হিন্দুৰ পৰা ইছলাম বা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকসকলে ধৰ্মান্তৰকৰণৰ পূৰ্বে জাতিগত পৰিচয় ভিত্তিত লাভ কৰা পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ সুবিধা স্বয়ংক্ৰিয়ভাৱে দাবী কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে বৃত্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই জনোৱা অনুৰোধক লৈ আলোচনা কৰা হ'ব বুলি প্ৰকাশ কৰিছে। শাৰদীয় নৱৰাত্ৰিৰ আজি পঞ্চম দিনা দেৱীক স্কন্দ মাতা ৰূপত পূজা কৰা হৈছে। দুৰ্গা পূজাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতিও অব্যাহত আছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 255 সংখ্যক অধিৱেশন আজি ডিফুত অনুষ্ঠিত হয়। BTCৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰৰ গৌৰাং উদ্যানৰ সমীপত এটা ক্ৰীড়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি চলচ্চিত্ৰ পৰিচালক ৰাজেশ ভূঞা দ্বিতীয় দিনৰ বাবে ফাষ্ট্ৰেক আদালতত হাজিৰ হৈ সাক্ষ্য প্ৰদান কৰে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।
2: নমস্কাৰ, এয়া আকাশবাণী তেজপুৰ। সমূহ শ্ৰোতাবন্ধুলৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ অনুষ্ঠান। আপোনালোক সকলোকে আজিৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানৰ বিষয় এখনি আলেখ্য।

শৰতৰ নীলা আকাশ, নিয়ৰসিক্ত দুবৰীৰ দলিচা, শেৱালিৰ সুবাস আৰু কহুৱা ফুলৰ শুভ্ৰতাৰে প্ৰকৃতিয়ে যেতিয়া ন ৰূপত নিজকে সজাই তোলে, তেতিয়াই ধৰালৈ আগমন ঘটে এক মোহনীয়া ঋতুৰ, শাৰদীয় ঋতুৰ। শৰতৰ এই স্নিগ্ধ, শান্ত আৰু অপৰূপ সৌন্দৰ্যৰ মাজতেই যেন লুকাই থাকে এগৰাকী ৰূপহী ৰাণীৰ মায়াবী উপস্থিতি, যাৰ আগমনে প্ৰকৃতিৰ বুকুলৈ কঢ়িয়াই আনে অনাবিল আনন্দ, নতুন আশা আৰু উৎসৱৰ বতৰা। সেয়েহে হয়তো শৰত এগৰাকী অপৰূপা ৰাণী, শাৰদী ৰাণী, তোমাৰ হেনো নাম। আহকচোন, শৰতৰ সেই ৰূপ, লাৱণ্য, অনুভৱ আৰু মায়াময় সৌন্দৰ্যৰ মাজেৰে আগবাঢ়ো আজিৰ এই বিশেষ আলেখ্যলৈ। শাৰদী ৰাণী, তোমাৰ হেনো নাম।

প্ৰকৃতিৰ বুকুত ঋতুৰ অহা যোৱা এক চিৰন্তন কথা। প্ৰতিটো ঋতুৱে পৃথিৱীক নতুন ৰূপে সজাই তোলে, কিন্তু কিছুমান ঋতু কেৱল চকুত ধৰা নপৰে, সেইবোৰে হৃদয়ত স্থান লয়। তেনে এক ঋতু হৈছে শৰৎ ঋতু। যেতিয়া কলীয়া ডাৱৰ আঁতৰি নীলা আকাশে মুকলি হাঁহি মাৰে, যেতিয়া তুলাৰ দৰে বগা মেঘ আকাশত ভাহি ফুৰে, যেতিয়া নদীৰ পাৰে পাৰে কহুৱা ফুলে শুভ্ৰ ঢৌ তোলে, তেতিয়াই অনুভৱ হয় শৰৎ আহিল।

0: কহুৱা এক সৰু বনৰীয়া উদ্ভিদ, কিন্তু তাৰ শুভ্ৰ ফুলৰ মাজত লুকাই আছে কিমান যে কবিতা, কিমান স্মৃতি আৰু কিমান যে নীৰৱ অনুভৱ। কহুৱা কেৱল ফুল নহয়, ই যেন মনৰ এক ভাষা, যি ভাষা শব্দৰে নহয় অনুভূতিৰে বুজা যায়। অসমত শৰৎকালৰ কথা ভাবিলেই মনলৈ আহে লুইতৰ পাৰ, বিস্তীৰ্ণ সেউজীয়া পথাৰ, ধানৰ সুগন্ধ, নীলা আকাশ আৰু দূৰলৈকে বিয়পি থকা কহুৱা ফুলৰ শুভ্ৰ সমুদ্ৰ। এইবোৰ যেন পৃথিৱীৰ এক নীৰৱ কবিতা।
1: শৰতৰ পুৱা শেৱালি ফুলৰ সুগন্ধৰে সজীৱ, নিয়ৰৰ টোপালত তিতি থকা ঘাঁহৰ ওপৰত খোজ পেলাই যেন পৃথিৱীয়ে নিজেই সুৰ তুলিছে। সেই সুৰত আছে শান্তি, আছে আনন্দ আৰু আছে এক অচিনাকি বিষাদ।

0: আমাৰ গাঁওবোৰত শৰৎ যেন কেৱল এটা ঋতু নহয়, ই নতুন আশাৰ সময়। ধাননিৰ বুকুত সেউজীয়া হৈ, গৃহস্থৰ মুখত হাঁহি, শিশুৰ খেল, সন্ধিয়াৰ নামঘৰৰ ঘণ্টাত ধ্বনি, এই সকলোবোৰ মিলি শৰতক জীৱনৰ উৎসৱ কৰি তোলে।
1: কিন্তু আশ্চৰ্যজনকভাৱে এই সৌন্দৰ্যই কেতিয়াবা মনক অশান্তও কৰি তোলে, কাৰণ সৌন্দৰ্যৰ লগত সদায় স্মৃতি জড়িত থাকে। সেইবাবেই হয়তো বহু কবিয়ে কহুৱা ফুলক কেৱল ফুল বুলি কোৱা নাই, তেওঁলোকে তাক হৃদয়ৰ ভাষা বুলি কৈছে। বিহগী কবি ৰঘুনাথ চৌধুৰীও শৰৎপ্ৰেমী। শৰতৰ বিদায়ে তেখেতক বিষাদগ্ৰস্ত কৰি তুলিছিল, সেয়েহে তেওঁ শৰতৰ আগমনক লৈ লিখিছিল, আকৌ এদিন আহিব শৰত, হাঁহিব শেৱালি পাহি, ঠেও ধৰি ধৰি কৰিব নৰ্তন সঞ্জনী পখিটি আহি।
0: য'তেই বতাহে কহুৱাক দোলাই, তাতেই মনে বিচাৰে নোপোৱাৰ অনুভৱক। শুভ্ৰ ফুলৰ মাজে মাজে সপোনে লিখি যায় জীৱনৰ গোপন দিনলিপি।
1: শৰত নামটো উচ্চাৰণ কৰিলেই যেন চকুৰ আগত এখন বিশাল কেনভাছ নামি আহে। নীলা আকাশ, তুলাৰ দৰে বগা মেঘ, পুৱাৰ নিয়ৰ, শেৱালিৰ সুবাস আৰু নদীৰ পাৰে পাৰে শুভ্ৰ কহুৱা। এই বৃষ্টিত কহুৱাৰ ৰূপ দেখি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মন অশান্ত হৈ পৰিছিল। কহুৱা আৰু শেৱালিৰ লগত প্ৰেয়সীৰ ৰূপ লাৱণ্যৰ তুলনা দি গাইছিল

0: শৰতৰ এক সুকীয়া ৰূপ দেখা যায়। লুইত সোৱণশিৰি, মানাহ, ধনশিৰি সকলো নদীৰ পাৰে যেন কহুৱা ফুলেৰে শুভ্ৰ গামোচা এখন পিন্ধি লয়। যলৈকে চকু যায় কেৱল শুভ্ৰ ঢৌ যেন মাটিৰ বুকুত নামি অহা ডাৱৰ।
1: এই শুভ্ৰতাই কবি, সাহিত্যিক আৰু শিল্পীক যুগে যুগে অনুপ্ৰাণিত কৰিছে। অসমীয়া সাহিত্যত শৰত কেৱল এটা ঋতু নহয়, ই হৈছে প্ৰেম, বিৰহ, স্মৃতি, আশা আৰু জীৱনৰ ৰূপক। কবি নীলমণি ফুকন, হীৰেণ ভট্টাচাৰ্য, নৱকান্ত বৰুৱা আদিৰ কবিতাত প্ৰকৃতি কেৱল পটভূমি নহয়, ই মানুহৰ অন্তৰৰ প্ৰতিফলন।
0: এই প্ৰতিফলন সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ অন্তৰতো সৃষ্টি হৈছিল। শৰতৰ শেৱালিৰ গুণানুকীৰ্তন তেখেতৰ সৃষ্টিত নাথাকিব সেয়া জানো হ'ব পাৰে। হীৰেণ ভট্টাচাৰ্যই শেৱালিৰ কথাৰে গীতটি এনেদৰে ৰচিছিল।

0: কহুৱা ফুলে মোক সদায় এটা কথা মনত পেলাই দিয়ে, সকলো ধুনীয়া বস্তু চিৰদিন নাথাকে, কিছুদিনৰ বাবেহে কহুৱা ফুল ফুলি থাকে, তাৰপিছত বতাহে তাক উৰুৱাই নিয়ে। মানুহৰ জীৱনো ঠিক তেনেকুৱাই নহয়নে?
1: হয়, সময় বাগৰি যায়, ঋতু সলনি হয়, মানুহ ডাঙৰ হয়, কিন্তু কিছুমান স্মৃতি, কিছুমান অনুভৱ কেতিয়াও পুৰণি নহয়। শৰৎ আহিলে সেয়েহে পুনৰ মন প্ৰাণ আমাৰ জাগি উঠে।

0: নীলা আকাশত বগা মেঘৰ মেলা, লুইতৰ পাৰে পাৰে কহুৱাৰ খেলা, বতাহে কাণে কাণে কয় উভতি আহা, প্ৰকৃতিয়ে এতিয়াও তোমাক অপেক্ষা কৰি আছে।
1: কহুৱা বনৰ মাজেৰে বতাহ বৈ যায়, ফুলবোৰে হালি জালি নাচি উঠে আৰু মনটোৱে যেন নীৰৱে কৈ উঠে, এই সৌন্দৰ্যক ধৰি ৰাখিব নোৱাৰি কিন্তু অনুভৱ কৰিব পাৰি।

শৰৎ, এক নীৰৱ ঋতু। ই বেছি কথা নকয়, কিন্তু ইয়াৰ নীৰৱতাৰ মাজতেই লুকাই থাকে হাজাৰ অনুভৱৰ ভাষা। নীলা আকাশখনত যেন সীমাহীন স্বপ্ন, আৰু কহুৱা ফুলবোৰ যেন সেই স্বপ্নৰ শুভ্ৰ স্বাক্ষৰ। কহুৱাৰ শুভ্ৰতাই সুধাকণ্ঠৰ মন অশান্ত কৰি তুলিছিল। শৰতৰ এই ক্ষণটিক মুকুতাৰ ধন বুলি কৈ এইদৰে গাইছিল।

0: মানুহৰ জীৱনো ঋতুচক্ৰৰ দৰে, কেতিয়াবা বৰষুণৰ দৰে অস্থিৰ, কেতিয়াবা শৰতৰ দৰে শান্ত। হয়তো সেইবাবেই শৰৎ আহিলে আমি নিজৰ মনটোৰ ওচৰলৈ ঘূৰি যাওঁ। প্ৰকৃতিয়ে যেন আমাক ক'ব খোজে, এবাৰ থমকি ৰোৱা, নিজৰ হৃদয়ৰ স্পন্দন শুনা।
1: শৈশৱৰ শৰতবোৰ মনত পৰেনে? কঁকালত গামোচা বান্ধি পথাৰত দৌৰি ফুৰা, নদীৰ পাৰৰ কহুৱা ফুল ছিঙি খেলা, পুৱাই শেৱালি ফুল বুটলি মাৰ আঁচলত থোৱা, সন্ধিয়া নামঘৰৰ প্ৰাৰ্থনাৰ ধ্বনি, এই সৰু সৰু মুহূৰ্তবোৰেই আজি স্মৃতিৰ মণিকোঠাত।
0: হয়, সময় সলনি হয়, গাঁও চহৰ হয়, আলিবাট পকীপথ হয়, কিন্তু মনৰ মাজত লুকাই থকা সেই শৰতবোৰ কেতিয়াও পুৰণি নহয়। এপাহ কহুৱা ফুল দেখিলেই যেন শৈশৱৰ সেই দিনবোৰ আকৌ মনলৈ উভতি আহে।
1: আজিৰ ব্যস্ত জীৱনত আমি কিমান সহজে আনন্দ পাহৰি পেলাইছো। এবাৰ আকাশলৈ চোৱা, এবাৰ সূৰ্যাস্ত উপভোগ কৰা, এবাৰ কহুৱা বনৰ মাজেৰে নীৰৱে খোজ কঢ়া, এই সৰু সৰু মুহূৰ্তবোৰেই জীৱনক সুন্দৰ কৰি তোলে।
0: সুখ সদায় ডাঙৰ ডাঙৰ ঘটনাত নাথাকে, কেতিয়াবা সুখ থাকে এটা নিয়ৰৰ টোপালত, এজনী চৰাইৰ গীতত, এপাহ কহুৱা ফুলত, আৰু আপোন মানুহৰ এষাৰ মিঠা মাতত।
1: শাৰদী ৰাণী, তোমাৰ শুভ্ৰ আচলত মই বিচাৰি পাওঁ মোৰ শৈশৱ, তোমাৰ নীলা আকাশত মই উৰুৱাও মোৰ সপোন, তোমাৰ মলয়া বতাহত মই পাহৰো মোৰ জীৱনৰ ক্লান্তি।

0: অসমীয়া সাহিত্যত শৰতৰ ৰূপ কেৱল বৰ্ণনাৰ বিষয় নহয়, ই আত্ম অনুসন্ধানৰো এক পথ। প্ৰকৃতিৰ বুকুত মানুহে নিজৰ অস্তিত্ব বিচাৰে। শৰৎ সেই অনুসন্ধানৰ এক মধুৰ অধ্যায়।
1: হয়তো সেইবাবেই যুগে যুগে কবি, শিল্পী আৰু সংগীতকাৰসকলে শৰতক বাৰে বাৰে আদৰি লৈছে।
2: গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাক শৰৎ ঋতুৰ আহিন মাহৰ নিয়ৰ্ষনা শেৱালি আৰু জোনাকী সন্ধিয়াই বাৰুকৈয়ে আকৃষ্ট কৰিছিল। তেখেতে গীতৰ মাজেৰে কৈছে,

0: শাৰদী ৰাণী কেৱল প্ৰকৃতিৰ বুকুলৈ নাহে, তেওঁ আহে অসমৰ মানুহৰ জীৱনলৈও। গাঁৱৰ সেউজীয়া পথাৰ, খেতিয়কৰ আশাভৰা চকু, নামঘৰৰ প্ৰভাতী নাম, এই সকলোৰে মাজত শাৰদী ৰাণীয়ে জীৱনৰ নতুন অৰ্থ বিচাৰি পায়।
1: অসমৰ গাঁওবোৰত শৰত মানেই নতুন আশাৰ সময়। ধাননিৰ বুকুত লাহে লাহে ওলোৱা আগবোৰে যেন কৃষকৰ পৰিশ্ৰমৰ গল্প কয়। আকাশলৈ চাই তেওঁলোকৰ মনত জাগি উঠে এক নীৰৱ প্ৰাৰ্থনা, এই ফচলেই হওক পৰিয়ালৰ হাঁহিৰ কাৰণ।
0: প্ৰকৃতি আৰু কৃষকৰ সম্পৰ্ক অতি নিবিড়। মাটি, বৰষুণ, ৰ'দ আৰু ঋতুৰ লগতেই গঢ়ি উঠে জীৱনৰ ছন্দ। শৰত সেই ছন্দৰ এক সুমধুৰ অধ্যায়। যেতিয়া পথাৰৰ বুকুত সেউজীয়াই ঢৌ খেলে, তেতিয়া কেৱল ধানেই নানাচে, নাচে চহা কৃষকৰ সপোনেও।
1: গাঁৱৰ পুৱাৰ দৃশ্য কিমান মনোমোহা!

0: এফালে জুইৰ ধোঁৱা উৰি আছে, আনফালে গোহালিৰ ব্যস্ততা। আলিবাটেৰে বিদ্যালয়লৈ গৈ আছে সৰু সৰু ল'ৰা ছোৱালী, আৰু ওপৰত আকাশখন যেন আশীৰ্বাদৰ হাত।
1: শৰত মানেই উৎসৱৰো আগমনৰ বতৰা। এই শৰততে মা দুৰ্গাই পৃথিৱীলৈ পদাৰ্পণ কৰে। শুভ্ৰতা, আনন্দ, মিলন আৰু ভক্তিৰসেৰে ভৰি উঠে চৌদিশ। মন্দিৰ, নামঘৰ, চহৰৰ ৰাজপথ বা গাঁৱৰ চোতাল,

0: সকলো ঠাইতে মানুহে নতুন উৎসাহেৰে একেলগ হ'ব।
1: উৎসৱৰ আচল সৌন্দৰ্য নতুন কাপোৰত নহয়, মানুহে মানুহৰ কাষ চাপি অহাত, শুভেচ্ছা বিনিময়ত, একেলগে প্ৰাৰ্থনা কৰাত, একেলগে হঁহাত, একে অনুভৱত। এই মিলনৰ মাজতেই শাৰদী ৰাণীৰ প্ৰকৃত ৰূপ প্ৰকাশ পায়।

0: অসমীয়া সাহিত্য, সংগীত আৰু চিত্ৰকলাত শৰৎ সদায় এক প্ৰিয় বিষয়। কবিয়ে কহুৱাত দেখিছে পবিত্ৰতা, শিল্পীয়ে নীলা আকাশত আঁকিছে স্বাধীনতাৰ ছবি, সংগীতকাৰৰ সুৰত শৰৎ হৈ পৰিছে এক নীৰৱ অনুভৱৰ নাম।
1: শৰৎ মানে হয়তো অতীতৰো সোঁৱৰণ। কবি হেম বৰুৱাৰ মমতাৰ চিঠি কবিতাত মমতাই শৰতৰ শেৱালি গুচকি নতুন জীৱনৰ পাতনি মেলা প্ৰথম দিনটোক এনেদৰে সোঁৱৰিছে।
2: বাহিৰৰ উৰুঙা বতাহ জাকে

আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলী সদা এটি কোমল পোৱা। পদূলিত তল সৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জুন্তু নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ, মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু কিয় তেনেদৰে একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাটোৰ আলোকৰ মানুহ, আৰু মই যেন এপাহ তল সৰা শেৱালি। সেইদিনা মোৰ মন সাগৰত মোৰ এৰি অহা আৰু আহি

0: 영원히 자기세. 정말 쟤는 이곳 같아 원하나이? 아말 데이터이지 시트 리키신. 아이 너의 높은 걸커넛 하이 마티 타기비. 무젠 허콜 보란을 하도 젠라게 제트 모히야 데우탈 보세에게 발호이걸 도말 바보리티야 버트 호이세 탈 우뻘 파릿 달림 구티젠 다 토코니 고지세 히모 একেবারে এদিকে নিদিয়ে কেতিয়াবা মোৰ যে ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে
1: শাৰদী ৰাণী তুমি প্ৰকৃতিৰ ৰাণী তোমাৰ মুকুট শুভ্ৰ মেঘেৰে গঢ়া তোমাৰ অলংকাৰ কহুৱাৰ ফুল তোমাৰ সুগন্ধ শেৱালি তোমাৰ হাঁহি নদীৰ ঢৌ আৰু তোমাৰ কণ্ঠস্বৰ মলয়া বতাহ
2: তুমি আহিলে মানুহে আকাশলৈ চায় তুমি আহিলে কবিৰ কলমেৰে কবিতা ভাহি আহে শিল্পীৰ তুলিকাত ৰং জাগি উঠে সুৰকাৰৰ মনত সুৰৰ জন্ম লয় শাৰদী ৰাণী তোমাৰ স্পৰ্শতেই যেন জীৱন নতুনকৈ সজীৱ হৈ উঠে সেইবাবেই শাৰদী ঋতু আশা বিশ্বাস আৰু নতুন আৰম্ভণিৰ প্ৰতীক প্ৰতিটো পুৱাই আমাক নতুন সুযোগ দিয়ে প্ৰতিজাক বতাহে নতুন সুৰানে প্ৰতিটো ফুলে নতুন জীৱনৰ কথা কয়
1: আজিৰ এই যাত্ৰাত আমি দেখিলোঁ কহুৱা ফুলৰ শুভ্ৰতা শেৱালিৰ স্নিগ্ধতা ধাননিৰ আশা ভৰা ঢৌ নদীৰ নীৰৱ গতি আৰু মানুহৰ হৃদয়ত জীয়াই থকা প্ৰকৃতিৰ প্ৰতি অফুৰন্ত মমতা শাৰদী ৰাণী তুমি থাকিবা আমাৰ নীলা আকাশত কহুৱাৰ বগা হাঁহিত নিয়ৰৰ প্ৰতিটো টোপালত আৰু মানুহৰ হৃদয়ৰ অমলিন অনুভৱত
2: আহক আমি এনে এখন পৃথিৱী গঢ়ো য'ত আকাশ নীলা হৈ থাকে নদী নিৰ্মল হৈ বৈ থাকে কহুৱা বন শুভ্ৰ হৈ নাচি থাকে আৰু মানুহৰ মন প্ৰকৃতিৰ দৰে উদাৰ আৰু শান্ত হৈ থাকে

0: শৰত বছৰত এবাৰ আহে, কিন্তু শৰতৰ শিক্ষা, সৰলতা, সৌন্দৰ্য, সহমৰ্মিতা আৰু প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা আমাৰ জীৱনত প্ৰতিদিনেই জীয়াই থাকক।
1: আজিৰ এয়া লেখ্য শাৰদী ৰাণী তোমাৰ হেনো নাম। শাৰদী ৰাণী তোমাৰ হেনো নামৰ অন্তত আমি শাৰদী ৰাণীক জনাইছোঁ আন্তৰিক প্ৰণাম।
0: আপোনালোকৰ জীৱনো হওক শৰতৰ আকাশৰ দৰে উজ্জ্বল, কহুৱা ফুলৰ দৰে নিৰ্মল আৰু শেৱালিৰ সুবাসৰ দৰে মধুৰ। শাৰদী ৰাণী তোমাৰ হেনো নাম, প্ৰকৃতিৰ বুকুত তুমি চিৰন্তন, মানুহৰ হৃদয়ত তুমি অনন্ত।
1: শাৰদী ৰাণী তোমাৰ হেনো নাম শীৰ্ষক আজিৰ এই আলেখ্য শুনি ইমানতেই সামৰণি পৰিল। শৰতৰ স্নিগ্ধতা, শেৱালিৰ সুবাস আৰু নিয়ৰৰ মুকুতাই আপোনাৰো মনত সিঁচি যাওক এক অনাবিল প্ৰশান্তি। আজিৰ এই অনুষ্ঠানটি বাণীবন্ধন তথা সম্পাদনা কৰিলে বৰ্ণালী লহকৰ আৰু হিমাংশু ভাৰত বৰাই, প্ৰযোজনা গৌতম নাথৰ। আকাশবাণী তেজপুৰৰ যুৱবাণীৰ এই অনুষ্ঠানটি শুনি থকাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।

এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠত কেইটিমান অসমীয়া গীত।

শ্রোতাই, জয়ন্ত হাজৰিকাৰ কণ্ঠত গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আজি এই মহান শিল্পীগৰাকীৰ মৃত্যুদিন। মৃত্যুদিনটোত তেখেতলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জনাই এইবাৰ শুনাবলৈ লৈছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

0: শুনক শুনক শুনক রাইজ সকল, KYC আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেছপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: শ্ৰোতা ইমানপুৰে জয়ন্ত হাজৰিকাৰ কণ্ঠত গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই 8:45 আকাশবাণী দিল্লীকান্ত প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ সন্ধ্যা কে সাথ মই মুকেশ কুমাৰ। प्रधानमंत्री नरेंद्र मोदी ने लद्दाख में 3,300 करोड़ रुपए से अधिक की विकास परियोजनाओं का लोकार्पण किया। कहा, केंद्र शासित प्रदेश का विकास केंद्र की प्राथमिकता। सर्वोच्च न्यायालय ने SIR के विरोध में न्यायालय परिसर तक मार्च को लेकर कांग्रेस नेता राहुल गांधी, समाजवादी पार्टी नेता अखिलेश यादव और अन्य को नोटिस जारी किया। मतदाता सूची से कथित नाम हटाने के मामले में निर्वाचन आयोग से भी जवाब मांगा। रक्षा मंत्रालय ने 4,000 करोड़ रुपए से अधिक के अनुबंधों पर हस्ताक्षर किए। भारतीय वायुसेना के लिए संचार उपग्रह और भारतीय नौसेना के लिए

0: শুনক শুনক শুনক রাইজ সকল, কেওআইসি আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব। টোটালিকে কেওআইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনার কোনো পরিবর্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেস করেসপন্ডেন্ট অর্থাৎ বিসির ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বর বা মোবাইল ব্যাংকিং এপ বা চিঠির জড়িয়ে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: এইবাৰ শুনাবলৈ লৈছো হৰিহৰণৰ কণ্ঠত আন এটি গীত।

শ্রোতা ইমান পৰে, এলবাম সংগীতৰ অনুষ্ঠানত হৰিহৰণৰ কণ্ঠত হিন্দী গীত দুটি শুনিলে। এয়া আকাশবাণী তেজপুৰ, অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ শ্ৰোতাই হোৱাটছআপ বাৰ্তাযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা। আমাৰ মূৰ্চনা অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। মূৰ্চনা অনুষ্ঠানলৈ প্ৰথম হোৱাটছআপ বাৰ্তা পঠিয়াইছে সন্ধ্যাৰাণী গগৈয়ে ধামখুমীয়া মৰাণহাটৰ পৰা। তেওঁ লিখিছে, নমস্কাৰ মূৰ্চনা, তোমাৰ জৰিয়তে তেজপুৰ আকাশবাণী কেন্দ্ৰৰ সকলো কৰ্মকৰ্তালৈ সেৱা জনালোঁ। মই এগৰাকী নিয়মীয়া শ্ৰোতা। আজি আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ হৈ মৌচম গগৈৰ যিকোনো এটি গীত শুনাই দিবচোন। এই গীতটি চন্দ্ৰকান্ত টাইট, বিমল অমল বসুমতাৰী, ডাকল মুণ্ডা, অজিত শৰ্মা খুৰা, প্ৰস্তুতি শৰ্মা, বিনোদ খুৰা, সোণাৰাম লালুংকে আদি কৰি সকলো সদস্যৰ বাবে গীতটো অনুৰোধ কৰিছোঁ। সন্ধ্যাৰাণী গগৈ, আপোনাৰ প্ৰিয় গীতটি শুনকচোন।

মোৰ চনালৈ গীত অনুৰোধ কৰি হোৱাটছআপ বাৰ্তা পঠিয়াইছে মৃদুল কুমাৰ নাথ, দুমদুমীয়া বৰদোৱা নগাঁও। তেওঁ লিখিছে, প্ৰতি আকাশবাণী তেজপুৰৰ মূৰ্চনা, নমস্কাৰ। আজি মই মূৰ্চনা অনুষ্ঠানৰ যোগেদি হাম দিল দে চুকে সনম বোল ছবিৰ কবিতা কৃষ্ণমূৰ্তিৰ আৰু বিনোদ ৰাথোৰ কণ্ঠত ঢোল তাৰো ঢোল বাজে শীৰ্ষক গীতটি শুনিব বিচাৰিছোঁ। আৰু এই গীতটি মই অনাতাঁৰ বন্ধুসকললৈ বুলি আগবঢ়াইছোঁ।

কণ্ঠত ঢোল তাৰু ঢোল বাজে শীৰ্ষ গীতটি শুনিব বিচাৰিছোঁ। আৰু এই গীতটি মই অনাতাঁৰ বন্ধুসকললৈ বুলি আগবঢ়াইছোঁ। ধন্যবাদ। ইটিত মৃদুল কুমাৰ নাথ, ডুমডুমীয়া, বৰদোৱা, নগাঁও। মৃদুল কুমাৰ নাথ ডাঙৰীয়া, আপোনাৰ অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।

মূৰ্ছনা অনুষ্ঠানলৈ এইবাৰ হোৱাটছআপ বাৰ্তা পঠিয়াইছে পদ্মকান্ত দলে, প্ৰিয়ংকা দলে, মিনিকিতা সিং আৰু জুম্মনি পগাগে বালিপাৰা শোণিতপুৰৰ পৰা। তেওঁ লিখিছে, আমি শোণিতপুৰ জিলাৰ বালিপাৰাৰ পৰা লিখিছোঁ। আমাৰ বাবে জুবিন গাৰ্গৰ শৰতৰ এটি সেমেকা ৰাতি গীতটি শুনাবলৈ অনুৰোধ জনালোঁ। অনুৰোধ কৰা শ্ৰোতাসকল হ'ল পদ্মকান্ত দলে, প্ৰিয়ংকা দাস দলে, মিনিকিতা সিং আৰু জুম্মনি পগাগ। আহকচোন আপোনালোকৰ প্ৰিয় গীতটি শুনো।

এইবাৰ মূৰ্চনালৈ হোৱাটছআপ বাৰ্তা পঠিয়াইছে বিহালী বিশ্বনাথ চাৰিআলিৰ তুলিকা ৰাভা, মনবৰ কছাৰী, ত্ৰিচামণি শইকীয়া, মল্লিকা টেৰাংপি, পায়েল বৰগৈয়াৰীয়ে। তেওঁলোকে লিখিছে, প্ৰতি তেজপুৰ অনাতৰ কেন্দ্ৰৰ মূৰ্চনালৈ বুলি মৰম জনাই আমাক জয়ন্ত হাজৰিকাদেৱৰ শৰতৰে তুমি যোন যেন গীতটি শুনাবৰ বাবে অনুৰোধ জনাই এই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। গীতামণি ছেত্ৰী আৰু সংগীসকল, আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ।

মূৰ্ছনা অনুষ্ঠানলৈ এইবাৰ হোৱাটছআপ বাৰ্তা পঠিয়াইছে কলিয়াবৰৰ নিকু ভাগৱতীয়ে। তেওঁ জুবিন গাৰ্গৰ কণ্ঠৰ যিকোনো এটা গীত শুনিব বিচাৰিছে। নিকু ভাগৱতী ডাঙৰীয়া, আপোনাৰ প্ৰিয় গীতটি শুনকচোন।

শ্রোতাই ইমানপুরে হোয়াটসঅ্যাপ বার্তা যোগে প্রেরণ করা অনুরোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমে শুনোৱা হওক আশিকী বোলছবিৰ এটি গীত, শিল্পী অনুৰাধা পদৱাল আৰু কুমাৰ চানু।

শ্রোতাই, হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ আ আপ লোট যায়ে বোলছবিৰ এটি গীত, শিল্পী উদিত নাৰায়ণ আৰু অলকা য়াগ্নিক।

শ্ৰোতাই হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ বিচ্ছু বোলছবিৰ এটি গীত, শিল্পী হৰিয়ানন আৰু জসপিন্দৰ।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ বিচ্ছু বোলছবিৰ আন এটি গীত। কণ্ঠদান কৰিছে শংকৰ মহাদেৱন আৰু সংগীবৃন্দই।

শ্ৰোতাই ইমান পৰে হিন্দী বুলছবিৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30, লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ শুক্ৰবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 মেগাহাৰ্ট যোগে। কাইলৈ শুক্ৰবাৰে আমাৰ নিয়মীয় অধিৱেশন মুকলি কৰা হ'ব 5:25 মিডিয়াম ৱেভৰ 286.66 কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰকৰ দায়িত্বত আছিল প্ৰতিমা খনিকৰ আৰু বিনিফাং স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ সহযোগী অৰ্ণৱ কুমাৰ নাথৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই অজিত চক্ৰৱৰ্তীয়ে বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।